ইমান পৰে সংগীতালেখ্য শ্ৰী শ্ৰী শংকৰদেৱ শুনিলে। ৰচনা আছিল পুৰুষোত্তম দাসৰ, প্ৰযোজনা আছিল প্ৰভাত শৰ্মাৰ। ইয়াত অংশগ্ৰহণ কৰিলে নিকুঞ্জলতা মহন্ত, খগেন মহন্ত, নৰেন্দ্ৰনাথ দাস, অঞ্জলি মহন্ত, ৰয় চৌধুৰী, জোনালী দাস, পৰমেশ্বৰ বসুমতাৰী, জয় হৰিদাস, বুদ্ধিন গগৈ, পুষ্প বৰা আৰু নৰেন দাসে। বিৱৰণী আছিল অৱনী বৰা আৰু মীৰা দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ সুগম সংগীতৰ অনুষ্ঠান, ক্ষমা কৰিব, আৰম্ভ কৰিবলৈ লৈছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, বাণী বৰঠাকুৰ আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, কৌশিক দাসৰ কণ্ঠৰ লোকগীত, হীৰকজ্যোতি শৰ্মা আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু শেষত ৰাণু বসুৰ কণ্ঠৰ ভজন শুনিলে অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: partnership between the two countries.
1: Department of Fisheries will organize a review meeting on development of fisheries in Kolkata today. The meeting will be co-chaired by Union Minister of Fisheries Rajiv Ranjan Singh and West Bengal Chief Minister Suvendu Adhikari. The Ministry of Fisheries, Animal Husbandry and Dairying said the review meeting is being organized to chalk out a roadmap for huge untapped fisheries potential in West Bengal. External Affairs Minister Dr. S. Jayashankar will lead the Indian delegation for the high-level week at the 81st session of the United Nations General Assembly, UNGA, in New York, USA. The External Affairs Minister is scheduled to address the high-level session of the 81st UNGA on the 26th of this month. During the visit, Dr. Jayashankar will also attend various multilateral and bilateral meetings. U.S. President Donald Trump has said that he is in deciding mode over the Iran war, warning that big things are going to happen. His remarks came after Tehran said it has shared its conditions with Washington through mediators for reopening the Strait of Hormuz. Trump's comments come ahead of Iranian President Masoud Pezeshkian's expected visit to New York to attend the United Nations General Assembly. In the fifth round of the 46th Chess Olympiad at Samarkand, R. Pragyananda and D. Gukesh secured crucial wins over Anish Giri and Erwin Lee Emmy, respectively, to help India seal a 3-1 win over Netherlands yesterday. And that is the end of this news bulletin.
2: মুকুটামালা
3: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰ্মফলৰ বিষয়ে এইদৰে কৈছে, এই সৰাচৰ জগত কৰ্মৰ ওপৰত নিৰ্ভৰশীল। দেৱতা, অসুৰ, মানৱ সকলো কৰ্মৰ অধীন। জ্ঞানীজনে কয়, আত্মাই আত্মাক দুখ দিয়ে, দৈৱসকলৰ জ্যোতিষে গ্ৰহপীড়াৰ কথা কয়, মীমাংসকে কৰ্মফলৰ কথা কয়। এইদৰে সকলোৱে প্ৰচলিত শাস্ত্ৰৰ কথা দোহাৰে, কিন্তু প্ৰকৃততে ঈশ্বৰৰ একান্ত ভক্তসকলেহে জানে যে অনাদি ঈশ্বৰৰ ইচ্ছাতহে সুখ দুখ পোৱা যায়। ঈশ্বৰ বিমুখীসকলৰ আয়ুস ব্যৰ্থভাৱে শেষ হয়। অনিত্য বিষয়ভোগৰ কামনা কৰাৰ কাৰণে মানুহে নিজৰ বিনাশ দেখা নাপায়। জীৱদেহৰ জন্মৰ লগতেই মৃত্যু লাগি আহে। কৰ্মৰ অধীন জীৱৰ মৃত্যু হলে পূৰ্বৰ দেহ এৰি আন শৰীৰ লাভ কৰে, যিদৰে জোকে এডাল তৃণ এৰি আন এডাল তৃণত ধৰে। স্বপ্নবৎ জীৱন, মৰণ ইয়াতকৈ ভিন্ন নহয়। যিজনে নিজৰ কুশল চিন্তা কৰে, তেওঁ কেতিয়াও আনৰ দ্ৰোহ আচৰণ কৰিব নালাগে। ইহলোক পৰলোকৰ ক'তো দ্ৰোহীৰ কল্যাণ নহয়। কৰ্মৰ পৰাই জীৱ উপজে, আৰু এই কৰ্মই হৈছে প্ৰলয়স্বৰূপ। কৰ্মৰ কাৰণেই সুখ দুখ ভয় শোক পোৱা যায়। ফলদাতা ঈশ্বৰ যদিও, কৰ্মীয়েহে ফল লাভ কৰে, অকৰ্মীয়ে নকৰে। মানুহে নিজৰ কৰ্মবলতহে শুভা শুভ ফল লাভ কৰে। ঐক্য সংহতিৰ বিষয়ে মহাপুৰুষজনাই এইদৰে কৈছে, সকলো জাতিৰ লোক ঈশ্বৰৰ ভক্তৰ সংগত পবিত্ৰ হয় আৰু ভক্তি লাভ কৰি সাংসাৰিক বন্ধন ছিঙি বৈকুণ্ঠবাসী হয়। প্ৰেম প্ৰীতিৰ মাজেৰে কাম কৰিব লাগে, প্ৰেম পৰবশ হৈ ৰাজ্য চলাব লাগে। কন্দলৰ দৰে অশান্তিকৰ আন একো নাই। যদি পৰম শত্ৰু আহি ঘৰত অতিথি হয়, তেওঁক দেৱতাৰ দৰে মান কৰি সেৱা কৰিব লাগে। মনত পূৰ্বৰ দোষগুণ আলোচিব নালাগে। এনেধৰণৰ সুব্যৱস্থাই হৈছে শাস্ত্ৰৰ বিধান। উত্তমৰ লগত প্ৰীতিভাৱৰ, সমানৰ লগত মিত্ৰভাৱৰ আৰু হীনজনৰ লগত দয়াভাৱৰ আচৰণ কৰিব লাগে। আন ধৰ্মশাস্ত্ৰৰ কেতিয়াও নিন্দা কৰিব নালাগে।

0: সকলো লোকৰে প্ৰতি দয়াবান হ'ব লাগে। ঈশ্বৰৰ চৰিত্ৰ পৰম পবিত্ৰ বুলি ভাবি তাৰেই অনবৰত কথন মনন কৰিব লাগে। ঈশ্বৰ প্ৰাণ হৈ অশ্ৰদ্ধা, অসূয়া, কৰ্কশ, বাদ বিবাদ ত্যাগ কৰি সকলোৰে লগত মিলাপ্ৰীতিৰে আনন্দেৰে থাকিব লাগে।
1: মুকুতামালা শুনিলে আজিৰ অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাণী প্ৰচাৰ কৰা হল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক ওস্তাদ বিছমিল্লা খানৰ চেহনাইট ৰাগ ললিত।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ওস্তাদ বিছমিল্লা খানৰ চেহনাইত ৰাগ ললিত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আমাৰ আজিৰ অনুষ্ঠান পৰিস্থিতি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: এক জমানে সে কাহানি হে সুনা ৰহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন। কাহানি নহীঁ বদলি, স্টাইল গয়া হে বদল। জো কাহানিয়াঁ হম সুনতে আয়ে, দেখতে আয়ে, আব বহী বেসি হি কাহানি সুনায়েগা ডিজিটাল।
4: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
2: আলাপ অনুরাগ, আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এটি শুনক জ্ঞান বিজ্ঞান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ৰঙা পাণ্ডা বা ৰেড পাণ্ডা। ৰঙা পাণ্ডা বা ৰেড পাণ্ডাক কোনো কোনোৱে মেকুৰী ভালুক বুলিও কয়। অসমৰ বনভূমিবিলাকত এইবিধ প্ৰাণীক দেখা পোৱা নাযায়। হিমালয়ৰ নামনিৰ ওখ ওখ পৰ্বতীয়া ঠাইৰ গছ গছনিবিলাকত এবিধ প্ৰাণী বাস কৰে। অথচ নাগালেণ্ড, মেঘালয় আদি পাহাৰী ৰাজ্যবিলাকত থকা হাবি বননিবিলাকত পাণ্ডা গোষ্ঠীৰ কোনো প্ৰাণী বাস কৰাৰ কোনো প্ৰমাণ পোৱা নাই। ঠিক একেদৰে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা দুখনৰ স্বাভাৱিক পৰিৱেশবিলাকত ৰঙা পাণ্ডা বাস কৰাৰ কোনো প্ৰমাণ নাই। হিমালয়ৰ ওখ ওখ পৰ্বতীয়া বনভূমিবিলাকে এবিধ প্ৰাণীৰ বাসস্থান। নেপাল আৰু ভূটানৰ পৰা আৰম্ভ কৰি ছিকিমৰ মাজেদি অৰুণাচল প্ৰদেশলৈকে যি পাৰ্বত্য ভূমিভাগ আছে, সেই বিস্তীৰ্ণ অঞ্চলত এইবিধ প্ৰাণীয়ে নিগাজিকৈ বাস কৰে। হিমালয় শৈলমালাৰ সু উচ্চ পৰ্বতীয়া ঠাইবোৰ অতিক্ৰম কৰি ইহঁতৰ কিছুমান প্ৰাণী চীন দেশৰ দক্ষিণ অঞ্চলত সোমাই গয়। দক্ষিণৰ ফালে ব্ৰহ্মদেশৰ কোনো কোনো ঠাইত এইবিধ প্ৰাণীক বাস কৰা দেখা যায়। উল্লেখযোগ্য যে ব্ৰহ্মদেশত বাস কৰা ৰঙা পাণ্ডাবিলাকৰ নোমবোৰ তুলনামূলকভাৱে দীঘল হয়। তদুপৰি তাৰ ৰঙা পাণ্ডাবিলাকৰ মূৰবিলাক আকাৰত তুলনামূলকভাৱে ডাঙৰ হোৱা দেখা যায়। ব্ৰহ্মদেশত থকা ৰঙা পাণ্ডাবিলাকৰ দাঁতবোৰ অধিক শক্তিশালী আৰু মোটা বুলি জীৱবিদ পণ্ডিতসকলে অভিমত প্ৰকাশ কৰিছে। ইহঁতৰ দেহৰ দীৰ্ঘতা হিমালয়ত বাস কৰাবিলাকৰ দেহৰ দীৰ্ঘতাতকৈ তুলনামূলকভাৱে বেছি বুলি প্ৰমাণিত হৈছে। তদুপৰি এই ভূভাগত নিগাজিকৈ থলুৱাভাৱে বাস কৰা ৰঙা পাণ্ডাবিলাকৰ মূৰৰ আকৃতি থোপৰা আৰু ঘূৰণীয়া ধৰণৰ হোৱা দেখা যায়। ইহঁতৰ ঠেংকেইখন অধিক চুটি আৰু মঙহাল হয়। ৰেড পাণ্ডাবিলাকক মেকুৰী ভালুক বুলি কোৱাৰ মূল অৰ্থটো হ'ল যে প্ৰকৃততে ই ভালুকৰ দৰে হ'লেও দেখাত অবিকল মেকুৰীৰ নিচিনা হয়। সেইকাৰণে এইবিধ বিচিত্ৰ প্ৰাণীক মেকুৰী ভালুক অৰ্থাৎ মেকুৰীৰ নিচিনা ভালুক বুলি কোৱা হৈছে। অৱশ্যে এবিধ প্ৰাণীক মেকুৰী গোষ্ঠীৰ প্ৰাণী বুলি ক'ব নোৱাৰি। ভালুকৰ সৈতে সামান্য দৈহিক সামঞ্জস্য থাকিলেও জীৱবিদ পণ্ডিতসকলৰ মাপকাঠিত ইহঁতক ভালুক শৈদৰ প্ৰাণী বুলি গণ্য কৰিব নোৱাৰি। সেইবাবে পাণ্ডাবিলাকৰ বাবে এলিঅ'ৰিডি নামৰ এটা স্বতন্ত্ৰ গোত্ৰ বা পৰিয়ালৰ সৃষ্টি কৰা হৈছে। ৰেড পাণ্ডা নামৰ প্ৰাণীবিলাকক বৃক্ষবাসী প্ৰাণীৰ আখ্যা দিব পাৰি। গছৰ ওপৰত বগোৱা বাই বাই ফুৰাটোৱেই হৈছে এইবিধ প্ৰাণীৰ চিৰন্তন ৰীতি। অৱশ্যে আৱশ্যক হ'লে ইহঁতে মাটিলৈও নামি আহে। ঠেঙৰ পতাৰ আগভাগত থকা আঙুলিকেইটাত কোচাব আৰু মেলিব পৰা বিধৰ নখ থাকে। এইদৰে কোচাব আৰু মেলিব পৰা আঙুলিৰ নখৰ সহায়ত গছৰ ডালত খামোচ মাৰি সিহঁতে অতি সহজে বগাই ফুৰিব পাৰে। শৰীৰত উৎপন্ন হোৱা নোমবোৰৰ বৰণ ডাঠ ৰঙচুৱা কিম্বা চকলেট বৰণীয়া হয়। সেইবাবে হাবিৰ মাজৰ কোনোবা এজোপা গছৰ ডালত বহি থাকিলে ই নীলগৰ পৰা জিলিকি থাকে। পাতৰ আঁৰত নিৰলে বহি থাকি ই শত্ৰুজাতীয় প্ৰাণীৰ পৰা নিজকে ৰক্ষা কৰাৰ ব্যৱস্থা কৰে। গছৰ ডালৰ ফেৰেঙনি বা ধুন্দৰ ভিতৰত নিতাল মাৰি শুই থকা অৱস্থাত ইয়াক সহজে বিচাৰি উলিয়াব নোৱাৰি। ঠেঙৰ আগভাগত গজা নোমবোৰৰ বৰণ ক'লা চানেকীয়া হয়। বগা বৰণীয়া মুখখনৰ দুয়োকাষে দুচটা ৰঙচুৱা দীঘল পাৰি বা পতি থাকে। এই পাৰিৰ দুয়োকাষে দুচটাকৈ ধেনুভিৰীয়া দাগ থাকে। বিভিন্ন ৰঙৰ কাৰুকাৰ্যৰে সুশোভিত হৈ থকাৰ বাবে এই জন্তুটোৰ মুখখন অতি ধুনীয়া হয়। ইয়াৰ জোপোহা নেজডালতো খাপ খাপকৈ সজোৱা ক'লা বৰণীয়া দাগ থাকে। ৰেড পাণ্ডা নিশাচৰ প্ৰাণী। দিনৰ দিনটো গছৰ ওপৰত উঠি থাকিয়েই সময়খিনি অতিবাহিত কৰে। গছৰ ফেৰেঙনিৰ ভিতৰত নিৰলে সোমাই থাকে। দুটা ডালৰ মাজত উৎপন্ন হোৱা সুবিধাজনক ঠাইত

0: চেপেটা মাৰি পৰি থকাটো ইয়াৰ স্বাভাৱিক নিয়ম। এনেবোৰ ঠাইতে গভীৰ টোপনিত লালকাল হৈ জন্তুটোৱে একেলেথিৰে দিনৰ দিনটো পৰি থাকিব পাৰে। এনেধৰণৰ নিশাচৰ প্ৰাণীক দৰ্শনৰ উপযোগী কৰি ৰাখিবৰ বাবে বিভিন্ন চিৰিয়াখানাত বিশেষ ব্যৱস্থাৰ আয়োজন কৰিবলগীয়া হয়। নানাবিধ বনৰীয়া গছৰ ফল মূল খাই ৰেড পাণ্ডাবিলাকে জীৱন ধাৰণ কৰে। গছৰ কোমল শিপা, আলু, কুঁহিপাত আদি নিৰামিষ খাদ্যৰ প্ৰতি এইবিধ প্ৰাণীৰ অভিৰুচি বেছি। গছৰ ধুন্দৰ ভিতৰত সোমাই থকাৰ সময়খিনিত এইবিধ প্ৰাণীৰ মাইকীজনীয়ে পোৱালি জগায়। ৰঙা পাণ্ডাবোৰক মৰম লাগি যোৱাকৈ ধুনীয়া আকৃতিৰ প্ৰাণী বুলি ক'ব পাৰি। ই অতি সহজে পোহ মানে আৰু মানুহৰ শাক বচন মনা বিষয়ত বন্ধুত্বৰ ভাৱ প্ৰদৰ্শন কৰে।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়ে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালি হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালি হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

সাধক সুন্দৰৰ। এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক।

0: মহাবাহু শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশে ৰাজ্যখন আগবাঢ়িছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে কালি বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম শীৰ্ষক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। আৰু এছিয়ান গেমছত 2টা ৰূপৰ পদক অৰ্জনৰ পাছত ভাৰতে আজি বিভিন্ন শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতক মন্ত্ৰীৰ বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কেভেৰিয়াৰ একতা নগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰিব। শ্ৰীমতী মুৰ্মুৱে বুধবাৰে বদোদৰাৰ মহাৰাজা চায়াজী ৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক অভিৱৰ্তন অনুষ্ঠানত সভাপতিত্ব কৰিব। তেওঁ লগতে ব্ৰহ্মকুমাৰীৰ এটা বিশেষ অভিযানৰ শুভাৰম্ভ কৰাৰ উপৰি বদোদৰাত গোলকীয় আধ্যামিক স্থান ৰিট্ৰিট কেন্দ্ৰ উদ্বোধন কৰিব। শ্ৰীমতী মুৰ্মুৱে বিকশিত ভাৰতৰ যুৱ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আভ্যন্তৰীণ সামৰ্থ্য যোগাই তোলা শীৰ্ষক এটা অভিযানো ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰিব। শেহতীয়া প্ৰাকৃতিক দুৰ্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ সুসংহত জলবায়ু কাৰ্যপ্ৰণালীৰ প্ৰয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সন্ধিয়া পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি পত্ৰত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্বৰ বৈজ্ঞানিকসকলে পৰিৱেশ আশংকা গুৰুতৰ হৈ পৰা বুলি বাৰে বাৰে সকীয়াই দিছে। এই সমস্যা সমাধান কৰাৰ লগতে এই দিশত অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আঞ্চলিক, স্থানীয় তথা আন্তৰ্জাতিক পৰ্যায়ত সকলো পক্ষৰ মাজত শক্তিশালী সহযোগিতাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে জলবায়ু পৰিৱৰ্তনৰ ফলত মানৱ জাতিৰ অস্তিত্বলৈ বিভিন্ন পৰ্যায়ত ভাবুকি আহি পৰিছে বুলিও উল্লেখ কৰে।
3: हाल के समय में हुई अनेक प्राकृतिक आपदाओं ने यह स्पष्ट किया है कि क्लाइमेट इम्पैक्ट को कम करने के लिए सशक्त क्लाइमेट एक्शन करना आवश्यक है। विश्व का वैज्ञानिक समुदाय चेतावनी दे रहे हैं कि क्लाइमेट रिस्क बहुत गंभीर हो चुका है। इनकी यथासंभव रोकथाम और सामना करने के लिए स्थानीय, क्षेत्रीय और वैश्विक सभी स्तर पर स्टेक होल्डर्स के बीच सक्रिय सहयोग की सुदृढ़ आवश्यकता है।
2: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। অহা 26 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত তেওঁ ভাষণ দিয়াৰ কথা। এই ভ্ৰমণকালত ডঃ জয়শংকৰে কেইবাখনো বহুপাক্ষিক আৰু দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশে ৰাজ্যখন আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ধুবুৰী জিলাৰ চাপৰত 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশৰ পৰা এই দিনটো ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব। 48,000 কোটি টকা ব্যয় সাপেক্ষ এই বৃহৎ প্ৰকল্পটো ৰাজ্যৰ শক্তিখণ্ডৰ বিকাশৰ ক্ষেত্ৰত এটা ঐতিহাসিক পদক্ষেপ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ছোৱাত প্ৰায় 20,000 লোকৰ কৰ্মসংস্থাপন আৰু সম্পূৰ্ণৰূপে কাৰ্যক্ষম হলে প্ৰায় 5,000 স্থায়ী চাকৰি সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসম অতি ক্ষিপ্ৰতাৰে উত্তৰ পূবৰ

শক্তি খণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে আৰু কেইবাটাও বৃহৎ শক্তি প্ৰকল্পৰ কাম চলি আছে। এই তাপবিদ্যুৎ প্ৰকল্পটোৱে এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সফলতাক প্ৰতিফলিত কৰা বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো এই প্ৰকল্পৰ জৰিয়তে উপকৃত হ'ব। অনুষ্ঠানত উপস্থিত থকা আদানী গ্ৰুপৰ সঞ্চালক জিত আদানীয়ে তেওঁৰ ভাষণত কয় যে প্ৰকল্পটোৱে অসমৰ প্ৰগতিৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ ৰচনা কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নিচামুক্ত ভাৰতৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত কালি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে CBSE বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম শীৰ্ষক এটা মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। 45 মিনিটজোৰা এই কাৰ্যসূচীত বিশেষজ্ঞ, শিক্ষাবিদ আৰু ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰি মাদক দ্ৰব্যৰ ব্যৱহাৰ, প্ৰতিৰোধ আৰু সুস্থ তথা দায়িত্বশীল সমাজ গঢ়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়। এই পদক্ষেপৰ লক্ষ্য আছিল সামাজিক মাধ্যমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যক্ষভাৱে নিচামুক্তি অভিযানত জড়িত কৰা। এই মত বিনিময় অনুষ্ঠানত CBSE ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰশ্নৰ আহ্বান কৰিছিল আৰু তেওঁলোকে মানসিক স্বাস্থ্য, সমনীয়াৰ হেঁচা আৰু নিচামুক্তিৰ পদক্ষেপ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। এদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ যোৱা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে কালি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইম্ফলত গণেশ পূজাৰ অনুষ্ঠানত অংশ লয়। এই উপলক্ষে জনসাধাৰণক উদ্দেশ্যে দিয়া ভাষণত শ্ৰীযাদৱে কয় যে এই উৎসৱ কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, বৰঞ্চ এয়া হৈছে সামাজিক সমন্বয়, সাংস্কৃতিক বিনিময় তথা একতাৰ বাৰ্তা প্ৰসাৰৰ এটা সুযোগ। শ্ৰীযাদৱে তেওঁৰ ভাষণত মণিপুৰৰ চহকী জৈৱ বৈচিত্ৰ আৰু ঔষধি উদ্ভিদৰ কথা উল্লেখ কৰি কয় যে বৈজ্ঞানিকভাৱে ইয়াৰ খেতি কৰা, সংৰক্ষণ আৰু বিকাশৰ জৰিয়তে নিয়োগ সৃষ্টি তথা যুৱক যুৱতী, কৃষক, মহিলা আৰু উদ্যমীসকলৰ বাবে স্বনিয়োজনৰ সুযোগ সৃষ্টি কৰিব পৰা যাব। তিব্বতৰ পৰা নিমখ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী অনা নিয়া কৰিবলৈ এসময়ত উচ্চ ঠেক পাহাৰ পাৰ হৈ যোৱা অৰুণাচলৰ মনপাৰ পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে কালি টাৱাঙৰ বিধায়ক নামগেই চেৰিঙে ঐতিহ্যমণ্ডিত ছল্ট ট্ৰেকৰ পতাকা জোকাৰি শুভ উদ্বোধন কৰে। অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি তেওঁ যুৱক যুৱতীসকলক মনুল্যৰ চহকী সাংস্কৃতিক উত্তৰাধিকাৰক আগুৱাই নিবলৈ আহ্বান জনায়। এই কাৰ্যসূচীত ভাৰতীয় সেনাবাহিনীৰ বিষয়া, ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীকে ধৰি 100ৰো অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লয়। নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণত নাগালেণ্ডত 16 আগষ্টৰ পৰা 14 ছেপ্টেম্বৰলৈকে চলিত গণনা পৰ্যায়ত 88.38% গণনা প্ৰপত্ৰ দাখিল কৰা হৈছে। 13,57,208 গৰাকী ভোটাৰৰ ভিতৰত মুঠ 11,99,456 গৰাকী ভোটাৰে গণনা প্ৰপত্ৰ দাখিল কৰে। এই গণনাত 28,944 গৰাকী মৃত ভোটাৰ চিনাক্ত হোৱাৰ বিপৰীতে 1,23,749 গৰাকী ভোটাৰ অনুপস্থিত, স্থানান্তৰিত বা অন্যান্য হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা অনুসৰি যিসকল প্ৰকৃত ভোটাৰে নিজৰ গণনাৰ প্ৰপত্ৰ দাখিল কৰিব নোৱাৰিলে তেওঁলোকে 20 ছেপ্টেম্বৰৰ পৰা 20 অক্টোবৰলৈকে দাবী আপত্তিৰ সময়ছোৱাত অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব। চলিত বছৰৰ 22 নৱেম্বৰত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হ'ব। খচৰা তালিকা আৰু ASDD তালিকা ৱেবছাইট CEO.nagaland.gov.inত উপলব্ধ। ছৌদি আৰবত নিজৰ অভিযানৰ বাবে আমেৰিকাই নিৰাপত্তা সতৰ্কবাণী জাৰি কৰি দেশখনত কৰ্মৰত আমেৰিকা চৰকাৰৰ কৰ্মচাৰীসকলে টাইফ আৰু ইয়ানবু চহৰলৈ চৰকাৰী আৰু ব্যক্তিগত সকলো ভ্ৰমণৰ বাবে বিশেষ অনুমোদন ল'ব লাগিব বুলি নিৰ্দেশনা জাৰি কৰে। চলি থকা নিৰাপত্তাজনিত পৰিস্থিতিৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। য়েমেনৰ হাউথি গোটে ৰিয়াদত কৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰ আক্ৰমণকে ধৰি ছৌদি আৰবত আক্ৰমণ চলোৱাৰ পাছতে এই সতৰ্কবাণী প্ৰকাশ কৰিছে। ছৌদি নেতৃত্বাধীন মিত্ৰ শক্তিৰ বাহিনীয়ে ক্ষেপণাস্ত্ৰ আটক কৰা বুলি প্ৰকাশ কৰিছে। হাউথিয়ে বিশ, টাইফ, ফাৰাচান আৰু ইয়ানবুত সাধাৰণ জনতা আৰু আন্তঃগাঁথনিক লক্ষ্য কৰি আক্ৰমণৰ চেষ্টাও কৰে। শেহতীয়া ঘটনা প্ৰৱাহৰ ফলত সমগ্ৰ ৰাষ্ট্ৰখনতে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি পাইছে। ৰিয়াদৰ বিমানবন্দৰৰ সমীপত বিস্ফোৰণৰ বাতৰি পোৱা গৈছে যদিও ছৌদি কৰ্তৃপক্ষই এতিয়ালৈকে এই বিস্ফোৰণত কোনো লোক হতাহত বা ক্ষয়ক্ষতি হোৱাৰ খবৰ দিয়া নাই। জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 2টা ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাত মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ দলীয় শাখাত ইলাভেলিন ভালাৰিভান, সোনম মাস্কাৰ আৰু বিদৰ্শা বিনোদে দেশৰ হৈ এইবাৰৰ এছিয়ান গেমছৰ প্ৰথমটো পদক অৰ্জন কৰে। এছিয়ান গেমছত এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত কৰা মিক্সড সমৰ কলাত সুচিকা তাৰিৱালে পদক নিশ্চিত কৰিছে। সুচিকাই মহিলাৰ পৰম্পৰাগত MMA 60 কিলোগ্ৰাম শিতানত ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক লাভ কৰাটো নিশ্চিত কৰে। খেলুৱৈগৰাকীয়ে আজি ছেমি ফাইনেলত ছিংগাপুৰৰ টিউ হুই হ্যুনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতে বাংলাদেশক 114 ৰাণত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ হ'বলগীয়া ফাইনেলত

0: শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। ভাৰতৰ মহিলা বেডমিণ্টন দলেও কাজাখস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ভাৰতীয় পুৰুষ হকী দলে এছিয়ান গেমছত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতে কালি ইণ্ডোনেছিয়াক 13-1 গলত পৰাস্ত কৰে। ভাৰত কাইলৈ শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মহিলা হকী দলে উজবেকিস্তানক 19-0 গলত পৰাস্ত কৰে। ভাৰতীয় মহিলা দলটো আজি ইণ্ডোনেছিয়াৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3-দিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে কালি বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম শীৰ্ষক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। আৰু এছিয়ান গেমছত 2টা ৰূপৰ পদক অৰ্জনৰ পাছত ভাৰতে আজি বিভিন্ন শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ তিনি দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ দশমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:14:44 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:19:18।

জীৱনৰ কোনো কথাতে গৌৰৱ নকৰিবা। যদি তুমি সঁচাই উপযুক্ত, তেন্তে তোমাৰ জ্ঞান বুদ্ধিমত্তাক লৈ সমাজেই গৌৰৱ কৰিব। কথাষাৰ কৈছিল ৰঘুনাথ চৌধুৰীয়ে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি আবিৰ্ভাৱ তিথি। গুৰুজনাই বৃহত্তৰ অসমীয়া সমাজ গঢ়ি অসমৰ জাতীয় জীৱনলৈ যি অৱদান আগবঢ়ালে সেয়া অতুলনীয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংকীৰ্ণতা দূৰ কৰাৰ লগতে ৰক্ষণশীলতাৰ ঊৰ্ধত সকলোকে একত্ৰিত কৰিছিল। গুৰুজনে কেৱল বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাই নহয়, অসমীয়া সমাজ আৰু সাহিত্যৰ ক্ষেত্ৰতো বিশেষ বৰঙণি আগবঢ়াইছিল। আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱৰ চৰ্চাৰে তেখেতক সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাঁহী আলোচনীৰ জৰিয়তে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই লৈছিল বিশেষ ভূমিকা। সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ধন্য নৰতনু ভাল উপন্যাসত আধুনিক যুগৰ পটভূমিত শংকৰদেৱৰ প্ৰাসংগিকতা প্ৰতিফলিত কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাংস্কৃতিক অৱদানৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, শংকৰ মাধৱৰ সংস্কৃতিয়ে কেৱল অসমকে নহয়

সমগ্ৰ বিশ্বকে পোহৰাই তুলিছিল। অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ গুৰি ধৰোতা হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱ আৰু প্ৰাসংগিকতা স্বীকাৰ কৰিবই লাগিব। যিটো সময়ত সামাজিক, ৰাজনৈতিক, ধৰ্মীয় সকলো দিশৰ পৰা অসমত অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছিল, সেই সময়ছোৱাতে শংকৰদেৱে সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ এটি শাখা হিচাপে অসমতো বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি সেই প্ৰতিকূল পৰিৱেশক অনুকূল ৰূপ প্ৰদান কৰিছিল। কবিতা, সংগীত, নাটক, চিত্ৰকলা, ধৰ্ম, দৰ্শন, শৰীৰ চৰ্চা তথা সকলো দিশতে শংকৰদেৱৰ প্ৰতিভাৰ স্বাক্ষৰ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় চিন্তাই সমাজত একতাৰ এনাজৰি কটকটীয়া কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তাধাৰা তথা দৰ্শন আধুনিক সমাজ ব্যৱস্থাটো অতিকৈ প্ৰাসংগিক। প্ৰিয় শিষ্য মাধৱদেৱে শংকৰ গুৰুজনাক সৰ্বগুণাকৰ শব্দৰে অভিহিত কৰিছিল। কীৰ্তনঘোষা বৰগীত অংকীয়ানাটৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল উদাৰ মানৱতাবাদী। তেখেতৰ নিষ্ঠা আৰু সেৱাৰ মনোবৃত্তি আছিল উচ্চ মানৱতাপূৰ্ণ।

স্কন্ধ উত্তরাখণ্ড রামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল শংকৰদেৱে। ইয়াৰ লগতে গুৰুজনাই ৰুক্মিণীহৰণ, হৰিচন্দ্ৰ উপাখ্যান আদি কাব্য রচনা কৰাৰ লগতে বৰগীতো রচনা কৰিছিল। ৰুক্মিণীহৰণ, পাৰিজাতহৰণ, কেলিগোপাল, কালিয়দমন, ৰামবিজয় আদি অংকীয়ানাট রচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। ভক্তি ৰত্নাকৰ হৈছে গুৰুজনাৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। আজি আবির্ভাব তিথিত গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত।

পদার্থবিজ্ঞানৰ নোবেল বিজয়ী বিজ্ঞানী ডেভিড জেমছ থুলছ, তেখেতে ফ্ৰেডৰিক ডুনকান মাইকেল হালডেন আৰু জন মাইকেল কষ্টাৰলিটছৰ লগত পদাৰ্থৰ টপলজিকেল ফেজ ট্ৰাঞ্জিশ্যনৰ বিষয়ৰ বাবে যুটীয়াভাৱে 2016 চনত লাভ কৰিছিল পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বিৰ্মিংহাম বিশ্ববিদ্যালয় আৰু ৱাশ্বিংটন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা ডেভিড জেমছ থুলছে পৰমাণু, ইলেক্ট্ৰন আৰু নিউটন তন্ত্ৰ বিষয়ত ভালেমান বৰঙণি আগবঢ়ায়। তেখেতৰ গৱেষণাৰ বিষয়বস্তু আছিল অতি পৰিবাহী প্ৰক্ৰিয়া, নিউক্লিয়াৰ পদাৰ্থৰ ধৰ্ম আৰু পৰমাণুৰ নিউক্লিয়াছৰ ভিতৰতে উত্তেজিত আৰু সংগ্ৰহীত গতি। এগৰাকী বিজ্ঞানীয়ে ৰয়েল ছ'চাইটি, আমেৰিকান ফিজিকেল ছ'চাইটি আৰু আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড ছায়েন্সৰ সন্মানীয় ফেলোশ্বিপ লাভ কৰিছিল। এইগৰাকী ব্ৰিটিছ পদাৰ্থ বিজ্ঞানীৰ জন্ম হৈছিল 1934 চনৰ আজিৰ দিনটোতেই। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবে, তেখেতে 2006 চনৰ পৰা 2007 চনলৈ আৰু 2012 চনৰ পৰা 2020 চনলৈকে জাপানৰ প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেমক্ৰেটিক পাৰ্টীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত আছিল জাপানৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে তেখেতে মুখ্য কেবিনেট সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বিৰোধী নেতা হিচাপেও বিশেষভাৱে জনপ্ৰিয় আছিল শ্বিনজো আবে। এইগৰাকী ৰাজনীতিবিদৰ জন্ম হৈছিল 1954 চনৰ আজিৰ দিনটোতেই। আজি আন্তৰ্জাতিক শান্তি দিৱস। প্ৰতি বছৰে 21 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সমূহ ৰাষ্ট্ৰই এই দিৱস পালন কৰে। বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা এই দিৱসৰ মূল উদ্দেশ্য হিংসা আৰু যুদ্ধৰ পৰিৱৰ্তে মানৱতা জাগ্ৰত কৰা এই দিৱসৰ অন্যতম লক্ষ্য। এই দিৱস পোনপ্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল 1982 চনত। 2013 চনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে শান্তি শিক্ষাৰ বাবে এই দিৱস চৰকাৰীভাৱে পালন কৰাৰ কথা ঘোষণা কৰে। বিশ্ব এলজেইমাৰ দিৱস। এলজেইমাৰ ৰোগ আৰু অন্যান্য প্ৰকাৰৰ ডিমেনচিয়াৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ প্ৰতি বছৰে 21 ছেপ্টেম্বৰত পালন কৰা হয় এই দিৱস। 1994 চনত এলজেইমাৰ ডিজিজ ইণ্টাৰনেশ্যনেল সংগঠনে প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰিছিল। ইয়াৰ উদ্দেশ্য হৈছে জনসাধাৰণক শিক্ষিত কৰা, এই ৰোগৰ প্ৰভাৱিত লোকসকলক সমৰ্থন আগবঢ়োৱা তথা ইয়াৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ ক্ষেত্ৰত গৱেষণা কৰা। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ। আমেৰিকান লেখক ফ্ৰান্সিছ হপকিনছনৰ জন্ম হৈছিল 1737 চনৰ আজিৰ দিনটোতেই। বিখ্যাত ইংৰাজী কল্পবিজ্ঞান কাহিনী লেখক এইচ জি ৱেলছৰ জন্ম হৈছিল 1866 চনৰ আজিৰ দিনটোতেই।

0: 1898 চনৰ আজিৰ দিনটোতেই লেখক তথা সাংবাদিক তুষাৰকান্তি ঘোষৰ জন্ম হৈছিল। ঘানাৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আৰু প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোৱামে এনক্ৰুমাৰ জন্ম হৈছিল 1909 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ নয়নমণি শইকীয়াৰ জন্ম হয় 1988 চনৰ আজিৰ দিনটোতেই। অভিনেত্ৰী কৰীণা কাপুৰৰ জন্ম হৈছিল 1980 চনৰ আজিৰ দিনটোতেই। 1558 চনৰ আজিৰ দিনটোতেই স্পেইন আৰু ৰোমৰ সম্ৰাট চাৰ্লছ পঞ্চমৰ মৃত্যু হয়। কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ মৃত্যু হয় 2022 চনৰ আজিৰ দিনটোতেই।
1: শ্ৰেণীকোঠাৰ মনোগ্ৰাহী শিক্ষা এই সন্দৰ্ভত আজি আমাক কৈছে ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত ঢেকিয়াল উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ শইকীয়াই।
2: মনোবিজ্ঞানী আৰু শিক্ষাবিদসকলে আগতেই চিন্তা কৰিছিলে যে আশ্ৰমিক শিক্ষাতকৈ শ্ৰেণীকোঠা শিক্ষাটো অতি গুৰুত্বপূৰ্ণ। সেইকাৰণে হয়তো সেইসকলে শ্ৰেণীত শিক্ষা গ্ৰহণ কৰাটো গুৰু আৰু শিষ্যৰ মাজত সম্বন্ধ বেছিকৈ ৰয় বুলি তেওঁবিলাকে ভাবিছিলে মোৰ ধাৰণাহে। দ্বিতীয়তে ভাবিব পাৰি শ্ৰেণীকোঠাৰ শিক্ষা পদ্ধতি বিদ্যাৰ্থীসকলৰ যি বিষয়বস্তু সেই বিষয়বস্তুৰ প্ৰতি একনিষ্ঠতা বৃদ্ধি পায়। শ্ৰেণীকোঠাত শিক্ষক সদায় ছাত্ৰৰ লগত সম্পৰ্ক থাকে। তৃতীয়তে মই ভাবোঁ শ্ৰেণীকোঠাত থাকি যি শিক্ষা লাভ কৰা হয় তেনে অৱস্থাত বহিৰ্জগতত ঘটি থকা ঘটনাৰাজি তাত চকু নিবদ্ধ নাথাকে। ছাত্ৰ ছাত্ৰীসকলৰ মনবিলাক সদায় চঞ্চল মন। এই বহিৰ্জগতৰ বিষয়বস্তুৰ লগত তেওঁবিলাকৰ মন যেতিয়া অৱধাৰিত হয় তেতিয়াহ'লে তেওঁবিলাকৰ চঞ্চল মনে শিক্ষকে যি পঢ়োৱা বিষয়বস্তু তাত তেওঁবিলাকৰ মনোগ্ৰাহী নহয় বুলি মই ভাবোঁ। শ্ৰেণীকোঠাত অনুশাসনৰ মাজত থাকে, অনুশাসনৰ মাজত থাকি যি শিক্ষা গুৰুৱে প্ৰদান কৰে এই শিক্ষাৰ যোগেদিহে আমি প্ৰকৃত শিক্ষা বুলি ভাবোঁ। বিশেষকৈ আমি শিক্ষকতাৰ জীৱন অতিবাহিত কৰাৰ হেতুকে আমি শিক্ষক আৰু ছাত্ৰৰ মাজত যি সম্পৰ্ক সেই ছাত্ৰৰ মাজত সম্পৰ্ক সদায় শ্ৰেণীকোঠাৰ মাজেদিহে অতি উত্তম কথা বুলি ভাবোঁ। বিদ্যাৰ্থীসকলে নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত কিমান মনোগ্ৰাহী হৈ থাকে তাৰ ওপৰত শিক্ষকৰ পূৰ্ণাংগ মাত্ৰাই নজৰ থাকে। যদি শিক্ষকৰ নজৰ নাথাকে শ্ৰেণীকোঠাত থাকে তেতিয়াহ'লে সেই শিক্ষা প্ৰকৃত শিক্ষা শিক্ষকে দিব নোৱাৰে আৰু ছাত্ৰই গ্ৰহণ কৰিব নোৱাৰে। শ্ৰেণীকোঠাৰ শিক্ষাই নিয়মানুৱৰ্তিতা মানি চলাত পূৰা মাত্ৰা সহায় কৰে। যদি শ্ৰেণীকোঠাৰ পৰা বাহিৰ হৈ যায় তেতিয়াহ'লে কোনো ছাত্ৰ বা ছাত্ৰীৰ অনুশাসন নাথাকে। শিক্ষকৰ শ্ৰেণীকোঠাত শিক্ষা পদ্ধতি আৰু শিক্ষাৰ্থীৰ অধ্যয়নৰ শ্ৰেণীকোঠাত যদি নহয় তেতিয়াহ'লে অনুশাসন ভংগ হয় বুলি আমি ভাবিব পাৰোঁ। আৰু আধ্যাত্মিক শিক্ষাৰ উৎকৰ্ষ সাধনৰ কাৰণে শিক্ষকসকলে যি শিক্ষা প্ৰদান কৰে সেই শিক্ষা শিক্ষাৰ্থীসকলে বা ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ মাজত একান্ত মনে শুনে। তাৰ দ্বাৰা তেওঁবিলাকে তেওঁবিলাকৰ মনোজগতত প্ৰকৃত শিক্ষাৰ মূল্যবোধ তেওঁবিলাকে হৃদয়ংগম কৰিব পাৰে।
1: আমাৰ সৈতে সেয়া আছিল ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত ডিম্বেশ্বৰ শইকীয়া।
0: এইবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। অসমৰ উদ্যোগ খণ্ডত সৰ্ববৃহৎ বিনিয়োগ চাপৰত 3200 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্পৰ শিলান্যাস মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। অস্বাভাৱিক মুষলধাৰ বৃষ্টিপাত দীৰ্ঘদিনীয়া খৰাঙে সংকট কঢ়িয়াইছে অসমসহ উত্তৰ পূৰ্বাঞ্চললৈ 52 বছৰৰ বিশ্লেষণাত্মক গৱেষণালব্ধ প্ৰতিবেদনত এই উদ্বেগজনক তথ্য। জাতীয় কবি বিশিষ্ট শিশু সাহিত্যিক গীতিকাৰ আনিছুজ্জামানৰ দেহাৱসান মুখ্যমন্ত্ৰীসহ বিভিন্নজনৰ শোকপ্ৰকাশ। নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা 10,000ৰো অধিকলৈ বৃদ্ধিৰ আশংকা। আকস্মিক বান্ধত বিধ্বস্ত 13টা জলবিদ্যুৎ প্ৰকল্প ভাৰতৰ পৰা নিতৌ 654 মেগাৱাটকৈ নেপাললৈ বিদ্যুৎ যোগান। দেশত ঘণ্টা 350 কিলোমিটাৰ বেগত চলিব বুলেট ট্ৰেইন জাপানক প্ৰত্যাহ্বান জনাই এই অভিলাষী প্ৰকল্প ৰূপায়ণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। ৰাছিয়াত ভয়ংকৰ আক্ৰমণ ইউক্ৰেইনৰ সহস্ৰাধিক ড্ৰোনেৰে অবিৰত আক্ৰমণ শোধনাগাৰৰ বিস্তৰ ক্ষতিসাধন। লোহিত সাগৰত ইয়েমেনৰ হুথি বিদ্ৰোহীৰ আধিপত্য ছৌদিৰ ৰাজধানী ৰিয়াধত ক্ষেপণাস্ত্ৰ আক্ৰমণ 15 দেশত ভ্ৰমণ সতৰ্কতা জাৰি আমেৰিকাৰ। খেলৰ পৃষ্ঠাত এছিয়ান গেমছৰ মহিলা ক্ৰিকেট শেফালীৰ বিস্ফোৰক শতক 114 ৰাণত পৰাস্ত বাংলাদেশ স্বৰ্ণপদকৰ যুঁজত

ভাৰত বনাম শ্ৰীলংকা। এছিয়ান গেমছ মহিলা হকীত উজবেকিস্তানক গ্ৰুপৰ প্ৰথমখন মেচত 19-0 গ'লত হৰুৱালে ভাৰতে। মহিলাৰ শ্বুটিঙত দুটা ৰূপৰ পদক জয়, ভাৰতৰ মিক্স মাৰ্চিয়েল আৰ্টছত পদক নিশ্চিত সুচিত্ৰা তাৰিয়ালৰ এছিয়ান গেমছৰ দ্বিতীয় দিনাৰ এই সফলতা। আজিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা অসমৰ এগৰাকী পৰিচিত সংগীত শিল্পী কুলবৰুৱা। কুলবৰুৱাৰ সংগীত জীৱনৰ কাহিনীৰে সজোৱা হৈছে মোৰ সংগীত যাত্ৰাৰ এলানি অনুষ্ঠান। অনুষ্ঠানলানীৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ। এয়া কুলবৰুৱাৰ সংগীত যাত্ৰাৰ চতুৰ্থ তথা শেষ খণ্ড।
2: আপোনাৰ আৰুতি গান ফুল নুফুলিলেই বা হীৰেণ ভট্টৰ
3: এই এটা গীত কথা আছে। হীৰুদাই সাধাৰণতে গানবোৰ কয় যে এইটো গান হ'বনে নহয় চাবা, আৰু হীৰুদাৰ কথাবিলাক এৰিব ইচ্ছা নাযায়। যেনেকৈ নহওক, হীৰুদাৰ প্ৰতি এটা বেলেগ মোৰ শ্ৰদ্ধা এটা আছে আৰু এটা দুৰ্বলতা আছে হীৰুদাৰ প্ৰতি। গতিকে হীৰুদাই যি গানেই নিদিয়ক, ছন্দ মিলক নিমিলক, কিন্তু মই সুৰ কৰিবলৈ খুব চেষ্টা কৰোঁ। এতিয়া হীৰুদাই যিটো মই ৰেডিঅ'ত গান গাইছিলোঁ, তেতিয়া হীৰুদাই ক'লে তুমি গান গাইছা নহয়, গাই থাকিবা দেই, আমাৰ ঘৰুৱা হিচাপে ভাল। আৰু এনেই হীৰুদাৰ প্ৰতি মোৰ অলপ বেলেগ ধৰণৰ, মানে হীৰুদাই ইমান বন্ধু দাদা সকলো হীৰুদাক। তে হীৰুদাই ক'লোঁ, হীৰুদাই মোক এটা গান এটা লাগিছিলে, আপুনি এটা গান দিব পাৰিব নেকি? বোলে আহিবাচোন। তেতিয়া গ'লোঁ, ঘৰলৈ গ'লোঁ। যাওঁতে যোৱাৰ পাছত অকণমান কথাখিনি কৈ ভাল লাগে দেখিয়ে কৈছোঁ দেই। হীৰুদাক ক'লোঁ বোলে তুমি অমুক তাৰিখে আহিবা। মই গ'লোঁ আৰু। যোৱাৰ পাছত গানটো তেওঁ লিখিছে হয়, তো যোৱাৰ বোলে ক'লোঁ বোলে প্ৰেছলৈকে যাওঁ, তাতে আছে কাগজখন, তাৰপৰা তুমি লৈ ল'বা। তো হীৰুদাৰ স্বভাৱ কি, হীৰুদাৰ যিকোনো কাগজত লিখি দিয়ে, এতিয়া পাৰ্টিকুলাৰ কাগজ এখন আছে, বিশেষ কাগজ এখন নাই, ক'ৰবাৰ টুকুৰা কাগজ এটুকুৰাৰ পৰা লিখি থ'লে। তেনেকৈ গানটো হয়তো লিখিছিলে, লিখাৰ পাছত মোক ক'লে বিচাৰিলে, পাই নেপালে। নেপাই পেলাই বোলে হীৰুদাৰ গানটো ইয়াতে থৈছিলোঁ, সেই টেবুলতে লিখি পেলাই থৈছিলোঁ, ক'ত থ'লোঁ জানো, ৰ'বচোন ৰ'বা। গোটেইখন চলাছ কৰিলে কিন্তু গানটো নেপালে। নেপাই বোলে আছে, হ'ব যোৱা, কিবা এটা হ'ব আৰু, তুমি আকৌ অমুক তাৰিখে আহিবা। তাৰপৰা মই বোলো ঠিক আছে, এইবাৰ কিন্তু দিব দেই গানটো। মই কিন্তু ক'লোঁ যে মই এটা সুৰ কৰি আনিছোঁ, কিন্তু অলপমান ফ'ক হেৰি এটা আছে আমাৰ তেনেকুৱা ধৰণৰ, এতিয়া তাৰ ওপৰত মানে ভিত্তি কৰি গানটো কৰিব লাগে। হীৰুদাই শুনাইছিলোঁ মই, সেই হিচাপে হীৰুদাই লিখিছিলোঁ। তাৰপিছতে গানটো নেপাই পেলাই মোক ক'লে অমুক তাৰিখে আহিবা। মই এদিন মই বাটেৰে আহি থাকোঁতে হীৰুদাই কাগজৰ নোৰা এটা দিলে, ক'লে হেৰি ক'লো এইটো চাবচোন হয় নেকি? মই আৰু মানে হীৰুদাটো পেলাই দিব নোৱাৰোঁ, হীৰুদাৰ পৰা কাগজখন ল'লোঁ, লৈ পেলাই দেখিলোঁ ফুল নুফুলিলেই বা কি হ'ল তাতে। এইটো গান পিছে হীৰুদাৰ তোমাৰ বাঁহী বুলি যিখন আছে তাত এইটো প্ৰকাশো হৈছে। তো মই পেলাই মই নিজেকে ভাবিলোঁ যে প্ৰথম গীতটো যিটো লিখি দিছিলে, হয়তো এনেকুৱা এটা ভাৱ মোৰ মনৰ ভাৱ যে সেইটো গান যেনিবা হেৰালেই, কি হ'ল তাতে, তেনেকুৱা ভাৱ এটা আহি গ'ল যে ফুল নুফুলেই বা কি হ'ল তাতে, সেইটো তেনেকৈ সেইটো সুৰত সেই গীতটো লিখি দিছিল। এইটো মোৰ মানে ক'বলৈ ইচ্ছা ৰাখি মই সদায় ভাবোঁ যে এটা গীত যেনিবা হেৰালে, মই আৰু এটা গান লিখি দিম তোমাক, ঠিক তেনেকুৱা। এই গীতটোৰ মানে সেইখিনি কথা মোক ক'বলৈ বৰ ইচ্ছা যায়, আজি মানে সুবিধা পাই পেলাই কৈ দিলোঁ।
2: আপোনাৰ আৰু এটি গীত শেৱালি পাহিয়ে,
3: এইটো আমাৰ

0: শিকিছিলে শ্ৰদ্ধাৰ তফুজুল আলী ছাৰদেৱে। এইটো গীত মই ৰেডিঅ'ত মাত্ৰ এবাৰহে গাইছিলোঁ। তাৰপিছতে এই গীতটো আমাৰ যেতিয়া ইয়াত এইচ এম বিৰ বাণীবন্ধন হয় তেতিয়া ৰাজেন গোহাঁই আহিছিলে ডিব্ৰুগড়ৰ পৰা। তেখেতে ক'লে যে ক'লেও তোমাৰ তাত গীত আছে নেকি, তেতিয়া সেইদিনাখন শেষ আৰু যাব আৰু, মানে এইচ এম বিৰ সেইদিনাখন মানে ইয়াৰ পৰা তেওঁলোক আকৌ ফিৰি যাব, কলিকতালৈ যাব। শেষৰ দিনাখন এটা পিঠিত ৰাজেন গোহাঁইৰ গীত আৰু আনটি পিঠিত আমাৰ ৰিদীপ দত্তৰ গান আছিলে। তেতিয়া দৌৰা দৌৰিকৈ আহি ক'লে যে ক'লেও এটা মোক এটা গান লাগিব, তোমাৰ কিবা আছে নেকি গান? তেতিয়া মই এই গানটো গাইছিলোঁ, এটা গান আছে ছাৰে লিখি দিয়া, বোলে এইটোকে দি দিয়া, মই নহ'লে মোৰ গীত ৰেকৰ্ডিং নহ'ব আৰু, নহ'লে মোৰ এইচ এম বিত আৰু মোৰ সুবিধা নাপাম। তেতিয়া এই গীতটো গাইছিলে শেৱালি পাহিয়ে।
1: সেইটো পিছত আপুনি ৰেকৰ্ডিং নকৰিলে?
0: মই নকৰিলোঁ, ৰাজেন গোহাঁয়ে গালে আৰু ৰাজেন গোহাঁইক এইটো গানেৰে চিনাকি হ'ল পিছত। এতিয়াও ৰাজেন গোহাঁই এইটো গীতেই গায়, গতিকে মই দ্বিতীয়বাৰ এইটো গান নকৰিলোঁ, ৰাজেন গোহাঁই হিচাপেই থাকি গ'লোঁ।

0: আপুনি চিনেমাৰ গীতত কণ্ঠদান কৰাৰ কথা পাতিছিলোঁ, পাপ আৰু প্ৰায়চিত্ত এই ছবিখনৰ কাৰণে আপুনি গান গাইছিলে।
1: অঁ, এইটো গীত গাইছিলোঁ, এটা গীত গাইছিলোঁ। তেতিয়া এই গীত আনোৱাৰ হুছেইনৰ পৰিচালনা আছিলে আৰু গীতটিৰ পৰিচালনা আছিলে জিতেন বৰুৱা বুলি, তেখেতৰ বহুত পুৰণি, বহুত কেতিয়াবাই কৰা এইকেইটা প্ৰথম। এইবাৰ এইখন প্ৰথম চিনেমাতে এইখনো গাইছোঁ। গীতটো বৰ মোৰ মনত নাই, ঠিককৈ ক'ব নোৱাৰিম।
0: জিতেন বৰুৱা কৰিছিল বাৰু,
1: জিতেন বৰুৱা ইয়াৰে আছিলে, তেখেতে PWD অফিচত তেখেতে কাম কৰিছিলে, ইঞ্জিনিয়াৰ আছিলে, শ্ৰেণীকুটিত ঘৰ আছিলে, আৰু তেখেতে খুব ভাল সমবেত সংগীতবিলাক খুব কৰিছিলে, বেছ প্ৰসিদ্ধ আছিলে সেইখিনি সময়ত। যেনেকৈ ৰমেন বৰুৱাৰ গীতবোৰ মানে সমবেত সংগীত আছিল, অজিত সিংহৰ যেনেকৈ আছিলে, তেনেকৈ জিতেন বৰুৱাৰ তেখেতৰো মানে এইবোৰ খুব ভাল আছিলে। তেতিয়া আমি তেওঁৰ লগত অংশগ্ৰহণ কৰিছিলোঁ। এই তেতিয়া তেখেত যিহেতু মিউজিক ডাইৰেক্টৰ হ'ল, পৰিচালনা সংগীত পৰিচালক হ'ল, তেতিয়া মোক এটা গীত গাবলৈ সুবিধা দিছিলে, তেতিয়া এইটো গীত গাইছিলোঁ।
0: আপুনি আৰু গাইছিল আৰতি ছবিত,
1: আৰতি ছবিটো গাইছিলোঁ, এইটো শ্বিলঙৰ প্ৰায় এখন ছবি প্ৰযোজনা কৰা হৈছিলে। তাৰ আকৌ মানে কি, সেইজনৰ নাম কুল বৰা সংগীত পৰিচালনা, আৰু মোৰ কুল বৰুৱা। তে প্ৰেছলৈ যেতিয়া এইখন দিবলৈ যায়, যে মানে তাৰ হেৰিখনৰ বিষয়ে যেতিয়া লিখিবলৈ যায়, পবিত্ৰ ডেকাই কাটি পেলাই দিয়ে যে এইটো কুল বৰা নহ'লে কুল বৰুৱা হ'ব লাগে। এই সদায় সেইটো মানে সেইটা বিশেষ মানে আমোদজনক কথা। আৰু তেওঁ পৰিচালনা কৰিছিল, সংগীত পৰিচালক আছিলে কুল বৰা, এতিয়াও আছে, তেখেত শ্বিলঙতে থাকে।
0: আৰু প্ৰভাতী পক্ষীৰ গান,
1: প্ৰভাতী পক্ষীৰ গানটো কৰিছিলে এখন মুনীন বৰুৱাদেৱৰ আছিলে, JP দাসৰ পৰিচালনা আছিলে, সংগীত পৰিচালনা।
0: তাৰ কোনটো গান আছিলে বাৰু
1: JP দাস? সেইটো আছিলে এটা ভক্তিমূলক গীত আছিলে, মই প্ৰথম ভক্তিমূলক গীত গাইছিলোঁ বোধ কৰোঁ, সেইটো আগতে তেনেকৈ কোনো গোৱা নাছিলোঁ।
0: পুলক গগৈৰ ছবি সেন্দুৰটো আপুনি কণ্ঠদান কৰিছিলে?
1: অঁ, সেন্দুৰটো গাইছিলোঁ, সেইটো সেইখনৰ পৰিচালক আছিলে সংগীত পৰিচালক দশৰথ দাস।
0: আপুনি এখন টিভি চিৰিয়েলৰ কাৰণেও সংগীত পৰিচালনা
1: কৰিছিলোঁ, আৰু প্ৰথমখন আছিল লহৰ, সেইখন আছিলে, তাৰপিছত আছিলে নামঘৰীয়া। নামঘৰীয়াখনৰ শ্ৰদ্ধাৰ অতুলানন্দ গোস্বামীদেৱৰ আৰু পৰিচালনা আছিল আব্দুল মজিদ চাহেবৰ। তো সেইখনৰো বেছ এটা মোৰ কাৰণে অতি ভাল লগা কথা, য'ত মজিদ চাহেবৰ পৰিচালনা, অতুলানন্দ গোস্বামীদেৱৰ লিখা, আৰু লগতে আমাৰ শ্ৰদ্ধা তফুজুল আলিদেৱৰ গানটো আছিলে, এটা গান আছিলে, আৰু হিৰুদাই প্ৰথম তাত গান লিখিছিলে
0: নামঘৰীয়া,
1: নামঘৰীয়াখনৰ মুখ্য গীতটো আছিলে হিৰুদাই লিখা। সেইকাৰণে সেইখনো মোৰ মোৰ জীৱনৰ কিছুমান মানে এইবিলাক মন ভাল লাগি থকা কথা, সদায় কিবা অকণমান কৰিলে, কেতিয়াবা কিছুমান কাম কৰিলে নিজৰ মনটো অনেক ভাল পাইছে নাই নাজানো, কিন্তু নিজে খুব ভাল পাওঁ, ভাবি ভাল লাগে, সোঁৱৰাই ভাল লাগে।
0: আপুনি সংগীতৰ কিবা সংগঠনৰ লগত জড়িত আছিল নেকি? মেলোডিকা নামৰ
1: এটা অনুষ্ঠান আছিল, মেলোডিকা বুলি আমাৰ অনুষ্ঠান আছিলে,
0: এইটোৰ বিষয়ে কওকচোন।
1: মেলোডিকা প্ৰধানকৈ আমি যন্ত্ৰ সংগীত আছিলে আমাৰ, তাত ময়ো দুই এটা গীতো গাইছিলোঁ কেতিয়াবা অৱসৰখিনি। তাত আছিলে আমাৰ তেতিয়া পিয়ানো একৰ্ডিয়ান বাদক ৰমেন চৌধুৰী, আৰু ডক্টৰ শিৱ গগৈ আছিলে, তেখেতে মেণ্ডলিন বজাইছিলে, গীটাৰো বজাইছিলে, প্ৰভাত শৰ্মাদেৱ আছিলে, অজয় দাস বুলি এগৰাকী আছিলে, আৰু মোৰ ভাই পদ্মধৰ বৰুৱা, আৰু এজন আছিলে তেখেত উৎপল বৰুৱা, এনেকৈ আছিলে মেলোডিকা। আৰু প্ৰধানতে আমি কৰিছিলোঁ, আমি সদায় লোকগীত বা লোকসংগীতৰ প্ৰতি আমাৰ বেছি এটা মানে প্ৰকাশ কৰা আমাৰ বেছি ইচ্ছা আছিলে, আৰু তাৰ বাহিৰে বোলছবি গীতবিলাকো আমি মানে পৰিৱেশন কৰিছিলোঁ।
0: আৰু মূলতে যন্ত্ৰ সংগীতৰ,
1: যন্ত্ৰ সংগীত অনুষ্ঠান, তেতিয়া মেলোডিকা মানে এটা খুব নাম থকা হেৰি আছিলে।
0: ক'ত এই পৰিৱেশন কৰিছিলে?
1: আমি অসমৰ প্ৰায় ঠাইতে কৰিছোঁ, আমি ভূপেন্দাৰ

0: হয়তো আমাৰ গোটেই সংস্থাটোৱে আমি সংগত কৰিছিলোঁ।
1: তাত আপুনি কি কৰিছিলে?
0: মই তেতিয়া তাত কংগো বজাইছিলোঁ, বংগো বজাইছিলোঁ আৰু কেতিয়াবা হাৱান গীটাৰ বজাইছিলোঁ মই। মেলডিকাৰ হেৰিত যন্ত্ৰ সংগীতৰ অনুষ্ঠানত মই বিশেষকৈ হাৱান গীটাৰ বজাইছিলোঁ।
1: এতিয়া হাৱান গীটাৰ বজোৱাৰ চৰ্চা আপোনাৰ আছেনে নাই?
0: এতিয়া নাই, মানে গানলৈ অহাৰ পাছত সেইটো অকণমান তল পৰি গ'ল। কিন্তু গানত বেছিকৈ মন দিয়া হ'লোঁ, সেইটো হাৱান গীটাৰলৈ অলপমান ধাউতিটো কমি গ'ল। তথাপি কেতিয়াবা ইচ্ছা যায়।
1: হাৱান গীটাৰৰ প্ৰতি আপোনাৰ বিশেষ দুৰ্বলতা আছে নেকি?
0: মোৰ স্পেনিছ গীটাৰৰ প্ৰতি দুৰ্বলতা আছিলে বিশেষকৈ। তেতিয়া হাৱান গীটাৰ মানে দুৰ্বলতা ঠিক নথকা নহয়, কিন্তু প্ৰথমতে ভাবিছিলোঁ স্পেনিছ গীটাৰ গ'লে মানে মই গানৰ সৈতে মই নিজেও বজাই পেলাই গাব পাৰোঁ, কিন্তু হাৱান গীটাৰটো নিজে বজাই মানে গানটো গাব নোৱাৰি। কিন্তু তথাপি ভৱ বেনাৰ্জী আছিলে, প্ৰয়াত ভৱ বেনাৰ্জী, তেখেত মোৰ গুৰু আছিলে আৰু তেখেতৰ তাতে মই শিক্ষা গ্ৰহণ কৰিছিলোঁ হাৱান গীটাৰত। আৰু জয়ন্ত হাজৰিকাই কিন্তু মোক কেইটামান কৰ্ড শিকাই দিছিলে, মানে স্পেনিছ গীটাৰ। জয়ন্তনে খুব ভাল স্পেনিছ গীটাৰ বজাইছিলে, কলেজত পঢ়ি থকা সময়ত শিকিছিলোঁ মই দুটামান। জয়ন্তই কিন্তু সেই কেইটামান মোক কৰ্ডেই শিকাই দিলে, কিন্তু মোৰ আৰু স্পেনিছ গীটাৰ শিকা নহ'ল। কিন্তু মই খুব ভাল পাওঁ, এইকাৰণে ভাল পাওঁ মানে গীটাৰ, সেইখন গীটাৰ ল'লে, স্পেন মিউজিক এখন ল'লে নিজাববীয়াকৈ বহুতো সুৰৰ সৃষ্টি কৰিব পাৰি। কিন্তু হাৱান গীটাৰ মই যথেষ্ট বজালোঁ আৰু ৰাইজে আঁকোৱালি লৈছিলে। কিন্তু এটা সময়ত
1: যিটো হাৱান গীটাৰ আপুনি নিজে বহুদিন বজাইছিলে আৰু সেই বাদ্যযন্ত্ৰটোৰ লগত আপোনাৰ গভীৰ সম্বন্ধ আছে, আপুনি যিবিলাক গান কৰিছিলে, সুৰ কৰিছিলে, সংগীত পৰিচালনা কৰিছিলে, তাত হাৱান গীটাৰে কিবা বিশেষ দায়িত্ব পালন কৰিছিল নেকি?
0: নাই, তেনেকৈ কৰা নাই। মই অন্য সুৰবিলাকহে বজাইছিলোঁ, অন্য যিটো জনপ্ৰিয় সুৰবিলাক বজাইছিলোঁ। কিন্তু মোৰ গীতত বা এনেকুৱা ধৰণৰ তেনেকুৱা বিশেষ প্ৰভাৱ বিস্তাৰ কৰা নাই, কেৱল মই বজাইছিলোঁহে হাৱান গীটাৰ বিশেষভাৱে, মানে অকলশৰীয়া হিচাপে গীটাৰ বজাইছিলোঁ। অন্য সাংগীতিকখিনি আছিলে, মই গীটাৰ হিচাপে হাৱান গীটাৰহে বজাইছিলোঁ।
1: পিছৰ ফালে আপুনি গান লেখাটো কমাই দিলে?
0: গান লিখিলোঁ, কমালোঁ।
1: কিয়?
0: তেতিয়া যিহেতু অন্যৰ গীত সকল পালোৱেই, আৰু ৰেডিঅ'ত এটা কথা আছিলে যে অন্য গীতিকাৰৰ গান মানে
1: অনুমতি
0: নলয়, ইয়াত যিহেতু গাব নোৱাৰি, তেতিয়া গানবোৰ মানে তেনেকৈ লিখা নহ'ল আৰু। এতিয়া দুই এটা গান লিখোঁ, কিন্তু
1: আপুনিতো ৰেডিঅ'ত অনুমোদনৰ কাৰণে দিব পাৰিলেহেঁতেন।
0: দিয়া নহ'ল, মানে কিয় নহ'ল নাজানো, কিন্তু যিহেতু মই ইমান ভাল ভাল গীত, তেতিয়া মই লিখা গান আৰু তেনেকুৱা গীত আৰু যে ৰেডিঅ'ত গাব পাৰিব তেনেকুৱা মই ভবাই নাছিলোঁ। কিন্তু মই এনেহে গাই লিখি পেলাই নিজৰ মতে নিজে সেইখিনি সময়ত সেনেকুৱা গীত লিখিছিলোঁ। সেই গীতৰ আৰু ৰেডিঅ'ৰ গীতৰ কথাত অলপমান বিশেষ পাৰ্থক্য থাকিব পাৰে, সেইকাৰণে মই বৰ্ষীয় ৰেডিঅ'ৰ কাৰণে মই গান লিখাৰ চেষ্টাই নকৰিলোঁ। কিন্তু এতিয়া দুই এটা গীত লেখোঁ, কেতিয়াবা একেবাৰে নিলিখাও নহয়, এই নিজৰ কাৰণে লিখোঁ, কিন্তু মই অন্যৰ কাৰণে লিখা নাই। আৰু ৰেডিঅ'ত যিহেতু ইমান স্বনামধন্য গীতিকাৰসকলক পালোৱে, মই তেতিয়া আৰু কোনো দৰকাৰ নাই মোৰ গান লিখাৰ।
1: আমাৰ কথোপকথনৰ শেষ প্ৰশ্ন, সুৰ এটা আপোনাৰ মনলৈ কেনেকৈ আহে?
0: সুৰ গান শুনোঁ, কিন্তু কেতিয়াবা পাশ্চাত্য গানবিলাকো শুনোঁ বা আপোনাৰ শাস্ত্ৰীয় গানকেইটো শুনোঁ। শাস্ত্ৰীয় গীতৰ প্ৰতি মোৰ বিশেষ কোনো জ্ঞান নাই, এতিয়া মই খোলাখুলিকৈ কৈছোঁ, মোৰ কোনো ধৰণৰ মানে তাত একোৱেই নাই মানে। তথাপি গান শুনো, শুনি ভাল লাগে। কেতিয়াবা ঠিক কিছুমান সুৰে কেতিয়াবা মনলৈ আহে, অকণমান সেই সুৰৰ ওপৰত ভিত্তি কৰিয়ে হওক বা অইন কাৰোবাৰ ভাল গীত শুনি সেইবিলাকৰ পৰা ঠিক আভাস এটা লৈ পেলাই, কিন্তু প্ৰকৃত আভাসটো নলওঁ, মই সেই ভাৱটোহে লওঁ, তেনেকেই মই গীতৰ সুৰ কৰোঁ। আৰু কেতিয়াবা কেতিয়াবা কিছুমান আহে, এতিয়া বিহু গীতটো শুনি এটা শুনিলে বিহু গীতৰ কোনখিনি সুৰ ভাল লাগিছে, সেইটো সুৰৰ ওপৰত ভিত্তি কৰি আকৌ এটা নতুন সুৰ দিবলৈ চেষ্টা কৰোঁ, তেনেকৈ মই হেৰি কৰোঁ। আৰু গানবোৰ শুনো, শুনি পেলাই কিবা সুৰ এটা ভাল লাগিলে তাকে অলপমান তাকে ভাঙি পেটি আকৌ নতুন গীত এটা সুৰ কৰিবলৈ চেষ্টা কৰোঁ, তেনেকৈ গীতবোৰ মই সুৰ কৰি আহিছোঁ।
1: আজি আপোনাৰ লগত ভালেখিনি কথা পাতিলোঁ, শেষত আপোনাৰ পাৰিবাৰিক জীৱনৰ বিষয়ে অকণমান আমাৰ শ্ৰোতাসকলে জানি ভাল পাব।
0: মোৰ 1973 চনত বিয়া হয়, মোৰ পৰিবাৰ তেজপুৰৰ, মোৰ ল'ৰা দুটা ইয়াতে থাকে, দুয়োটাই চাকৰি কৰি আছে বৰ্তমান বেলেগ বেলেগ বিভাগত। আৰু মোৰ দেউতা মোৰ 1953 চনতে স্বৰ্গগামী হয়, মোৰ মাৰ মৃত্যু হয় 2001 চনত।
1: আপোনাৰ এই সুদীৰ্ঘ সংগীত যাত্ৰাত আপোনাৰ পত্নীৰ ভূমিকা কিমান?
0: আমাৰ ঘৰখনত এটা কথা ক'বই লাগিব, ঘৰখনত আমাৰ সাংগীতিক পৰিৱেশ আছে, মোৰ ল'ৰায়ো গান ভাল পায়, পৰিবাৰেও ভাল পায়, আৰু মোৰ যিকেইজন ভাই আছে তেওঁলোকেও গীত ভাল পায়, আৰু প্রায়বিলাক শিল্পীয়ে আমাৰ

0: ঘৰলৈ আহে, বিয়েতে গীতো গায় আমাৰ ঘৰত, আৰু বিশেষকৈ গীতৰে আলোচনা হয়, গানৰে আলোচনা, তাতো মোৰ পৰিবাৰে আহি ভাগ লয়, লৈ পেলাই কয় যে অমুকটো গীত শুনিলোঁ বৰ ভাল লাগিলে, ঠিক এটা আমাৰ সাংগীতিক পৰিৱেশ এটা আছে, এতিয়াও তেনেকেই আমি চৰ্চা কৰি থাকোঁ। যদিও মই আকৌ কিন্তু খুব এটা চৰ্চা নকৰোঁ, গান মানে মই গাই নাথাকোঁ, কিন্তু মনলৈ যেতিয়া আহে গান সুৰটো কৰে গুণগুণাই কৰোঁ, আৰু কৰি পেলাই এই তেনেকৈ গীতিকাৰসকললৈ ওচৰলৈ যাওঁ, তেনেকেই গীতবোৰ ৰচনা কৰোঁ।
1: আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিল,
0: ময়ো আজি খুব এটা সুবিধা পালোঁ, ইমান এটা মই যিখিনি মোৰ মনলৈ আহিছে সেইখিনি কথাকে মই ক'লোঁ, শ্ৰোতাদাৰক মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: আৰু শেষত আপোনাৰ পছন্দৰ গীত এটি আপুনি, আমি আৰু শ্ৰোতা একেলগে শুনো সেই গীতটো।
0: এটি গীত মই খুব ভাল পাওঁ, ডক্টৰ ভূপেন হাজৰিকাৰ শ্বিলঙৰে গধূলি।
1: কিয়?
0: গানটো শুনিলে মোৰ খুব ভাল লাগিল, ইমান সুন্দৰ গান, এখন ঠাইৰ যে ইমান সুন্দৰ এটা পৰিৱেশটো আনি দিব পাৰে, গানটো শুনিলেই ভাল লাগে। মই বহুবাৰ এই গানটো কেতিয়াবা সকলোকে গাওঁ, মোৰ এটা খুব ভাল লগা গীত শ্বিলঙৰে গধূলি।
1: এই গীতটি শুনিম আৰু গীতটিৰেই আমাৰ অনুষ্ঠান সামৰণি মাৰিম।
0: ধন্যবাদ।

0: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত কুলবৰুৱাৰ লগত হোৱা কথোপকথনৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল দত্তৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক।

0: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহত শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। উজনি মাজুলীৰ এলেংগী টকৌবাৰীৰ সত্ৰত শ্ৰীৰাম ভকতীদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধবজা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিৰ আয়োজন কৰা হৈছে। বিশেষকৈ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ পৰিৱেশনৰ লগতে চিত্ৰাংকন, থিতাতে ৰচনা লিখা, সদৌ অসম ভিত্তিত বৰগীত আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিমা হাছাও জিলাৰ উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব। ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসমত পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। অনুষ্ঠানত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনত যোৱা শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশ লয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ বৈঠকত অসমৰ সামগ্ৰিক অৰ্থব্যৱস্থা, উন্নয়নৰ পৰিকল্পনা আদি বিষয়ৰ ওপৰত শ্ৰীমল্লবৰুৱাই আলোকপাত কৰে। তেওঁ অসমৰ সাঁচি উদ্যোগত বিপুল সম্ভাৱনা আৰু আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে।
1: वित्त मंत्री महोदय का विशेष एफआई काम करता है, लेकिन हमारा जीडीपी का कंट्रीब्यूशन एक आम तो मार्केटिंग का जो वैल्यू से हम लोग को डेवलप करना है। बहुत सारे काम हम लोग अभी करना शुरू किया हूं, जैसे और फार्मर को पैसा मिलने का अच्छा पैसा मिलने का जो व्यवस्था है उसमें तो बहुत कमियां हम लोग ऐसे जो फॉरेस्ट एरिया में फार्मिंग करता है, गवर्नमेंट है गवर्नमेंट में फार्मिंग करता है, जो हमारा जैसे टेनेंट फार्मर लीज फार्मर है वो लोग को हम कैसे सपोर्ट कर सकते, इनका जो सपोर्ट हम लोग को सही है ऐसा सपोर्ट देने से हमारा ये सेक्टर बहुत आगे जाएगा, विकसित भारत के लिए जो हमारा सपना है वो सपना साकार होगा।
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। নিৰ্বাচনী প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনা কৰাৰ লক্ষ্যৰে কালি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্য শইকীয়াই ষ্ট্ৰং ৰুম আৰু গণনা কেন্দ্ৰ হিচাপে ব্যৱহাৰ হ'বলগীয়া দুখন শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰে। ইপিনে বিজেপি, বিৰোধী দল কংগ্ৰেছ, এ আই ইউ ডি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী পীযুষ হাজৰিকাই কালি জাগিৰোদ গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন জনাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰে মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত বদলি হোৱা শিক্ষকসকলক নতুন বিদ্যালয়ত যোগদানৰ বাবে পুৰণি বিদ্যালয়ৰ পৰা অব্যাহতি দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। আনহাতে যিসমূহ জিলাত নিৰ্বাচনৰ আচৰণবিধি বলবৎ হৈ আছে সেইসমূহ জিলাত আচৰণবিধি শেষ হোৱাৰ পাছতহে বিদ্যালয়ৰ পৰা অব্যাহতি দিবলৈ কোৱা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ আৰম্ভণিতে শুনক জীৱেন্দ্ৰমোহন দেৱশৰ্মাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নলিনী বালাদেৱীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

নলিনীবালা দেৱী ৰচিত গীতটি শুনিলে জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠত, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক কমল নাৰায়ণ চৌধুৰী ৰচিত এটি গীত, শান্তা উজিৰৰ কণ্ঠত, প্ৰযোজনা জিতেন দেৱৰ।

গীতিমা দাসৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল বাবুল দাসৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক বিমল কুমাৰ দেৱ মেধিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা সুমন্ত বৰঠাকুৰৰ।

নিৰ্মল প্ৰভা বৰদলৈ ৰচিত আৰু সুমন্ত বৰঠাকুৰ প্ৰযোজিত বিমল কুমাৰ দেৱ মেধিয়ে গোৱা এই গীতটিৰে আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটি সামৰা হ'ল।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে। প্রতিখন ঘরৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে চাপৰৰ তাপবিদ্যুৎ প্ৰকল্প উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ বাবে এটা শক্তিশালী বাৰ্তা বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগৰ পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন আৰু এছিয়ান গেমছত বৰ্তমানলৈ ভাৰতৰ দুটা ৰূপৰ পদক অৰ্জন। মিক্সড সমৰ কলাৰ ছেমি ফাইনেলত আজি সুচিকা টাৰিৱাল ছিংগাপুৰৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক পিতং বাতৰি।

0: ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশে ৰাজ্যখন আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ধুবুৰী জিলাৰ চাপৰত কালি 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশৰ পৰা এই দিনটো ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব। 48,000 কোটি টকা ব্যয় সাপেক্ষ এই বৃহৎ প্ৰকল্পটো ৰাজ্যৰ শক্তিখণ্ডৰ বিকাশৰ ক্ষেত্ৰত এটা ঐতিহাসিক পদক্ষেপ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম অতি ক্ষীপ্ৰতাৰে উত্তৰ পূবৰ শক্তিখণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে আৰু কেইবাটাও বৃহৎ শক্তি প্ৰকল্পৰ কাম চলি আছে। এই তাপবিদ্যুৎ প্ৰকল্পটোৱে এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সফলতাক প্ৰতিফলিত কৰা বুলিও তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই লগতে চাপৰৰ তাপবিদ্যুৎ প্ৰকল্প কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰে নহয় বৰঞ্চ সমগ্ৰ দেশৰ বাবে এটা শক্তিশালী বাৰ্তা বুলি মন্তব্য কৰে।
1: চাপৰৰ এই ভূমিত স্থাপন কৰা তাপবিদ্যুৎ প্ৰকল্পৰ শিলান্যাসে অসমৰ শক্তি খণ্ডত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। উত্তৰ পূব ভাৰতৰ ভিতৰতে আটাইতকৈ বৃহৎ এই তাপবিদ্যুৎ প্ৰকল্পটোৰ আৰম্ভণি কেৱল আমাৰ ৰাজ্যৰ বাবে নহয় সমগ্ৰ দেশৰ বাবে এক শক্তিশালী বাৰ্তা। অসমৰ শক্তিখণ্ডৰ ভৱিষ্যত বিকাশৰ দিশত আজি আমি এটা শক্তিশালী ভেটি স্থাপন কৰিছো। ৰাজ্যখনৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰি অসমৰ শক্তিৰ ক্ষেত্ৰত অধিক আত্মনিৰ্ভৰ কৰি তোলাত আজিৰ দিনটো সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব।
0: ৰাজ্যত উদ্যোগ বিনিয়োগ আৰু অৰ্থনৈতিক বিকাশৰ গতি বৃদ্ধি পোৱাৰ লগে লগে বিদ্যুতৰ চাহিদাও বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি শক্তিখণ্ডত নতুন নতুন সময়োপযোগী উৎপাদন ক্ষেত্ৰ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰা হৈছে। এই প্ৰকল্পই হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে নিয়োগৰ সুযোগ সৃষ্টিৰ লগতে চাপৰ, ধুবুৰী আৰু পশ্চিম অসমৰ স্থানীয় অৰ্থনীতিৰ বিকাশত সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেংগী টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতীদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধজ্জা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানি গাঁৱত কালিৰে পৰা চাৰিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সভাপতি দিনাৰাম বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
2: আমাৰ মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত 1980 চনৰ পৰা গুৰুজনাৰ জয়ন্তী উদযাপন কৰি আহিছে বিভিন্ন কাৰ্যসূচীৰে। এই বছৰত আমাৰ আজি কাৰ্যসূচীত আছিল পতাকা উত্তোলন হ'ল, আজি এতিয়া দিনযোৰা বৰগীত আৰু দশমতা নৃত্য প্ৰতিযোগিতা বৰ্তমান চলি আছে আৰু কালিলৈ হ'ব আমাৰ প্ৰথমতে হ'ব ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা, ভাগৱত শোভাযাত্ৰা হ'ব, তাৰপিছত নাম প্ৰসংগ হ'ব, নাম প্ৰসংগৰ পিছতে পিছৰ তিনিদিনৰ অবিৰতভাৱে ভাগৱত পাঠ হ'ব আৰু ভাগৱত পাঠৰ শুভাৰম্ভ হ'ব। এনেধৰণে এই তিনিয়া কাৰ্যসূচীলৈ আমাৰ এই কৰ্মখিনি চলি আছে।
0: শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা জিলাৰ সত্ৰ নামঘৰসমূহতো আজি পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত 5 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বাক্সা জিলাত শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজনৰ বিষয়ে সবিশেষ জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে।
3: এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আনন্দপুৰ প্ৰাথমিক শাখা, বাসুদেৱ প্ৰাথমিক শাখা, লোকপাল প্ৰাথমিক শাখা আৰু গোপালদেৱ প্ৰাথমিক শাখাৰ উদ্যোগত বাক্সা জিলাৰ আনন্দপুৰত আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলা মঞ্চৰ 31 সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে বুলি উদ্যোক্তাসকলে জানিব দিছে। কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা বন্তি প্ৰজ্বলনে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। দিনৰ 10 বজাৰ পৰা নাম আচাৰ্যসকলৰ দ্বাৰা নাম প্ৰসংগ কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰা হৈছে। সন্ধিয়া বন্তি উপজনৰ পিছতে আকৌ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। কাইলৈ দিহানাম প্ৰতিযোগিতা আৰু বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে সামৰণি দিনা পুৱা সামূহিক নাম প্ৰসংগ আৰু ভাগৱত শোভাযাত্ৰা উলিওৱা হ'ব বুলি উদ্যোক্তাসকলে সদৰি কৰিছে। উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘ বাক্সা জিলাৰ অন্তৰ্গত 5খন আঞ্চলিকৰ 55খন প্ৰাথমিক শাখাতেই আজি গুৰুজনাৰ 578 সংখ্যক জন্ম জয়ন্তী মহোৎসৱৰ আয়োজন কৰা হৈছে।
0: বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গণককুচি সত্ৰ, সুন্দৰীদিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰতো প্ৰভাতী বন্দনাৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ হৈছে। দিনৰ ভাগত ভাগৱত পাঠ, নাম প্ৰসংগ, থিয় নাম আদি অনুষ্ঠিত হ'ব। শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ পৰিৱেশনৰ লগতে চিত্ৰাংকন, থিতাতে ৰচনা লিখা, সদ অসম ভিত্তিত বৰগীত আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে নাম প্ৰসংগ, কীৰ্তন, ভাগৱত যাত্ৰা আদি অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন জনাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰে মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত বদলি হোৱা শিক্ষকসকলক নতুন বিদ্যালয়ত যোগদানৰ বাবে পুৰণি বিদ্যালয়ৰ পৰা অব্যাহতি দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। আনহাতে যিসমূহ জিলাত নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হৈ আছে, সেইসমূহ জিলাত আচৰণ বিধি শেষ হোৱাৰ পাছতহে বিদ্যালয়ৰ পৰা অব্যাহতি দিবলৈ কোৱা হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। নিৰ্বাচনী প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনা কৰাৰ লক্ষ্যৰে কালি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াই ষ্ট্ৰংৰুম আৰু গণনা কেন্দ্ৰ হিচাপে ব্যৱহাৰ হ'বলগীয়া দুখন শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰে। ইপিনে বিজেপি বিৰোধী দল কংগ্ৰেছ, AIUDFকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী পীযুষ হাজৰিকাই কালি জাগীৰোড গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাই দেশসেৱা মন্ত্ৰৰে ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সৰ্বাংগীন উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। সেৱা সংকল্প অভিযানৰ আজিৰ খণ্ডত আমি আপোনালোকলৈ লৈ আহিছো প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে কিদৰে বিকশিত ভাৰতৰ দৃষ্টিভংগীক কাৰ্যকৰী কৰাত সহায় কৰিছে সেই সন্দৰ্ভত বিশেষ প্ৰতিবেদন। আগবঢ়াইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
4: ভাৰতৰ যোগাযোগ আন্তঃগাঁথনি শক্তিশালীকৰণ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিখন গ্ৰহণ কৰা হৈছিল আৰু এই আঁচনিখনে অসমক প্ৰভূত পৰিমাণে উপকৃত কৰাটো নিশ্চিত হৈছে। এই আঁচনিখনৰ অধীনত উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা অসমত 6টা কাৰ্গো টাৰ্মিনেল নিৰ্মাণ কৰি থকা হৈছে। এই টাৰ্মিনেলকেইটা হাৱাইপুৰ, যোগীঘোপা, বোৱাইহাটা, কেন্দুকনা, বাছুগাঁও আৰু ছয়গাঁৱত নিৰ্মাণ কৰি থকা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলংখনো PM গতিশক্তিৰ অধীনত নিৰ্মাণ কৰি থকা হৈছে আৰু এই দলংখন সম্পূৰ্ণ হৈ উঠিলে নদীৰ ওপৰত ভাৰতৰ আটাইতকৈ দীঘল দলংৰূপে পৰিগণিত হ'ব। 2028ত এই দলংখন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী গতিশক্তিৰ অধীনত অসমৰ বাইহাটাত ব্যক্তিগত খণ্ডত প্ৰথমটো ৰেল ষ্টেচন নিৰ্মাণ কৰাটো এটা উল্লেখযোগ্য আন্তঃগাঁথনি নিৰ্মাণ কাৰ্য হিচাপে পৰিগণিত হৈছে। তদুপৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানঘাটৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰা, বৰাক নদীক কেন্দ্ৰ কৰি প্ৰায় 76 কোটি টকাৰ বৃহৎ জল পৰিবহণ প্ৰকল্প PM গতিশক্তিৰ অধীনতে ৰূপায়ণ কৰি থকা হৈছে।
0: ডিব্ৰুগড় জিলাৰ মৰাণহাটত কালি মৰাণ আৰক্ষীয়ে আলফাৰ নামত ধন দাবী কৰা অভিযোগত 2জন যুৱকক আটক কৰে। মৰাণহাট আৰক্ষী আৰু চৰাইদেউৰ ভাৰতীয় সেনাই চলোৱা যৌথ অভিযানত ডিব্ৰুগড়ৰ পাৰ্থপ্ৰতিম বৰুৱা আৰু মথুৰাপুৰৰ আব্দুল সাত্তাৰ নামৰ যুৱক দুজনক আটক কৰা হয়। ধন দাবী আৰু বিভিন্ন অবৈধ কাৰ্যকলাপৰ সৈতে যুৱক দুজন জড়িত আছিল বুলি আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জাপানৰ আই চি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে দুটা ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাত মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ দলীয় শাখাত ইলাভেনিল ভালাৰিভা

0: ইয়ান সোনম মাস্কাৰ আৰু বিদৰ্শা বিনোদে দেশৰ হৈ এইবাৰৰ এছিয়ান গেমছৰ প্ৰথমটো পদক অৰ্জন কৰে। এছিয়ান গেমছত এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত কৰা মিক্সড সমৰ কলাত সুচিকা তাৰিৱালে পদক নিশ্চিত কৰিছে। সুচিকাই মহিলাৰ পৰম্পৰাগত MMA 60 কিলোগ্ৰাম শিতানত ছেমিফাইনেলত প্ৰৱেশ কৰি পদক লাভ কৰাটো নিশ্চিত কৰে। খেলুৱৈগৰাকীয়ে আজি ছেমিফাইনেলত ছিংগাপুৰৰ টিউ হুই হুইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে বাংলাদেশক 114 ৰানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। প্ৰতিযোগিতাত আজি পুৱা ভাৰতৰ পুৰুষৰ কাবাডী দলে জাপানৰ বিৰুদ্ধে আৰু মহিলা দলে বিয়লি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে বেডমিণ্টনত লক্ষ্য সেন আৰু ভাৰতীয় পুৰুষ দল বাংলাদেশৰ সন্মুখীন হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ধুবুৰী জিলাৰ চাপৰত 48,000 কোটি টকা ব্যয় সাপেক্ষ 3,200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা বাতৰিটো আমাৰ অসম, দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল, দৈনিক অগ্ৰদূতকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতৰ শিৰোনাম, চাপৰত আদানীৰ 3,200 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্পৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম, চিএম লেজ ফাউণ্ডেশ্যন ষ্টোন ফৰ 3,200 মেগাৱাট আদানী ছাপৰ প্ৰজেক্ট। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ আধাৰত ৰাভা, বড়ো, মিচিং আৰু কাৰ্বি জনজাতিৰ প্ৰায় 20,000 শব্দৰ অন্তৰ্ভুক্তিৰে সাদিন প্ৰতিদিন গোষ্ঠী আৰু হেমকোষ প্ৰকাশনৰ উদ্যোগত কালি হেমকোষ পৰিশিষ্ট শীৰ্ষক এখন শব্দকোষ উন্মোচন কৰাৰ বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে ফটো সহকাৰে প্ৰধান বাতৰিত স্থান দিছে। দিল্লী মিৰাট আঞ্চলিক দ্ৰুত ৰেল ব্যৱস্থাৰ আৰ্হিত অসমত এনে নেটৱৰ্ক গঢ়াৰ সম্ভাৱনাক লৈ এছিয়ান উন্নয়ন বেংকৰ সৈতে প্ৰাথমিক আলোচনা আৰম্ভ হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা বাতৰিটো অসমীয়া খবৰ কাকতে নমো ভাৰত চলিব দ্ৰুতবেগী ৰেল শিৰোনামেৰে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। জাতীয় কবি, শিশু সাহিত্যিক, গীতিকাৰ আনিছুজ্জামানৰ কালি মৃত্যুৰ বাতৰিটো দৈনিক অসম, দৈনিক জনমভূমি কাকতকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ধুবুৰী জিলাৰ গৌৰীপুৰৰ ঐতিহাসিক হাৱামহল সংৰক্ষণ কৰি সংগ্ৰহালয় হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি থকা প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সঞ্জীৱনী। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। চাপৰত তাপবিদ্যুৎ প্ৰকল্প উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ বাবে এটা শক্তিশালী বাৰ্তা বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগৰ পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন। আৰু এছিয়ান গেমছত বৰ্তমানলৈ ভাৰতৰ 2টা ৰূপৰ পদক অৰ্জন। মিক্স সমৰ কলাৰ ছেমিফাইনেলত আজি সুচিকা তাৰিৱাল ছিংগাপুৰৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক লখিমপুৰ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে লখিমপুৰ জিলাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়া। সমগ্ৰ অসমবাসী শোকসাগৰত পেলাই চিৰবিদায় লোৱা অসমৰ সংগীত জগতৰ মুকুটহীন সম্ৰাট প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্ততো গভীৰ শোক আৰু শ্ৰদ্ধাৰে পালন কৰা হয়। প্ৰিয় শিল্পীগৰাকী

0: অবিহনে এটা বছৰ সম্পূৰ্ণ হোৱাৰ এই কৰুণ দিনটোত আজি লক্ষীমপুৰৰ অনুৰাগীসকল পুনৰ আৱেগিক হৈ পৰে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ, নাৰায়ণপুৰ, বিহপুৰীয়া, ঢকুৱাখানা আদিকে ধৰি বিভিন্ন স্থানত জুবিন গাৰ্গ ফেন ক্লাব আৰু স্থানীয় সাংস্কৃতিক সংগঠনসমূহৰ উদ্যোগত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন স্থানত থকা শিল্পীগৰাকীৰ প্ৰতিচ্ছবি আৰু প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি আৰু ফুল থৈ অনুৰাগীসকলে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীক স্মৰণ কৰি জিলাখনৰ কেইবাটাও স্থানত স্বেচ্ছাসেৱী ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। সন্ধিয়া সময়ত থলুৱা শিল্পী আৰু অনুৰাগীসকলে জুবিন গাৰ্গৰ কালজয়ী গীতসমূহ গাই এক আধ্যাত্মিক আৰু আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে।
0: অসমৰ ঐতিহ্যমণ্ডিত তথা যুগমীয়া মুগা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু মিছন চেনেহ জৰীৰ অধীনত লখিমপুৰ জিলাৰ ঢকুৱাখানাত স্থাপন কৰা হ'ব এটা অত্যাধুনিক মুগা ৰেচম পৰ্যটন উদ্যোগ। এই বিষয়ে জানো আহক আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াৰ পৰা।
1: লখিমপুৰ জিলাৰ ঢকুৱাখানাত স্থাপন হ'বলগীয়া অত্যাধুনিক মুগা ৰেচম পৰ্যটন উদ্যান মুগা চিল্ক টুৰিজিম পাৰ্ক প্ৰস্তাৱিত প্ৰকল্পৰ অগ্ৰগতি আৰু নিৰ্মাণ কাৰ্যৰ সন্দৰ্ভত বুজ ল'বলৈ যোৱা 15 ছেপ্টেম্বৰত ঢকুৱাখানাত উপস্থিত হৈছিল চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী। ভ্ৰমণসূচীৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে ৰেচম বিভাগৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত পৰ্যটন উদ্যানখনৰ আন্তঃগাঁথনি, প্ৰকল্পৰ খচৰা, মানচিত্ৰ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বিভাগীয় বিষয়াসকলক লগত লৈ মুগা ৰেচম পৰ্যটন উদ্যান নিৰ্মাণ হ'বলগীয়া নিৰ্ধাৰিত স্থান প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰে। এই পৰ্যটন উদ্যানখনে অসমৰ থলুৱা মুগা শিল্পক বিশ্বমুখী কৰি তোলাৰ লগতে স্থানীয় অৰ্থনীতি আৰু পৰ্যটন খণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।
0: বিকশিত ভাৰত যুৱ নেতা সংলাপ 2027ৰ লক্ষ্য হৈছে যুৱ সমাজক ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ বাবে এক অৰ্থপূৰ্ণ আৰু বিস্তৃত মঞ্চ প্ৰদান কৰা। লগতে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ দিশত যুৱ সমাজৰ উদ্ভাৱনীমূলক ধাৰণা, আকাংক্ষা আৰু দৃষ্টিভংগী আগবঢ়োৱাৰ সুযোগ সৃষ্টি কৰা। লখিমপুৰ জিলা মাই ভাৰত কেন্দ্ৰই জিলাখনৰ সকলো যোগ্য যুৱক যুৱতীক বিকশিত ভাৰত কুইজ আৰু বিকশিত ভাৰতৰ যুৱ নেতা সংলাপ 2027ৰ অধীনত অনুষ্ঠিত হ'বলগীয়া অন্যান্য কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এখন শক্তিশালী, উন্নত আৰু প্ৰগতিশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত নিজৰ ধাৰণা আৰু অভিজ্ঞতা ভাগ বতৰা কৰিবলৈও যুৱ সমাজক আহ্বান জনোৱা হৈছে। 15-29 বছৰ বয়সৰ যুৱক যুৱতীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। চৰকাৰী নিৰ্দেশনা অনুসৰি কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে মাই ভাৰত পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। লখিমপুৰ জিলা মাই ভাৰত কেন্দ্ৰই লগতে জিলাখনৰ সকলো শিক্ষানুষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু অন্যান্য যুৱ কেন্দ্ৰিক প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজক এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবলৈ অনুৰোধ জনাইছে। আজিলৈ জিলাৰ ৰে ৰূপত ইমানেই। কালিলৈ পুনৰ লৈ আহিম আন এখন জিলাৰ ৰেহ ৰূপ। নমস্কাৰ।

জিলাৰ এহৰূপ অনুষ্ঠানত আজি লখিমপুৰ জিলাৰ এহৰূপ শুনিলে লিখি পঠিয়াইছিল এই মাদৃতিহিঙীয়াই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আকাশবাণী গুৱাহাটীৰ মহাবাওঁ আৰম্ভ কৰিবলৈ লৈছোঁ চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া হেপাহ ছবিখনত জিতুল সোণোৱাল

এবাৰ ছবিখনত সেয়া আছিল তৰালি শৰ্মা আৰু জিতুল সোণোৱাল। এইবাৰ শুনক জুৰুৱা ছবিখনৰ পৰা লোৱা এটি গীত। গীতটিত কণ্ঠদান কৰিছে অভিজিত আৰু পূৰ্ণিমায়।

যুৰুৱা ছবিখনৰ গীতটি শুনিলে অভিজিত আৰু পূৰ্ণিমাৰ কণ্ঠত চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক অহেতুক ছবিখনত জুবিন গাৰ্গে গোৱা এই গীতটি।

অঁ, সেইটোক ছবিখনত জুবিন গাৰ্গ এগৰাকীক দেখি শুনিলে অনুষ্ঠানত এইবাৰ শুনক নায়ক ছবিখনত উদিত নাৰায়ণ আৰু কবিতা সুব্ৰমণিয়মে গোৱা এই গীতটি।

0: বৰ্ডাৰ বল ছবিত সহশিল্পীসকলকে দেখে আছিল হৰিহৰণ আৰু এই গীতটিৰে সামৰা হ'ল আমাৰ যি চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ দাদা, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো আমাৰ শ্ৰোতাসকলক জনাব।
3: মোৰ নাম শ্ৰী প্ৰদীপ চন্দ্ৰ বৰ্মন।
2: আপুনি ক'ত থাকে?
3: প্ৰতীক্ষা হস্পিটেল।
2: আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
3: মই যিহেতু গাড়ী চলাওঁ, বেলেগে চাই থাকোঁ, কিন্তু শুনা নাযায়ে।
2: প্ৰিয় গায়ক কোনোবা আছেনে, গীতিকাৰ বা গায়ক?
3: অঁ, জুবিন গাৰ্গ আছে।
2: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ বাইদেউ, আপোনাক খাতে বাতে সুৰৰ আৱেশ অনুষ্ঠান দিলে আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: ললিতা চৰকাৰ।
0: আপুনি বৰ্তমান কি কৰি আছে সেয়াও আমাৰ শ্ৰোতাসকলক জনাওক।
1: চাহৰ দোকান কৰি আছোঁ।
0: আজি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি গান শুনিব বিচাৰিব?
1: নতুন গান শুনালেই হ'ব।
0: ঠিক আছে, গৰম কেনেকুৱা এতিয়া?
1: গৰম, বহুত গৰম।
0: ঠিক আছে, ধন্যবাদ বাইদেউ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেগ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম ৰবিউল হুছাইন।
0: আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
1: মই গানৰ ভিতৰত মই গোৱালপৰীয়া গানটো ভাল পাওঁ।
0: ঠিক আছে, ধন্যবাদ। মই আপোনাক এটি গোৱালপৰীয়া গীত শুনাই দিম।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। তোমাৰ পৰিচয়টো জনাবা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূৰী বড়ো।
0: হয়, বৰ্তমান আপুনি ক'ত দোকান দি আছে সেয়া আমাৰ শ্ৰোতাসকলক জনাব।
1: খানাপাৰা কইনাধৰা।
0: হয়, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি আজি কি গীত শুনিব বিচাৰিব?
1: জুবিন দাৰ মায়া।
0: ঠিক আছে, ধন্যবাদ। প্ৰিয় শ্ৰোতা, এবাৰ শুনোচোন আহক জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আমাৰ অনুষ্ঠান নিউজ অন এআইৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়াবলৈ লোৱা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

শ্ৰোতাসকলে ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেংগী টকৌবাৰী সত্ৰত শ্ৰীৰাম ফকটিদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানি গাঁৱত কালিৰে পৰা চাৰিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা জিলাৰ সত্ৰ নামঘৰসমূহতো আজি পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথমে বাহৰ পাতি থকা চীনপৰা ভিঠি থান সত্ৰৰ লগতে গণককুচি সত্ৰ, সুন্দৰীদিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰতো প্ৰভাতী বন্দনাৰে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হৈছে। শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। ডিমা হাছাও জিলাৰ উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব। ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসমত পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। এই অনুষ্ঠানত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুচাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি NSSৰ স্বচ্ছতা কাৰ্য পৰিকল্পনাৰ অন্তৰ্গত কালি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰিষ্কাৰ অভিযান শীৰ্ষক এখন সজাগতা সভা আৰু স্বচ্ছতা কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত ডিব্ৰুগড় বিশ্ববিদ্যালয় NSS PG গোটৰ উদ্যোগত আৰু NSSৰ আঞ্চলিক

0: সঞ্চালকালয় গুৱাহাটীৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ উদ্দেশ্য আছিল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে যুৱ সমাজক পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম জীৱনশৈলী গ্ৰহণৰ বাবে উৎসাহিত কৰা। অনুষ্ঠানটোৰ আঁত ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় এন এছ এছ পি জি গোটৰ বিষয়া ডঃ জিতু বৰাই সামাজিক দায়বদ্ধতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ অধ্যাপক ডঃ হিমাদ্ৰী বৰ্মন আৰু ডঃ মনোজ দত্তই প্লাষ্টিকৰ ফলত সৃষ্টি হোৱা পৰিৱেশগত সমস্যাসমূহ আৰু প্লাষ্টিক আৱৰ্জনা নিয়ন্ত্ৰণৰ বিষয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় চৌহদত চাফাই অভিযানো অনুষ্ঠিত কৰা হয়। অসম সাহিত্য সভাৰ উদ্যোগত আৰু গুৱাহাটী উচ্চ ন্যায়ালয় শাখা সাহিত্য সভাৰ সহযোগত কালি ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অধিবক্তা সমাজৰ বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাৱেশ অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই অতীতৰ পৰাই অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছে আৰু তেওঁলোকে ইয়াতে থাকি অসমীয়া ভাষা ক'বলৈ লৈছে যদিও অসমীয়া ভাষা বৰ্তমানে সংকটত আছে বুলি মন্তব্য কৰে। অসমীয়া ভাষাৰ লগতে কোনবোৰ লোক অসমীয়া হিচাপে বসবাস কৰি থাকিব সেই বিষয়ে সংজ্ঞা দিয়াটো কঠিন বুলি প্ৰকাশ কৰি তেওঁ ইয়াৰ ধাৰণা দাঙি ধৰিবলৈ চেষ্টা কৰে। সভাৰ আৰম্ভণিতে সদ্যপ্ৰয়াত বিশিষ্ট কবি লেখক আনিছ উজ জামান আৰু বিশিষ্ট শিল্পী জয়ন্ত হাজৰিকাৰ উপজা দিন উপলক্ষে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। এই অনুষ্ঠানতে 10গৰাকী বিশিষ্ট অধিবক্তাক সম্বৰ্ধনাও জনোৱা হয়। গোৱালপাৰা জিলাত অসম মেঘালয় সীমান্তৰ কুকুৰকাটাৰ বাখিৰিপাৰৰ পাইকান টুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত কালি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন 7জন আহত হয়। আকাশবাণীৰ গোৱালপাৰা সংবাদদাতাই জনোৱা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত মেঘালয়ৰ টুৰা দিশৰ পৰা কৃষ্ণাই অভিমুখে আহি থকা এখন ব্যক্তিগত বাহন আৰু দুখন ই ৰিক্সাৰ মাজত মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহত হোৱা লোককেইগৰাকীক ততালিকে গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাত আহত লোককেইজন সম্প্ৰতি অসামৰিক চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠান নিউজন AIRৰ মোবাইল এপতো শুনিব পাৰে। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে গায়ত্ৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা, দৰ্শন কাশ্যপ, বিজয় কুমাৰ বাৰ্মা, এফ এম ট্ৰান্সমিটাৰত দীপাৱনী ডেকা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিজিৎ শৰ্মা, ময়ূৰ কৃষ্ণ মহন্ত আৰু ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে পৰাগমেলা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে জয়শ্ৰী ডেকাই।
2: পৰাগমালা।

0: নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আপোনালৈ আগবঢ়াইছোঁ যুৱ সাহিত্যৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। শব্দৰ মাজেৰেই মানুহে সময়ক ধৰি ৰাখে, সমাজক চাই নিজৰ মনৰ মাজত প্ৰশ্নবোৰ উত্থাপন কৰে আৰু কেতিয়াবা নিজৰ সপোনবোৰকো শব্দৰ ৰূপ দিয়ে। বিশেষকৈ যুৱ প্ৰজন্মৰ কলমত যেতিয়া নতুন সময়ৰ স্পন্দন, নতুন চিন্তা আৰু নতুন পৃথিৱীৰ সপোনে ঠাই পায়, তেতিয়াই সাহিত্য হৈ পৰে অধিক জীৱন্ত। সেই নতুন চিন্তাৰ, নতুন সৃষ্টিৰ আৰু নতুন কণ্ঠৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিয়াৰ এক আন্তৰিক প্ৰয়াস আমাৰ এই অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমাৰ সৈতে আছে দুগৰাকী সাহিত্যৰ ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধি। তেওঁলোকৰ সৈতে পাতিম সাহিত্য আৰু সৃষ্টিৰ কিছু কথা আৰু লগতে শুনিম তেওঁলোকৰ গল্প আৰু কবিতা। পোনতে মই আজিৰ অতিথি দুগৰাকীক চিনাকি কৰাই দিবলৈ লৈছোঁ। এগৰাকী হৈছে ধ্ৰুৱজ্যোতি ডেকা,
2: নমস্কাৰ,
1: আৰু আনগৰাকী হৈছে বনশ্ৰী বৈশ্য,
3: নমস্কাৰ।
1: পোনতে মই আপোনালোকৰ সৈতে পৰিচয় হৈ ল'ব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম ধ্ৰুৱজ্যোতি ডেকা, মোৰ ঘৰ সৰ্থেবাৰীত। মোৰ দেউতা শ্ৰী বিপিন ডেকা, মা দীপ্তি ডেকা। স্কুলীয়া শিক্ষা মই সৰ্থেবাৰীস্থিত বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ পৰা শেষ কৰি বজালীস্থিত বজালী মহাবিদ্যালয়লৈ গৈছিলোঁ। তাৰপিছত মই ভট্টদেৱ বিশ্ববিদ্যালয়ত গণিত বিষয়ত স্নাতক পাঠ্যক্ৰম শেষ কৰিছোঁ আৰু এতিয়া অসম চৰকাৰৰ দ্বাৰা 2023 বৰ্ষত নিযুক্তি দিয়া ADRE পৰীক্ষাৰ জৰিয়তে বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই নিয়োজিত হৈ আছোঁ।
1: হয়, আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ,
2: ধন্যবাদ।
1: এইবাৰ জানিব বিচাৰিছোঁ বনশ্ৰী বৈশ্যৰ পৰিচয় সম্পৰ্কে।
3: নমস্কাৰ, মই বনশ্ৰী বৈশ্য, ঘৰ নলবাৰীত। মোৰ মা শ্ৰী ৰিজু বৈশ্য, দেউতা শ্ৰী শচীন্দ্ৰ বৈশ্য। মই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন কৰিয়াৰ পৰা। তাৰপিছত মই গৈছিলোঁ জৱাহৰ নবোদয় বিদ্যালয় বাণীকুছি নলবাৰীস্থিত। তাৰপিছত স্কুলীয়া শিক্ষাৰ অন্ত পৰিছিল নালন্দা পাব্লিক স্কুল নলবাৰী। হাইস্কুল পাছ কৰি মই হায়াৰ ছেকেণ্ডাৰী কৰিছিলোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন একাডেমী নলবাৰীৰ পৰা। আকৌ স্নাতক কৰিলোঁ নলবাৰী কলেজৰ পৰা। তাৰপিছত মই মাষ্টাৰ্ছৰ কাৰণে তেজপুৰ ইউনিভাৰ্চিটি হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স কমপ্লেক্সৰ এটা ছাবজেক্ট কালচাৰেল ষ্টাডিজ, তাৰ পৰা মাষ্টাৰ্ছ কৰিলোঁ। কিছু সময় বিৰতিৰ পিছত আকৌ মোৰ দ্বিতীয়টি স্নাতকোত্তৰ ডিগ্ৰী ছ'চিয়েল ৱৰ্কত ইগনোৰ পৰা মই কমপ্লিট কৰিলোঁ আৰু তাৰপিছত এতিয়া বিভিন্ন সংস্থাৰ লগত, NGOৰ লগত মই ডেভেলপমেণ্ট ছেক্টৰত কাম কৰি আছোঁ।
1: আপোনাকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। এই মুহূৰ্তত মই জানিব বিচাৰিম দুয়োগৰাকীয়ে যিহেতু আজিৰ অনুষ্ঠানলৈ সাহিত্য সম্পৰ্কত আহিছে, গতিকে আপোনালোকৰ সাহিত্যৰ যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল? ধ্ৰুৱজ্যোতি ডেকাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ।
2: সাহিত্যৰ যাত্ৰা আৰম্ভৰ কথা ক'বলৈ গ'লে মোৰ বেছিদিন হোৱা নাই। মই যেতিয়া ক্লাছ টেনত আছিলোঁ তেতিয়া দুই এটা সৰু সৰু কবিতা লিখিছিলে, সেইবোৰ আচলতে কবিতা নাম দিব নোৱাৰি, কিন্তু সেইখিনি আৰু মনৰ ভাৱ আছিল, কিন্তু সেয়ে মোৰ আৰম্ভণি। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকাৰ সময়ত কিছুমান কাহিনী লিখিছিলোঁ আৰু সেই কাহিনীবোৰ মানে নিজৰ মনৰ কাহিনী, মানে মই যেনেকৈ ভাবোঁ সেইটো কথাই লিখি থওঁ, তাত কোনো ধৰণৰ সাহিত্যিক অলংকাৰ মই দিব জনা নাছিলোঁ। লাহে লাহে মই কিছুমান গল্প কবিতা পঢ়িলোঁ, প্ৰবন্ধ লিখিলোঁ, আটাইতকৈ বেছি হয়তো মই প্ৰবন্ধ লিখিছোঁ, কাৰণ কলেজত থকা সময়খিনিত আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, গতিকে নিশ্চয় বহুতখিনি প্ৰবন্ধৰ কাৰণে আমি কিবা কিবি পঢ়িব লগা হৈছিল। সেইকাৰণে

0: প্ৰবন্ধ জাতীয় বস্তুবিলাক বেছিকৈ লিখা হৈছিল। তাৰপিছত লাহে লাহে মন গ'ল গল্প পাৰোঁ নেকি লিখিব, কাহিনী ক'বলৈ মন যায়, তাৰপিছত গল্প লিখা আৰম্ভ কৰিলোঁ। সিহঁতিভাৱে দুই চাৰিটা গল্প লিখিলোঁ আৰু তাৰেই আজি এটা গল্প মই ইয়াত লৈ আহিছোঁ।
1: হয় নিশ্চয়। বনশ্ৰী বৈশ্যই কেনেদৰে সাহিত্য পথাৰখনত খোজ পেলালে?
2: হয়, মোৰ ঘৰৰ ফালৰ পৰা মাৰ সাহিত্য সংস্কৃতি কলা এই ক্ষেত্ৰত যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা মাৰ যথেষ্টখিনি বৰঙণি আছিলে। মঞ্চখনত আমাক এবাৰ উঠাই মঞ্চখনত এটি আবৃত্তি কৰিম বা কথা দুষাৰ ক'ম বা যিকোনো কলা বা সংস্কৃতিৰ ক্ষেত্ৰত আমি খোজ পেলাম বুলি মাৰ এটি সপোন আছিল। তেনেকুৱা ক্ষেত্ৰত মোৰো এটা ইচ্ছা আছিলে। স্কুলীয়া জীৱনত সৰু সৰু কবিতা লিখিছিলোঁ, তাৰপিছত যেতিয়া হোষ্টেলত জীৱন আৰম্ভ কৰিলোঁ হোষ্টেলীয়া জীৱনত কিছু অনুভৱ একান্ত জীৱনৰ কিছু গাথা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰপিছতে যেতিয়া নলবাৰী কলেজত এখন মঞ্চ পালোঁ, নলবাৰী কলেজৰ ফালৰ পৰা যেতিয়া যুৱ মহোৎসৱ গুৱাহাটী ইউনিভাৰ্চিটিত সেইটোতো স্পট ৰাইটিং ছেল্ফ কম্পোজ পয়েম ৰিচাইটেশ্যন হয়, তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু দুবাৰকৈ নলবাৰী কলেজলৈ সেই সন্মানটো বুটলিবলৈ মই সক্ষম হৈছিলোঁ, ব্ৰঞ্জ পাইছিলোঁ, মানে তৃতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ। তেতিয়াৰ পৰা এটা সাহিত্যৰ প্ৰতি টান যেন মই অনুভৱ কৰিছিলোঁ। খুব বহুত বেছি নিলিখোঁ বা এতিয়াও হয়তো খুব ওতঃপ্ৰোতভাৱে জড়িত নহয়, তথাপি সাহিত্যৰ প্ৰতি সেই টানটো সৰুৰে পৰাই আছে।
1: আচলতে আমাৰ সাহিত্যৰ ক্ষেত্ৰত যি আমাৰ হেঁপাহ থাকে, আমাৰ অনুৰাগ থাকে, সেই হেঁপাহক মহাবিদ্যালয় বা বিদ্যালয়ৰ যিবিলাক অনুষ্ঠান, যুৱ মহোৎসৱেই হওক, বিভিন্ন ধৰণৰ প্ৰাচীৰ পত্ৰিকা, আলোচনী আদিৰ মাধ্যমেৰে আমাৰ সেই যি অনুৰাগ, সেই অনুৰাগে এখন ভাল মঞ্চ লাভ কৰে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানলৈ বনশ্ৰী বৈশ্য আহিছে কবিতাৰ এমুঠি সম্ভাৰ লৈ। গতিকে তেওঁৰ পৰা আমি দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ।
2: এটা কবিতা লিখিছিলোঁ 2025ৰ শেষৰটি দিন 31 ডিচেম্বৰত। গতিশীল কি নীৰৱ চন্দেৰে এন্ধাৰ নামৰ চাদৰ মেৰিয়াই যাচিলে বিদায় ধৰাক হেঙুল বেলি, আহিব নতুন প্ৰভাতত ৰঙীন আভালৈ ঠিক একেই নীৰৱ চন্দেৰে। নদীও বৈ থাকিব প্ৰবাহমান ধাৰাত, গছ পাহাৰ সকলো শাশ্বত একেই থাকিব। তাৰিখ বাৰ নদীও বৈ থাকিব প্ৰবাহমান ধাৰাত, গছ পাহাৰ সকলো শাশ্বত একেই থাকিব। তাৰিখ বাৰ সলনি হ'ব মাথো কেলেণ্ডাৰ, নতুন সংখ্যা নতুন লিপিৰে দলিব আমাৰ দেৱালত, সকলো একেই থাকে, একেই থাকে প্ৰকৃতি, একেই থাকে সূৰ্যৰ গতি, নাম দিছোঁ মাথো দিন আৰু ৰাতি, একেই থাকে প্ৰকৃতি, নামকৰণ কৰিছোঁ দিন মাহ আৰু বছৰ, একেই নাথাকে মাথো মানুহৰ মন কিম্বা শৰীৰ, তাকেই কওঁ আমি গতিশীল। জীৱন এনেকুৱাই, তোলাচনীত জুখিব নোৱাৰি সুখ কিম্বা দুখৰ বোজা, চাকনয়া জীৱন নতুন দিনৰ আভাত নিস্তব্ধভাৱে চলি যায় চলি যায় চলি যায়। দ্বিতীয়টি কবিতা পাঠ কৰিছোঁ, জখম। জীৱনৰ গভীৰ ক্ষত অদৃশ্য এডোখৰ জখম, কোনো এটি চুকত তেল মলমে আৱৰি ৰাখিব চেষ্টা কৰোঁ, তাৰ বিষেৰে সৰ্বশৰীৰ নিস্তব্ধ নিস্পৃহ, নিশাত হীৰাই হীৰাই যেন শিপাই, তেজ নহয় অনুভৱৰ লোহিত ধাৰা নিঃশব্দে ওলাই আহে যেন কলিজাৰ গভীৰতম কোণেৰে উপচি পৰা ৰঙা সোঁত। জখম তোৰ বিষ ইমান দগ্ধ ইমান অশান্ত, অবিৰাম শিপাই একো শব্দেৰে বৰ্ণনা অসহ্য, কিমান ৰাতি পৰা নাই শুব কিমান দিন নিশ্বাসবোৰ পানীৰ দৰেই গিলিছোঁ, অকল হৃদয়ৰ ধপ ধপ শব্দত জীৱন গণিছোঁ। জখম তই নীৰৱে আহি ঘৰ পাতিছ বুকুৰ এচুকত, কলিজাৰ দুপাৰ কাটি আঁকিছ এক শূন্যতা, গঢ়ি তুলিছ অচল এটি বাসস্থান। জখম তই অচিনাকি এক সংগী, তথাপি আজি হাঁহি কান্দোনত ক্লান্ত, তোক কাটৰি যাবলৈ কাকুতি কৰিছোঁ, কান্দিছোঁ হাহাকাৰ কৰিছোঁ, অভিযোগৰ সাগৰত ডুবিছোঁ, নিজেই পাতি দিয়া সাপত নিজক জ্বলাইছোঁ। আঁতৰি যা আঁতৰি যা, তই জীৱনৰ শূন্য স্থান আকৌ উজাগৰ হ'বলৈ দে।
1: ধন্যবাদ জনাইছোঁ, খুব সুন্দৰকৈ আপুনি কবিতা দুটি পাঠ কৰিলে। আৰু আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কোনবিলাক বিষয়ক বিষয়বস্তু হিচাপে লয়?
2: আচলতে ক'বলৈ গ'লে খুব কম লিখা হয়, কিন্তু যেতিয়াই লিখোঁ বাস্তৱ জীৱনৰ যিখিনি অনুভৱ যিখিনি অনুভূতি যিখিনি পৰিক্ৰমা আমি পাৰ কৰি আহোঁ, সময়ৰ লগত ঠেকেচা খাওঁ, সেই গতানুগতিক জীৱনৰ মাজত আমি হয়তো কেতিয়াবা থমকি নাযাওঁ বা আমি এখন্তেক ৰৈ আমি কেতিয়াবা অনুভৱ নকৰোঁ, সেই ব্যস্ততাৰ দৌৰখনৰ মাজত আমি সোমাই পৰোঁ। তাৰ মাজত কেতিয়াবা যেতিয়া খুব অনুভৱী হৈ উঠে মনটো, সেই সময়খিনিতে লিখা হয়। গতিকে বিষয়বস্তু বুলি ক'ব গ'লে জীৱনৰ অভিজ্ঞতাসমূহৰ পৰাই লিখা হয়।
1: আচলতে সাহিত্য

0: ৰ মাজে বাস্তৱ জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনা প্ৰকাশ কৰা হয় আৰু সেইবিলাকৰ মাজেৰে আমি জীৱনত কেতিয়াবা একোটি পাঠ লাভ কৰোঁ আৰু সেয়াই হয়তো সাহিত্যৰ উদ্দেশ্য আৰু তাতেই হয়তো সাহিত্য সফল হয়। ধ্ৰুৱজ্যোতি ডেকাৰ ওচৰলৈ আহিছোঁ, আপুনি যিহেতু আজি অনুষ্ঠানলৈ গল্প পাঠ কৰিবলৈ আহিছে, আপুনি কোনবিলাক বিষয়ক লৈ গল্প লিখে?
1: আচলতে মোৰ প্ৰকৃতি প্ৰথম প্ৰেম, প্ৰকৃতিক ভাল পাওঁ, তাৰপিছতে ভাল পাওঁ মই মানুহক, আৰু মানুহক লৈ, মানুহৰ ভালপোৱাক লৈ, প্ৰকৃতিৰ লগত মানুহৰ যি সামঞ্জস্য যিখিনি লিখিছোঁ এতিয়ালৈকে সেইখিনিক লৈয়ে লিখিছোঁ। গতিকে এই ভালপোৱা বস্তুবোৰক লৈ আমি জীয়াই থাকিব লাগিব বা প্ৰেমেৰে জীৱনটোক জীয়াই তুলিব লাগিব মানুহৰ মাজত, মানুহৰ হৃদয়ত। ঠিক তেনেকৈ আমি প্ৰকৃতিকো তেনেকৈ ভাল পাব লাগে, আমি যেনেকৈ আমি মানুহক ভাল পাওঁ প্ৰকৃতিকো আমি তেনেকৈ ভাল পাব লাগিব, আমি জীৱ জন্তুকো তেনেকৈ ভাল পাব লাগিব। আৰু এই ভালপোৱাৰ মাজত সেই সমিলমিলতে গোটেই পৃথিৱীখন ধুনীয়াকৈ চলি দিছে। আৰু মোৰ সৃষ্টিৰ আচল উদ্দেশ্য বা মোৰ অৰ্থ এইটোৱেই যে মই ভাল পাওঁ, মই ভাল পাবলৈ শিকিলোঁ, আৰু সেয়েহে মই যি লিখিম সেয়া ভাল পোৱাৰ বাবে লিখিম, পৃথিৱীক ভাল পোৱাৰ বাবে লিখিম, প্ৰকৃতিক ভাল পাবলৈ ভাল পোৱাৰ কাৰণে লিখিম, মানুহক ভাল পোৱাৰ কাৰণে লিখিম।
0: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে এটি গানৰ শাৰীত কৈছিল, জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। আচলতে এই পৃথিৱীখনত থাকি আমি যদি মানুহক ভাল পাবলৈ শিকোঁ বা প্ৰকৃতিক ভাল পাবলৈ শিকোঁ, তাতকৈ ডাঙৰ কথা হয়তো একোৱেই নাই। মই ব্যক্তিগত জীৱনতো তেনেকৈয়ে ভাবোঁ, প্ৰকৃতিয়ে হৈছে ভগৱান আৰু প্ৰকৃতিৰ উপাসনা কৰা মানে ভগৱানৰ উপাসনা কৰা। আপোনাৰ গল্পৰ মাজলৈ যাব বিচাৰিছোঁ এতিয়া।
1: এই গল্পটো মোৰ খুব শেহতীয়া গল্প আৰু এই গল্পটোৰ শিৰোনাম নিমাতীজান। বৰঘৰত কাম কৰি থকাৰ পৰাই মাকে মমিলৈ চিঞৰিছে, মমি ধূলাল আহি ৰৈ আছে সেই ৰাস্তাত, সোনকালে ওলাই যা। মমিয়ে দৌৰা দৌৰিকৈ চাদৰত পিণ্টু মাৰি বেগটো হাতলৈ ওলাই আহিল। মা আহিলো বুলি চোতালৰ পৰা এমাত দিলে। মমি আৰু দুলাল সৰুৰে পৰা একেলগে পঢ়া বন্ধু। গাঁওখনৰ পশ্চিমফালেদি বৈ যোৱা জানটোৰ এটা পৰা দুলালৰ ঘৰ। গাঁওখনৰ মানুহে জানটোৰ নাম নিমাতীজান বুলি জানে। গাঁওখনৰ বহু সুখ দুখৰ লগৰী এই জানটো। জানটোৰ ইতিহাসো বহু পুৰণি। আগতে হেনো তাত জলকুঁৱৰী ওলাইছিল। বছৰি বাৰিষাৰ সময়ত উজানৰ মাছ মাৰিব যাওঁতে সেইটো জানত কোনোবা নহয় কোনোবা ডেকাৰ প্ৰাণ হেৰুৱাইছিল। তাৰ পাছত ৰাইজে মিলি জলকুঁৱৰী সেৱা সৎকাৰ কৰি এযোৰ মাগুৰ মাছ চিৰি দিছিল। তেতিয়াৰ পৰাই এই দুৰ্ঘটনাটো লাহে লাহে কমি আহিছে। এইবোৰ দুলালতে মাক আইতাকৰ মুখৰ পৰাহে শুনিছে। দুলালৰ দেউতাকেও সেই জানটোতে মাছ মাৰিব গৈ কাঁইটে বিন্ধা লেঠা লাগি সিফলীয়া হৈছিল। সেয়েহে মাকে কোনোদিনেই দুলালক জানটোৰ ওচৰ চাপিবকেই দিয়া নাছিল। সৰুতে বৰশী বাবলৈ যাওঁতেও মাক বা আইতাকে তাৰ পিছে পিছে লগত গৈছিল। কিন্তু সেই জানটোৰো কিবা যেন এক মায়া আছে, সেয়া গাঁওখনৰ প্ৰত্যেকেই অনুভৱ কৰে। দুলালৰ ঘৰত এতিয়া মাত্ৰ মাক আৰু সি। দুবছৰ আগতে আইতাকেও সংসাৰৰ মায়া এৰি বৈকুণ্ঠলৈ গ'ল। তেতিয়াৰ পৰা মাকে ইঘৰ সিঘৰত কাম কৰি দুলালক পঢ়ুৱাইছে। বুদ্ধিবৃত্তিৰ ফালৰ পৰা দুলাল কোনো গুণে কম নহয়। গাঁৱত তাৰ পঢ়া ল'ৰা বুলি বিশেষ নামো আছে। সকলোৱে বৰ মৰমো কৰে। বহুতৰ মাকে ল'ৰা ছোৱালীক পঢ়াবলৈ তাৰ উদাহৰণ দিয়ে। মমি আৰু দুলাল দুইবাৰ দশম শ্ৰেণী পাইছে। অহা বছৰ দুয়ো হাইস্কুলৰ দেউনাখন সুখ্যাতিৰে পাছ কৰিব লাগিব। দুলালৰ চাইকেলত উঠি যোৱাৰ সময়ত দুয়ো তাকেই আলোচনা কৰে। ইয়াৰ উপৰি স্কুলত সিহঁতক কোনে কোনে দেখিব নোৱাৰে, কোনে মমিৰ কথা বেয়াকৈ কৈছে, এই সকলোবোৰ কথা যাওঁতে আহোঁতে সিহঁতে পাতে। ইফালে গাঁওখনৰ কাৰ ঘৰত কি কি চলিছে, কাৰোবাৰ বিয়া আহিছে নেকি, এইবাৰো মদন জেঠাইহঁতৰ মনসা পূজাখন কৰিবনে নাই, কাৰোবাৰ সত্যনাৰায়ণ পূজা থাকিলে দুয়ো বৰ ভাল পায়, কাৰণ দুয়োৰে নাৰায়ণ পূজাৰ সেই বিশেষ ক্ষীৰৰ প্ৰতি বিশেষ দুৰ্বলতা আছে। বাৰিষাৰ জানটোৰ পানী উপচি পৰি এইবাৰো মহেশ জেঠা গৌতম খুৰাহঁতৰ কঠীয়া ভূঁইবোৰ নষ্ট কৰিব নেকি। দিবাকৰহঁতৰ হালৰ দুটা নহ'লে বহুতে মৰণা মাৰিবই নোৱাৰে। সেই দুটা গণা মহতকৈ কোনো গুণেতো কম নহয়। এইবোৰ পাতি পাতি দুয়ো স্কুল গৈ পায়। মমি পঢ়া শুনাত অলপ দুৰ্বল যদিও দুলালে মমিক শিকাই বুঢ়াই এতিয়া বহুখিনি আগবঢ়াইছে। সেই কথা মমিৰ মাকেও জানে। সেয়েহে দুলালৰ লগ হোৱাৰ বাবে মাকে বৰ বেয়া নাপায়। কিন্তু মাকৰ লগৰ কিছুমানেহে মমিৰ মাকক খুৰুঙা পালে কথা শুনাব খোজে। এতিয়া মমি ডাঙৰ হৈছে, তাইৰ গাটো বাঢ়িছে, তাইৰ লগত ঘূৰা ফুৰা কৰিলে বেয়া দেখি নহয়। মমিৰ মাকে অৱশ্যে এইবোৰত বৰ বিশেষ গুৰুত্ব নিদিয়ে। ল'ৰা ছোৱালী হাল লগ হৈছে হওক, এতিয়ালৈকে একো বেয়া দেখা নাই, এনেকৈ ভাবি কথাবোৰ সামৰি থৈ দিয়ে। মাজে মাজে দুলাল মমিৰ ঘৰত পঢ়িবলৈ আহে। মমিকো নজনাখিনি শিকাই থৈ যায়। ঘৰত আহিলে অৱশ্যে সি অলপ অন্যমনস্ক হৈ যায়, কাৰণ সি সৰুতে লগ পোৱা মমি আৰু এতিয়াৰ মমিৰ মাজত কিছু পৰিৱৰ্তন সি মন কৰিছে। এইবোৰ কথা বিজ্ঞানৰ বাটত সিহঁতে পঢ়িছেও। এই সময়খিনিয়ে এনেকুৱা, দেহৰ লগতে মনৰো কিছু পৰিৱৰ্তন আনে, তথাপিও সি জানে কি ভাল অথবা কি বেয়া, সেয়েহে সদায় সতৰ্কতাৰে সকলো চম্ভালি লয়। এনেকৈয়ে দুদিন মেট্ৰিকৰ দেওনা পাৰ কৰিলে। দুলাল স্কুলৰ ভিতৰতে সৰ্বাধিক নম্বৰ পাই উত্তীৰ্ণ হ'ল। গাঁৱত তাৰ সমান নম্বৰ পোৱা ল'ৰা দ্বিতীয়টো নাই। বহুতে আলোচনা

কৰিলে তাৰ সেই নম্বৰ বহু বছৰলৈ কোনেও চুবই নোৱাৰিব। মমিও প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল। দুলালে যিখিনি নম্বৰ পাইছে সেইখিনিৰে চহৰৰ আটাইতকৈ সম্ভ্ৰান্ত কলেজখনত পঢ়িবলৈ সি পাব, কিন্তু আৰ্থিক দিশটোৰ কথা চিন্তা কৰি সি সিহঁতৰ ওচৰৰ গাঁওখনৰ হায়াৰ ছেকেণ্ডাৰী স্কুলখনতে নাম লগোৱাৰ সিদ্ধান্ত ল'লে। এই কথাটো সি মমিকো ক'লে। মমিয়ে ক'লে যে সি য'তেই পঢ়ে তাইও তাতেই পঢ়িব, তাক এৰি তাই বেলেগত নপঢ়ে। কথাটো মমিয়ে ঘৰতো মাকক ক'লে। এনেতে এদিন মমি আৰু মাক দুলালৰ ঘৰত গৈ ওলাল। মমিৰ মাকেই দুলালৰ মাকক প্ৰস্তাৱটো দিলে, আমাৰ দেউতাকে দুয়োকে টাউনত নিবা খুজিছে। দেউতাকে কৈছে আজিকালি তাতে হোষ্টেলৰ সুবিধা আছে, চলিয়েই হওক বা আপেই হওক একো কথা নাই, আপুনি চিন্তা কৰিব নালাগে, দুয়োকে আমাৰ দেউতাকেই পঢ়াব, দুলালো আমাৰ চলিৰ নিচিনাই দিয়কচোন। কথাখিনি শুনি দুলালৰ মাকেও সৰগ ঢুকি পোৱাৰ নিচিনা হ'ল। চেপি ৰাখিব খোজা কান্দনটো নাকলৈ উজাই আহিল। দুলালে খুৰীয়েকৰ ভৰি চুই সেৱা জনাব খুজিলে। হেই কি কৰছ হা পাপা, নাপে এইবুলি খুৰীয়েকে দুলালক তুলি ধৰিলে। মমিও মনতে বৰ ভাল পালে, অকলশৰীয়া চহৰখনত তাইৰ ওচৰত দুলালৰ নিচিনা এজন বিশ্বস্ত বন্ধু তাইৰ ওচৰতে পাব। দুলাল জানো অকল বন্ধু, তাইওচোন মাজে মাজে সপোন থাকে তাৰ লগত বিয়া হোৱাৰ, তাৰপিছত একেলগে ফুৰাৰ আৰু ফুৰিবলৈ গ'লে কি কি কৰিব ইত্যাদি বহুতো কিবা কিবি তাই মনত অনুভৱ কৰে। কিন্তু সেইবোৰ ভাবি তাই আকৌ নিজে লাজো অনুভৱ কৰে। ইছ, তাই কি ভাবিছে বুলি আকৌ মনত সামৰি থয়। এদিন মমিৰ দেউতাকে আহি দুয়োকে লৈ গ'ল চহৰলৈ। গাঁৱৰ মানুহে মমিৰ দেউতাকক বৰ প্ৰশংসা কৰিলে। যি নহ'লেও গাঁৱৰ আটাইতকৈ ভাল ল'ৰাজনে পঢ়ি শুনি ভাল কিবা এটা কৰি আহিলে গাঁওখনৰে সুনাম এটা আহিব। গাঁওখনৰ মানুহে মমিৰ দেউতাককো প্ৰশংসা কৰিলে। যি নহওক ঘনশ্যামে চলিটোৰ বৰ উপকাৰ কৰিলাক, তাৰ জীৱনৰ এটা বাদ দিলাক। গাঁৱৰ দুয়োজন মানুহে নিজৰ মাজতে কথাটো এনেকৈ আলোচনা কৰে, হয়তো এয়াতো কম কথা নহয়। মমিৰ দেউতাকে দুয়োকে নামভৰ্তি কৰি দি দুলালৰ বাবে হোষ্টেলো ঠিক কৰি দিলে। তেওঁৰ ঘৰৰ ওচৰতে আকৌ আগৰ দৰে সকলো চলিবলৈ ধৰিলে। দেউতাকে কেতিয়াবা দুই এদিনৰ বাবে বাহিৰত গ'লেও মমিক চাবলৈ দুলালকে কৈ থৈ যায়। চকু মুদি বিশ্বাস কৰিব পৰা ল'ৰা সি। কলেজতো দুলাল অপ্ৰতিদ্বন্দ্বী। এইবাৰ কলেজত কিন্তু অলপ খেলিমেলি লাগিল। কলেজতো সেই বহুতো ছোৱালী আহি দুলালৰ লগ হ'ব খোজে, এইটো কথা কিন্তু মমিয়ে ভাল নাপায়। কিবা এটা হেৰুৱাৰ ভয়ত মমিৰ অন্তৰখন কঁপি উঠে। কিন্তু দুলালে কিয় অনুভৱ নকৰে তাইৰ সেই দুৰ্বলতাখিনি, কি নাই তাইৰ? দুলালে সঁচাকৈ নুবুজেনে তাইৰ মনৰ ভিতৰৰ পৃথিৱীখনত যে দুলাল কেতিয়াবাই ৰজা হৈ বহিছে? এদিন কলেজৰ পৰা আহোঁতে হঠাৎ মমিয়ে দুলালক কৈ দিলে কথাটো। তুমি যদি ৰিমজিমহঁতৰ লগত ইমান লাগি থাকিবৰ মন আছে তেতিয়াহ'লে তেওঁলোকৰ লগতে থাকিবা, মোক আৰু মাতিব নালাগে। সেইদিনা মমিৰ কথা দুলালো আচৰিত হৈছিল। তুমি অভিমান কৰিছা মমি? নাই কৰা। তেতিয়াহ'লে? নাজানো, মমিয়ে উত্তৰ দিছিল। দুলালে বুজি পাইছিল সি ইমান দিনে সুধিব বিচৰা প্ৰশ্নটোৰ আজি সি উত্তৰ পাইছে। গোটেই ৰাস্তাটোত দুয়ো কোনেও কাকোৱে কোন ক'লে। সিদিনা গোটেই চহৰখন মমিৰ বৰ নীৰৱ যেন লাগিল। অন্তৰত ইমান কলা হ'ল অথচ বাহিৰত ইমান নীৰৱতা। সেই নীৰৱতা অৱশ্যে বেছি সময় নাথাকিল, লাহে লাহে আন এটি কাহিনী হৈ আগবাঢ়িল। পৃথিৱীৰ নিৰ্ঘাত সত্যসমূহৰ ভিতৰত এইটোও যে এটা, সময় এদিন সকলো পৰিৱৰ্তন কৰিবই। হায়াৰ ছেকেণ্ডাৰীৰ পিছত একেখন কলেজতে মমি আৰু দুলাল দুয়ো পঢ়িছিল। তাৰপিছত মমি আহি গাঁৱৰ বৰহা স্কুলখনতে শিক্ষকতা আৰম্ভ কৰিলে। চহৰত যোৱাৰ পিছৰে পৰা দুলালে কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল। কলেজৰ গ'ল্ড মেডেলিষ্ট হোৱাৰ বাবে ৰাজ্যৰ বাহিৰত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত দুলালে উচ্চ শিক্ষাৰ বাবে গুচি গৈছিল। যোৱাৰ আগতে মাক আৰু মমিক কৈ গৈছিল তাৰ পৰা আহি চাকৰি এটা যোগাৰ কৰিয়ে দুলালে মমিক বিয়া পাতি নতুনকৈ ঘৰখন সজাব। এই কথাটো দুয়োখন ঘৰৰে সন্মতি আছিল। মমিৰ মাক দেউতাকো ভালেই পাইছিল। দুলালৰ নিচিনা গুণী ল'ৰা এজনৰ ওচৰত মমিক বিয়া দিব পাৰিলে কোনো চিন্তা নাথাকে। দুলালৰ মাকৰো আপত্তি কৰিবলগীয়া একোৱেই নাছিল। মমিৰ মাক দেউতাকে তেওঁক যি সহায় কৰি থৈছে সেই সহায়ৰ ধাৰ তেওঁ এই জনমত বুজিব নোৱাৰে। তেওঁ মমিক সৰুৰ পৰাই পাইছে, ঘৰখন তাই ভালকৈ ধৰি ৰাখিব পাৰিব, এয়াই আছিল সকলোৰে সপোন। কিন্তু বিধাতাই যেন কিবা এটা বেলেগ কাহিনীয়ে লিখি থৈছিল কপালত। উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ দুবছৰ পিছত এবাৰ দুলালে ঘৰত আহি জনাইছিল যে এইবাৰ গৱেষণাৰ বাবে দুলাল 5 বছৰৰ বাবে আমেৰিকালৈ যাব। সেই যি গ'ল, তাৰপিছত আৰু দুলাল উভতি নাহিল। দুলালৰ গৱেষণাৰ কামত ইমানেই ব্যস্ততা হৈ পৰিল যে ঘৰৰ কথা সি সমূলি পাহৰি গৈছিল। বয়স হৈ অহা তাৰ মাক, ওৰেতো জীৱন দুলালৰ বাবে ৰৈ থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া মমি, গাঁৱৰ আটাইতকৈ ভাল ল'ৰাজনে ভাল কিবা এটা কৰি ঘৰলৈ ঘূৰি আহিব বুলি ৰৈ থকা ওচৰ চুবুৰীয়া, এই সকলোবোৰ পাহৰণিৰ গৰ্ভত হেৰাই গৈছিল। দুলালহঁতৰ গৱেষণাৰ বিষয়বস্তু আছিল পৃথিৱীৰ পুৰণি পৰ্বতমালাসমূহৰ শিলাস্তৰৰ ওপৰত এক বিশদ অধ্যয়ন। মাজতে দুই এবাৰ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰৰ ওপৰত গৱেষণাৰ বাবে আহিছিল যদিও ঘৰলৈ আহিব পৰা নাছিল। দুলালহঁতে ইমান বছৰে কৰা গৱেষণাৰ অভিজ্ঞতাৰ পৰা এটা কথা অনুমান কৰিছিল যে গোলকীয় উষ্ণতা বৃদ্ধি আৰু অত্যাধিক পাহাৰ খননে এদিন এই উত্তৰ পূৰ্বাঞ্চললৈ বৰ বিপদ কঢ়িয়াই আনিব। বৰ ভয়ংকৰ সপোন এটাই যেন খাপ পিটি বহি আছে।
উপযুক্ত সময় হওয়ার লগে লগে।

0: সেই সপোনটোৱেই নিদ্ৰাতে সকলোকে ছাৰাখাৰ কৰিব। এই কথা দুলালে নিজৰ কেইবাখনো গৱেষণা পত্ৰত প্ৰকাশ কৰিছিল, কিন্তু এই গৱেষণা পত্ৰই জানো কিমান মানুহক ঢুকি পাব। এনেকৈয়ে বহু বছৰ পাৰ হৈ গৈছিল, সময়ে সকলো পৰিৱৰ্তন কৰিছিল, ৰৈ গৈছিল মাত্ৰ মমি দুলালৰ বাবে। সিদিনা সন্ধিয়াতে দুলালে লেবৰেটৰীৰ কাম দুনিয়াৰ দুজনমানক চাবলৈ দি অলপ বাহিৰলৈ ওলাই আহিল। মোবাইলটো খুলিয়ে দেখিলে সি জন্ম হোৱা ৰাজ্যখনত প্ৰলয়। কি আচৰিত, ক্ষতি হোৱা গাঁওসমূহৰ ভিতৰত তাৰ গাঁওখন শীৰ্ষত। গাঁওখনক প্ৰলয় ঠাহি মুহি লৈ গৈছে। পুৰণি স্মৃতিবোৰে তাৰ মনত অগাদেৱা কৰিবলৈ আৰম্ভ কৰিছে। য'ত আছিল তাৰ সেই ভালপোৱা নিমাতিজান, আছেনে জানটো তাৰ মাক মমি। দুলালে ঠিক কৰিলে এইখিনি সময় ঠিক গাঁৱত এবাৰ হ'লেও দেখা দিব লাগিব। যিখন গাঁৱৰ মানুহৰ আশীৰ্বাদত আজি সি এগৰাকী বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত হৈছে, সেই মানুহখিনিক জানো সি পাহৰিব পাৰিব? পাহৰিলে ভগৱানে তাক কোনোদিনে ক্ষমা নকৰিব। দুলালে এন জি অ' এটাৰ লগত কথা পাতি তাৰ ইচ্ছাখিনি জনালে। এক বৃহৎ অংকৰ ধন এন জি অ'টোক প্ৰদান কৰি নিজেও গাঁওখনলৈ আহিল। বৰ ভয়ে ভয়ে সি গাঁৱত ভৰি দিলে। সি ডেকা কালত দেখা ল'ৰাবোৰ এতিয়া আদহীয়া হৈছে। তেওঁলোকৰ তুলনাত অৱশ্যে তাৰ স্বাস্থ্য পাতি ভালেই আছে। গাঁওখনত এতিয়া একোৱেই নাই। সহস্ৰ আচৰলৈ বৰ ধীৰে ধীৰে বৈছে আজি নিমাতিজান। মানুহবোৰে সাহাৰ্যৰ বাবে হেতা ওপৰা লগাইছে। দুলালৰ দুগালে দুধাৰী চকুলো বহি আহিল। সন্মুখত কঁকাল সাৰি লাইনত থিয় হৈ থকা সেইগৰাকী মমিৰ মাক, তাৰ মাকত আৰু মমি। এনেতে এন জি অ'ৰ ল'ৰা দুজনমানে দুলালক আগত থকা শিবিৰলৈ লৈ গ'ল। এই আইতাগৰাকী কেনেবাকৈ গছৰ ডালত ধৰি নিজৰ জীৱনটো বচালে। দেহৰ অৱস্থা নাছিল, এতিয়া দেহাটো অলপ ভাল পাই টোপনি গৈছে। দুলালে এবাৰ মাত লগাওঁ বুলি ওচৰত বহিল। কাটি হৈ শুই থকা মানুহগৰাকীয়ে দুলালৰ পিনে মুখখন ঘূৰাই দিলে। মা, ইয়াচোন তাৰেই মাক। দুলালক দেখি মাকে কান্দিবলৈ ধৰিলে। দুলালে বৰ কষ্টৰে চেপি ৰখা কান্দনটোৱে পাৰ ভাঙি ওলাই আহিল। শিবিৰটোৰ হাহাকাৰ নিমিষতে নিৰৱতালৈ পৰিৱৰ্তন হ'ল। ইতিমধ্যে গাঁৱতো প্ৰচাৰ হ'ল তেওঁলোকৰ গাঁৱৰে ল'ৰা দুলাল আহিছে। এটা দুটাকৈ দুলালক চাবলৈ শিবিৰলৈ মানুহ আহি ভৰি পৰিল। দুলাল মাকৰ ওচৰতে বহি থাকিল। তাৰ সন্মুখত আজি গোটেই গাঁৱৰ মানুহ, বহুতে বহুত কথাই সুধিছে। অতি সৰলভাৱে সকলো উত্তৰ দুলালে দি গৈছে। কিন্তু দুলালৰ মনটো হাহাকাৰ কৰি উঠিছে আন এটা কাৰণত। ইমানবোৰ মানুহ তাৰ সন্মুখত, বহুতকে সি চিনি পাইছে, কিন্তু মমি ক'ত? ভিৰৰ মাজৰ পৰা লাহেকৈ উঠি গৈ দুলালে ল'ৰাজনক আচুতীয়াকৈ মাতিনি সুধিলে, আমাৰ ঘনশ্যাম জেঠাহঁতৰ মমি আছেনে? ল'ৰাজনে সেই নিৰ্বিকাৰভাৱেই ক'লে, বাইদেউ বিয়া নহ'লেই, যোৱা দুবছৰৰ পৰা অকলে আছিল ঘৰটোত। পানী অহাৰ সময়ত হেনো তেওঁ মথাউৰি ফালে দৌৰিছিল বেগ এটালৈ, কোনোবাই দেখিছিল, কিন্তু আমি পিছত বাইদেউক বিচাৰিয়েই নাপালোঁ। নিমাতিজানে হয়তো বাইদেউক লৈ গ'ল। দুলাল তাতেই বহু সময় থিয় দি ৰৈ থাকিল। লাহে লাহে আকাশত চন্দ্ৰটো ওলাইছে। নিমাতিজানত চন্দ্ৰটোৰ প্ৰতিচ্ছবি বৰ স্পষ্টকৈ দেখা গৈছে। তাত প্ৰতিফলিত সেয়া কাৰ মুখ? মুখখন তাৰ খুবেই চিনাকি। সি লাহেকৈ চকু দুটা মুজি দিলে। দুটপাল তপত চকুলো তাৰ গালৈ বহি আহিল। ধন্যবাদ।
1: ধন্যবাদ জনাইছোঁ। খুব সুন্দৰকৈ আপুনি গল্পটোৰ মাজেৰে বহু কথাই কৈ গ'ল। আৰু অলপ আগতে আমি যি কথা আলোচনা কৰিছিলোঁ, প্ৰকৃতিৰ কথা, সুৰক্ষাই হৈছে সৃষ্টিৰ ৰক্ষা। আমি প্ৰকৃতিক সুন্দৰকৈ সযতনে ৰাখিব লাগিব, তেতিয়া প্ৰকৃতিয়েও আমাক ৰাখিব। আৰু প্ৰকৃতিৰ ওধৰ আচলতে একোৱেই নাই, প্ৰকৃতিয়ে হৈছে আমাৰ মাতৃ। আপোনাৰ গল্পটিয়ে নিশ্চয় পাঠকৰ কৰ্ণকুহৰত গৈ সোমাব, তেওঁলোকে অনুভৱ কৰিব। পুনৰ মই বনশ্ৰী বৈশ্যৰ ওচৰলৈ আহিছোঁ। আপুনি সাহিত্যৰ ক্ষেত্ৰখনত কবিতাৰ লগতে আন বিষয়ৰ লগতো জড়িত নেকি?
2: মই সাহিত্যৰ জগতত কবিতা আচলতে লিখা কম হয়, কবিতা লিখাতকৈও আবৃত্তিৰ লগত মই বেছিকৈ জড়িত। তাৰ লগতে নাটক অভিনয় ক্ষেত্ৰতো মই জড়িত হৈ আছিলোঁ। এতিয়া মঞ্চ অভিনয় কৰিছোঁ, যিমানখিনি কৰিছোঁ এইকেইটা দিশত মই বৰ্তমান জড়িত হৈ আছোঁ।
1: কাগজৰ পাতত বা কিতাপৰ পাতত থকা কবিতা এটিক আবৃত্তিয়ে পূৰ্ণতা প্ৰদান কৰে। আপুনি আবৃত্তিৰ লগতো জড়িত, খুব ভাল লাগিল জানি। পুনৰ আপোনাৰ পৰা কেইটামান কবিতা শুনিব বিচাৰিছোঁ।
2: নিজৰ লেখাবোৰক কবিতা নাম আচলতে খুব কমকৈ দিওঁ, লিখোঁ মাত্ৰ, শিৰোনাম দিয়া নাছিলোঁ, অনুভৱ অকণমান লিখিছিলোঁ। অশান্ত বতাহত বিস্তৰিত সময়ৰ খলকনি, জটিল বাস্তৱত মোৰ সপোন শয্যাশায়ী, হেঁপাহৰ আখলত শীৰ্ণ আই টোকে চকুপানী, ৰোগীয়া পিতাইৰ বিচনাৰ সতে এৰাব নোৱাৰা বান্ধোন, অশ্ৰুসজল মোৰ দুচকুৰ সংগী হ'বলৈ খাপৰি ভেদি নামিছে টোপ টোপ বৰষুণৰ টোপাল, এতিয়া কিদৰে খেপিয়াও মই সময়, সপোন, অন্ন অথবা দৰৱ। এখন পৃথিৱীত আমি বিশাল নীল আকাশ চুই থকা বিস্তীৰ্ণ এক অঞ্চল, মুকলি মাটি চাপৰি, এহাতে বুৱতী ধাৰা, আনহাতে মুকলি পথাৰ আৰু পথাৰ, নৈৰ কলকল প্ৰবাহৰ বিপৰীতে নিৰ্জনতা, য'ত শব্দবোৰে ঠেকা নাখায়, চিঞৰবোৰ হেৰাই যায়, আপুনি আগবাঢ়ে এখোজ দুখোজকৈ বহু

0: খোজ বহু দূৰ। এখন পৃথিৱী ঘূৰণীয়া জাৰাকাৰ, কেৱল মাটি, পানী, আকাশ আৰু আপুনি, য'ত নাই বাজেট নোহোৱা অত্যাৱশ্যকীয়তাৰ দীঘলীয়া লিষ্ট, নাই জীৱনে নিৰ্বিকাৰ কৰা উদাস চেহেৰাবোৰ আৰু মহামাৰীৰ ভয়ত পেপুৱা লগা মুখবোৰ, য'ত নাই ঘড়ী আৰু ভৰিৰ মাৰাথান দৌৰ, নাই স্বাৰ্থ আৰু অৰ্থৰ পৰিক্ৰমা, য'ত নাই কোনো প্ৰতিযোগিতা, নাই প্ৰতিযোগী। আপুনি মিথ্যাচাৰীৰ পৃথিৱীক নিলগাই থবনে, অথবা সুঠিল পৃথিৱীৰ এই নিৰ্জনতাক আদৰিব পাৰিবনে? সুখী হ'বনে? পৃথিৱীৰ এই সত্যতাত সুখী হ'বনে আপুনি? ব্যস্ততাৰ দৌৰত নামিছোঁ সকলো, কৰিছোঁ গতি পিছলৈ, হাতৰ মুঠিত থকা পৃথিৱী নিসংগ হৈছোঁ প্ৰতিজন। সকলো আছে কিন্তু কোনো নাই, হাত আছে জোৰহে নাই। ভৌতিক পৃথিৱী এই মিছা, সকলোবোৰ মিছা। আজি আছে যি কাইলৈ নাই সি, তথাপি আমি দৌৰোঁ, ইজনে আনজনৰ আগত যাব খোজোঁ। নিজৰ মৰ্যাদা টকাৰে কিনো, টকাৰ নামত মানুহ জোখো, লোভ কৰি পাপ কৰোঁ, দুৰ্নীতি কৰি ভোগ কৰোঁ। জীৱনৰ অমিয়া সুখ নিজেই হেৰাও, শাশ্বত সুখক আওকাণ কৰি অকাৰণ পাৰ্থিৱ জয় গান গাওঁ। কেৱল মাটি, পানী আৰু বিশাল নীল আকাশৰ এখন পৃথিৱী, ঘূৰণীয়া জাৰাকাৰ, য'ত শব্দবোৰে ঠেকা নাখায়, চিঞৰবোৰ হেৰাই যায়, য'ত নিজেই নিজক বিচাৰি পায়, ভিতৰি কিমান ফুপুলা তেতিয়া গম পায়, কি জীৱন কি মৰণ, একান্ত নিজেই হয় সেই পৃথিৱীৰ একমাত্ৰ প্ৰকৃত সত্য। আপুনি, মই অথবা আমি সুখী হ'ম নে তাত? পৃথিৱীৰ সেই সত্যতাত সুখী হ'ব পাৰিম নে আমিবোৰ?
1: ধন্যবাদ শুনি, খুব অন্তৰপৰভাৱে কবিতাকেইটা আবৃত্তি কৰিলে। আপুনি কবিতা লেখাৰ ক্ষেত্ৰত কোনোবা কবি বা কিবা কবিতা পুথিৰ পৰা আপুনি অনুপ্ৰাণিত হৈছে নেকি?
0: হয়, কবিতা লিখা আৰু কবিতা পঢ়াৰ ক্ষেত্ৰত আচলতে নাম ল'বই লাগিব হীৰেণ ভট্টাচাৰ্য, হেম বৰুৱাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ নীলিম কুমাৰ, সৌৰভ শইকীয়া, প্ৰণৱ কুমাৰ বৰ্মন, সমীৰ তাঁতি বা মৃদুল হালৈ, তেখেতসকলৰ কবিতাই যথেষ্ট অনুপ্ৰাণিত কৰে আৰু তেনেকৈয়ে কবিতাৰ ক্ষেত্ৰত হেঁপাহটো জন্ম হয়।
1: ধ্ৰুৱজ্যোতি ডেকাৰ ওচৰলৈ আহিছোঁ, আপোনাক যদি এইদৰে ক'বলৈ কোৱা হয়
2: যে গল্পৰ ক্ষেত্ৰখনত, মই প্ৰথমতে ডক্টৰ ভৱেন শইকীয়া ছাৰৰ নামটোৱে ল'ব খুজিম। তেখেতৰ গল্পৰে মানে গল্প পঢ়াৰ প্ৰতি যি মোৰ নিচা ভৱেন শইকীয়া ছাৰৰ পৰা আহিছে। তাৰপিছত লাহে লাহে এতিয়া নতুন কিছুমান গল্প কৰি গল্প পঢ়িলোঁ শেহতীয়াকৈ, কিন্তু তপন দাসৰ গল্প মোৰ খুব ভাল লাগিছে। তেখেতে খুব ধুনীয়া গল্প লিখিছে, খুব ধুনীয়া আচলতে কাহিনী কথক। আৰু প্ৰণৱজ্যোতি ডেকাৰ গল্প মই এতিয়াও পঢ়িলোঁ, আচলতে আগতে পঢ়িব লাগিছিল। তেখেতৰ গল্পসমূহ খুব সাংঘাতিক গল্প, আৰু প্ৰণৱজ্যোতি ডেকাৰ নিচিনা মানুহ আচলতে অসমত আছিল, আমি সেইটো কথাক লৈ আমি মানে গৌৰৱ কৰিব পাৰোঁ। তেখেতে ইমান ধুনীয়াকৈ গল্পৰ মাজেৰে বিভিন্ন কথা কৈ গৈছে। হোমেন বৰগোহাঁই ছাৰক নাম ল'বই লাগিব, তেখেতৰ গল্পসমূহ সেই একে সামাজিক মনস্তাত্ত্বিক সকলোবোৰ দিশ আমি তাত বিচাৰি পাওঁ। আৰু নতুন গল্পকাৰেও ভাল ভাল লিখি আছে, জিন্তু গীতাৰ্থৰ পৰা আৰম্ভ কৰি হৰখজিত কলিতা বুলি মোৰ বন্ধু এজন আছে, তেওঁ ভাল গল্প লিখি আছে।
1: হয়, নিশ্চয়। আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে, ইয়াৰ আগত জানি ল'ব বিচাৰিছোঁ আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে, ভৱিষ্যতে আপোনালোকে সাহিত্যৰ ক্ষেত্ৰখনত কিদৰে আগবাঢ়িব আৰু সাহিত্যৰ ক্ষেত্ৰখনত বিশেষকৈ যুৱ প্ৰজন্মৰ কৰণীয় কি থাকিব?
2: আচলতে মোৰ ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে মোৰ একেবাৰে সৰুৰ পৰা নাট্যকৰ হোৱা মন আছিল, নাট্যকৰ হোৱা গীতিকাৰ, গান লিখাৰ খুব মন, এতিয়াও যেনিবা মনটো আছে। ভৱিষ্যতে পাৰিলে সেই কামটো মই কৰিম। তাতকৈ ডাঙৰ আৰু এটা ইচ্ছা আছে যে মোৰ নিজাকৈ এটি প্ৰকাশন গোষ্ঠী এটা খোলাৰ মন আছিল, আৰু সেই বিষয়ে আমি তিনিজনমান বন্ধুৰ লগত এতিয়ালৈকে আলোচনা কৰিছোঁ। গতিকে ভাবিছোঁ যদি সময় আমাৰ অনুকূলে থাকে তেতিয়াহ'লে আমি প্ৰকাশন গোষ্ঠী এটা খুলিম পিছলৈ।
1: নিশ্চয়,
2: ভৱিষ্যত পৰিকল্পনা সেইখিনিয়েই।
1: আৰু বনশ্ৰী বৈশ্যই কিদৰে আগবাঢ়িব বিচাৰিব?
0: ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ হ'লে যথেষ্ট দায়িত্ব থাকে যুৱ প্ৰজন্মৰ ক্ষেত্ৰত, কিন্তু যিটো দেখিছোঁ যুৱ প্ৰজন্মও আজিৰ দিনত যথেষ্টখিনি আগবাঢ়ি আহিছে। আচলতে এই ক্ষেত্ৰত অধ্যয়নৰ প্ৰয়োজন, অধ্যয়নে মূল মন্ত্ৰ।
1: যুৱ প্ৰজন্মই চিন্তাশীল কৰ্মেৰে সৃষ্টিশীল কামত আগবাঢ়ক। শেষত যদি আপোনালোকক এটা বাক্যত ক'বলৈ কওঁ যে আকাশবাণীৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে, কেনেকুৱা অনুভৱ কৰিছে?
2: আচলতে আকাশবাণী গুৱাহাটী আমাৰ সৰুৰে পৰা এটা প্ৰিয় অনুষ্ঠান। মই ৰেডিঅ'ত আহিম বুলি কোনো দিনে কল্পনা কৰা নাছিলোঁ। মোৰ আচলতে নলবাৰীৰ ওচৰৰ এগৰাকী ভণ্টি আছে আৰু তেওঁ প্ৰায়ে মোক কৈছিল যে গল্প লিখক। তাৰপিছতে মই গল্প লিখিলোঁ আৰু আজি সেই এই গল্পটো মানে মই তেওঁৰ হাতত অৰ্পণ কৰিব খুজিছোঁ, ৰিয়া দেৱীৰ হাতত, আৰু তেওঁকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আকাশবাণী গুৱাহাটীৰ সমূহ পৰিয়ালবৰ্গক মোক আজি এইখিনি সুযোগ দিয়াৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: নিশ্চয়, আকাশবাণীয়ে আপোনাক বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰখনলৈ উদগনি যোগালে। বনশ্ৰী বৈশ্য আজি ষ্টুডিঅ'ত উপস্থিত আছে, কেনেকুৱা অনুভৱ কৰিছে?
0: হয়, আকাশবাণী গুৱাহাটী এখন মঞ্চ,

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আৱিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী, নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনত অংশ লৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনাত গুৰুত্ব আৰোপ, আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। ডঃ শৰ্মাই চাংচাৰীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি আৰু চিকিৎসা সেৱাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে আমিনগাঁৱত নিৰ্মীয়মান 20,000 আসন বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱত প্ৰস্তাৱিত কেইবাতৰপীয়া গাড়ী পাৰ্কিঙৰ বাবে নিৰ্ধাৰিত স্থানো পৰিদৰ্শন কৰে। স্বাস্থ্য, ক্ৰীড়া আৰু নগৰীয়া পৰিকল্পনাৰ ক্ষেত্ৰত একে সময়তে গ্ৰহণ কৰা এনে পদক্ষেপসমূহ ৰাজ্যৰ সামগ্ৰিক অগ্ৰগতিৰ বিস্তৃত প্ৰতিচ্ছবি বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেংগী টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধজ্জা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানী গাঁৱত কালিৰ পৰা চাৰিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক গণেশ শইকীয়াই সাংবাদিকৰ আগত এইদৰে কয়।
1: মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত আৰু আমাৰ পুলুঙানী গাঁৱৰ ৰাইজৰ পূৰ্ণ সহযোগিতাত চাৰিদিনীয়া কাৰ্যসূচীৰে আমি গুৰুজনাৰ 578 জন্ম জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু আমি এইখিনিতে আপোনালোকক জনাব পাৰিছোঁ যে আমাৰ গাঁৱৰ ৰাইজৰ পূৰ্ণ সহযোগিতাৰ লগতে আমি মধ্য মাজুলী সংঘৰ অন্তৰ্গত 15 ৰাইজৰ সকলোৰ পৰা আমি পূৰ্ণ সহযোগিতা পাবলৈ সক্ষম হৈছোঁ। আৰু আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে প্ৰায় শেষ পৰ্যায়টো গৈছে আৰু অহাকালি আমি প্ৰায় 8 বজাৰ পৰা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু তাৰপিছত আমাৰ নাম প্ৰসংগ হ'ব। নাম প্ৰসংগৰ পিছত অবিৰতভাৱে ভাগৱত পাঠ আৰম্ভ হ'ব আৰু 4 তাৰিখে অবিৰতভাৱে ভাগৱত পাঠ হ'ব। 5 তাৰিখৰ ৰাতিলৈ অৰ্থাৎ মানে প্ৰায় 1-1.5 বজাত ভাগৱত পৰিসমাপ্তি হোৱাৰ পিছত ৰাতিলৈ অঞ্চলৰ বিভিন্ন ধৰণৰ বাচক বনীয়া শিল্পীসকলৰ দ্বাৰাই যে সীতাহন বালিবত নাট্যভিনয় কৰিব।
0: শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা জিলাৰ সত্ৰ নামঘৰসমূহতো আজি পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত 5 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱান

জীৱনৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনৰ আৱিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গণককুচি সত্ৰ, সুন্দৰীদিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰতো প্ৰভাতী বন্দনাৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ হৈছে। শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি তালকুবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম খোল প্ৰসংগ পৰিৱেশনৰ লগতে চিত্ৰাংকন থিতাতে ৰচনা লিখা সদৌ অসম ভিত্তিত বৰগীত আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহতো গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে নাম প্ৰসংগ, কীৰ্তন, ভাগৱত যাত্ৰা আদি অনুষ্ঠিত হৈছে। গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো পুৱাৰে পৰা গুৰু বন্দনাৰ লগতে নাম প্ৰসংগৰে মুখৰ হৈ পৰে। গুৱাহাটী মহানগৰী নামঘৰসমূহতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। মহানগৰৰ বামুনী মৈদাম জ্যোতিনগৰৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰৰ পৰা ভকত বৈষ্ণৱসকলে পুৱাৰ ভাগত ভাগৱত যাত্ৰা উলিয়ায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনৰ কৃষি খণ্ডৰ ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য শীৰ্ষক অধিৱেশনত যোৱা শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। দুদিনীয়া সন্মিলনৰ সামৰণি দিনা অধিৱেশনত অংশ লৈ শ্ৰীমল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্ৰহণ, প্ৰতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈ সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত শ্ৰীমল্লবৰুৱাই অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনা আৰু ভৌগোলিক বৈশিষ্ট্যৰ সৈতে সংগতি ৰাখি বিত্তীয় নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ লগতে অসমৰ সামগ্ৰিক অৰ্থব্যৱস্থা উন্নয়নৰ পৰিকল্পনা আদি বিষয়ৰ ওপৰতো আলোকপাত কৰে। অসমৰ সাঁচি উদ্যোগৰ বিপুল সম্ভাৱনাৰ কথা উল্লেখ কৰি ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নৰ বাবে নিয়ম নীতি সৰলীকৰণ, গুণগত মানৰ পৰীক্ষাগাৰৰ সুবিধা, স্থানীয় প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আৰু শক্তিশালী ৰপ্তানি সংযোগ গঢ়ি তোলাৰ বাবে আহ্বান জনায়। তেওঁ লগতে অসমৰ পাহাৰীয়া অঞ্চলত উৎপাদিত উৎকৃষ্টমানৰ আদা আৰু হালধিৰ ৰপ্তানিৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়। ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। ডিমা হাছাও জিলাৰ উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব। ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসমত পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। অনুষ্ঠানত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলুচাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। জাপানৰ আই চি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে মিক্সড সমৰ কলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত সুচিকা টাৰিৱালে ছিংগাপুৰৰ টিউ হুই হুইনৰ হাতত 0-2 ফলাফলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলে এছিয়ান গেমছৰ দলীয় শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

0: যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁলোকক অনাগত দিনসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এছিয়ান গেমছ 2026ৰ মিক্সড সমৰ কলাৰ মহিলাৰ ছেমিফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ সুচিকা টাৰিৱালক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পষ্টত শ্ৰীমাণ্ডাভিয়াই কয় যে এয়া এক ঐতিহাসিক মুহূৰ্ত, কিয়নো এয়া হৈছে মিক্সড সমৰ কলাত ভাৰতৰ প্ৰথমটো পদক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলকো এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আৱিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী। নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনত অংশ লৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনাত গুৰুত্ব আৰোপ আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে গীত আৰু গজলৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল।

শ্ৰোতাসকলে গীত আৰু গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে আবিদা পাৰ্বিনাৰ কণ্ঠৰ গজল।

গীত আৰু গজলৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে সুৰৰ কৰণে। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে সুৰকৰণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে বৰ্ণালী হাজৰিকাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে সুৰৰকৰণী অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ সন্ধ্যা মেননৰ কণ্ঠৰ এটি গীত।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: 130.9. Earlier, India had also won the silver medal in the men's 10-meter air rifle team event. And with that, we end this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাপাশুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক শবনম চেহনাজ বেগমৰ কণ্ঠৰ গীত, প্ৰথম গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

শ্ৰোতাসকলে শবনম চেহনাজ বেগমৰ কণ্ঠত আধুনিক গীত শুনিলে। গীতৰ ৰচনা আছিল নিৰ্মল প্ৰভা পৰ্তুলৈ আৰু প্ৰশান্ত বৰদলৈ। আধুনিক গীতৰ অনুষ্ঠানটিৰো আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে অনন্তলাল আৰু পৰিৱেশন কৰা চেহনাই পাদন ৰাগ সুধ সাৰাং।

0: ইমানপুৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আনন্তলাল আৰু সংগীসকলে পৰিৱেশন কৰা চেহনাই ভাটন শুনিলে। ৰাগ আছিল চুথি চাৰাং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ

উন্নয়ন সভাৰ 81 সংখ্যক অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ভাৰতীয় সৌৰ শক্তি নিগমৰ পঞ্চদশ প্ৰতিষ্ঠাপকসকলক অভিনন্দন জ্ঞাপন কৰিছে। আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতে ৰূপৰ পদক অৰ্জন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কেৱড়িয়াৰ একতা নগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰিব। শ্ৰীমতী মুৰ্মুৱে বুধবাৰে বডোদৰাৰ মহাৰাজা ছায়াজী ৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক অভিৱৰ্তন অনুষ্ঠানত সভাপতিত্ব কৰিব। তেওঁ লগতে ব্ৰহ্মকুমাৰীৰ এটা বিশেষ অভিযানৰ শুভাৰম্ভ কৰাৰ উপৰি বডোদৰাত গোলকীয় আধ্যাত্মিক স্থান ৰিট্ৰিট কেন্দ্ৰ উদ্বোধন কৰিব। শ্ৰীমতী মুৰ্মুৱে বিকশিত ভাৰতৰ যুৱ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আভ্যন্তৰীণ সামৰ্থ জগাই তোলা শীৰ্ষক এটা অভিযানো ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। কাইলৈৰ পৰা 28 ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত বাৰ্ষিক উচ্চ পৰ্যায়ৰ সাধাৰণ বৈঠকত বিশ্ব নেতাসকলে অংশ ল'ব। অহা 26 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত ডঃ জয়শংকৰে ভাষণ দিয়াৰ কথা। এই অধিৱেশনৰ বিষয়বস্তু হৈছে আস্থা ঘূৰাই অনা, ৰূপান্তৰৰ ব্যৱস্থা কৰা এখন যুক্তৰাষ্ট্ৰ যিয়ে সকলোৰে বাবে কাম কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত 193খন সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু শীৰ্ষৰ প্ৰতিনিধিসকলে অংশ লৈ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ত নিজৰ অগ্ৰাধিকাৰ আৰু স্থিতিক উপস্থাপন কৰিব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছে বিশ্ব নেতাসকলক আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে। এটা ভিডিঅ' বাৰ্তাত গুটেৰেছে শান্তি, মৰ্যাদা, ন্যায় আৰু মানৱীয়তাৰ বাবে সকলোকে একেলগ হবলৈ আহ্বান জনায়। তেওঁ কয় যে কেৱল আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তেহে এখন সুন্দৰ বিশ্ব গঢ়ি তুলিব পৰা যাব। এণ্টনিঅ গুটেৰেছে এইবাৰ সাধাৰণ সচিব হিচাপে অন্তিমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ ল'ব। চলিত বৰ্ষৰ শেষৰ ফালে তেওঁৰ কাৰ্যকালৰ সামৰণি পৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনত গোলকীয় সহযোগিতা পুনৰুজ্জীৱিত কৰা, বহনক্ষম বিকাশৰ লক্ষ্য উন্নত কৰা আৰু শান্তি, মৰ্যাদা তথা সমতাৰ বাবে সামূহিক কাৰ্যকলাপৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰৈত বুলি বিবেচিত হোৱা অসমৰ ভূমিক এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়। ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰাক্তন উপৰাষ্ট্ৰপতি হামিদ আনচাৰীৰ এটা মন্তব্যক লৈ বিজেপিয়ে আজি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে 2019 চনত লিখা এখন কিতাপৰ উদ্ধৃতিৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সাম্যবাদক হিন্দু জাতীয়তাবাদতকৈ বেছি ভাবুকি স্বৰূপ বুলি প্ৰাক্তন উপৰাষ্ট্ৰপতি হামিদ আনচাৰীয়ে মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে। শ্ৰীদ্বিবেদীয়ে লগতে আৰু অভিযোগ কৰে যে কংগ্ৰেছে আজি বাওঁপন্থাৰ দিশে অগ্ৰসৰ হৈছে বা বাওঁ আদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছে। তেওঁ লগতে কয় যে প্ৰাক্তন উপৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যই কংগ্ৰেছৰ মানসিকতাকে প্ৰতিফলিত কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ভাৰতীয় সৌৰ শক্তি নিগম SECIৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে যোৱা 15 বছৰত ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ যাত্ৰা আগবঢ়াই নিয়াত আৰু দেশৰ নিকা শক্তি পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাত SECIয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি লক্ষ্মণ ৰাও ইনামদাৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে লক্ষ্মণ ৰাও ইনামদাৰে ৰাষ্ট্ৰীয় সেৱা আৰু সহযোগিতাৰ জৰিয়তে সমাজখন শক্তিশালী কৰি তুলিছে।

0: গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ গুজৰাটৰ সমবায় আন্দোলনৰ নতুন দিশ আৰু গতি প্ৰদান কৰিছে আৰু কৰ্মীসকলক অভিভাৱক হিচাপে গঢ়ি তুলিছে। তেওঁ কয় যে লক্ষ্মণৰাও ইনামদাৰৰ জীৱন সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে কেৰলমৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবে কোনো চলচ্চিত্ৰৰ অনুমতি অস্বীকাৰ কৰা হোৱা নাই। কংগ্ৰেছ নেতা শশী থাৰুৰৰ অভিযোগৰ প্ৰত্যুত্তৰ দি মন্ত্ৰালয়ে কয় যে ছখন চলচ্চিত্ৰক অধিক বিস্তৃত সাৰাংশ প্ৰদান কৰিবলৈ অনুৰোধ কৰা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰালয়ে কয় যে ছবিসমূহৰ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান বিভিন্ন ক্ষেত্ৰীয় কৰ্তৃপক্ষলৈ তেওঁলোকৰ পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰা হৈছে। শ্ৰীথাৰুৰে অভিযোগ কৰিছিল যে মহোৎসৱত কেৰলমৰ 31খন চলচ্চিত্ৰ প্ৰদৰ্শনৰ অনুমতি দিয়া হোৱা নাছিল। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে কয় যে ভাৰতৰ ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নিৰীক্ষণ যাত্ৰা বছৰ বছৰ ধৰি আত্মনিৰ্ভৰশীলতাৰ উল্লেখযোগ্য নিদৰ্শন হৈ আহিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় ফৰ্মুলাৰীৰ সপ্তম সংস্কৰণ মুকলি কৰাৰ সময়ত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দেশত 1100ৰো অধিক ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নিৰীক্ষণ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে আৰু এই সংখ্যা প্ৰাথমিক স্বাস্থ্য সুবিধা পৰ্যায়লৈকে বৃদ্ধি কৰাৰ বাবে চৰকাৰে লক্ষ্য লৈছে। বিশ্বৰ 25খন দেশে ভাৰতীয় ঔষধকোষৰ স্বীকৃতি গ্ৰহণ কৰাৰ লগতে WHOৰ ৰোগীৰ সুৰক্ষাৰ তথ্যকোষলৈ ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নিৰীক্ষণ যাত্ৰা তথ্য প্ৰদান কৰে। জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পাৰ্থমানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে মিক্সড সমৰ কলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত সুচিকা তাৰিৱালে ছিংগাপুৰৰ টিউ হুই হুইনৰ হাতত 0-2 ফলাফলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এছিয়ান গেমছ 2026ৰ মিক্স সমৰ কলাত ব্ৰঞ্জৰ পদক দখল কৰি ইতিহাস ৰচাৰ বাবে সুচিকা তাৰিৱালক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতিয়ে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ ব্যক্তিগত শাখাত ৰূপৰ পদক অৰ্জন কৰা হিমাংশু ধিলন আৰু ৰুদ্ৰাংশ বালাচাহেব পাটিলক ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অভিনন্দন জনাইছে। তেওঁ কয় যে তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনে মনোযোগ, নিষ্ঠা আৰু ক্ৰীড়া উৎকৃষ্টতা প্ৰতিফলিত কৰিছে। ইফালে এছিয়ান গেমছৰ 10 মিটাৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে হিমাংশু ধিলন, পাৰ্থমানে আৰু ৰুদ্ৰাংশ পাটিলৰ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁলোকক অনাগত দিনসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এছিয়ান গেমছৰ 2026ৰ মিক্সড সমৰ কলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুচিকা তাৰিৱালক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মাণ্ডাভিয়াই কয় যে ই এক ঐতিহাসিক মুহূৰ্ত, কিয়নো এয়া হৈছে মিক্সড সমৰ কলাত ভাৰতৰ প্ৰথমটো পদক। ইপিনে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতে বাংলাদেশক 114 ৰাণত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। ভাৰতৰ মহিলা বেডমিণ্টন দলেও কাজাখাস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3-দিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81খন অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ভাৰতীয় সৌৰ শক্তি নিগমৰ 5ম প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে। আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতে ৰূপৰ পদক অৰ্জন কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: নিবেদন কৰা হৈছে খগেন্দ্ৰ চন্দ্ৰ নাথৰ কণ্ঠৰ লোকগীত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিডডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I am Valsa Williams with the Midday News. The headlines. India-New Zealand Free Trade Agreement finalized comes into force on

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেঙি টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতীদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিশ্চন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পলুঙানি গাঁৱত কালিৰে পৰা চাৰিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। বিশ্বনাথ জিলাৰ শংকৰদেৱ সংঘৰ বিশ্বনাথ আঞ্চলিক নামঘৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসে আজি বিশ্বনাথ চাৰিআলিৰ পুনৰ নিৰ্মিত শ্ৰীমন্ত শংকৰদেৱ সংঘ আঞ্চলিক নামঘৰ উদ্বোধন কৰি এইদৰে কয়।
2: আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি

0: আবির্ভাব তিথি, আৰু এই আবির্ভাব তিথিৰ শুভ মুহূৰ্তত আমি সকলো একত্ৰিতভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ বিশ্বনাথত আমি সকলো আহিছোঁ। আমি গুৰুজনাৰ প্ৰতি আমি ভক্তি নিবেদন কৰিছোঁ আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ লৈছোঁ। আজিৰ এই দিনটোতে আমি ইয়াত খুব সুন্দৰভাৱে ইয়াৰ সকলোৱে মিলি এই নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছে। আমাৰ পৌৰসভাৰ তৰফৰ পৰা এই নামঘৰ ভাগত কিছু সহযোগিতা আগবঢ়োৱা হৈছে, ইয়াৰ টাইলছৰ কাম কৰা হৈছে, কিছু আনুষাংগিক কাম কৰা হৈছে। আমাৰ লক্ষ্য যে প্ৰতিটো নামঘৰ সৰ্বাংগ সুন্দৰ হওক, গুৰুজনাৰ কীৰ্তিচিহ্ন থকা গুৰুজনাৰ অপূৰ্ব অৱদান নামঘৰসমূহক আমি সুন্দৰভাৱে নিৰ্মাণ কৰাটো আমাৰ চৰকাৰৰ লক্ষ্য।
1: শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত পাঁচদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ, গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গণককুচী সত্ৰ, সুন্দৰীদিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰ, শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহ আৰু গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাৰে পৰা গুৰু বন্দনা আৰু নাম প্ৰসংগ তথা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰ প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়। ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশ যাত্ৰাৰ বিত্তীয় যোগান শীৰ্ষক সন্মিলনৰ কৃষিখণ্ডৰ ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য শীৰ্ষক অধিৱেশনত যোৱা শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। দুদিনীয়া সন্মিলনৰ সামৰণিৰ দিনা অধিৱেশনত অংশ লৈ শ্ৰীমল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্ৰহণ, প্ৰাতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈ সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে। যোৰহাট জিলাৰ পৰিবহণ বিভাগে সেৱা সংকল্প অভিযান উদযাপনৰ অংশস্বৰূপে দুচকীয়া বাহন চালকসকলৰ বাবে হেলমেট পৰিধান আৰু চাৰিচকীয়া বাহন চালকসকলৰ বাবে ছিটবেল্ট ব্যৱহাৰ সন্দৰ্ভত আজি এখন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে চালক আৰু আৰোহীসকলৰ মাজত সচেতনতামূলক প্ৰচাৰ পত্ৰও বিতৰণ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত। এতিয়া আগবঢ়োৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠগীত।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি উত্তৰ গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন জনাইছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি NSSৰ স্বচ্ছতা কাৰ্য পৰিকল্পনাৰ অন্তৰ্গত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰিষ্কাৰ অভিযান শীৰ্ষক এখন সজাগতা সভা আৰু স্বচ্ছতা কাৰ্যসূচী কালি অনুষ্ঠিত হয়। ডিমা হাছাও জিলাৰ উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহত আছে। ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ উলহ মালহেৰে পালন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন। ওদালগুৰি জিলাৰ ওৰাঙত কৃষি বিভাগৰ অধীনত কৃষি প্ৰযুক্তি বিষয়ক কৰ্মশালা। আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। এতিয়া শুনক বিতং বাতৰি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনা সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেংগি টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানী গাঁৱত কালিৰে পৰা 4 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ কালপানী নামঘৰতো আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে আজি পুৱা অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটা বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে অঞ্চলটোৰ ৰাইজে নামঘৰত যথাৰীতি নাম প্ৰসংগ আৰু ধৰ্মীয় ৰীতি নীতিৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰে। জন্মোৎসৱৰ পৰৱৰ্তী বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত উদ্যোক্তাসকলৰ তৰফৰ পৰা জগন্নাথ বৰ্মনে এইদৰে কয়।
2: আমি অন্যান্য বছৰৰ দৰে এই বছৰো কালপানী শংকৰ সৰণী সংঘৰ সৌজন্যত কালপানী আঞ্চলিক নামঘৰত 3 দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578তম জন্মোৎসৱ উদযাপন কৰিব ওলাইছোঁ। আৰু ইতিমধ্যে ৰাতিপুৱা নাম প্ৰসংগ, তাৰপিছত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, আৰু আমাৰ যি বাৰে ৰহণীয়া সাংস্কৃতিক এই শোভাযাত্ৰা আৰম্ভ হৈছে, আমাৰ BTCৰ সন্মানীয় EM আক্তাৰা বাইদেউ আহি ইয়াৰ শুভ উন্মোচন কৰিছে। আৰু এতিয়াও এই শোভাযাত্ৰা ঘূৰি আহি আমাৰ নামঘৰ প্ৰাংগণ পোৱা নাই। আৰু ইতিমধ্যে আমাৰ ইয়াত ভাগৱত চলি আছে নামঘৰত, আৰু আবেলি বন্তি প্ৰজ্বলন আছে সন্ধিয়া, তাৰপিছত ৰাতি 2টা নামদল ইয়াত আমন্ত্ৰণ কৰা হৈছে।
1: বিশ্বনাথ জিলাৰ শংকৰদেৱ সংঘৰ বিশ্বনাথ আঞ্চলিক নামঘৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে আজি বিশ্বনাথ চাৰিআলিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আঞ্চলিক নামঘৰ পুনৰ উন্নয়নৰ পাছত উদ্বোধন কৰি গুৰুজনাৰ আদৰ্শই অসমৰ জাতীয় জীৱনক সদায় উদ্বুদ্ধ কৰি যাব বুলি মন্তব্য কৰে।

0: শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত পাঁচদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছতে বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গণকুচি সত্ৰ, সুন্দৰী দিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰ, শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহ আৰু গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাৰে পৰা গুৰুবন্দনা আৰু নাম প্ৰসংগ তথা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়।
1: ৰাজ্য চৰকাৰৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে আমি ইছৰোৰ এই ৰাডাৰ ষ্টেচন নিৰ্মাণৰ বাবে 200 বিঘা মাটি চন্দ্ৰপুৰত আমি দিম। আৰু আজি মই অত্যন্ত গৌৰৱান্বিত যে আমাৰ ইছৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ইছৰোৰ অধ্যক্ষ নাৰায়ণন ডাঙৰীয়াই এই প্ৰকল্পটোৰ কাম দ্ৰুতগতিত আগবঢ়াই লৈ গ'ল। আৰু তেখেতে অলপ আগতে আমাক ইয়াত কৈছে যে মেঘ বা ক্লাউডক গৱেষণা কৰিব পৰা প্ৰথম ৰাডাৰ ইয়াতে ফেব্ৰুৱাৰী মাহতে স্থাপন কৰিবৰ বাবে ইছৰোৱে ব্যৱস্থা লৈছে।
0: ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ওদালগুৰি জিলাৰ কৃষি বিভাগৰ অধীনত মাজবাট কৃষিখণ্ডৰ অন্তৰ্গত ওৰাঙত কেন্দ্ৰীয় আঁচনি আত্মা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। ব্যৱহাৰিক প্ৰশিক্ষণ তথা প্ৰয়োগাত্মক কৰ্মশালাখনত গ্ৰাম্য অৰ্থনীতি সবলীকৰণ আৰু মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই উদ্দেশ্যে খাদ্য সুৰক্ষাৰ বাবে কৃষিভিত্তিক শাক পাচলিৰ বৈজ্ঞানিক মূল্য সংযোজন আৰু স্বাস্থ্যসন্মত আচাৰ প্ৰস্তুতকৰণ প্ৰণালী সন্দৰ্ভত মহিলাসকলক প্ৰশিক্ষণ দিয়া হয়। কৰ্মশালাত ওৰাং অঞ্চলৰ বিভিন্ন আত্মসহায়ক গোটৰ 30 গৰাকী উদ্যমী মহিলাই অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত মহিলাসকলক আৱশ্যকীয় কেঁচা সামগ্ৰী, কাঁচৰ বৈয়াম, মছলা, পেকেজিং সামগ্ৰী আৰু বিভিন্ন সঁজুলি যোগান ধৰা হয়। ঋতুভিত্তিক উৎপাদিত শাক পাচলিসমূহ নষ্ট হ'বলৈ নিদি কেনেদৰে বৈজ্ঞানিক, পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত পদ্ধতিৰে দীৰ্ঘদিনলৈ সংৰক্ষণ কৰিব পৰা যায় সেই সম্পৰ্কে মহিলাসকলে লাভ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে স্ব উপাৰ্জনৰ বাট মুকলি কৰিব বুলি আশা কৰা হৈছে। জাপানৰ আইচি নাগুয়াত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে মিক্সড সমৰকলাৰ ক্ষেত্ৰত মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত সুচিকা তৰিৱালে ছিংগাপুৰৰ টিউ হুই হুইনৰ হাতত 0-2 ফলাফলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এছিয়ান গেমছ 2026ৰ মিক্সড সমৰকলাত ব্ৰঞ্জৰ পদক দখল কৰি ইতিহাস ৰচাৰ বাবে সুচিকা তৰিৱালক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতিয়ে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ ব্যক্তিগত শাখাত ৰূপৰ পদক অৰ্জন কৰা হিমাংশু ধিলন আৰু ৰুদ্ৰাংশ বালাচাহেব পাটিলক ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অভিনন্দন জনাইছে। তেওঁ কয় যে তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনে মনোযোগ, নিষ্ঠা আৰু ক্ৰীড়া উৎকৃষ্টতা প্ৰতিফলিত কৰিছে। ইফালে এছিয়ান গেমছৰ 10 মিটাৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলৰ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী

0: মুৰ্মুৱে তেওঁলোকক অনাগত দিনসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়ায়ো এছিয়ান গেমছৰ 2026ৰ মিক্সড সমৰ কলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুচিকা টাৰিৱালক অভিনন্দন জ্ঞাপন কৰিছে। ইপিনে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতে বাংলাদেশক 114 ৰাণত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নৰসিংবাৰীৰ পল্লা নৈত গা ধুবলৈ গৈ আজি দুজন কিশোৰৰ সলিল সমাধি ঘটে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে নদীখনত জলকেলি কৰিবলৈ অহা 3জন বন্ধুৰ 2জনৰ থিতাতে মৃত্যু ঘটে। মৃত্যু হোৱা কিশোৰ দুজন সৰুপেটা কাহাৰপাৰাৰ মুন দাস আৰু দিগন্ত কলিতা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। স্থানীয় ৰাইজৰ সৈতে মিলি আৰক্ষীয়ে 2জন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ উলহ মালহেৰে পালন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন। ওদালগুৰি জিলাৰ ওৰাঙত কৃষি বিভাগৰ অধীনত কৃষি প্ৰযুক্তি বিষয়ক কৰ্মশালা আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আমাৰ এতিয়াৰ অনুষ্ঠান প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিটো ৰুমত পুলকিতা বৰুৱা, নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, ফটিক চন্দ্ৰ বৰ্মন, পম্পা চান্দ, ট্ৰান্সমিটাৰত অজয় আনন্দ, ৰমেন কুমাৰ শৰ্মা, FM ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত মই জলি ভট্টাচাৰ্য। এতিয়া শুনক গয়া শ্ৰোতাৰ অনুষ্ঠান।
2: সমূহ গয়া শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ অৰৰা অঞ্চলৰ গাঁও প্ৰধান ভূপেশ বৰ্মনৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ।
3: মোৰ সৈতে বৰ্তমান উপস্থিত আছে অৰৰা গাঁৱৰ গাঁও প্ৰধান ভূপেশ বৰ্মন ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
4: নমস্কাৰ, মোৰ নাম ভূপেশ বৰ্মন, এই আমাৰ নলবাৰী জিলা অৰৰা গাঁৱৰ মই গাঁও প্ৰধান হয়।
3: আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ এই গাঁওখনত কিমান সংখ্যক খেতিৰ লগত জড়িত কৃষক আছে?
4: আচ্ছা, আমাৰ গাঁওখনৰ প্ৰায় 70 শতাংশ লোকে, 70 বুলি ক'লে ভুল হ'ব, প্ৰায় 80 শতাংশ লোকে কৃষিৰ লগত জড়িত। গতিকে কিমান বুলি ক'লে ধৰি লওক আপোনাৰ পৰিয়াল প্ৰায় আমাৰ টোটেল আছে 683টা পৰিয়াল আছে গোটেই গাঁওখনত। গতিকে তাৰ ভিতৰত আপোনাৰ 70 শতাংশ হ'ব কৃষিৰ লগত জড়িত।
3: যিসকল কৃষক আছে সেই কৃষকসকলে বৰ্তমান সময়ত চৰকাৰৰ যিখিনি আঁচনি আছে সেই আঁচনিসমূহ পাইছেনে?
4: এইটো আমাৰ একচুৱেলি কি হয়, আমাৰ যিজন গাঁওখনৰ দায়িত্বত থাকে যিজন গ্ৰাম সেৱক, তেখেতে জৰিয়তে তেখেতে যিখিনি খবৰ দিব দিয়ে আমাক আঁচনিবিলাকৰ, ধৰক PM কিষাণ বা PM কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে যিখিনি খবৰ দিব দিয়ে, আমি সেইমতে কৃষকখিনিৰ ওচৰত খবৰটো আমি দিওঁ আৰু তেওঁলোকে সেই PM কিষাণৰ কোনোবা অনলাইন কৰিব লাগে অনলাইনটো কৰে, বা তেওঁলোকে PM ৰেজিষ্ট্ৰেশ্যনটো কৰে, বা ধান বিক্ৰী কৰাৰ কাৰণে আকৌ এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, সেইটো আমি মানে বতৰ অনুযায়ী যেতিয়া হয় ধান বিক্ৰী কৰাৰ সময়ত সেইটো তেওঁলোকক আমি কৰাৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াওঁ।
3: এজন কৃষকে এই যিখিনি আঁচনি আছে সেই আঁচনিখিনি নিজৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব?
4: আচ্ছা, আঁচনি মই PM কিষাণটোৰ বিষয়ে কওঁ বাৰু। PM মই জনাত মানে আমিওতো ডাইৰেক্টলি ধৰি লওক আমাকতো ৰিক্ৰুইট নকৰে, ডাইৰেক্টলি আমাক গাঁওখনৰ বিভিন্ন বেলেগ কামত আমাৰ মানে প্ৰতিটো আমি বিভাগে চাব লাগে, প্ৰত্যেকে আমাক জড়িত কৰে। তো আমাক এইটো আমাক গ্ৰাম সেৱকৰ জৰিয়তে আমি যিখিনি গম পাওঁ, এতিয়া আমাৰ প্ৰথম হ'ল PM কিষাণটোৰ বিষয়ে মই কৈ দিওঁ। PM কিষাণটোত কি হয়, তেওঁলোকে প্ৰথমতে কৃষকখিনি কি কৰিব লাগে, তেওঁলোকৰ আধাৰ কাৰ্ড, খাজনা ভৰা ৰচিদ, লগতে পান কাৰ্ড, বেংক একাউণ্ট, এইখিনি লৈ তেওঁলোকে এটা CSC চেণ্টাৰত গৈ অনলাইন কৰিব লাগে। আৰু অনলাইনটো কৰাৰ পিছত প্ৰায় 2 মাহ বা 1.5 মাহৰ ভিতৰত আমাৰ ওচৰৰ আমাৰ গ্ৰাম সেৱকৰ ওচৰলৈ লিষ্টখন গ্ৰাম সেৱকে মানে পায়। গ্ৰাম সেৱকে কি কৰে, আকৌ সেই লিষ্টখন আমাক দিয়ে, আমাক দি কিনে আমাৰ পৰা সেইটো কালেক্ট কৰে। মানে আমি আকৌ কি কৰোঁ, তেওঁলোকৰ যিখিনি নাম থাকে সেই নামখিনি অনুযায়ী মোবাইল নম্বৰ

0: ষ্টেচনৰ সময়ত যিটো মোবাইল নাম্বাৰ দিয়ে তাতে কণ্টেক্ট কৰোঁ বা কাৰোবাক কণ্টেক্টত নাপালে আমি তেওঁ ঘৰত গৈ হ'লেও খবৰটো দিওঁ। তেওঁলোকে গৈ সেই পিছত তেওঁলোকে কি কৰে সেইটো আমাক যি ডকুমেণ্টছ লাগে আকৌ এবাৰ ফিজিকেলি তেওঁলোকে ডকুমেণ্টছ দিব লাগিব। ফিজিকেলি ডকুমেণ্টছৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টৰ ফটোষ্টেট কপি, পান কাৰ্ডৰ, আধাৰ কাৰ্ডৰ ফটোষ্টেট কপি, লগতে খাজনা ভৰা ৰচিদৰ ফটোষ্টেট কপি, এখন ফৰ্ম আছে, ফৰ্মখন এই আপোনাৰ কিতাপৰ দোকানত বা অনলাইন চেণ্টাৰত বা এনেকুৱা হেৰি কিনিব পাৰে, সেইখন ফৰ্ম ফিল আপ কৰি আমাৰ ওচৰত তেওঁলোকে জমা দিয়ে। আমি আকৌ তাত চহী চিল মাৰি কিনে আমি আকৌ গ্ৰাম সেৱকজনৰ ওচৰত জমা দিওঁ। ইয়াৰ পিছত তাত সেইটো আকৌ তেওঁলোকে সেইটো ফাইল পুট আপ কৰে তাত এগ্ৰিকালচাৰ অফিচত।
1: কিমান সময়ৰ ভিতৰত মানে কিমান দিনৰ ভিতৰত তেওঁলোকে এই পৰ্যায়টোৰ পৰা লাভান্বিত হ'ব পাৰিব?
0: এইটো আচলতে সময়টো লাগে অলপ দীঘলীয়া সময়, প্ৰায় ছমাহ সময় লাগে এইটোত গোটেইখিনি কমপ্লিট হোৱালৈকে। বৰ্তমান চিষ্টেমটোত মানে গোটেইখিনি যেতিয়া লিষ্ট হ'ব, লিষ্ট দেৰমাহ পিছত আহিব আমাৰ ওচৰত জমা দিব, আমি আকৌ ভেৰিফিকেশ্যন কৰিম, ভেৰিফিকেশ্যন কৰি আকৌ আমি

0: কল অফিচত আকৌ যিজন মণ্ডল থাকে তেওঁ ভেৰিফাই কৰিব, তাৰপিছত আকৌ সেইটো ডি চি অফিচ হেৰিত যাব, এগ্ৰিকালচাৰ অফিচত যাব, এই টাইমটো অলপ দীঘলীয়া হয়।
1: আপুনি যিহেতু গাঁও প্ৰধান, এই অঞ্চলত যিসকল কৃষক আছে তেওঁলোকৰ খেতি পথাৰত কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা গ্ৰহণ কৰিছে সেই বিষয়ে কেতিয়াবা আপুনি বুজ ল'বলৈ চেষ্টা কৰে?
0: হয়, আমাৰ মানে কি হয়, বছৰত দুবাৰ ডিজিটেল ক্ৰপ ছাৰ্ভে বুলি কয়, এইটো দুবাৰ হয় বছৰত, এবাৰ আগষ্ট মাহত হয় আৰু এবাৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত হয়। তেতিয়া আমি মানে পথাৰে পথাৰে যাব লাগে, গৈ তাত ফটো মাৰিব লাগে কি কি খেতি কৰিছে, খেতিখিনি কিমান মানে কি ষ্টেজত আছে, বৰ্তমান কোনটো ষ্টেজত আছে, সেইখিনি আমি চাব লাগে। কিন্তু এই যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে এইটো, গতিকে ছাৰ্ভেটো আমি নিজে কৰিব লাগে। আমাক এটা এপ দিয়ে, সেই এপৰ জৰিয়তে মোবাইলত আমি সেইটো ছাৰ্ভে কৰি কিনে আমি ছাবমিট কৰিব লাগে।
1: এই যিটো ছাৰ্ভে হয়, এই ছাৰ্ভেটো নিশ্চয় কোনোবাই নিৰীক্ষণ কৰে, সেই কোনে কৰে?
0: সেইটো আপোনাৰ এগ্ৰিকালচাৰ অফিচৰ পৰা নিৰীক্ষণ কৰে।
1: যিসকল কৃষকে খেতি কৰি আছে তেওঁলোকৰ ভাল বেয়াটো হয়তো নিশ্চয় জানিব পৰা যায়।
0: মানে কি, কোনটো ষ্টেজত খেতিটো আছে, কি ষ্টেজত আছে, সেইটো গম পোৱা যায়। কি খেতি লগাইছে তেওঁ মাটিখিনিত, তেওঁ হয়তো ধান খেতি লগাইছে, ধানৰ ভিতৰত তেওঁ কোনটো হয়তো বাচমতি লগাইছে নে ৰঞ্জিত লগাইছে, সেইবিলাক আমি গম পাওঁ। তাত আমি ছিলেক্ট কৰিব লাগে, অপশ্যন থাকে তাত, বা যেতিয়া এই ৰবি শস্যৰ সময়ত তেওঁ কি কৰিছে, কোনটো খেতি লগাইছে, সেইবিলাক অপশ্যনবিলাক থাকে, যে তিয়হ কৰিছে, আলু কৰিছে, ভেন্দি কৰিছে, সেইটো আমি ছিলেক্ট কৰিব লাগে। তাৰপিছত আছে অপশ্যন আছে, সেইমতে বৰ্তমান এইটো কি ষ্টেজত আছে খেতিটো,
1: এপটোতে অপশ্যনটো আছে,
0: এপটোতে অপশ্যনটো আছে, এইটো ফ্ৰুইট ষ্টেজত আছে, ফ্ৰুইট দিলোঁ মানে ফুলিছে বস্তুটো, সেনেকুৱা।
1: সেইটো বছৰত কেইবাৰ হয়?
0: সেইটো বছৰত মানে দুবাৰ হয়।
1: দুবাৰ হয়, আৰু মানে প্ৰথম হয়তো প্ৰথম অৱস্থাতে এবাৰ, আৰু
0: মানে আগষ্ট মাহত এবাৰ হয়, আৰু জানুৱাৰী টু ফেব্ৰুৱাৰীৰ ভিতৰত এবাৰ হয়। এবাৰ দুবাৰ হৈ গ'ল আমাৰ, যোৱা আগষ্টত দুহেজাৰ এবাৰ হৈ গ'ল, আৰু ফেব্ৰুৱাৰী আমাৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত মানে যোৱা ফেব্ৰুৱাৰীত হৈ গ'ল।
1: আপোনাৰ অঞ্চলত যিসকল কৃষক আছে, কৃষকসকলৰ বাবে এখন কাৰ্ড থাকে যিখনৰ নাম হৈছে কিষাণ ক্ৰেডিট কাৰ্ড, সেইখন পাবলৈ এজন কৃষকে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব?
0: হয়, সেই আঁচনিটো আমি কওঁ কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিখন, সংক্ষিপ্ততে হ'ল KCC। KCCটো সাধাৰণতে আমাৰ কি হয়, তাৰ ফৰ্ম পোৱা যায়, ফৰ্মটো নিজে অনলাইনৰ পৰা ডাউনলোড কৰিও ল'ব পাৰে বা কোনোবা কম্পিউটাৰ চেণ্টাৰত গৈ তাৰ পৰাও ল'ব পাৰে। সেই ফৰ্মটো ফিল আপ কৰি কৃষকজনৰ এটা সুবিধা আছে, ওচৰতেও যিটো মানে নিয়াৰেষ্ট বেংক হয়, তেওঁৰ এলেকা যিটো বেংক হয়, সেই বেংকৰ লগত কৃষকজনে যোগাযোগ কৰিব লাগিব, আৰু যোগাযোগ কৰাৰ পিছত বেংকে যদি তেওঁক দিয়াৰ কাৰণে আগ্ৰহী হয়, তেওঁ যদি কোনো ডিফল্ট নাথাকে আগৰ কোনো ধৰণৰ ঋণত, তেতিয়াহ'লে সেই আঁচনিটো কৃষকজনক খুব কম সুদৰ হাৰত, এইটো বেংকে নিৰূপণ কৰে মানুহজনৰ কিমান সুদৰ হাৰ হ'ব, খুব কম সুদৰ হাৰত বেংকে ঋণ হিচাপে হয়তো 50,000 টকা বা 60,000 টকা বা 1,00,000 টকা প্ৰথম পৰ্যায়ত মানে দিয়ে, এনেকৈ টকাটো ইউটিলাইজ কৰাৰ কাৰণে দিয়ে। ইয়াৰ পিছত তেওঁ মাহে মাহে এইটো পৰিশোধ কৰিব পাৰে, সুবিধা আছে, আৰু দুমাহৰ মূৰততে পৰিশোধ কৰিব পাৰে, সুবিধা আছে।
1: এই অঞ্চলত যিখন কৃষি বিজ্ঞান কেন্দ্ৰ আছে,
0: হয়,
1: সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত এই অঞ্চলৰ স্থানীয় কৃষকসকলে কেতিয়াবা যোগাযোগ কৰেনে?
0: দুই এজন কৃষক যায় এনেকৈ, কিন্তু গোটেইবিলাক সকলে যে যোৱাই সেইটো নহয়, একচুৱেলি যোৱাটো উচিত তাত, এইটো গ্ৰাম সেৱকত জড়িত হ'ব লাগিব ইয়াত সম্পূৰ্ণৰূপে, গ্ৰাম সেৱকজন জড়িত হ'ব লাগিব ইয়াতে।
1: ধন্যবাদ, আপুনি বহু কথা জনালে, আশা কৰোঁ আপোনাৰ এই কথাখিনিৰ দ্বাৰা যিসকল কৃষক উৎসাহী নিজৰ খেতিডৰা ভাল কৰিবলৈ তেওঁলোক উপকৃত হ'ব
0: নিশ্চয়।
2: ইমান পৰে শ্ৰোতাসকলে অৰোৰা অঞ্চলৰ গাঁও প্ৰধান ভূপেশ বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। অনুষ্ঠানত এইবাৰ শুনক মিহিৰনাথৰ কণ্ঠত লোকগীত।
3: মই শ্ৰী মিহিৰনাথ, আজি মই এটা লোকগীত গাম বুলি আগবাঢ়িছোঁ।

0: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কৃষ্ণকান্ত নাথৰ কণ্ঠত এটি চিয়া গীত।
1: মোৰ নাম শ্ৰী কৃষ্ণকান্ত নাথ।

0: কৃষ্ণকান্ত নাথৰ কণ্ঠত চিয়া গীতটি শুনিলে। আমাৰ আজিৰ গয়া শ্ৰোতাৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: গয়া শ্ৰোতাৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী মহাবাহু।

এয়া আকাশবাণী গুৱাহাটী মহাবাহু আৰম্ভ কৰিছোঁ অনুষ্ঠান পৰিস্থিতি।

পুনতে শুনক আজি প্ৰচাৰ হ'বলগীয়া পৰৱৰ্তী অনুষ্ঠান সম্পৰ্কে। খন্তেক পাছতেই অৰ্থাৎ 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ মানৱ বন্দনা পাঠৰ দ্বিতীয় খণ্ড পাঠ আগবঢ়াব অপৰ্ণা শৰ্মাই। 6:10 কৃষিজগত অনুষ্ঠানত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত এই বিষয়ে হোৱা এটি আলোচনাত ভাগ ল'ব ডক্টৰ বংশীধৰ কলিতা আৰু মৌচম হাজৰিকাই, আগ ধৰিব মেলোডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা, 7:00 নিয়োগ বাতৰি, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালী সুৰ অনুষ্ঠানত হাবিৰাম ৰংচনৰ কণ্ঠত কাৰ্বি গীত, 7:45 আৰু 8:30 আধুনিক গীত, 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত মাতৃগৰ্ভতে সন্তানৰ ৰোগৰ চিকিৎসাৰ বিষয়ে ডাক্তৰ জয়ন্ত কুমাৰ গোস্বামীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ, 9:00 চিত্ৰগীত, নিশা 9:30 নাট্যানুষ্ঠানৰ নিবেদন দুদুলহঁতৰ বাবে, ৰচনা পৰশ কুমাৰ ভট্টাচাৰ্যৰ, প্ৰযোজনা অসীম কুমাৰ গাজীৰ। 10:30 সামৰা হ'ব আমাৰ আজিৰ অনুষ্ঠান। এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ বিষয়ে যুগুতোৱা অনুষ্ঠানৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 আমাৰ যুৱনবাণীৰ পৰাৰ অনুষ্ঠানত এখনি আলেখ্য সোঁৱৰণীৰ কুঁৱলীৰে, আগবঢ়াব ভাৰ্গৱ কলিতা আৰু শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক তথা লেখক যোগেন্দ্ৰনাথ দত্ত, আগ ধৰিব সীমান্ত বাৰ্মাই। 12:15 মোৰ সংগীত যাত্ৰা, এই অনুষ্ঠানত কুলবৰুৱাৰ সংগীত যাত্ৰাৰ চতুৰ্থ তথা অন্তিম খণ্ড, সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ। 12:30 আইদুৰ বুলনি অনুষ্ঠানত পূব বতাহখুলি পাঞ্জাবাৰীৰ উত্তৰণ সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত কৰম পূজাৰ বিষয়ে সোণাপুৰৰ দমৰীয়াত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব। 6:10 কৃষকবাণী অনুষ্ঠানত অসমত কল খেতিৰ ব্যৱসায়িক সম্ভাৱনাৰ বিষয়ে হোৱা এটি আলোচনাত ভাগ ল'ব উৰ্মিলা বৰঠাকুৰ আৰু দৰদী প্ৰিয়ম দুৱৰাই, আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে থাকিব কৃষিক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি জ্যোতিমা ডেকাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 খেল আৰু খেলুৱৈ শিতানত এছিয়ান গেমছ 2026 এই বিষয়ে হোৱা এটি আলোচনাত ভাগ ল'ব ময়ূৰ বৰা আৰু ত্ৰিদীপ বাপাৰনাছে, আগ ধৰিব কুলপ্ৰদীপ ভাগৱতীয়ে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 8:20 সুৰৰ শৰাইৰ অনুষ্ঠানৰ শিল্পী দীপশিখা বৰদলৈ, সুৰ সংৰচনা কিশোৰ দাসৰ। 6:55 জ্ঞান বিজ্ঞান, 7:00 আৰু 7:30 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 ৰূপালী লহৰ, অনুষ্ঠানটিত পৰিৱেশন আৰু প্ৰযোজনা ঋতুপূৰ্ণ দাসৰ, 8:30 গীতিমালিকাৰ শিল্পী হাছিনা হাজৰিকা, অসীমজ্যোতি বৰুৱা, সংগীতা বৰঠাকুৰ, আৰোহণ বৰদলৈ আৰু ইপ্সিতা হাজৰিকা, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:30 প্ৰযোজিত অনুষ্ঠান উমাংগ, 11:05

0: মিনিটত পৰাগমালা লাইভ, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 দীপলীপ উজাদেৱীৰ কণ্ঠৰ আধুনিক গীত, 1:20 প্ৰাসংগিক, 1:30 প্ৰসন্ন বৰুৱাৰ বাঁহীবাদন, 1:50 তুলিকা মহন্তৰ কণ্ঠৰ লোকগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী
2: বিদ্যাৰ্থীৰ অনুষ্ঠান।

মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ এটি কবিতা মানৱ বন্দনা আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই দিছে অপৰ্ণা শৰ্মাই। আজি শুনা এই পাঠৰ দ্বিতীয় খণ্ড। ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মৰম জনাই আমি আলোচনা কৰিবলৈ লৈছোঁ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে লিখা মানৱ বন্দনা নামৰ কবিতাটো। এই কবিতাৰ প্ৰথম খণ্ড ইতিমধ্যে আলোচনা কৰিছোঁ। তোমালোক সকলোৱে পাঠদানৰ পৰা উপকৃত হোৱা বুলি আশা ৰাখিছোঁ। আজি প্ৰথমতে আমি কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বিষয়ে জানি লওঁচোন আহা। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ জন্ম হৈছিল 1837 চনৰ 28 নৱেম্বৰ তাৰিখে। তেখেতৰ জন্মস্থান আছিল গহপুৰ। তেখেতৰ পিতৃৰ নাম আছিল হৰিবিলাস আগৰৱালা। তেখেতৰ শিক্ষাজীৱন আৰম্ভ হৈছিল তেজপুৰত, পিছলৈ উচ্চ শিক্ষাৰ বাবে কলিকতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে। তেখেতে অসমীয়া সাহিত্যত ৰোমান্টিক সাহিত্যৰ ঢল বোৱাইছিল। চন্দ্ৰকুমাৰ আগৰৱালাদেৱে বহুকেইখন কবিতা পুথি ৰচনা কৰিছিল। তেখেতৰ কবিতা পুথিকেইখনৰ ভিতৰত শ্ৰেষ্ঠ কবিতা পুথিখন হ'ল প্ৰতিমা, সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ হিচাপেও জনা যায়। ইয়াৰ বাহিৰে তেখেতে লিখা অন্য কবিতা পুথিসমূহ হ'ল বিন বৰাগী, চন্দামৃত আদি। এইগৰাকী মহান সাহিত্যিকৰ মৃত্যু হয় 1938 চনৰ 2 মাৰ্চত গুৱাহাটীত। এতিয়া আহা আমি মানৱ বন্দনা কবিতাটোৰ সাৰাংশ আলোচনা কৰোঁ। তোমালোকে কথাবোৰ সুন্দৰভাৱে এখন টুকা বহীত লিখি ৰাখিবা, তেতিয়া কথাবোৰ মনত ৰাখিবলৈ তোমালোকৰ সহজ হ'ব। কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱ ৰচিত মানৱ বন্দনা শীৰ্ষক কবিতাটিত কবিয়ে মানুহকে শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিছে, মানৱকেই শ্ৰেষ্ঠ বুলি বন্দনা কৰিছে। মানুহৰ মাজত থকা জ্ঞান, বিবেক, প্ৰেম, দয়া, ত্যাগ, সাহস আৰু সৃষ্টিশীল শক্তিয়ে মানুহক অন্য জীৱৰ পৰা পৃথক আৰু মহান কৰি তুলিছে। পৃথিৱীত চামে চামে মানুহৰ জন্ম হৈছে আৰু সেইদৰে মৃত্যুও ঘটিছে। এই অহা যোৱা সোঁত অবিৰত, এই অন্তহীন সোঁতেৰে বিভিন্ন ৰূপত মানুহ অহা যোৱা কৰি থকাৰ কাৰণে কবিয়ে মানুহক মায়াপী জীৱ বুলি কৈছে আৰু পৃথিৱীখনক কবিয়ে মৰদ বুলি কোৱা নাই। আমাৰ মানৱ জীৱনটো মানুহৰ ভাল কৰ্মৰ বাবে নিয়োজিত কৰিব লাগে। কবিৰ মতে মানুহৰ প্ৰকৃত মহত্ব জাতি, ধৰ্ম, বৰ্ণ বা ধন সম্পত্তিৰ ওপৰত নিৰ্ভৰ নকৰে, মাত্ৰ মানৱতাই হৈছে মানুহৰ প্ৰকৃত পৰিচয়। মানৱ সত্তাক পূজা কৰিলেহে মানুহৰ আচল ধৰ্ম কৰা হয়। মানুহে মানুহক ভাল পাব লাগে, সকলোৰে কল্যাণ কামনা কৰিব লাগে আৰু মানৱতাৰ আদৰ্শক জীৱনত প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহে মানুহৰ মাজত ঐক্যৰ এনাজৰী সুদৃঢ় হয়। মানুহতকৈ শ্ৰেষ্ঠ জীৱ নাই, সেয়েহে মানুহৰ কল্যাণ

আনৰ বাবে জীৱন উচৰ্গা কৰিবলৈ কবিয়ে আহ্বান জনাইছে। আমি বাৰে বাৰে এই পৃথিৱীত জন্মগ্ৰহণ কৰোঁ, গতিকে এইখনেই আমাৰ প্ৰকৃত ঘৰ। মানুহে মানুহৰ মাজত বন্ধুত্ব, প্ৰেম, ভাতৃত্ববোধেৰে জীৱন আগবঢ়াই নিব লাগিব। পৰোপকাৰ সাধনা উদ্দেশ্য হিচাপে ল'লে আমি মানৱ সেৱা কৰিব পাৰিম। সেয়েহে কবিয়ে মানুহক প্ৰেম প্ৰীতিৰে বাস কৰি এই পৃথিৱীত মানুহৰ জয়গান গাবলৈ কৈছে। এইখিনি কবিতাটোৰ সাৰাংশ। তোমালোকে কবিতাটো ভালদৰে পঢ়িবা আৰু কবিতাটো বুজি লৈ ইয়াৰ মূলভাৱ নিজে লিখিবলৈ যত্ন কৰিবা। এতিয়া আহাচোন কবিতাটোত থকা কঠিন শব্দকেইটামানৰ অৰ্থ তোমালোকক কৈ দিওঁ। অৰ্ঘ্য, পূজাৰ উপাচাৰ, ধৰম, ধৰ্ম, নিজাপি, সম্পূৰ্ণ নিজৰ, মায়াপি, মায়ামোহ, পৰাৎপৰ, শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, আৰু কৰম অৰ্থাৎ কৰ্ম। তোমালোকে এই শব্দ অৰ্থবোৰ প্ৰশ্ন হিচাপেও পাব পাৰা, সেয়েহে হৃদয়ংগম কৰিবলৈ যত্ন কৰিবা। এতিয়া কবিতাটোৰ মূলভাৱ তোমালোকক কৈছোঁ। মানৱ বন্দনা কবিতাটোৰ মাজেদি উদাৰ মানৱতাবাদ প্ৰকাশ পাইছে। কবিয়ে মানৱ জাতিৰ মহান গুণবোৰ যেনে ভাতৃত্ব, দয়া, সহানুভূতি আৰু একতাৰ কথাৰে মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। মানুহে সকলো ধৰণৰ কৃত্ৰিম ভেদভাৱ আৰু সংকীৰ্ণতা পাহৰি পৰস্পৰৰ কল্যাণ সাধনাত ব্ৰতী হোৱা উচিত। মানুহ শ্ৰেষ্ঠ জীৱ হিচাপে মানুহৰ বল, বুদ্ধি আৰু শক্তিয়ে এই পৃথিৱীক বাসোপযোগী কৰি তুলিছে। গতিকে মানুহৰ মাজত থকা মহান গুণবোৰেৰে পৃথিৱীখনক মানুহৰ নিজাপি ঘৰ আৰু মানৱপ্ৰেমেই মানুহৰ প্ৰধান ধৰ্ম বুলি কবিয়ে কৈছে। কবিৰ মতে মানুহ নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰাটো মানুহৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হোৱা উচিত। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে। কবিতাৰ ব্যাখ্যা কৰা মানে হৈছে কোনো জটিল বিষয়, ঘটনা বা বক্তব্যক সহজ আৰু বিস্তাৰিতভাৱে বুজাই দিয়া। এই কবিতাটোত থকা মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় জয় মানৱ দেৱ, এই শাৰীকেইটি আমি ব্যাখ্যা কৰোঁচোন আহা। এই কবিতা ফাঁকি আমাৰ সাহিত্য চয়নিকাৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাদেৱে লিখা মানৱ বন্দনা শীৰ্ষক কবিতাৰ পৰা লোৱা হৈছে। এই কবিতা ফাঁকিৰ মাজেৰে কবিয়ে মানুহৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ দেৱ দেৱতা নাই বুলি কৈছে। মানুহৰ সেৱাৰ যোগ্য অকল মানুহেই। মানুহক সেৱা কৰা মানে হৈছে ঈশ্বৰক সেৱা কৰা। সেইকাৰণে মানুহৰ কল্যাণৰ হকে জীৱন উচৰ্গাকে মানৱৰ পাদ্য অৰ্ঘ্যেৰে পূজা কৰাৰ অৰ্থ বুজাইছে। এই পৃথিৱীত মানুহে মানুহৰ প্ৰতি থকা মৰমৰ মাজেৰেই প্ৰকৃত ধৰ্ম পালন কৰিব পাৰে। পাৰস্পৰিক সহায় সহানুভূতিৰে মানুহে এই পৃথিৱীখনক সুখৰ ঠাই বনাব পাৰে। পাদ্য অৰ্থাৎ ভৰি ধোৱা পানী আৰু অৰ্ঘ্য অৰ্থাৎ পূজাৰ উপকৰণ লৈ মানুহক পূজা কৰাৰ অৰ্থ হ'ল মানুহক দেৱতাৰ আসনত বহুৱাই শ্ৰদ্ধা কৰা আৰু ভক্তিৰে সেৱা কৰা। মানৱ দৰদী কবিয়ে মানৱ সেৱাকেই ঈশ্বৰৰ পূজা বুলি গণ্য কৰিছে। এই কবিতা ফাঁকিৰ মাজেৰে কবিয়ে মানৱতাবাদৰ চৰম আদৰ্শ প্ৰকাশ কৰিছে। তোমালোকে ব্যাখ্যাবোৰ নিজৰ মনৰ ভাৱধাৰাৰে লিখিবলৈ যত্ন কৰিবা। পৰীক্ষাত তোমালোকৰ অৰ্থ বুজাই লিখাৰ বিষয়েও আহিব পাৰে। এফাঁকি কবিতা,
এই যে পৃথিবী স্বর্গ।

তো অধিক মানুহৰ মায়াপী ঘৰ, কবিতা কেইশাৰী অৰ্থ বুজাই লিখা। উত্তৰত লিখিবা, মানুহৰ বাহিৰে এই পৃথিৱীত আন কোনো লগ বা সংগ নাই। পৃথিৱীত বাৰে বাৰে জন্মগ্ৰহণ কৰিবলৈ মানুহে ইচ্ছা কৰে। এইকাৰণে পৃথিৱীখনক স্বৰ্গতকৈও শ্ৰেষ্ঠ মানুহৰ নিগাজী অৰ্থাৎ স্থায়ী ঘৰ বুলি কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটোৰ পৰা আহিব পৰা কিছু চমু প্ৰশ্ন আলোচনা কৰোঁ। এই প্ৰশ্নোত্তৰত নম্বৰ থাকিব এক বা দুই। প্ৰথম প্ৰশ্ন, অৰ্ঘ্য মানে কি? উত্তৰ, অৰ্ঘ্য মানে পূজাৰ উপকৰণ। পূজা কৰিবলৈ অনা দ্ৰব্যসমূহকে অৰ্ঘ্য বোলে। প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত দুখন কবিতা পুথি হ'ল প্ৰতিমা আৰু বিনবুৰাগী। প্ৰশ্ন, প্ৰতিমাৰ কবিগৰাকী কোন যুগৰ কবি? উত্তৰ, প্ৰতিমাৰ কবিগৰাকী ৰোমান্টিক যুগৰ কবি। প্ৰশ্ন, মানুহক মায়াপী জীৱ বোলাৰ অৰ্থ কি? উত্তৰ, আমাৰ এই পৃথিৱীখনত দিনে দিনে হোৱা মানুহৰ জন্ম আৰু মৃত্যুৰ ঘটনাও মায়াৰ দৰেই। এই মায়াৰ বাবে যেন মানুহৰ চিৰন্তন গতি চলি আছে আৰু সেইবাবেই মানুহক মায়াপী জীৱ বুলি কোৱা হৈছে। মানুহৰ এই চিৰন্তন গতিৰ বাবেই মানুহক মায়াপী জীৱ বুলি কোৱা হৈছে। কবিতাটোত ব্যাকৰণৰ সমাৰ্থক শব্দ কেইটামান দিয়া আছে। আমি জানো যে সমাৰ্থক শব্দ হৈছে একে অৰ্থযুক্ত আন শব্দ। ইয়াক সমাৰ্থক শব্দ বা প্ৰতিশব্দও বোলা হয়। এই কবিতাটোত থকা কেইটামান সমাৰ্থক বা প্ৰতিশব্দ এনেধৰণৰ, মানুহ অৰ্থাৎ নৰ, সংগ বন্ধু, পৃথিৱী ধৰা, সোঁত ঢৌ বা লহৰ, স্বৰ্গ সৰগ আৰু দেৱ অৰ্থাৎ দেৱতা। এই কবিতাটোৰ পৰা আহিব পৰা আন কেইটামান চমু প্ৰশ্নোত্তৰ তোমালোকলৈ আগবঢ়াইছোঁ। প্ৰশ্ন, কবিতাটোৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে? উত্তৰ, কবিতাটোৰ মাজেৰে কবিৰ মানৱ সেৱাৰ মনোভাৱ প্ৰকাশ পাইছে। প্ৰশ্ন, মানৱ বন্দনা কবিতাটোৰ এটা বিশেষত্ব লিখা। উত্তৰ, মানৱ বন্দনা কবিতাটিৰ সাংগীতিক লয় এটা বিশেষত্ব। প্ৰশ্ন, মানৱ বন্দনা কবিতাটোৰ ঘাই উদ্দেশ্য কি? উত্তৰ, মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই কবিৰ ঘাই উদ্দেশ্য। প্ৰশ্ন, কবিয়ে মানৱ জনম কেনেদৰে উটুৱাই দিব লাগে বুলি কৈছে? উত্তৰ, কবিয়ে মানুহৰ সৎকৰ্মৰ জৰিয়তে মানৱী জনম উটুৱাই দিব লাগে বুলি কৈছে। প্ৰশ্ন, মানৱ বন্দনা কবিতাটোত কাক পূজা কৰিবলৈ কৈছে? উত্তৰ, মানৱ বন্দনা কবিতাটোত কবিয়ে মানুহক পূজা কৰাৰ কথা কৈছে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠ্যপুথিৰ মানৱ বন্দনা কবিতাটো আলোচনা কৰিলোঁ। তোমালোকে কবিতাটো ভালদৰে পঢ়িবা। এই কবিতাটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে, সেই প্ৰশ্নবোৰ উলিয়াই তাৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা। তোমালোক আটাইলৈকে শুভাশীষ জনাই আজিৰ পাঠ সামৰিছোঁ। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে তোমালোকে তোমালোকৰ অসমীয়া পাঠ্যপুথিত থকা মানৱ বন্দনা শীৰ্ষক কবিতাটিৰ আলোচনা শুনিলা। তোমালোকৰ বাবে পাঠ যুগুতাই দিলে অপৰ্ণা শৰ্মাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ উলহ মালহেৰে পালন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন, সেৱা সংকল্প অভিযানৰ অংশৰূপে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক জীৱন গগৈৰ অনাথ শিশুৰ সৈতে বাৰ্তালাপ, আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। এতিয়া শুনক বিতং বাতৰি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনা সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেংগী টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতীদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানি গাঁৱত কালিৰে পৰা 4-দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ কালপানী নামঘৰতো আজিৰে পৰা 3-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে আজি পুৱা অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটা বাৰীৰোহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত অঞ্চলটোৰ ৰাইজে নামঘৰত যথাৰীতি নাম প্ৰসংগ আৰু ধৰ্মীয় ৰীতি নীতিৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰে। বিশ্বনাথ জিলাৰ শংকৰদেৱ সংঘৰ বিশ্বনাথ আঞ্চলিক নামঘৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে আজি বিশ্বনাথ চাৰিআলিত পুনৰ নিৰ্মাণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ উদ্বোধন কৰি
2: আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি আবিৰ্ভাৱ তিথি, আৰু এই আবিৰ্ভাৱ তিথিৰ শুভ মুহূৰ্তত আমি সকলো একত্ৰিতভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ বিশ্বনাথত আমি সকলো আহিছোঁ। গুৰুজনাৰ প্ৰতি আমি ভক্তি নিবেদন কৰিছোঁ আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ লৈছোঁ। আজিৰ এই দিনটোতে আমি ইয়াত খুব সুন্দৰভাৱে ইয়াৰ সকলোৱে মিলি এই নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছে। আমাৰ পৌৰসভাৰ তৰফৰ পৰা এই নামঘৰ ভাগত কিছু সহযোগিতা আগবঢ়োৱা হৈছে। ইয়াৰ টাইলছৰ কাম কৰা হৈছে, কিছু আনুষাংগিক কাম কৰা হৈছে। আমাৰ লক্ষ্য যে প্ৰতিটো নামঘৰ সৰ্বাংগ সুন্দৰ হওক, গুৰুজনাৰ কীৰ্তিচিহ্ন থকা, গুৰুজনাৰ অপূৰ্ব অৱদান নামঘৰসমূহক আমি সুন্দৰভাৱে নিৰ্মাণ কৰাটো আমাৰ চৰকাৰৰ লক্ষ্য।
1: শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত 5-দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গণকুচী সত্ৰ, সুন্দৰী দিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰ, শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহ আৰু গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাৰে পৰা গুৰু বন্দনা আৰু নাম প্ৰসংগ তথা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী ডঃ

0: শৰ্মাই কয় যে এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়।
1: ৰাজ্য চৰকাৰৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি ইছৰোৰ এই ৰাডাৰ ষ্টেচন নিৰ্মাণৰ বাবে 200 বিঘা মাটি চন্দ্ৰপুৰত আমি দিম। আৰু আজি মই অত্যন্ত গৌৰৱান্বিত যে আমাৰ ইছৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ইছৰোৰ অধ্যক্ষ নাৰায়ণন ডাঙৰীয়াই এই প্ৰকল্পটোৰ কাম দ্ৰুতগতিত আগবঢ়াই লৈ গ'ল। আৰু তেখেতে অলপ আগতে আমাক ইয়াত কৈছে যে মেঘ বা ক্লাউডক গৱেষণা কৰিব পৰা প্ৰথম ৰাডাৰ ইয়াতে ফেব্ৰুৱাৰী মাহতে স্থাপন কৰিবৰ বাবে ইছৰোৱে ব্যৱস্থা লৈছে।
0: ডক্টৰ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু চিচিবৰ গাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে আজি ধেমাজি মাছখোৱাস্থিত অনাথ আশ্ৰম এনাজৰী শিশুগৃহ সৰ্বগ্ৰাম সেৱা সংঘৰ অনাথ শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে। সেৱা সংকল্প অভিযানৰ উদযাপনৰ অংশৰূপে সাংসদ আৰু বিধায়কগৰাকীয়ে শিশুগৃহত কিছু খাদ্য সামগ্ৰী আগবঢ়োৱাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আৰু সুন্দৰ জীৱনৰ বাবে আন্তৰিক শুভকামনা জনায়। ইফালে এই অভিযানৰ অংশস্বৰূপে ধেমাজি জিলা পৰিবহণ বিভাগে ধেমাজি নগৰত যান বাহন আইন উলংঘাকাৰী চালকসকলক সজাগ কৰাৰ উদ্দেশ্যে যান বাহন সজাগতামূলক অভিযান চলায়। পথ সুৰক্ষা প্ৰসাৰ কৰা, যান বাহনৰ নিয়ম চলাটো নিশ্চিত কৰা, পথ ব্যৱহাৰকাৰীসকলৰ মাজত দায়িত্বশীল আৰু নিৰাপদ গাড়ী চলোৱা পদ্ধতিৰ বিষয়ে অধিক সজাগতা সৃষ্টি কৰা আদি যান বাহন সুৰক্ষা আইন সন্দৰ্ভত এই অভিযান চলোৱা হয়। জনসচেতনতাৰ বাবে চালক আৰু আৰোহীসকলৰ মাজত সজাগতামূলক প্ৰচাৰ পত্ৰও বিতৰণ কৰা হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনৰ কৃষিখণ্ডৰ ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য শীৰ্ষক অধিৱেশনত যোৱা শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। দুদিনীয়া সন্মিলনৰ সামৰণিৰ দিনা অধিৱেশনত অংশ লৈ শ্ৰীমল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্ৰহণ, প্ৰাতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈ সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত শ্ৰীমল্লবৰুৱাই অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনা আৰু ভৌগোলিক বৈশিষ্ট্যৰ সৈতে সংগতি ৰাখি বিত্তীয় নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ লগতে অসমৰ সামগ্ৰিক অৰ্থব্যৱস্থা উন্নয়নৰ পৰিকল্পনা আদি বিষয়ৰ ওপৰতো আলোকপাত কৰে। জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে মিক্সড সমৰকলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত সুচিকা টাৰিৱালে ছিংগাপুৰৰ টিউ হুই হুইনৰ হাতত 0-2 ফলাফলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এছিয়ান গেমছ 2026ৰ মিক্সড সমৰকলাত ব্ৰঞ্জৰ পদক দখল কৰি ইতিহাস ৰচাৰ বাবে সুচিকা টাৰিৱালক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতিয়ে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ ব্যক্তিগত শাখাত ৰূপৰ পদক অৰ্জন কৰা হিমাংশু ধিলন আৰু ৰুদ্ৰাংশ বালাচাহেব পাটিলক ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অভিনন্দন জনাইছে। তেওঁ কয় যে তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনে মনোযোগ, নিষ্ঠা আৰু ক্ৰীড়া উৎকৃষ্টতা প্ৰতিফলিত কৰিছে। ইফালে এছিয়ান গেমছৰ 10 মিটাৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলৰ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁলোকক অনাগত দিশসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এছিয়ান গেমছৰ 2026ৰ মিক্সড সমৰকলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুচিকা টাৰিৱালক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া পোষ্টত শ্ৰীমাণ্ডাভিয়াই কয় যে এয়া এক ঐতিহাসিক মুহূৰ্ত, কিয়নো এয়া হৈছে মিক্সড সমৰকলাত ভাৰতৰ প্ৰথমটো পদক। ইপিনে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে

0: বাংলাদেশক 114 ৰাণত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ উলহ মালহেৰে পালন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন। সেৱা সংকল্প অভিযানৰ অংশৰূপে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক জীৱন গগৈৰ অনাথ শিশুৰ সৈতে বাৰ্তালাপ আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45।
1: এয়া আকাশবাণী গুৱাহাটী কৃষি জগত।
2: আজিৰ কৃষি জগত অনুষ্ঠানলৈ মই মেলোদী পাটগিৰিয়ে শ্ৰোতাক আদৰিছোঁ। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ অৱসৰী যুটীয়া কৃষি সঞ্চালক ডক্টৰ বংশীধৰ কলিতা। নমস্কাৰ।
3: নমস্কাৰ।
2: আৰু অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক মৌচম হাজৰিকা।
4: নমস্কাৰ।
2: নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয় আপোনালোকে গম পাইছে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত। প্ৰথমেই মনলৈ আহিছে প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কিদৰে কৰিব পাৰি। মৌচম হাজৰিকা ডাঙৰীয়া, আপোনাকে সুধিছোঁ।
4: হয়, প্ৰথমতে ক'ব লাগিব যে কৃষিৰ মূল আধাৰ হৈছে মাটি। সুস্থ আৰু উৰ্বৰ মাটিৰ অবিহনে ভাল শস্য উৎপাদন সম্ভৱ নহয়। আৰু মাটিত থকা প্ৰয়োজনীয় পুষ্টি, জৈৱিক পদাৰ্থ, পানী আৰু অনুজীৱবিলাকে শস্যৰ বৃদ্ধি আৰু উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰমানে মাটি এনেকুৱা নহয় যে আমি দেখি থকা মাটিখিনিৰ ভিতৰত এইখিনি বস্তু থাকিব লাগিব। এনেই যিখিনি ধূলিকণা, বালি, শিল বা এনেকুৱা ধৰণৰ থাকে, তাৰ লগতে যদি পুষ্টি নাথাকে, জৈৱিক পদাৰ্থ নাথাকে, পানী আৰু অনুজীৱ, সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে অনুজীৱ, এই গোটেইখিনি থাকিলেহে মাটিৰ উৰ্বৰতা অক্ষুণ্ণ থাকে আৰু যিটো মানে শস্যৰ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা লয়। কিন্তু বৰ্তমান সময়ত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাৰ বাবে আৰু একেদৰে মাটিতে বাৰে বাৰে খেতি কৰি থকাৰ কাৰণে জৈৱিক পদাৰ্থৰ অভাৱ হৈছে আৰু বহু ঠাইত এই যিখিনি উৰ্বৰতাৰ যিখিনি উপাদানৰ কথা ক'লোঁ সেইখিনি কমি আহিছে। এনে পৰিস্থিতিত মাটিৰ স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে আৰু উৰ্বৰতা বৃদ্ধিৰ বাবে জৈৱিক কৃষি পদ্ধতিৰ গুৰুত্ব বৃদ্ধি পাইছে। আৰু জৈৱিক কৃষি পদ্ধতিয়ে হওক বা প্ৰাকৃতিক কৃষি পদ্ধতিয়ে হওক, এই ক্ষেত্ৰত মানে জীৱামৃতৰ অৱদান অতি উল্লেখযোগ্য অৱদান আছে।
2: এইবাৰ বংশীধৰ কলিতাৰ ওচৰলৈ আহিছোঁ।
3: হয়,
2: আপোনাক সুধিব বিচাৰিছোঁ জীৱামৃত কি বাৰু আৰু ইয়াৰ উপাদানসমূহ কি কি?
3: জীৱামৃত হৈছে এবিধ পনীয়া অনুজীৱ সাৰ আৰু ইয়াত আমাৰ উপাদান কি কি আছে আমি সেই কথাখিনি কওঁ। আমাৰ হাজৰিকা ডাঙৰীয়া ইতিমধ্যে কৈছে যে অনুজীৱৰ এটা গুৰুত্ব বহুত বেছি। পানী বা জলীয়ভাৱ মাটিত এইবিলাকৰ গুৰুত্ব বহুত আছে আৰু জৈৱিক পদাৰ্থ এইকেইটাই মেইন ৰোল, মানে প্ৰধান ৰোলবিলাক পালন কৰি থাকে মাটি উৰ্বৰ কৰি ৰখাৰ কাৰণে। এতিয়া আমাৰ এটা চিন্তা হৈছে যে ভাৰত চৰকাৰে এইটো কথা চিন্তা কৰি আছে যে এই মাটিৰ উৰ্বৰতা ৰক্ষা কৰাৰ কাৰণে কৃষকে কম খৰচত নিজৰ ঘৰতে উপলব্ধ হোৱা বস্তুৰে কেনেকৈ সামগ্ৰীৰে কেনেকৈনো সাৰ উৎপাদন কৰিব পাৰে তাৰ এটা মানে কথা তেওঁলোকে কৈছে। তাৰ ভিতৰত হাজৰিকা আমাৰ বহুত আছে সাৰ, আজি আমি জীৱামৃতও কওঁ। যে জীৱামৃত হৈছে কি, এইটো এটা সংস্কৃত শব্দ, জীৱ যোগ অমৃত, জীৱামৃত। তাৰমানে এনেকুৱা যে এইবিধ পনীয়া যিটো মই জৈৱিক অনুজীৱ সাৰ বুলি কৈছোঁ, এইটো এনেকুৱা যে ই মাটিক সাৰুৱা প্ৰাকৃতিকভাৱে কৰিবই আৰু তাৰে কাৰণে আমাৰ কৃষকৰ খৰচটো কম হ'ব লাগে। আমাৰ টাৰ্গেট আৰু এটা ডাঙৰ টাৰ্গেট আমি ৰাখিছোঁ যে কৃষকৰ খৰচটো কম হ'ব লাগিব, নহ'লে কি হয় মাৰ্কেটত মানে কম্পিটিশ্যন কৰিব নোৱাৰা হয়, মানে বজাৰত প্ৰতিযোগিতাত হাৰি যায়। সেইকাৰণে আমি আমাৰ ঘৰতে কি কি সামগ্ৰী উপলব্ধ হ'ব পাৰে কৃষকৰ, আমাৰ ঘৰত দুজনী বা তিনিজনী দেশী গাই থকা ভাল থাকিব লাগে। আজিকালি বলদ গৰুটো নাথাকেই, পাৱাৰ ট্ৰেক্টৰ অহাৰ পাছত এইবোৰ নাইকিয়া হৈ গৈছে, গতিকে এই আমি

0: দেশী গাই আমি পুহিবই লাগিব, এক নম্বৰ ওৱান। সেই দেশী গাইৰ পৰা আমি দুটা উপাদান লৈ ল'ম। এক নম্বৰ আমি ল'ম যে গোবৰ, কিমান ল'ম? 10 কেজি। গোমূত্ৰ 10 কেজি। তাৰপিছত গুড়, গুড়ো আমাক লাগিব, গুড় 2 কেজি। তাৰপিছত যিকোনো দাইলৰ মিহি গুড়ি, আৰু ধৰক বুটৰ হ'লে বেচন বুলি কওঁ আমি, তেনেকুৱা ধৰণৰ পাউডাৰ টাইপৰ গুড়ি আমাক লাগিব মাহজাতীয় শস্যৰ। গতিকে আমাক আৰু এটা কথা হ'ল যে আমাক এক আজলি মাটি লাগিব। কেনেকুৱা মাটি? মানে অতি উৰ্বৰ ঠাইৰ পৰা আনিব লাগে, গছৰ তলৰ পৰা আমি এইটো সংগ্ৰহ কৰিব পাৰোঁ। আৰু সেইবোৰ বৰ সাৰুৱ হৈ থাকে, কাৰণ তাৰ ডাল পাত পুচি তাত অণুজীৱবিলাকৰ মানে যথেষ্ট বংশ বৃদ্ধি পায়। চৰাই চিৰিকটিও গুটিবোৰ খাবলৈ আহে, বিষ্ঠা ত্যাগ কৰি সেই বিষ্ঠাবিলাক বৰ সাৰুৱা হয়। সেইকাৰণে আমি তাৰ পৰা আমি এক আজলি আনো, যাতে আমি আমাৰ হাজৰিকা ডাঙৰীয়া আৰম্ভণিত কৈছে যে অণুজীৱৰ এটা সাংঘাতিক ৰোল আছে, ভূমিকা আছে মাটি সদোৱা কৰি ৰখাৰ কাৰণে। সেইকাৰণে তাৰ পৰা সেইটো আমি সংগ্ৰহ কৰিলোঁ। আৰু গৰুৰ গোবৰ একদম ফ্ৰেছ আজি ৰ'ব লাগিব। গোমূত্ৰটো 2-3 দিনৰ হ'লেও ইমান কথা একো নাই, কিন্তু গৰুৰ গোবৰ ফ্ৰেছ লাগিব। আৰু ফ্ৰেছ গৰুৰ গোবৰত উপকাৰী অণুজীৱ ভৰ্তি হৈ থাকে, আমাক লাগিব উপকাৰী অণুজীৱ, আৰু মাটিত অপকাৰী অণুজীৱ আছে, গতিকে তাৰ মাজত এটা কম্পিটিশ্যন চলে। সেই কম্পিটিশ্যনটো চলিলে যাতে উপকাৰী অণুজীৱে সিহঁতক পৰাস্ত কৰিব পাৰে অপকাৰীবিলাকক, গতিকে আমি এইখিনি আমাৰ হ'ল উপাদান।
1: এতিয়া এই জীৱামৃত কিদৰে প্ৰয়োগ কৰা হয়?
0: প্ৰয়োগৰ আগতে মই কেনেকৈ প্ৰস্তুত কৰি কৈ দিলে ভাল হ'ব নেকি?
1: প্ৰস্তুতকৰণটো
0: তাৰমানে আমাৰ এই গোটেই বস্তুখিনি আমি এটা 200 লিটাৰ কেপাচিটি থকা ড্ৰামত আমি ভৰাই ল'ম। তাত 180 লিটাৰমান পানী দি দিম, দি বেদাৰ আৰু শুকান কাঠৰ ডাং হ'লে ভাল, বা বাঁহৰ হ'লেও হ'ব শুকান, সেইটো আমি ঘূৰাব লাগে ৰাতিপুৱা গধূলি 1 ঘণ্টাকৈ ঘূৰাব লাগিব, ঘড়ীৰ কাঁটাৰ দিশত বা ঘড়ীৰ কাঁটাৰ
2: বিপৰীতে,
0: বিপৰীত দিশত এনেকৈ আমি কি কৰিম, ঘূৰাম। ইমান জোৰত স্পীডত ঘূৰাব লাগে যে তাত এটা দখালৰ এই চাকনৈয়াৰ দৰে, ৰাইট, চাকনৈয়াৰো ভাল হ'ব, ভৰ্টেক্স বুলি কয় এইটো, চাকনৈয়াৰো আমাৰ হাজোগাৰে ভাল শব্দ ব্যৱহাৰ কৰিছে, চাকনৈয়াৰ দৰে হ'ব লাগে। আৰু যেতিয়া হ'ব তৎক্ষণাত আৰু উল্টাকৈ ঘূৰাব লাগিব ঘড়ী কাঁটাৰ, এবাৰ যদি ঘড়ী কাঁটাৰ দিশত ঘূৰাইছোঁ এনেকৈ আমি 7 দিনলৈকে ঘূৰাব লাগে, মানে তাতকৈ আৰু নালাগে। আৰু এই যিখন ঢাকনি থাকিবতো এখন, সেই ঢাকনিখন আমি সৰু বাঁহ একদম বিজুলী বাঁহ হ'লেও ভাল ফালি পেলাই ঢাকনিখন দি দিম যাতে বতাহ সোমাই থাকিব পাৰে। তাৰমানে 7 দিনৰ ওচৰত প্ৰস্তুত হৈ গ'ল আৰু জীৱামৃত এনেকৈ প্ৰস্তুত কৰা হয়। তাৰপিছত আমাৰ 180 লিটাৰ দিছোঁ নহয়, আৰু ধৰক 19 লিটাৰ 18 লিটাৰমান পানী আমি দি দিলোঁ, দি পেলাই আৰু অলপমান শ্ল' মোশ্যনত ঘূৰালোঁ, ঘূৰাই মানে আমি এই পানীখিনি তৈয়াৰ কৰিলোঁ,
2: অলপ পনীয়া তৰল হৈ গ'ল আৰু।
0: এইকাৰণে তৰল মই যে পনীয়া বুলি কৈছিলোঁ, সেইকাৰণে হাজৰিকাত মই যে পনীয়া বুলি কৈছিলোঁ, এইটো অণুজীৱ সাৰ, গতিকে এইটো মানে তৰল হৈ গ'ল। তৰল হৈ যোৱাৰ পাছত এইটো আমাৰ আৰু প্ৰয়োগৰ কাৰণে সি উপযোগী হৈ গ'ল।
2: এই তেখেতে কৰাৰ নিচিনা যিটো প্ৰস্তুত ঘৰতে তেখেতসকলে কৰি ল'লে 7 দিনৰ ভিতৰত, তাৰপাছত তৰল কৰিলে,
0: হয়,
2: কৰাৰ পিছত যিটো মানে আমি জুলীয়া জীৱামৃত পালোঁ, সেইটোৱে কি কৰিব? এইটো খেতিয়কসকল বা আমাৰ শ্ৰোতাসকলে হয়তো প্ৰশ্ন জাগিব যে আমি যে কৈ আছোঁ যে মাটিৰ উপকাৰী অণুজীৱ সক্ৰিয়তা বৃদ্ধি কৰিব, মাটিত এই অণুজীৱ সক্ৰিয়তা বৃদ্ধি কৰাৰ কাৰণে এইখিনিয়ে বহুত সহায় কৰিব, আৰু যিমানে অণুজীৱৰ সক্ৰিয়তা বৃদ্ধি হ'ব সিমানে আমাৰ মাটিখিনিৰ উৰ্বৰতা বৃদ্ধি হ'ব,
0: বৃদ্ধি হ'ব, সেইটো এটা। আৰু এটা লগতে কথা আছে যে এই জীৱামৃতই আমাৰ নাইট্ৰজেন, ফচফৰাছ, পটাছ যথেষ্ট পৰিমাণে আমাৰ মাটিত এড কৰিব, যোগ কৰিব, সেই এটা কথা। আৰু এটা ইম্পৰ্টেণ্ট কথা, আমাৰ হাজৰিকা ডাঙৰ আৰম্ভণিতে কৈছিল যে আমাক পানী বা জলীয় ভাৱ আমাক লাগে, গতিকে এই যেতিয়া জুলীয়া হৈ গ'ল মাটিটোত অলপ জলীয় ভাৱো পাব, পানীও পাব, আৰু জৈৱিক পদাৰ্থৰ লগতে গুচি যাব। গৰুৰ গোবৰটো জৈৱিক পদাৰ্থ, গুড়ো জৈৱিক পদাৰ্থ, কুঁহিয়াৰ গাত জীৱ আছিল নহয়, গতিকে আমি গুড়ো জৈৱিক পদাৰ্থ, বেচনটো আমি চে ধৰি ল'লে বেচন দিছোঁ, বেচনো জৈৱিক পদাৰ্থ, কাৰণ বুটৰটো বুটৰ গাছতো জীৱ আছিল নহয়, গতিকে এইবিলাক জৈৱিক পদাৰ্থ হয়, মাটিটো তাৰ আৰু সংসাৰৰ অণুজীৱ সভা তাত দিয়েই দিছোঁ আমি।
2: আৰু ইয়াৰ ফলত মানে মাটিৰ এইখিনি প্ৰয়োগ কৰা, জীৱামৃত প্ৰয়োগ কৰাৰ পিছত মাটিৰ ভিতৰত বায়ু চলাচলৰ যিটো পৰিৱেশ সেইটো বৃদ্ধি পাব, আৰু মানে মাটিৰ গঠন ভাল হ'ব, আৰু যিটো পানী ধাৰণ কৰা ক্ষমতা, পানীখিনি আমাৰ জৈটো দিয়াৰ লগে লগে মাটিয়ে নিজেই এটা পানী ধাৰণ কৰা
0: ক্ষমতাটো বৃদ্ধি
2: বৃদ্ধি পাব।
0: মানে এটা উদাহৰণ দিলে কৃষক ৰাইজৰ কাৰণে বুজিবলৈ ভাল, আমাৰ চৰণীয়া পথাৰত গৰুৱে যেতিয়া হাগে, গোবৰ থাকে, শুকাই যায়, সেই শুকাই যোৱা গোবৰখিনি গুচাই চালে

0: তলত দেখা যায় যে মাটিখিনি
1: সেমেকা
0: সেমেকা হৈ আছে। কিয়? তাৰমানে আমি এইটো দ্বাৰাই বুজি পাওঁ যে গৰুৰ গোবৰটো জৈৱিক পদাৰ্থ। জৈৱিক পদাৰ্থই মাটিৰ পানী ধাৰণ কৰা ক্ষমতাটো বৃদ্ধি কৰে বা জলীয় ভাৱ ধৰি ৰখাৰ ক্ষমতাটো বৃদ্ধি কৰিব পাৰে। গতিকে যদি পানী ধাৰণ ক্ষমতাটো বাঢ়িল, অনুজীৱ বাঢ়িল আৰু জৈৱিক পদাৰ্থও বাঢ়ি গ'ল, তেতিয়াহ'লে মাটি সাৰুৱা হোৱাৰ ৰাস্তাটো আমাৰ ক্লিয়াৰেই হ'ল। কিন্তু এটা কথা মোৰ ৰৈ গ'ল ক'বলৈ, এই যে জীৱাম্বিত আমি প্ৰস্তুত কৰোঁ, এই প্ৰস্তুত কৰোঁতে কিন্তু ছায়াত কৰিব লাগে। সেইটো বহুত মানে গুৰুত্বপূৰ্ণ কথা যে ছায়াত কৰাটো বহুত দৰকাৰ আৰু বৰষুণ পৰিব নপৰা ঠাইত কৰা দৰকাৰ।
1: আৰু এটা কথা আপুনি কৈছে, এতিয়া ঢাকনখন দিব লাগিব, কিন্তু এটা
0: বতাহটো চলাচল এইকাৰণে কৰিব লাগে যাতে অনুজীৱৰ জনসংখ্যাটো বৃদ্ধি পায় আৰু সিহঁতে অক্সিজেন লোৱাত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। সেইকাৰণে আমি এইধৰণে ৰাখিব লাগিব আৰু ঘূৰাব এইকাৰণে লাগে খুব স্পীডত। আমাৰ বিজ্ঞানসন্মতভাৱে মানে এইবাৰ প্ৰমাণো আছে যে এঘণ্টা ঘূৰালে তাত অৰিজিনেলি যিখিনি প্ৰাৰম্ভিক অৱস্থাত যিমানখিনি অনুজীৱ আছিল সি প্ৰায় দুগুণমানৰ ওচৰলৈ গুচি যায়,
1: সংখ্যাটো বাঢ়ি যায়,
0: সংখ্যাটো বহুত বাঢ়ি যায়। বায়'ডাইনামিক এগ্ৰিকালচাৰ বুলি এটা এগ্ৰিকালচাৰ আছে, তাত এইবিলাক কথা আলোচনা কৰা হয়।
1: জীৱামৃত প্ৰয়োগ কৰাৰ ফলত উদ্ভিদতনো কি প্ৰভাৱ পৰিব বা আমাৰ শস্যত কি প্ৰভাৱ পৰিব? ভালটোতো হ'ব, মাটিৰ গঠন ভাল হ'ল, উৰ্বৰতা বৃদ্ধি হ'ল, কিন্তু চবতকৈ দেখা গৈছে যে উদ্ভিদৰ যিটো শিপা, শিপাৰ মানে বিকাশটো খুব ভাল হয়। আৰু গছৰ যিকোনো শস্যৰে শিপা যেতিয়া ভাল হ'ব তাৰ ফল ভাল হ'ব, উৎপাদন ভাল হ'ব, এনেকুৱা ধৰণৰ কথাটো আহি যায়। আমি খৰচটো কমাব লাগিব, এতিয়া আমি ৰাসায়নিক সাৰৰ ওপৰত আমি এইটো বিকল্প নহয়, কিন্তু ৰাসায়নিক সাৰ যিটো আমি বিচাৰোঁ যে ইউৰিয়া, পটাছ বা নাইট্ৰজেন, ফচফৰাছ বা এনেকুৱা যিবিলাক সাৰ আমি ওপৰত নিৰ্ভৰশীল, সেই নিৰ্ভৰশীলতাটো এই জৈৱ জীৱামৃত প্ৰয়োগৰ ফলত কমি আহিব। আমি ইয়াত যিমানেই এইটো দিম, মাটিৰ গঠন ভাল হ'ল, শিপা গাঠনটো ভাল হ'ল, কিন্তু আৰু তাৰ বিপৰীতে ৰাসায়নিক সাৰৰ ওপৰত আমাৰ নিৰ্ভৰশীলতাটো কমি আহিব,
0: সেইটো বহুত দৰকাৰী
1: প্ৰাকৃতিক, সেইকাৰণে এইটোৱে ডাঙৰ কথা। আৰু লগতে পৰিৱেশৰ ওপৰত মানে সাংঘাতিক এটা ভাল প্ৰভাৱ পেলাব, কৃষকে মানে বিভিন্ন ধৰণৰ পৰা লাভ হয়, মানে লাভ হয়। বিশেষকৈ গৰু পালন কৰা কৃষকৰ গোবৰখিনি, গোমূত্ৰ যদি নিজে সংগ্ৰহ কৰি পেলাই প্ৰস্তুত কৰিব পাৰে, তেতিয়াহ'লে জৈৱিক যিটো স্বাস্থ্য আৰু দীৰ্ঘম্যাদী যিটো বহন ক্ষমতা, সেইখিনি মানে খেতিত আকৌ গগা কৰি উঠিব। আমি সকলোৱে কওঁ যে জৈৱিক খেতি কৰিব লাগে, প্ৰাকৃতিক খেতি কৰিব লাগে, কিন্তু কৰিবলৈ হ'লে আমাৰ এইবিলাক হৈছে আধাৰ,
0: মানে দেশী গৰু আমাক লাগিব,
1: দেশী গৰু লাগিব। এতিয়া এনেকুৱা হৈছে যে আমি পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, যান্ত্ৰিক কৃষি আমি কৰি কৰি পাহৰিছিলোঁ দেশী গৰুৰ কথা। এতিয়া আমাৰ ঘৰত অন্তত দেশী গৰু দুটাৰ পৰা যিমান থাকে সেইটো খুব ভাল, সতেজ গোবৰ,
0: সতেজ গোবৰ,
1: সেইখিনি অবিহনে প্ৰাকৃতিক কৃষি বা জৈৱিক কৃষিৰ কথাটো ভবাটো অলপমান
0: দিগদাৰী
1: দিগদাৰী
2: হয়। জীৱামৃতৰ বিষয়ে আপোনালোকে বৰ ধুনীয়াকৈ বুজাই ক'লে।
0: হয়,
2: এতিয়া এই জীৱামৃত
0: হয়
2: কোনটো কৃষি পদ্ধতিত বাৰু সাধাৰণতে ব্যৱহাৰ কৰা হয়?
0: সাধাৰণতে আমি প্ৰাকৃতিক কৃষি ব্যৱস্থাত জীৱামৃতটো অপৰিহাৰ্য অংগ হিচাপে ব্যৱহাৰ কৰা হয়। এইটো এইকাৰণে অপৰিহাৰ্য অংগ হিচাপে ব্যৱহাৰ কৰা, এইটো হাজৰিকা ডাঙৰে কৈছে প্ৰসংগত, যে এইটো ব্যৱহাৰ কৰিবলৈ কৃষকৰ একো খৰচ নাই, মাত্ৰ ড্ৰামটোহে প্ৰাথমিক অৱস্থাত কিনিব লাগে আৰু ভালকৈ ধুই মেলি ছায়াত ড্ৰামটো দিছিলে 50 বছৰ আকৌ চিন্তাই নাই। আৰু কেৱল ঘূৰাওঁতে এইটো সাৱধান হ'ব লাগিব, সাৱধান হ'ব লাগে যাতে ড্ৰামটোৰ গাত নালাগে আৰু ৰ'দত ড্ৰামটো দিব নালাগে। গতিকে প্ৰাৰম্ভিক খৰচে অলপ থাকিল, বাকী গোবৰ গোমূত্ৰ ঘৰতে পেলে আৰু গাখীৰখিনিও ল'ৰা ছোৱালীকো খোৱালে নিজেও খালে, কৃষকৰো স্বাস্থ্য ভালে থাকিল আৰু মাটিৰো স্বাস্থ্য ভালে থাকিল, গতিকে দুটা কাম একেলগে হৈ যায়। গতিকে প্ৰাকৃতিক চিন্তাটো এতিয়া আমাৰ চৰকাৰে অত্যন্ত সেইকাৰণে গুৰুত্ব দিছে, বহুত ফালৰ পৰা ইয়াৰ উপকাৰিতাটো আহি থাকে, আপোন আপুনি আহি থাকে।
1: আৰু মানে এই জীৱামৃতটো বনাওঁতে গোবৰ বা গোমূত্ৰ ব্যৱহাৰ কৰা হয় বা যিখিনি কৰা হয় চাব লাগে। আমাৰ ডক্টৰ কলিতাদেৱে কৈছে যে আমি খুব পৰিষ্কাৰ পৰিচ্ছন্নতাটো অৱলম্বন কৰিব লাগে,
0: সেইটো সাংঘাতিক
1: নহয়নে,
0: খুব
1: মানে দূষিত পৰিৱেশ বা পচা অৱস্থাটোলৈ যাতে নাযায়
0: গোবৰটো,
1: গোবৰটো তেখেতে কৈছে সতেজ হেৰি, সেইখিনি কথা সৰু সৰু কথা, মই মাত্ৰ পুনৰাবৃত্তি কৰিছোঁ, মই ভাবোঁ তেনেকৈ যদি কৰে, মই ভাবোঁ আমাৰ খেতিখিনি এবাৰ অনুজীৱ আৰু সাৰুৱাভাৱে উৰ্বৰতা বৃদ্ধি পাব, আৰু এবাৰ যিখন পথাৰত উৰ্বৰতা বৃদ্ধি পাব প্ৰত্যেকবাৰে কৰোঁতে কৰোঁতে হয়তো 3 বছৰমান লাগিব পাৰে, তাৰপিছত কিন্তু সেই মাটিখিনি আৰু ইমান উৰ্বৰ হ'ব, মই ভাবোঁ যে আমি প্ৰাকৃতিক কৃষিৰ কাৰণে উপযোগী হৈ উঠিব, নহয়নে
0: উপযোগী হৈ যাব আৰু। তো জীবামৃত দুই ধরনের জীবামৃত আছে, দুই ধরনের আমি জীবামৃত

0: প্ৰস্তুত কৰিব পাৰোঁ। এইটো পনীয়াটোতো ক'লোৱে, আৰু এক ধৰণে জীৱামৃত প্ৰস্তুত কৰিব পাৰি, সেইটো ঘন জীৱামৃত বুলি কয়। ঘন জীৱামৃত মানে ঘন মানে ডেন্স, মানে কি কৰে, 100 কেজি ধৰক গোবৰ ফ্ৰেছ, আমাৰ প্ৰাকৃতিক কৃষি পদ্ধতিত ষ্টেণ্ডাৰ্ড বুলি কয়, মানে কি কৰিব পাৰি কি কৰিব নোৱাৰে তেনেকুৱা কথাও আছে, যে ওচৰৰ মানুহৰ বিশ্বাসযোগ্য মানুহৰ পৰাও গোবৰ সংগ্ৰহ কৰি ল'ব আমি পাৰোঁ, এইটো এটা মানে ষ্টেণ্ডাৰ্ডৰ ভিতৰত পৰে, আকৌ একো আপত্তি নাই। 100 কেজি একেদিনাই নিজৰ নহ'ব নহয়, গতিকে ওচৰৰ মানুহৰ পৰা আনিব পাৰিব, বিশ্বাসযোগ্য মানুহৰ পৰা আনি সেই গোবৰটো আমি মেলি দিব লাগে অলপ সময়, একদিনমান দি অলপমান শুকাব। তাৰপিছত বাকী যি বস্তু আছে, গোমূত্ৰৰ পৰা আৰম্ভ কৰি গুড়, তাৰপিছত এই মাটি,
1: দালিৰ গুড়ি
0: একেই পৰিমাণ থাকিব দি পেলাই সেই গোবৰখিনি ভালদৰে মিহলাব লাগিব। আৰু দুজন মানুহ লাগে, এজনে এনেকৈ অলপ অলপকৈ সেই মিহলাই মগ এটাৰে পানীৰে দি থাকিব, আৰু আন এজনে কোৰেৰে মিক্স কৰি থাকিব। কোৰেৰে মিক্স কৰি থাকি সেই ছায়াত কৰিব লাগিব কামটো, গোটেই মেলি দিব। মেলি দিয়াৰ পাছত আৰু এনেকুৱা জেগাত হ'ব লাগিব যাতে চাৰিওফালে খোলা থাকে,
1: যাতে
0: বতাহ চলাচল হৈ পেলাই শুকাই যাব লাগিব। শুকাই গ'লে আকৌ এইটো আমি মাটিত ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, যে ধৰক 50 কেজিলৈকে তাতকৈও বেছি দিব পাৰে আপুনি 1 বিঘা মাটিত। গতিকে 100 কেজি হ'লে আমি 2 বিঘা মাটিয়ে ধৰি ল'লোঁ। 2 বিঘা মাটিত আমি এইটো হাল বোৱাৰ শেষ চাহ কৰাৰ আগে আগে তাক মাটিত দি দিলোঁ, মিহলাই দিলোঁ, চাহ কৰি দিলোঁ। 2 নম্বৰ কথা হ'ল কি, তাৰপাছত এই পনীয়াটো দিব পাৰোঁ নে নোৱাৰোঁ,
1: সেইটো
0: প্ৰশ্নটো আমাৰ ৰাইজৰ আহি যাব, যে ঘন জীৱামৃত দিলোঁ আৰু এই পনীয়াটোৰ আৰু এটা কষ্ট কিয় কৰোঁ, সেই চিন্তাটো আহিব পাৰে। দিয়া ভাল, পনীয়াটিও দিয়া ভাল, কিয় আমি সাধাৰণতে নেচাৰেল ফাৰ্মিঙত প্ৰাকৃতিক খেতিত জলসিঞ্চনটোক আমি এনকাৰেজ নকৰোঁ, আমি জলসিঞ্চনটোক আমি মানে উৎসাহ নিদিওঁ যে আপুনি জলসিঞ্চনত যাওক। এতিয়া ধৰক আমি ঘন জীৱামৃত দি দিলোঁ, ঘন জীৱামৃত দি দিয়াৰ লগে লগে মোৰ মাটি জৈৱিক পদাৰ্থৰে ভৰি গ'ল, অণুজীৱৰে ভৰি গ'ল, কিছু পৰিমাণে গছৰ নিউট্ৰিয়েণ্টো তাত খাদ্য বা মাটিৰ তলত যোগদান হৈছে। আকৌ আমি এই যিটো পনীয়া জীৱামৃত আছে, সেই পনীয়া জীৱামৃতটো তাৰপাছত আমি খেতি যদি বেঙেনা লগালোঁ ধৰক 10-15 দিনৰ ভিতৰত আপুনি 0.5 লিটাৰমান কৰি গুড়িত আপুনি অলপ অলপ দি যাব পাৰে, দিলে কি হ'ব, সেই যিটো আমাৰ মানে জলসিঞ্চনৰ ব্যৱস্থাত দৰকাৰ আছিল সেই দৰকাৰটো নাই, অলমষ্ট নাইকিয়া হৈ যাব। কিয় নাইকিয়া হ'ব, আমাৰ অৰিজিন যে ঘন জীৱামৃতই আমাক কি দিব, মাটিত জলীয় ভাৱ ধৰি ৰখাৰ ক্ষমতাটো দিব। আকৌ ই জলীয় জল দিলেই নহয়, পানী দিলেই নহয়, গতিকে ফলত কি হয় যে আমি কৃত্ৰিমভাৱে যি জলসিঞ্চন কৰোঁ তাৰ নিৰ্ভৰতাটো কমিব আৰু আমাৰ খাদ্যশস্য উৎপাদনটো কমিব। সেইকাৰণে প্ৰাকৃতিক কৃষিক সাধাৰণতে
1: মানে গোটেইখিনি প্ৰাকৃতিকভাৱেই মানে কৰা হ'ব
0: মানে পৰাপক্ষত আমি পৰাপক্ষত প্ৰাকৃতিকভাৱে যাম। গতিকে আমাৰ যদি এই 2টা জীৱামৃত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ পানী ধাৰণ ক্ষমতাটো থাকিব। আৰু ডক্টৰ পালেকাৰে কৈছে, মানে যিজন জৈৱিক কৃষিৰ মানে চিন্তা চৰ্চা কৰোঁতাজন, যে মাটিত জলীয় ভাৱ থাকিলেও কৃষি হৈ যাব। তাৰমানে তেওঁ কৈছে যে মাটিত যদি আমি পানী বেছিকৈ নাথাকেও যদি জলীয় ভাৱো থাকে, যেনেকৈ এই গৰুৰ গোবৰটো গুচাই দিলে যিটো জলীয় ভাৱ সেই আমাৰ চৰণীয়া পথাৰত, তেনেকুৱা ধৰণৰ যদি থাকে
1: সেমেকে ভাৱটো
0: কিন্তু সৰিয়হত কেনেকৈ কৰিম, সৰিয়হটো আমাৰ সিঁচিহে দিয়ে, লাইন লাইন সাধাৰণ কৃষক নকৰেই নহয়, তেতিয়া আমি স্প্ৰে' কৰিব লাগিব। ঘন জীৱামৃত আমি দিলোঁ, তাৰপাছত এই জীৱামৃতটো আমি মিনিমাম 2 বাৰ আমি স্প্ৰে' কৰিব লাগিব। গতিকে ঘন জীৱামৃত 50 প্ৰতি বিঘাত দি দিলে, মাটিৰ লগত মিক্স কৰি দিলে, সিটো পানী ধৰণ ক্ষমতা দিব, নিউট্ৰিয়েণ্ট দিব, অণুজীৱ দিব, আৰু আমি স্প্ৰেও কৰি দিলোঁ অলপ। স্প্ৰেটো মিনিমাম 60 লিটাৰ মিনিমামটো আমাৰ এই পনীয়া যিটো জীৱামৃত আমি বনাইছোঁ প্ৰথম অৱস্থাত, 60 লিটাৰ মিনিমাম আমি প্ৰয়োগ কৰিব লাগে 1 বিঘা মাটিত, তাতকৈ কম হ'ব নালাগে। গতিকে যেতিয়া প্ৰয়োগ কৰিম 60 লিটাৰ, একদম গছৰ পাতত পুৰি গুৰিৰে একদম মাটিৰ তললৈ গুচিয়ে যাব এটা পাৰ অংশ, মাটিৰ তলত এডাল অংশ গুচি গ'ল নহয়, সেই অংশ যে মাটিৰ তলত গ'ল সি জলীয় ভাৱটো ধৰি ৰখাত সহায় কৰিব, কিয় অলৰেডি ঘন জীৱামৃত আমি সোমাই থৈছোঁ নহয় তাত। গতিকে আমি এইধৰণে প্ৰয়োগ কৰিব আমি পাৰোঁ। আলুটো তেনেকুৱাই প্ৰয়োগ
1: আৰু খেতিয়কসকলে প্ৰথমবাৰৰ কাৰণে যদি জীৱামৃত কৰে, মই আগতেও কৈছোঁ

0: এইটো কৰি পেলাই হয়তো প্ৰথম ফচলত যিমানখিনি পাব তেওঁ যদি পুনৰ আকৌ পিছৰ ফচলত কৰে আৰু দুবছৰ তিনি বছৰ ধৈৰ্য কৰে ইমান চমকপ্ৰদ সফল পাব আৰু তেওঁ মাটিখিনি ইমান সুন্দৰ জৈৱিক এটা উৰ্বৰ মাটি তেওঁ নিজে সমৃদ্ধভাৱে কৰি ল'ব তেতিয়া আৰু তেওঁ মানে আৰু অন্য ৰাসায়নিক সৰ্বস্ব যিটো কৃষি
1: কৃষিলৈ
0: নহয় তাৰ কাৰণে তেওঁ পইচা বাচিব আৰু ভাৰত চৰকাৰে যিটো কথা কৈ আছে যে আমি ৰাসায়নিক সাৰ আমি বিদেশৰ পৰাও আনিব লগা হয় তাৰ কাৰণে বহু বৈদেশিক মুদ্ৰা আমাৰ ক্ষয় হয় সেইখিনি আমাৰ ৰাহি হ'ব
1: নহয় সেইটো এটা ৰাহি হ'ব আৰু এটা কথা আৰু ইয়াত মাটিত আমি প্ৰাকৃতিক কৃষিত আমি মাটি সাৰুৱা কৰাৰ বিভিন্ন পদ্ধতি আৰু বহুত বস্তু

0: সেউজীয়া হাজৰিকা
1: সেউজাৰ
0: আছে, সেউজাৰ আছে, আমি ধইঞ্চা দি সেউজাৰো কৰিব পাৰোঁ। সেই সেউজাৰবিলাক প্ৰায় 100 কেজিৰ ওপৰত পাৰ হেক্টাৰ সেউজাৰে আমাৰ মাটিত নাইট্ৰজেন যোগান ধৰিব পাৰে। 15-18 টনমানলৈকে জৈৱিক পদাৰ্থৰ প্ৰতি হেক্টাৰত সি কেঁচা জৈৱিক পদাৰ্থ মাটিত দিব পাৰে। গতিকে আমাৰ জৈৱিক পদাৰ্থই জৈৱিক পদাৰ্থ হৈ গ'ল ন মাটিত। ঘনজীৱামৃত দিলোঁ, ধইঞ্চা দিলোঁ, পনীয়াটোও দিলোঁ জীৱামৃত। গতিকে মাটিৰ স্বাস্থ্য ভাল নহয় ক'ত থাকিব? মাটিৰ স্বাস্থ্য মানে সি ভাল হ'বই লাগিব, আৰু হ'বই নহয়। কেৱল আমাৰ দায়িত্ব এটা, কামটো আমাৰ, বাকীখিনি বসুমতী যি কৰে তাকে কৰি থাকিব। তাৰমানে কৰ্মণ্য অধিকাৰেষ্টে মা ফলেচু গদাচন, কৰ্মতহে অধিকাৰ আছে, ফলত নাই। আমি আমাৰ কৰ্ম কৰিলোঁ আৰু বসুমতীয়াই যি কৰে তাকে কৰি থাকোঁ।
2: হয়, এইবাৰ সুধিব বিচাৰিছোঁ, জীৱামৃত কিমান সময়ৰ ব্যৱধানত প্ৰয়োগ কৰিব পাৰি?
0: প্ৰথমতো ঘনজীৱামৃতটো আমি দিলোঁৱে, মাটিতটো দিয়ে দিম খেতি কৰাৰ আগত। এতিয়া আমাৰ পনীয়া জীৱামৃতৰ কথাটো আহিব, 15-20 ডেজ ইণ্টাৰভেলত, 15-20 দিনৰ মূৰে মূৰে আমি ইয়াক মিনিমাম 2 বাৰ আমি স্প্ৰে কৰা দৰকাৰ। 2 বাৰ মানে কোন সময়ত? প্ৰথম জীৱামৃতটো আৰম্ভ হ'ব, প্ৰথম হ'ব আমাৰ যেতিয়া গছে শ্ৰীবৃদ্ধি আৰম্ভ হ'ব। একদম শ্ৰীবৃদ্ধি আৰম্ভ হোৱাৰ লগে লগে 60 লিটাৰ পানী, মইতো কৈছোঁৱে মিনিমাম 60 লিটাৰ, এই জীৱামৃত যি বনাই ল'লোঁ আমি 2 লিটাৰৰ, 60 লিটাৰ মিনিমাম আমি স্প্ৰে কৰিব লাগিব। স্প্ৰে কৰাৰ টাইমটো বহুত ইম্পৰ্টেণ্ট। সূৰ্য ঠিক উদয় হ'ব ধৰিছে সেইখিনি সময়ত কৰিব পাৰে, নহ'লে 2-3 বজাৰ পাছত কৰিব লাগে।
1: তাৰমানে এইটো কথা যে জৈৱিক কথাটো আৰু অনুজীৱৰ বসুমতীৰ কথা যেতিয়া আহি গ'ল, মানে তাপৰ কথা আছে, সেমেকা পৰিৱেশ আৰু ছাঁ, এই গোটেইখিনিৰ লগত মিলাই এইখিনি অলপ বহলাই ক'ব লাগিব। আমি যিহেতু আমি আৰম্ভ কৰিছোঁ এই লাইনে আলোচনা,
0: বহুত দীঘলীয়া ক'ব লাগিব, বহুত আছে ক'বলৈ, এটাই কৰি চাওকচোন।
1: হয় হয়,
0: যিখিনি আমাৰ উপাদান, আজিতো জীৱন গৃহ হয়তো শুনি আছে সকলোৱে, হয়তো কাগজ কলম হাতত নল'বও পাৰে। আজি
2: উপাদানখিনি এবাৰ আকৌ কৈ দিব নেকি?
0: দামো কৈ দিব পাৰোঁ। উপাদানটো হ'ল আমাৰ একেবাৰে আজিৰ গোবৰ 10 কেজি দেশী গৰুৰ, 10 লিটাৰ গোমূত্ৰ, 2 কেজি গুড়, 2 কেজি ধৰক বেচনে ক'লোঁ আৰু, খুব পাউডাৰ মাহজাতীয় শস্যৰ, আৰু 1 আঁজলি এই ধৰক ডাঙৰ গছৰ তলৰ মাটি, ভাৰ্জিন চইল বুলি যিটো কয়, সেইখিনি 1 আঁজলি দিব লাগে। দি পেলাই ঘূৰা কেনেকৈ ছিষ্টেম মইতো ক'লোৱে, গতিকে সেই ছিষ্টেমত তেওঁ মানে কৰিব পাৰিব, ছায়াত কৰিব বৰষুণ নপৰা ঠাইত। মই পুনৰাবৃত্তি এইকাৰণে কৰিলোঁ যে গুণগত মানটো সদায় কি ধৰণে কি প্ৰক্ৰিয়া মাজেৰে কৰিছোঁ আৰু সেই প্ৰক্ৰিয়াটোতো সদায় শুদ্ধ হ'ব লাগিব, তেতিয়াহে শুদ্ধ ফল আশা কৰিব পাৰি।
2: আপুনি উপাদানখিনি ক'লে, এতিয়া সকলোৰে ঘৰে ঘৰে গাই গৰু নাথাকিব পাৰে, কোনোবা কৃষকে যদি অতিৰিক্ত পৰিমাণৰ গোবৰ বা গোমূত্ৰ নাপায় তেতিয়া তেওঁলোকে কি পদ্ধতি,
0: মানে প্ৰয়োজনীয় বস্তুখিনি
2: নাপালে তেতিয়া কি কৰিব?
0: ওচৰৰ কৃষকসকল ৰাইজৰ পৰা ল'ব পাৰিব, কাৰণ তেওঁ জানে নহয়, বিশ্বাসযোগ্য মানুহ পাব, তেওঁ জানে কোনজন মানুহে কি কাম কৰি আছে, কোনে সাৰ দিছে দিয়া নাই, সেইবিলাকৰ পৰাও তেওঁলোকৰ পৰা তেওঁ সেইটো আনিব পাৰিব। তাই সেইটো কালেকশ্যন কৰি সংগ্ৰহ কৰি অনাত কোনো বাধা নাই জৈৱিক কৃষিত। গতিকে এইটো এটা মানে আমাৰ
1: বাস্তৱ প্ৰশ্ন সুধিছে আপুনি, কাৰণ এনেকুৱা এটা দিন আহি গ'ল আমি এতিয়া গৰু নাথাকাৰ কথাটো মানে চিন্তা কৰিব লগা হৈ গৈছে, কিন্তু খেতিয়কৰ পৰম বন্ধু দেশী গৰু আমাৰ লাগিব, আৰু যদি নাই গাঁওখনত নিশ্চয় থাকিব, বেলেগৰ পৰা আনি হ'লেও গোমূত্ৰ আৰু সতেজ গোবৰ আমাক লাগিবই। আজ বাকী ধৰক দালিৰ গুড়ি, বেচন বা 1 আঁজলি মাটি বা এইখিনি হয়তো তেওঁলোকে নিজে গোটাব পাৰিব, আৰুতো বিশেষ বস্তু নালাগে, আৰু
0: বিশেষ একো নাই আৰু, এইখিনি কথা। গতিকে এইখিনি কাম কৰিব লাগে। আৰু এটা আৰু মই কৃষকৰাজক অনুৰোধ কৰি থওঁ, এজনী গাইনো কিয় পুহিব নোৱাৰি? নোৱাৰাৰ কাৰণ কি আছে? গাখীৰখিনিও খালোঁ, ঘিখিনিও ল'ৰা ছোৱালীক খোৱালোঁ, মগজো চকু ভালে থাকিল, গৰুকো মানে পিছত ভাল খাদ্য খুৱাম নহয়, মাহ খেতিয়ে কৰিলোঁ, মাহৰ গছকেইডাল দি দিম ন গৰুক খাবলৈ, আকৌ সিহঁতৰ চেহেৰা পাতি ভাল হৈ থাকিব, সেইটো আৰু।
2: শেষত মৌচুম হাজৰিকা ডাঙৰীয়া, আপুনি সামগ্ৰিকভাৱে এই বিষয়ে কি ক'ব বিচাৰিব?
1: আজি যিটো বিষয় এইটো এটা বৃহৎ প্ৰাকৃতিক কৃষিৰ যিটো এটা আন্দোলন আৰম্ভ হৈছে, আমি সেউজ বিপ্লৱৰ পিছত আমি রাসায়নিক সার সর্বোচ্চ বা রাসায়নিক কীটনাশকের যা

0: অপকাৰী দিশ আহি গ'ল, সেইখিনিৰ পৰা এতিয়া কৃষকে কৃষকসকল বা আমাৰ বিজ্ঞানীসকলেও নতুনকৈ চিন্তা কৰিছে যে আমি প্ৰাকৃতিক কৃষিলৈ ঘূৰি যাব লাগিব। আৰু প্ৰাকৃতিক কৃষিটো এনেকুৱা নহয় যে আমি ক'ৰবাৰ কিনি আনি পেলাই মাটিত প্ৰয়োগ কৰিলোঁ প্ৰাকৃতিক কৃষি হৈ যাব, এইটো নহয়। এইটো প্ৰাকৃতিক আমি আমাৰ ডক্টৰ কলিতা যেনেকৈ কৈছে, এটা প্ৰাকৃতিকভাৱে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বসুমতীৰ লগত, পৃথিৱীৰ লগত, ভূমিৰ লগত, আমি মানুহৰ আৰু জীৱৰ লগত যিটো সংযোগ, এইটো এনেকৈ এখোজ এখোজকৈ আৰম্ভ হ'ব। এই আলোচনাৰ দ্বাৰা আমি আজি এটা প্ৰাৰম্ভিক খোজ দিব বিচাৰিছোঁ যে জীৱামৃত্যু আমাৰ খেতিয়কসকলে কৰক আৰু মাটিৰ উৰ্বৰতা বৃদ্ধিৰ কাৰণে প্ৰথম খোজটো দিয়ক। তাৰপিছত আমি আৰু আৰু এই বিষয়ত আমি আৰু অধিক আলোচনা কৰাৰ ঠন থাকিব,
1: বহুত আলোচনা কৰিবলগা আছে।
2: আজি আমি জানিলোঁ জীৱামৃতৰ বিষয়ে আৰু প্ৰাকৃতিকভাৱে কিদৰে খেতি কৰিব পাৰি, তাৰ গুৰুত্ব কি, সেই বিষয়ে আজি আমি জানিলোঁ। আপোনালোকে ইমান মূল্যৱান কথা কিছুমান আজি ক'লে, তাৰ বাবে অশেষ ধন্যবাদ। আগলৈ আপোনালোকক আকৌ ষ্টুডিঅ'ত বিচাৰিম।
0: ধন্যবাদ, নমস্কাৰ।
3: কৃষি জগত অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত, এই বিষয়ে এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে অৱসৰী যুটীয়া কৃষি সঞ্চালক ডক্টৰ বংশীধৰ কলিতা আৰু অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক মৌচম হাজৰিকাই। আলোচনাটিৰ আঁত ধৰিলে মেলোডি পাটগিৰিয়ে। কৃষিজগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলোডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কম সুতত লোন বিচাৰে
4: তাকো এপেৰে বাহা
5: অচিলে অচিনাকি এপৰ পৰা হাত খাই থাকিব।
6: RBIয়ে কয়
7: জানি ৰক, সতৰ্ক হৈ ৰক।
8: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: বাৰ্তাৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। জাপানৰ আইচি নাগয়ত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে এছিয়ান গেমছত এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত কৰা মিক্সড সমৰকলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত সুচিকা তাৰিৱালে ছিংগাপুৰৰ টিউ হুই হুনৰ হাতত 0-2 ফলাফলত পৰাজয়বৰণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াক লৈ প্ৰতিযোগিতাত ভাৰতৰ পদকৰ সংখ্যা 6লৈ বৃদ্ধি পাইছে। ইপিনে এছিয়ান গেমছৰ মহিলাৰ ক্ৰিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে বাংলাদেশক 114 ৰাণত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতৰ মহিলা বেডমিণ্টন দলেও কাজাখাস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ভাৰতীয় পুৰুষ হকী দলে এছিয়ান গেমছত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতে কালি ইণ্ডোনেছিয়াক 13-1 গ'লত পৰাস্ত কৰে। ভাৰত কাইলৈ শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এছিয়ান গেমছত ভাৰতে কালি 2টা ৰূপৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাত মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ দলীয় শাখাত ইলা ভেনিল ফালাৰিভান, সোনম মাস্কৰ আৰু বিদৰ্শ বিনোদে দেশৰ হৈ এইবাৰৰ এছিয়ান গেমছৰ প্ৰথমটো পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মহিলা হকী দলটোৱে উজবেকিস্তানক 19-0 গ'লত পৰাস্ত কৰে। ভাৰতীয় মহিলা দলটো আজি ইণ্ডোনেছিয়াৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত আজি পুৱা ভাৰতৰ পুৰুষ কাবাডী দলটোৱে জাপানক 49-24 ব্যৱধানত পৰাস্ত কৰে আৰু মহিলা দলটোৱে সন্ধিয়া বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সাপ্তাহিক ক্ৰীড়াবাৰ্তা শুনিলে, যুগুতালে অংকুৰজ্যোতি শৰ্মাই। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়াবাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।
1: ক্ৰীড়াবাৰ্তা শুনিলে এয়া আকাশবাণী গুৱাহাটী মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: আপোনাৰ চাহ ইএমআই ভাড়া কেনেকৈ মেনেজ কৰোঁ?
3: এটা উপায় আছে, ভাল পইচা পাবা।
2: কেনেকৈ?
3: তোমাৰ বেংক ডিটেইলছ দিবা, কেইজন মানে পইচা পঠিয়াব, তেওঁলোকে জনোৱা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিবা, কমিশ্যন পাবা।
2: ইমান উজু ক'ত নো উজু? এইটো মানি মিউল, ক'লা ধন ঘূৰাই আনে আনৰ একাউণ্টৰ পৰা, ই হ'ল অপৰাধ, জেইল হ'ব পাৰে। নাই ভাই, নকৰোঁ। আপোনাৰ বেংক একাউণ্ট নিৰাপদে ৰাখক, কাকো ব্যৱহাৰ কৰিবলৈ নিদিব। RBIয়ে কয়
4: জানি লওক, সতৰ্ক হৈ ৰওক।
2: প্ৰতিটো বেংকৰ বাবে বেলেগ বেলেগ KYC পেপাৰ্ছ, যদি এটাই চাবি হ'লহেঁতেন।
4: আছে নহয় দেউতা CKYC আইডি।
2: CKYC মানে?
4: বেংকে আপোনাৰ KYC বিৱৰণ CKYC ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পায় ইউনিক 14-ডিজিটৰ CKYC আইডি, যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে। এঠাইত KYC আপডেটেৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে।
2: বাহ, RBIয়ে কয়
4: KYC সুৰক্ষিত বেংকিঙৰ দিশলৈ প্ৰথম পদক্ষেপ।
5: जीवन के प्रारंभिक वर्षों में ही तय होता है कि बच्चों का कितना मानसिक विकास होगा और वो जीवन में कितना आगे बढ़ेंगे। हमारी आंगनबाड़ियों में बच्चों का प्रारंभिक विकास, सही पोषण, भरपूर प्यार, गर्म ताज़ा भोजन और खेल खेल में सीखने के माध्यम से हो रहा है। साथ ही प्रधानमंत्री मातृ वंदना योजना के तहत पात्र धन राशि सीधे माताओं के बैंक अकाउंट में जमा कर सुरक्षित मातृत्व को सुनिश्चित किया जा रहा है। हमारी आंगनवाड़ी हमारी जिम्मेदारी के संकल्प के साथ 9 सितंबर 2026 से 8 अक्टूबर 2026 तक मनाया जा रहा है 9वां राष्ट्रीय पोषण माह।
6: देश के हर गरीब हर व्यक्ति तक पोषण पहुंचाना भी सरकार की प्राथमिकता है।
5: आज ही अपनी नजदीकी आंगनवाड़ी से जुड़िए, क्योंकि हमारी आंगनवाड़ी है हमारी जिम्मेदारी।

0: তাৰিখসমূহ হ'ল ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ তিথি উলহ মালহেৰে পালন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন, সন্দেহযুক্ত নাগৰিকে পাছপোৰ্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা আয়ুক্তৰ পৰ্যালোচনা বৈঠক আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনা সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেঙি টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতীদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্ম ধ্বজা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিশ্চন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। বিশ্বনাথ জিলাৰ শংকৰদেৱ সংঘৰ বিশ্বনাথ আঞ্চলিক নামঘৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে আজি বিশ্বনাথ চাৰিআলিত পুনৰ নিৰ্মাণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ উদ্বোধন কৰি এইদৰে কয়।
1: আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি আবিৰ্ভাৱ তিথি আৰু এই আবিৰ্ভাৱ তিথিৰ শুভ মুহূৰ্তত আমি সকলো একত্ৰিতভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ বিশ্বনাথত আমি সকলো আহিছোঁ। গুৰুজনাৰ প্ৰতি আমি ভক্তি নিবেদন কৰিছোঁ আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ লৈছোঁ। আজিৰ এই দিনটোতে আমি ইয়াত খুব সুন্দৰভাৱে ইয়াৰ সকলোৱে মিলি এই নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছে। আমাৰ পৌৰসভাৰ তৰফৰ পৰা এই নামঘৰ ভাগত কিছু সহযোগিতা আগবঢ়োৱা হৈছে। ইয়াৰ টাইলছৰ কাম কৰা হৈছে, কিছু আনুষাংগিক কাম কৰা হৈছে। আমাৰ লক্ষ্য যে প্ৰতিটো নামঘৰ সৰ্বাংগ সুন্দৰ হওক।
0: ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানি গাঁৱত কালিৰে পৰা 4 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত 5 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গণককুচি সত্ৰ, সুন্দৰীদিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। বাক্সা জিলাৰ কালপানী নামঘৰতো আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে আজি পুৱা অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটা বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত অঞ্চলটোৰ ৰাইজে নামঘৰত যথাৰীতি নাম প্ৰসংগ আৰু ধৰ্মীয় ৰীতি নীতিৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰে। জন্মোৎসৱৰ পৰৱৰ্তী বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত উদ্যোক্তাসকলৰ তৰফৰ পৰা জগন্নাথ বৰ্মনে এইদৰে কয়।
2: আমি অন্যান্য বছৰৰ দৰে এই বছৰো কালপানী শংকৰ সৰণী সংঘৰ সৌজন্যত কালপানী আঞ্চলিক নামঘৰত 3 দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578তম জন্মোৎসৱ উদযাপন কৰিব ওলাইছোঁ। আৰু ইতিমধ্যে ৰাতিপুৱা নাম প্ৰসংগ, তাৰপিছত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু আমাৰ যি বাৰে ৰহণীয়া সাংস্কৃতিক এই শোভাযাত্ৰা আৰম্ভ হৈছে। আমাৰ BTCৰ সন্মানীয় EM আক্তাৰা বাইদেউ আহি ইয়াৰ শুভ উন্মোচন কৰিছে আৰু এতিয়াও শোভাযাত্ৰা ঘূৰি আহি আমাৰ নামঘৰ প্ৰাংগণ পোৱা নাই। আৰু ইতিমধ্যে আমাৰ ইয়াত ভাগৱত চলি আছে নামঘৰত আৰু আবেলি বন্তি প্ৰজ্বলন আছে সন্ধিয়া, তাৰপিছত ৰাতি 2টা নামদল ইয়াত আমন্ত্ৰণ কৰা হৈছে।
0: কোচবিহাৰৰ মধুপুৰ সত্ৰ, শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহ আৰু গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাৰে পৰা গুৰু বন্দনা আৰু নাম প্ৰসংগ তথা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে।

0: ঠিকেন বৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
1: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি চন্দ্রপুরত ভারতীয় মহাকাশ গবেষণা প্রতিষ্ঠান ইসরোর উন্নত রাডার গবেষণা কেন্দ্রের আধারশিলা স্থাপন করে। নেত্রা প্রকল্পর অংশ হিসাবে নির্মাণ হবলগিয়া এই অত্যাধুনিক কেন্দ্রটোয়ে মহাকাশত থকা বিভিন্ন উপাদানের গতিবিধি নিরীক্ষণের ভারতের গুরুত্বপূর্ণ মহাকাশ সম্পদসমূহ সুরক্ষিত রখার ক্ষমতা অধিক শক্তিশালী করব। মুখ্যমন্ত্রী ডক্টর শর্মায় কয় যে এসময়ত দেশের প্রধান প্রযুক্তি কেন্দ্রসমূহৰ পৰা বহু দূরত বলে বিবেচিত হওয়া অসমৰ ভূমিত এনে অত্যাধুনিক রাষ্ট্রীয় আন্তঃগাঁথনি গড় লৈ উঠাটো রাজ্যবাসীর বাবে সন্তুষ্টির বিষয়।
2: রাজ্য সরকারের কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে আমি ইসরোর এই রাডার স্টেশন নির্মাণের বাবে 200 বিঘা মাটি চন্দ্রপুরত আমি দিম। আৰু আজি মই অত্যন্ত গৌরবান্বিত যে আমার ইসরো প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়া আর ইসরোর অধ্যক্ষ নারায়ণন ডাঙরিয়ায় এই প্রকল্পটির কাম দ্রুতগতিত আগবাই লৈ গল। আর তেখেতে অলপ আগতে আমাক ইয়াত কৈছে যে মেগ বা ক্লাউডক গবেষণা কৰিব পৰা প্রথম রাডার ইয়াতে ফেব্রুয়ারি মাহতে স্থাপন কৰিবৰ বাবে ইসরোয়ে ব্যবস্থা লৈছে।
1: ডক্টৰ শর্মায় এই কৌশলগত রাষ্ট্রীয় প্রকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী সন্দেহযুক্ত নাগৰিকে পাছপোৰ্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ প্ৰদান কৰিছে। 45 দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে নিৰ্দেশনাত সন্নিৱিষ্ট কৰে। উল্লেখযোগ্য যে দক্ষিণ হালমৰা মানকাছাৰ চালেকা খাতুন নামৰ এগৰাকী মহিলাক জিলাখনৰ এখন বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰে। যোৱা 3 জুনত বিদেশী ন্যায়াধীকৰণৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই চালেকা খাতুনে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি কালতে উচ্চ ন্যায়ালয়ে বিদেশী সংক্ৰান্তীয় গোচৰ ৰুজু হৈ থকা অৱস্থাত চালেকা খাতুনে 2018 চনৰ 5 অক্টোবৰত পাছপোৰ্ট লাভ কৰা তথ্যৰ ওপৰত দৃষ্টি নিবদ্ধ কৰে। সন্দেহজনক নাগৰিকগৰাকীয়ে কেনেদৰে গোচৰ ৰুজু হৈ থকা অৱস্থাত পাছপোৰ্ট লাভ কৰিলে সেই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে অসম আৰক্ষী সঞ্চালক প্ৰধানক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনৰ কৃষিখণ্ডৰ ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য শীৰ্ষক অধিৱেশনত যোৱা শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। দুদিনীয়া সন্মিলনৰ সামৰণিৰ দিনা অধিৱেশনত অংশ লৈ শ্ৰীমল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্ৰহণ, প্ৰাতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈ সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতারমণৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত শ্ৰীমল্লবৰুৱাই অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনা আৰু ভৌগোলিক বৈশিষ্ট্যৰ সৈতে সংগতি ৰাখি বিত্তীয় নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ লগতে অসমৰ সামগ্ৰিক অৰ্থব্যৱস্থা, উন্নয়নৰ পৰিকল্পনা আদি বিষয়ৰ ওপৰতো আলোকপাত কৰে। নতুন দিল্লীৰ ITOৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত হৰতালিকা তীজ মহোৎসৱ 2026ত নেপালীভাষী গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ সংস্কৃতি, পৰম্পৰা আৰু সামূহিক পৰিচয়ৰ দিনজোৰা উৎসৱ অনুষ্ঠিত হয়। দিল্লী চৰকাৰৰ সহযোগত হাছৰৌ স্বাভিমান ট্ৰাষ্টৰ দ্বাৰা এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, কেবিনেট মন্ত্ৰী কপিল মিশ্ৰ তথা যোগ গুৰু বাবা ৰামদেৱ উপস্থিত থাকে। সমাৱেশত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে কয় যে তীজ কেৱল এটা উৎসৱেই নহয়, বৰঞ্চ এয়া আস্থা, পৰম্পৰা, সংস্কৃতি আৰু নিজৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰা এক আৱেগিক হেতু। এই কাৰ্যসূচী বাস্তৱায়িত কৰি তোলাৰ বাবে শ্ৰীতামাঙে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, মন্ত্ৰী কপিল মিশ্ৰ, যোগগুৰু বাবা ৰামদেৱ তথা আচাৰ্য বালকৃষ্ণক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীতামাঙে নতুন প্ৰজন্মৰ মাজত সাংস্কৃতিক সম্পৰ্ক ধৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে এই উৎসৱ সংস্কৃতি, পৰম্পৰা আৰু একতাৰ মহোৎসৱ হিচাপে পৰিগণিত হৈছে। হাইলাকান্দি জিলাৰ 5 গ্ৰামৰ ধলেশ্বৰ জিৰ' পইণ্টত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোত উত্থাপন হোৱা ভূমি দখলৰ অভিযোগৰ ভিত্তিত আজিৰ এই উচ্ছেদ অভিযান চলোৱা হয়। উল্লেখযোগ্য যে পৰহি বিধায়ক ডাঃ মিলন দাসে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰিছে।

0: হৈছিল। ওদালগুৰি জিলাৰ কৃষি বিভাগৰ অধীনত মাজবাট কৃষিখণ্ডৰ অন্তৰ্গত ওৰাঙত কেন্দ্ৰীয় আঁচনি আত্মা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। ব্যৱহাৰিক প্ৰশিক্ষণ তথা প্ৰয়োগাত্মক কৰ্মশালাখনত গ্ৰাম্য অৰ্থনীতি সবলীকৰণ আৰু মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই উদ্দেশ্যে খাদ্য সুৰক্ষাৰ বাবে কৃষিভিত্তিক শাক পাচলিৰ বৈজ্ঞানিক মূল্য সংযোজন আৰু স্বাস্থ্যসন্মত আচাৰ প্ৰস্তুতকৰণ প্ৰণালী সন্দৰ্ভত মহিলাসকলক প্ৰশিক্ষণ দিয়া হয়। কৰ্মশালাত ওৰাং অঞ্চলৰ বিভিন্ন আত্মসহায়ক গোটৰ 30 গৰাকী উদ্যমী মহিলাই অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও নিৰ্বাচনী জিলাত আসন্ন উপ নিৰ্বাচন সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত জিলাখনৰ মাণ্ডলিক বিষয়া আৰু খণ্ড বিষয়াসকলৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে মাণ্ডলিক আৰু খণ্ড বিষয়াসকলে ক্ষেত্ৰ পৰ্যায়ত পাব পৰা নানা ধৰণৰ সুবিধা অসুবিধা আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হয়। ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভৌগোলিক স্থিতি, যোগাযোগ ব্যৱস্থা, সুৰক্ষা সংক্ৰান্তীয় দিশসমূহৰ বুজ লৈ জিলা আয়ুক্ত বিষয়াসকলক সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত তেওঁ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা, সুৰক্ষামূলক সীমা প্ৰাচীৰ, খোৱাপানী, শৌচাগাৰ আৰু পথ যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ বিশেষ আহ্বান জনায়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ ৰাজহ চক্ৰ বিষয়াসকলো উপস্থিত থাকে। বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত নৰসিংবাৰীৰ পল্লানৈত গা ধুবলৈ গৈ আজি দুজন কিশোৰৰ সলিল সমাধি ঘটে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে নদীখনত জলকেলি কৰিবলৈ অহা 3জন বন্ধুৰ 2জনৰ থিতাতে মৃত্যু ঘটে। মৃত্যু হোৱা কিশোৰ 2জন সৰুপেটা কাহাৰপাৰাৰ মুন দাস আৰু দিগন্ত কলিতা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। স্থানীয় ৰাইজৰ সৈতে মিলি আৰক্ষীয়ে 2জন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে। জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে মিক্সড সমৰকলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত সুচিকা টাৰিৱালে ছিংগাপুৰৰ টিউ হুই হুইনৰ হাতত 0-2 ফলাফলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এছিয়ান গেমছ 2026ৰ মিক্সড সমৰকলাত ব্ৰঞ্জৰ পদক দখল কৰি ইতিহাস ৰচাৰ বাবে সুচিকা টাৰিৱালক অভিনন্দন জনাইছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এছিয়ান গেমছৰ 2026ৰ মিক্সড সমৰকলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে সুচিকা টাৰিৱালক অভিনন্দন জ্ঞাপন কৰিছে। ইপিনে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতে বাংলাদেশক 114 ৰাণত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। ভাৰতৰ মহিলা বেডমিণ্টন দলেও কাজাখাস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ভাৰতীয় পুৰুষ হকী দলে এছিয়ান গেমছত জয়েৰে অভিযান আৰম্ভ কৰিছে। মংগলদৈৰ বিশিষ্ট সমাজকৰ্মী বিপিন চন্দ্ৰ দাসৰ আজি পুৱা নিজ বাসগৃহত 82 বছৰ বয়সত মৃত্যু হয়। মংগলদৈৰ 3 নম্বৰ ৱাৰ্ড নিবাসী প্ৰয়াত দাস মংগলদৈ সনাতন ধৰ্মসভা, ৰাম জানকী মন্দিৰ, 3 নম্বৰ ৱাৰ্ড দুৰ্গা পূজা উদযাপন সমিতি, মংগলদৈ নগৰ শ্মশান পৰিচালনা সমিতিৰ অন্যতম উদ্যোক্তা হিচাপে সেৱা আগবঢ়াইছিল। সমাজকৰ্মীগৰাকীৰ মৃত্যুত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী নীলিমা দেৱী, বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্ৰাক্তন মন্ত্ৰী বসন্ত দাস আদিকে ধৰি বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে। আজি দুপৰীয়া মংগলদৈ টেঙাবাৰী শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ তিথি উলহ মালহেৰে পালন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন। সন্দেহযুক্ত নাগৰিকে পাছপৰ্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ। আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া শুনক অম্বিকাগিৰি ৰায় চৌধুৰী ৰচিত এটি বৃন্দগান।

0: ইমান পৰে অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী মহাবাহু, খন্তেক পাছতেই অসমীয়াত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া।

0: এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি বিজয়া দশমী উপলক্ষে অহা 20 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। ভাৰত আৰু মংগোলিয়াৰ যুটীয়া সামৰিক অনুশীলন নমাডিক এলিফেণ্টৰ 18 সংখ্যক সংস্কৰণ আজিৰে পৰা উত্তৰাখণ্ডৰ পিথৰাগড়ৰ ফৰেন ট্ৰেইনিং নডত আৰম্ভ হৈছে। 11 সংখ্যক আয়ুৰ্বেদ দিৱস পৰহিলৈ উদযাপন কৰা হ'ব। মহানদীৰ পানী বিতৰণ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাৰিয়ে প্ৰকাশ কৰিছে। আৰু জাপানত চলি থকা এছিয়ান গেমছত ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে আজি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি বিজয়া দশমী উপলক্ষে অহা 20 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে এই চুক্তিয়ে নিউজিলেণ্ডলৈ ভাৰতীয় সামগ্ৰীৰ 100% শুল্কবিহীন ৰপ্তানিৰ সুযোগ দিব। তেওঁ কয় যে এই কৌশলগত অংশীদাৰিত্বই দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক গভীৰ কৰাৰ সামূহিক আকাংক্ষাক প্ৰতিফলিত কৰে। তেওঁ লগতে কয় যে দুয়োখন দেশৰ মাজত পৰৱৰ্তী 4-5 বছৰত পণ্য আৰু সেৱাত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি প্ৰায় 30,000 কোটি টকা মূল্যলৈ লৈ যোৱাটো লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে ভাৰতৰ MSME খণ্ড কৃষকসকল, হস্ততাঁত আৰু কাৰুশিল্পীসকলক যথেষ্ট লাভৱান কৰিব আৰু নতুন নিয়োগৰ সুবিধা সৃষ্টি কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিৰ অধীনত নিউজিলেণ্ডে ভাৰতত 2,00,000 কোটি টকা বৈদেশিক প্ৰত্যক্ষ বিনিয়োগ অৰ্থাৎ FDI ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। দুয়োখন দেশৰ মাজৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: It is an important moment for our businesses, farmers, exporters and MSMEs, for our professionals and consumers who will all benefit from the commitments undertaken in this agreement. It facilitates significant investments of $20 billion over the next 15 years from New Zealand to India. It also establishes an agriculture productivity partnership whereby New Zealand's technology will meet India's scale and growing demand.
0: Bharat আৰু মংগোলিয়াৰ যুটীয়া সামৰিক অনুশীলন নমাডিক এলিফেণ্টৰ 18 সংখ্যক সংস্কৰণ আজিৰে পৰা উত্তৰাখণ্ডৰ পিথৰাগড়ৰ ফৰেন ট্ৰেইনিং নডত আৰম্ভ হৈছে। এই অনুশীলন অহা 3 অক্টোবৰলৈ চলিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে এয়া হৈছে ভাৰত আৰু মংগোলিয়াৰ মাজত প্ৰতিবছৰে অনুষ্ঠিত প্লেটুন পৰ্যায়ৰ অনুশীলন। এই অনুশীলনৰ শেহতীয়া সংস্কৰণটো যোৱা বৰ্ষৰ মে জুন মাহত মংগোলিয়াৰ উলান বাটাৰত অনুষ্ঠিত হৈছিল। ভাৰতীয় সেনা আৰু মংগোলিয়াৰ সশস্ত্ৰ সেনাৰ পৰা 45 জনকৈ জোৱানে এই অনুশীলনত অংশগ্ৰহণ কৰে। 11 সংখ্যক আয়ুৰ্বেদ দিৱস পৰহিলৈ উদযাপন কৰা হ'ব। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ। আয়ুষ মন্ত্ৰালয়ে জনোৱা মতে 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 3,00,000ৰো অধিক অংশগ্ৰহণকাৰীয়ে আয়ুৰ্বেদ দিৱস ৱেবছাইটত পঞ্জীয়ন কৰিছে। লগতে 89 লাখ নাগৰিকে ৱেবছাইটযোগে আয়ুৰ্বেদক সমৰ্থন জনাব বুলি প্ৰতিশ্ৰুতি দিছে। আয়ুষ মন্ত্ৰালয়ে কয় যে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়কে ধৰি ৰাজ্যসমূহৰ বহুসংখ্যক অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছে। এই পদক্ষেপে সজাগতা, সুস্থ আৰু বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে নাগৰিক, শিক্ষানুষ্ঠান, সম্প্ৰদায় আৰু বিভিন্ন সংগঠনৰ একত্ৰিত কৰি আয়ুৰ্বেদ দিৱস উদযাপনৰ কাৰ্যসূচী ফলপ্ৰসূ কৰিব বুলি আশা কৰা হৈছে। 11 সংখ্যক আয়ুৰ্বেদ দিৱসত বিদেশৰ অংশগ্ৰহণকাৰীয়েও পঞ্জীয়ন কৰা পৰিলক্ষিত হৈছে। 10খন দেশৰ 1,900তকৈও অধিক অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছে। এই আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণে আয়ুৰ্বেদ দিৱসৰ ক্ৰমবৰ্ধমান প্ৰসাৰ আৰু আয়ুৰ্বেদৰ প্ৰতি সজাগতা সৃষ্টিকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেখ আহমেদ বিন ৰছিদ অল মাকটুমৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্বেখ আহমেদ বিন ৰছিদ অল মাকটুম ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ অল মাকটুমৰ ভাতৃ। সমাজসেৱাৰে তেওঁ দাঙি ধৰা নিদৰ্শন অনাগত প্ৰজন্মৰ বাবে আদৰ্শ বুলি সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে পৰিয়ালৰ লগতে ডুবাইৰ নাগৰিকলৈও সমবেদনা জ্ঞাপন কৰে। মহানদীৰ পানী বিতৰণৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী

0: মন্ত্ৰী বিষ্ণু দেউসাইয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ছত্তীশগড় আৰু ওড়িশা দুয়োখন ৰাজ্যতে বিজেপি চৰকাৰ ক্ষমতাত আছে, লগতে কেন্দ্ৰতো এন ডি এ চৰকাৰ থকাৰ বাবে এই সমস্যা সহজে সমাধান কৰিব পৰা যাব। 2018 চনৰ পৰা মহানদীৰ জলবিবাদ ন্যায়ালয়ত বিচৰাধীন হৈ আছিল যদিও বৰ্তমান কেন্দ্ৰীয় জল আয়োগলৈ এই সমস্যাটো প্ৰেৰণ কৰা হৈছে। বিগত কেইমাহত দুয়োখন ৰাজ্যই আলোচনাৰ জৰিয়তে মহানদীৰ পানীৰ সমস্যা সমাধানৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাৱে আজি আফগানিস্তানৰ উনাৰ আৰু পাকটিকাত পাকিস্তানৰ আকাশী আক্ৰমণক গৰিহণা দিয়ে। তেওঁ সামাজিক মাধ্যমত এটা বাৰ্তাযোগে এই কাৰ্যক আফগানিস্তানৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে। পাকিস্তানৰ আকাশী আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ তেওঁ আশু আৰোগ্য কামনা কৰে। তালিবানী কৰ্তৃপক্ষই কয় যে পাকিস্তানৰ আক্ৰমণত 3 জন লোকে প্ৰাণ হেৰুৱায় আৰু 4 গৰাকী লোক আহত হয়। তালিবানৰ মুখ্য মুখপাত্ৰ জাবিবুল্লাহ মুজাহিদে পাকিস্তানী আকাশী আক্ৰমণক গৰিহণা দি এই আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকীয়াই দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3-দিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কেৱডিয়াৰ একতানগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰিব। শ্ৰীমতী মুৰ্মুৱে বুধবাৰে বডোদৰাৰ মহাৰাজা চায়াজীৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক অভিৱৰ্তন অনুষ্ঠানত সভাপতিত্ব কৰিব। তেওঁ লগতে ব্ৰহ্মাকুমাৰীৰ এটা বিশেষ অভিযানৰ শুভাৰম্ভ কৰাৰ উপৰিও বডোদৰাত গোলকীয় আধ্যাত্মিক স্থান ৰিট্ৰিট কেন্দ্ৰ উদ্বোধন কৰিব। শ্ৰীমতী মুৰ্মুৱে বিকশিত ভাৰতৰ যুৱ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আভ্যন্তৰীণ সামৰ্থ্য যোগাই তোলা শীৰ্ষক এটা অভিযানো ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰিব। জাপানৰ ইছিমনিয়া চিটি মিউনিচিপাল জিমনেছিয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে আজি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। ভাৰতৰ তাৰকা খেলুৱৈ লেক্সাছেনে আইমা নিবানক 21-4, 21-12 ছেটত পৰাস্ত কৰে। ভাৰতৰ আয়ুষ ছেট্টীয়ে গৌৰৱ সিংহক 21-4, 21-13 ছেটত পৰাস্ত কৰে আৰু কিদাম্বি শ্ৰীকান্তে জুমাৰ আল আমিনক 21-15, 21-9 ছেটত পৰাস্ত কৰে। ভাৰতীয় দলটোৱে কাইলৈ কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতীয় মহিলা বেডমিণ্টন দলটো কাইলৈ কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দলটোৱে কালি কাজাখাস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ আজি পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, প্ৰাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে মিক্স সমৰ কলাত মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত সুচিকা তাৰিৱালে ছিংগাপুৰৰ টিউ হুই হুৱানাৰ হাতত 0-2 ফলাফলত পৰাজিত হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এছিয়ান গেমছ 2026ৰ মিক্স সমৰকলাত ব্ৰঞ্জৰ পদক দখল কৰি ইতিহাস ৰচাৰ বাবে সুচিকা তাৰিৱালক অভিনন্দন জনাইছে। প্ৰতিযোগিতাত আজি পুৱা ভাৰতৰ পুৰুষ কাবাডী দলটোৱে জাপানক 49-24 ব্যৱধানত পৰাস্ত কৰে। বিয়লি ভাৰতীয় মহিলা কাবাডী দলটোৱে বাংলাদেশক 42-21 ব্যৱধানত পৰাস্ত কৰে। ভাৰত সম্প্ৰতি পদক তালিকাৰ 12 নম্বৰ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি বিজয়া দশমী উপলক্ষে অহা 20 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। ভাৰত আৰু মংগোলিয়াৰ যুটীয়া সামৰিক অনুশীলন নমাডিক এলিফেণ্টৰ 18 সংখ্যক সংস্কৰণ আজিৰে পৰা উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ ফৰেন ট্ৰেইনিং নডত আৰম্ভ হৈছে। 11 সংখ্যক আয়ুৰ্বেদ দিৱস পৰহিলৈ উদযাপন কৰা হ'ব। মহানদীৰ পানী বিতৰণ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেউসাইয়ে প্ৰকাশ কৰিছে। আৰু জাপানত চলি থকা এছিয়ান গেমছত ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে আজি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো। আকৌ শুনোৱা হওক। আজিৰ অনুষ্ঠানত পুনতে

আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালী সুৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ হাদিৰাম ৰংচনৰ কণ্ঠত কাৰ্বি গীত।

পূবালেশুৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে হাদিৰাম ৰংছনৰ আৰু লগৰীয়াসকলৰ কণ্ঠত কাৰ্বি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী শবনম শেহনাজ বেগম। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা শচীন্দ্ৰ কুমাৰ অধিকাৰী।

শ্রোতাসকলে আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীয়ে গাবলৈ লোৱা এইবাৰৰ গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

আধুনিকীটোৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠানৰ শিল্পী আছিল শবনম শেহনাজ বেগম। গীতৰ কথা আছিল ক্ৰমে সচিন্দ্ৰ কুমাৰ অধিকাৰী, দীনেশ বৈশ্য আৰু নিৰ্মল প্ৰভা বৰদলৈ। এয়া আকাশবাণী গুৱাহাটী মহাবাহু।

0: এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে শক্তিপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনা সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰ, শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ, নামঘৰসমূহ আৰু গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাৰে পৰা গুৰুবন্দনা আৰু নাম প্ৰসংগ তথা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নগাঁও নিৰ্বাচনী জিলাত আসন্ন উপ নিৰ্বাচন সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ

নকৰাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত জিলাখনৰ মাণ্ডলিক বিষয়া আৰু খণ্ড বিষয়াসকলৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী সন্দেহযুক্ত নাগৰিকে পাছপৰ্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ প্ৰদান কৰিছে। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে আজি ধেমাজি মাছখোৱাস্থিত অনাথ আশ্ৰম এনাজৰী শিশুগৃহ সৰ্বগ্ৰাম সেৱা সংঘৰ অনাথ শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে। ওদালগুৰি জিলাৰ কৃষি বিভাগৰ অধীনত মাছপাত কৃষিখণ্ডৰ অন্তৰ্গত ওৰাঙত কেন্দ্ৰীয় আঁচনি আত্মা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। হাইলাকান্দি জিলাৰ পাঁচগ্ৰামৰ ধলেশ্বৰ জিৰ' পইণ্টত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: পৰিয়াল কল্যাণ অনুষ্ঠান।
2: নমস্কাৰ আদৰৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ডাক্তৰ জয়ন্ত কুমাৰ গোস্বামী। তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু শল্য চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক। ডাক্তৰ গোস্বামী, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ, আপোনাক নমস্কাৰ জনালোঁ, লগতে মই শ্ৰোতা বন্ধুসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু নমস্কাৰ জনাইছোঁ।
2: ডাক্তৰ গোস্বামী, শিশু বুলি ক'লেই অধিক এটা মানে গুৰুত্ব পায় বা গুৰুত্ব পাবলগীয়া কথা, লগতে শিশুৰ চিকিৎসাৰ কথাটো আহি গ'লে আমি সকলোৱে সজাগ হৈ যাওঁ। আৰু আজি যিটো বিষয়ৰ ওপৰত আমি কথা পাতিবলৈ ওলাইছোঁ, অতি গুৰুত্বপূৰ্ণ বিষয় এটি আপুনি লৈ আহিছে, যিটো আপোনাৰ স্পেচিয়েলাইজেশ্যন, তাত গৰ্ভস্থ অৱস্থাতে সন্তানৰ ৰোগ নিৰ্ধাৰণ আৰু চিকিৎসা। গতিকে এই বিষয়টোৰ সাম্যক এটা আমাৰ অকণমান আভাস এটা দিয়কচোন আৰম্ভণিতে, তাক কি কোনখিনি বস্তু তাত সামৰি লোৱা হয় বাৰু?
3: বিজ্ঞানৰ অন্য শাখাৰ দৰে চিকিৎসা বিজ্ঞানৰো যথেষ্ট প্ৰসাৰ আৰু বিভিন্ন ধৰণৰ বিজ্ঞানৰ সৃষ্টিৰ পৰা বহুতখিনি উন্নতি হৈছেগৈ। এতিয়া আমি আছিলোঁ শিশু শল্য চিকিৎসক, আমি সৰু ল'ৰা ছোৱালীৰ অস্ত্ৰোপচাৰ কৰোঁ জন্মৰ দিনৰ পৰা 12 বছৰ বা তেনেকুৱা বয়সলৈকে, কিন্তু এই সীমা এতিয়া বহু দুয়োফালে বাঢ়ি গৈছে। আমি এতিয়া গৰ্ভস্থ সন্তানৰ ৰোগ নিৰ্ধাৰণ কৰিব পাৰোঁ আৰু সেইমতে কিছু কিছু চিকিৎসাও কৰিব পাৰোঁ। এতেকে সীমাখন যথেষ্টখিনি প্ৰসাৰিত হৈ বাহিৰৰ পৰা পৃথিৱীৰ পৰা গৈ মাতৃগৰ্ভলৈকে প্ৰসাৰিত হৈছেগৈ।
2: হয়, জন্মৰ পূৰ্বৰ পৰাই এই চিকিৎসা আৰম্ভ হৈ যায়, আপুনি এইটো কৈছে, প্ৰসাৰিত হৈছে,
3: হয়,
2: মাতৃগৰ্ভত থকাৰ পৰাই।
3: হয়,
2: গতিকে কেনেধৰণৰ তাত ধৰক এই ৰোগ নিৰ্ধাৰণ কৰাৰ বাবে এই স্ক্ৰিনিং আৰু নিশ্চিতকৰণ পৰীক্ষাৰ বিষয়ে অলপ বহলাই ক'বচোন, কেনেধৰণৰ ব্যৱস্থা আছে?
3: হয়, যেতিয়া এগৰাকী মাতৃয়ে গম পায় যে তেওঁ গৰ্ভস্থ অৱস্থা পাইছে অৰ্থাৎ সন্তানে স্থিতি লৈছে, গোটেই ঘৰখনে বৰ আনন্দত থাকে। কিন্তু ডাক্তৰ হিচাপে ডাক্তৰৰ এটা কৰ্তব্য থাকে যে এটা সুস্থ শিশু যাতে সমাজলৈ বা ঘৰখনলৈকে দিব পাৰে, গতিকে প্ৰত্যেকগৰাকী মহিলাৰে পৰীক্ষা কৰা হয়। সকলো মহিলাকে যি ধৰণৰ পৰীক্ষা কৰা হয় তাক স্ক্ৰিনিং পৰীক্ষা বোলা হয়। এই স্ক্ৰিনিং পৰীক্ষা খুব নিশ্চিত নহ'লেও কিন্তু নিৰাপদ, আৰু সকলোবোৰ মহিলাকে যিবিলাক সন্তান সম্ভৱ মহিলাৰ ক্ষেত্ৰতে এই পৰীক্ষাবিলাক সম্ভৱ। আনহাতে নিশ্চিতকৰণ হ'ল কিছুমান মহিলাৰ আগৰ সন্তানৰ দোষ আছে, বংশগত ৰোগ আছে, বা ডাক্তৰে স্ক্ৰিনিং টেষ্টত গম পালে যে তেওঁৰ সন্তানৰ গৰ্ভস্থ সন্তানৰ কিবা এটা দোষ থাকিব পাৰে, তেতিয়াহ'লে স্ক্ৰিনিং ব্যৱস্থাৰ পিছতেই নিশ্চিতকৰণৰ কাৰণে তেওঁলোকে পৰীক্ষা কৰে, এইটোক নিশ্চিতকৰণ পৰীক্ষা বুলি কয়। ইয়াৰ উপৰিও ৰোগ চিকিৎসা

0: কৰাৰো ব্যৱস্থা আছে।
1: হয়, এটা স্ক্ৰিনিং আৰু যিটো ধৰক সাধাৰণতে আমি জানো যে আল্ট্ৰাচাউণ্ড কৰে সময়ে সময়ে ডাক্তৰে মাতে, সেই আল্ট্ৰাচাউণ্ড আৰু স্ক্ৰিনিং এই দুটা বেলেগ বেলেগ বস্তু নহয় জানো?
0: আল্ট্ৰাচাউণ্ড আচলতে স্ক্ৰিনিং ব্যৱস্থা এটাই। আল্ট্ৰাচাউণ্ডে কেৱল যে ৰোগৰ বাবে চায় সেইটো নহয়, মাতৃৰ গৰ্ভত থকা সন্তানৰ বৃদ্ধি কেনেধৰণে হৈছে বা অইন কিছুমান কিমান জোখৰ হৈছেগৈ বা কিছুমানে গম নাপায় কেতিয়া মাহেকীয়া হৈছিল, গতিকে শিশুটোৰ বয়সো গম নাপায়, গতিকে এইবোৰ নিৰ্ধাৰণৰ কাৰণে আল্ট্ৰাচাউণ্ড কৰা হয়। কিন্তু আমি এতিয়া আল্ট্ৰাচাউণ্ড কৰোঁতে সদায় কওঁ বা আমাৰ বিভাগৰ লগত জড়িতবিলাকে কয় যে আমি শিশুৰ কিবা দোষ আছে নেকি চাব লাগে। সেই কথা আজিকালি প্ৰায়বিলাক ডাক্তৰেই আল্ট্ৰাচাউণ্ড কৰোঁতে চায়, এটাকে বিভিন্ন সময়ত আল্ট্ৰাচাউণ্ড কৰে। আল্ট্ৰাচাউণ্ড কৰি ৰোগীৰ কিবা বেমাৰ আছে নেকি, কিবা জন্মগত দোষ আছে নেকি, এই আটাইবিলাক আল্ট্ৰাচাউণ্ডেৰে কৰিব পাৰি। ইয়াৰ বাহিৰেও আৰু কিছুমান স্ক্ৰিনিং পৰীক্ষা আছে। আমি আগতেই কৈছোঁ যে স্ক্ৰিনিং পৰীক্ষাবিলাক সাধাৰণতে নিৰাপদ হোৱা উচিত। আল্ট্ৰাচাউণ্ড বৰ নিৰাপদ, গৰ্ভস্থ সন্তানৰ একো ক্ষতি নহয়, ঠিক তেনেকৈ মাকৰো কোনো ক্ষতি নহয়। আন এটা স্ক্ৰিনিং পৰীক্ষা হ'ল মাতৃৰ তেজৰ পৰীক্ষা। আপোনালোকে হয়তো আচৰিত হ'ব যে গৰ্ভত সন্তানটো আছে, মাকৰ তেজ পৰীক্ষা কৰিলে কেনেধৰণে কি হ'ব, কিন্তু প্ৰকৃততে কিছুমান হৰমোন বা অন্য কিছুমান বস্তু মাকৰ তেজতো আহি যায়। সেইকাৰণে আমি মাকৰ তেজ পৰীক্ষা কৰিও কিছুমান পৰীক্ষাত গম পাওঁ যে গৰ্ভস্থ সন্তানটোৰ অৱস্থা কেনে। আপোনালোকে আচৰিত হ'ব যে কিছুমান কোষ আৰু কিছুমান জেনেটিক মেটেৰিয়েল শিশুটোৰ পৰা আমাৰ জনন ফুল বা প্লেচেণ্টাৰ মাধ্যমেৰে আহি মাকৰ তেজত থাকে, আৰু সেইবোৰ পৰীক্ষা কৰি শিশুটো সঠিক হ'বনে নহ'ব, কোনো ৰোগাক্ৰান্ত হ'ব নেকি, এইবিলাক নিৰ্ধাৰণ কৰা হয়।
1: হয়, এতিয়া ধৰক কোনবিলাক ৰোগৰ কাৰণে স্ক্ৰিনিং কৰা হয় আৰু ৰোগ চিকিৎসা কেনেদৰে কৰা হয়, দুটা প্ৰশ্ন থাকিলে। কোনবিলাক ৰোগ ধৰক চিনাক্ত কৰাৰ কাৰণে পৰীক্ষা আৰু লগতে কেনেদৰে চিকিৎসাটো কৰা হয়?
0: তাৰ আগতে মই নিৰ্ধাৰণৰ কথাখিনি ক'লোঁ, নিশ্চিতকৰণ প্ৰক্ৰিয়াৰ বিষয়ে অলপ কৈ লওঁ। নিশ্চিতকৰণ প্ৰক্ৰিয়াটোত যেতিয়া আমি সন্দেহ হ'ল যে এই শিশুটোৰ গৰ্ভস্থ সন্তানটোৰ কিবা এটা ৰোগ থকা সম্ভাৱনা আছে বা আগতে কোৱাৰ দৰে বংশতে তেওঁলোকৰ কিবা কিবি ৰোগ আছে, দেউতাকত বা মাকৰ বংশত দোষ আছে, মাকে চিগাৰেট খায়, মদ খায় বা বয়সত সন্তানটো গৰ্ভলৈ আহিছে, তেনেবোৰ ক্ষেত্ৰত জন্মগত খুঁত হোৱাৰ সম্ভাৱনা থাকে। এতেকে আমি সেইবোৰ ক্ষেত্ৰত প্ৰথমতে স্ক্ৰিনিং টেষ্ট কৰিলোঁ, স্ক্ৰিনিঙত যদি সন্দেহ হ'ল আমি নিশ্চিতকৰণ কৰোঁ। নিশ্চিতকৰণ কৰিবলৈ আপোনাৰ ৰোগ বিষয়ত আমি অলপ পিছত আহিম।
1: হয়,
0: এতিয়া মই নিশ্চিতকৰণৰ কাৰণে কেইটামান পৰীক্ষা আছে, এইকেইটা কিন্তু কিছু অতি সামান্য হ'লেও কিছু ক্ষতিৰ আছে, মাকৰো হ'ব পাৰে সন্তানৰো কিছু ক্ষতি হ'ব পাৰে, কাৰণ ইয়াতে বেজী দিয়াৰ কথা আহি পৰে বা অন্য কথা আহি পৰে। বেজীৰে ধৰক সন্তানৰ চাৰিওফালে আৱৰি থকা পানীৰ এটা অংশ লোৱা হ'ল, নহ'লে বা জনন ফুল বুলি যিটো কওঁ আমাৰ ইংৰাজীত প্লেচেণ্টা বুলি কয়, তাৰ এটা অংশ পৰীক্ষা কৰা হয়, জিন চোৱা হয়, এনেধৰণৰ কথাবিলাকত অলপ কিছু সন্তানৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। আৰু মাককো কেতিয়াবা বেজী দিয়া হয়, কেতিয়াবা অজ্ঞান কৰি পানী উলিওৱা হয়, গতিকে মাককো মাকেও কিছু হ'লেও কষ্ট পায়। ইয়াৰ উপৰিও আমি জানো যে সন্তানটো মাকৰ গৰ্ভত এডাল ৰছী সদৃশ বস্তুৰে লাগি থাকে, সেইডালক কয় নাভিৰজ্জু অসমীয়াত কয় আৰু ইংৰাজীত কয় আম্বিলিকেল কৰ্ড। আল্ট্ৰাচাউণ্ডেৰে চাই ডাক্তৰসকলে সেই আম্বিলিকেল কৰ্ডৰ পৰা তেজ সংগ্ৰহ কৰিব পাৰে। ইয়াৰ বাহিৰেও আজিকালি মই আগতেই ক'লোঁ যে বিজ্ঞানে আমাক বহুত বস্তু দিছে, একদম সৰু শলাৰ নিচিনা টেলিস্কোপ এটা মাকৰ গৰ্ভ ফুটাই জৰায়ু ফুটাই শিশুৰ শৰীৰৰ চাৰিওফাল বা কেতিয়াবা কেতিয়াবা শিশুৰ শৰীৰো ফুটাই ভিতৰখন চাব পাৰি, ইয়াক কয় ফিটোস্কোপি। এতেকে এনেকুৱা ধৰণৰ কিছুমানেৰে ৰোগবিলাক নিশ্চিতকৰণ কৰা হয়।
1: তাত কিছু অন্তঃশংকা থাকেনে? ধৰক যেনেকৈ কৰিছে, ধৰক আনকি শিশুৰো ছালটো ফটাই বা কৈছে যে শৰীৰত সোমাই স্ক্ৰিন কৰিলে সেই শিশুটোৰ কিবা ক্ষতি হোৱাৰ হেৰি থাকে নেকি, অৱকাশ থাকে নেকি?
0: আপুনি বৰ ভাল কথাই ক'লে। শিশুৰ অলপ হ'লেও ধৰক কিছুমান পৰীক্ষাত 100টা কৰিলে তাৰে ভিতৰত

0: দশমিক পাঁচ শতাংশ বা এক শতাংশৰ ক্ষতিৰ অলপ সম্ভাৱনা থাকে, কিন্তু এই লাভ যিখিনি হ'ব সেই লাভৰ তুলনাত এই ক্ষতি অতি সামান্য। আৰু মাকৰ যদি ক্ষতিৰ কথা সোধে, তেনেহ'লেতো এষাৰ কথা ক'ব লাগিব যে নৈৰ সমান বব কোন, আইৰ সমান হ'ব কোন। এতেকে মাকে এটা সন্তানৰ কাৰণে যিমানখিনি কষ্ট কৰে যে সেইখিনিৰ তুলনা নাই। এতেকে জন্ম গৰ্ভস্থ অৱস্থাত বহন কৰাৰ পৰা কষ্ট, জন্ম দিয়া প্ৰাকৃতিক অৱস্থাৰে জন্ম দিলেও বিষ কষ্ট আদি অনুভৱ কৰে, আৰু চিজাৰিয়ান ছেকশ্যন যদি কৰিবলগীয়া হয় তেতিয়াওতো মাকে কষ্টখিনি সহ্য সহে আৰু সন্তানে এই পৃথিৱীৰ মুখ দেখে। এতেকে বহুত ক্ষেত্ৰত মাকৰো কিছু ক্ষেত্ৰত অলপ যদিও শংকা থাকে, কিন্তু শিশুৰ জীৱন ৰক্ষাৰ বা কষ্ট লাগিবৰ বাবে এই ধৰণৰ পৰীক্ষা কৰা হয়। আৰু মাকসকলেও হাঁহি হাঁহি এই এনেকুৱা ধৰণৰ পৰীক্ষাত সহযোগ কৰে।
1: হয়, আৰু এই পৰীক্ষাসমূহ বা যি স্ক্ৰিনিং বুলি কৈছে, তাত সকলো ধৰণৰ যি শিশুৰ ৰোগ থাকে জন্মৰ পাছত যিখিনি হয় বা গৰ্ভতে হয়, সেইখিনি নিৰ্ধাৰণ বা নিশ্চিতকৰণ কৰিব পৰা যায়নে? আপুনি জিনৰ কথা কৈছিলে, জিনৰ ৰোগ কিছুমান তাত ধৰা পৰেনে বাৰু?
0: হয়, সকলো বুলি নকওঁ, এশভাগ কোনোটোৱেই বিজ্ঞানৰ ক্ষেত্ৰত সত্য নহয়, কিন্তু বাহিৰত এটা কোষ চাই, ক্ৰমজুম চাই বা জিন চাই যেনেকৈ চাব পাৰি, ঠিক তেনেকৈ যদি আমি গৰ্ভস্থ সন্তানৰ তেজ বা ছালৰ পৰা বায়'প্চি এটা লৈ সেইখিনি পৰীক্ষা কৰোঁ, নিশ্চয়কৈ আমি গম পাম যে এই শিশুটো ভৱিষ্যতে এটা নিৰোগী শিশু হ'ব। আৰু যদি কেতিয়াবা দেখোঁ যে এনেকুৱা ধৰণৰ জেনেটিক দোষ আছে, ঘৰখনতো হয়তো ইতিমধ্যে এটা বা দুটা তেনেকুৱা ৰোগী আছেই, আৰু এটা ৰোগীৰ বোজা ঘৰখনত যদি দিয়াতকৈ আমি যদি আগতেই গম পাওঁ, ধৰক গৰ্ভপাত কৰা সময় চৰকাৰে যিটো নিয়ম কৰিছে 20 সপ্তাহ, তাৰ আগতেই যদি গম পাওঁ তেতিয়াহ'লে হয়তো এই ৰোগী বা এই সন্তানটোক এই পৃথিৱীৰ মুখ দেখাৰ পৰা আমি বাধা দিবও পৰা যায়।
1: আৰু স্ক্ৰিনিঙৰ বিষয়ে কোৱা হ'ল, আমি চিকিৎসা এতিয়া কেনেদৰে কৰা হয় গৰ্ভত? এনে বাহিৰতো চিকিৎসা পদ্ধতিবিলাক আমি জানো বা দেখি থাকোঁ, কিন্তু গৰ্ভত থাকোঁতে চিকিৎসা কেনেদৰে কৰা হয় বাৰু, কি কি পদ্ধতি আছে?
0: বহুত ধৰণৰ চিকিৎসা আছে। প্ৰথমতেতো দৰৱেৰেও, আনকি মই আগতে ক'লোঁ যে মাকৰ তেজত যেনেকৈ শিশুৰ ৰোগৰ বিষয়ে গম পায়, তেনেদৰে কিছুমান মাকক দৰৱ দিলে শিশুৰ কাৰণে ভাল হয়। প্ৰথমতে প্ৰতিৰোধৰ কথা কওঁ, আমি এতিয়া জানো যে ফলিক এচিড বুলি এটা ভিটামিন, এবিধ ভিটামিন জাতীয় দৰৱ আছে, এই ফলিক এচিড যদি গৰ্ভস্থ সন্তান গৰ্ভত স্থিতি লোৱাৰ আগতে মাকক দিব পৰা যায়, তেতিয়াহ'লে ৰাজহাড়ৰ দোষ, যিটো দোষৰ চিকিৎসা গৰ্ভাৱস্থাত কৰিলেও যথেষ্ট কমাব পাৰি, কিন্তু পিছত কৰিলে প্ৰায়বিলাক ৰোগীয়ে পেৰালাইচিছ হৈ থাকে, তেনেকুৱা ধৰণৰ ৰোগ আমি প্ৰতিহত কৰিব পাৰোঁ। এতেকে চৰকাৰে প্ৰায় এক প্ৰকাৰ নিয়মে কৰিছে যে গৰ্ভস্থ সন্তান অহাৰ আগতেই ফলিক এচিড মাকক দিব লাগে, লগতে লৌহকণিকা আইৰণ আদিৰ লগতে ফলিক এচিড দিয়া উচিত, সেইটো হ'ল প্ৰতিৰোধ। কিন্তু এবাৰ যেতিয়া গৰ্ভস্থ সন্তানে স্থিতি ল'লে আৰু নিশ্চিতকৰণ কৰা হ'ল যে কিবা এটা দোষ আছে, তেতিয়াহ'লে সেইমতে চিকিৎসাও আছে। চিকিৎসা যে সদায় সম্পূৰ্ণ নিৰাপদ হ'ব সেইটোতো নহয়, বা সম্পূৰ্ণ সুস্থ কৰি তুলিব নোৱাৰিবও পাৰে, কিন্তু যিখিনি কষ্ট শিশুটোৱে বহন কৰিব বা ভৱিষ্যতৰ জীৱনত কৰিব বা ঘৰখনৰ যিমান অসুবিধা হ'ব তাইখিনি কমাব পাৰি। গতিকে সেই চিকিৎসা কৰাৰ আগতে মই ক'ব লাগিব, যদি পেচাবৰ ৰাস্তাৰ কিবা অসুবিধা হয়, এতিয়া আহোঁ আপুনি সোধা প্ৰশ্নৰ চিকিৎসা ব্যৱস্থাৰ কাৰণে। চিকিৎসাটো বহুত ধৰণে কৰিব পাৰি। প্ৰথম কথা হ'ল মাকক দৰৱ দি কৰিব পাৰি। মই এটা ক'লোঁ, ফলিক এচিডেৰে আমি গৰ্ভস্থ সন্তানৰ ৰোগাক্ৰান্ত হোৱাৰ পৰা আমি বচাব পাৰোঁ, কিন্তু এবাৰ ৰোগ হোৱাৰ পিছত কিছুমান দৰৱ মাকক দিয়া হয়, ফেনোবাৰবিটন বা অন্য ধৰণৰ দৰৱেৰে হাৰ্টৰ ধৰক অনিয়ম আছে, সেই গৰ্ভস্থ সন্তানৰ হাৰ্ট হৃদপিণ্ডৰ স্পন্দনৰ অনিয়ম আছে, তেতিয়া ডাক্তৰে দৰৱ মাকক দিব, সেই মাকৰ দৰৱটো তেজৰ মাধ্যমেৰে শিশুৰ শৰীৰলৈ গৈ শিশুটোক যথেষ্টখিনি সকাহ দিব বা চিকিৎসা কৰিব। ঠিক তেনেকৈ যদি হাওঁফাওঁ ভালকৈ গঠন নহয়, মাকক কিছুমান দৰৱ দিব পাৰে, সেই দৰৱো তেজৰ মাধ্যমত গৈ শিশুটোৰ গোটেইখিনি গঠনত বা বেমাৰ ৰোগটো ভাল কৰাত সহায় কৰিব। সেইটো হ'ল মাকক দিয়া দৰৱ। এতিয়া শিশুক দৰৱ আমি কেনেকৈ দিওঁ?

0: গৰ্ভঠাকুৰে গতি এইকাৰণে বিভিন্ন পন্থা আছে। মই আগতেই কৈছোঁ যে পৰীক্ষাৰ কাৰণে কিছুমান শলাজাতীয় বস্তু আছে, বেজীজাতীয় বস্তু আছে, এইবিলাকেৰে পৰীক্ষা কৰিব পাৰি। এতেকে আল্ট্ৰাচাউণ্ডেৰে চাই এটা বেজী মাকৰ পেটৰ পৰা ইউটেৰাছ অৰ্থাৎ জৰায়ুৰে গৈ শিশুৰ শৰীৰত সুমুৱাই দিব পৰা যায়। যেতিয়া শিশুৰ চাৰিওফালে আৱৰণি থকা পানীখিনিত যেতিয়া সেই দৰৱটো দিয়া যায়, শিশুৱে গৰ্ভত থকা সন্তানেও পেচাব কৰে, খায়, ঠিক তেনেকুৱা নহয়। এই দৰৱখিনি যদি এটা পানীখিনিত এৰি দিয়া যায়, সেই পানী শিশুটোৱে খায় আৰু শিশুটোৰ শৰীৰৰ ভিতৰত গৈ সেই দৰৱে কাম কৰে। আৰু আটাইতকৈ ভাল লগা আচৰিত কথা, আল্ট্ৰাচাউণ্ড কৰা মানুহে ক'ব শিশুটোৱে মুখখন লৰাইছে, ঠিক তেনেকুৱা। যদি বেজীটো মুখৰ ওচৰলৈ নি দৰৱটো দি দিয়া যায়, আনকি শিশুটোৱে চেলেকি চেলেকি খোৱাও দেখা যায়। আজিকালি আল্ট্ৰাচাউণ্ডত ইমান ধুনীয়াকৈ দেখা যায়। ইয়াৰ উপৰিও বেজী দিবলগীয়া হয় কেতিয়াবা, যিডাল মই নাভিৰজ্জুৰ কথা ক'লোঁ, আম্বিলিকেল কৰ্ড, তাতে ভেইন থাকে, আৰ্টাৰী থাকে, তাত বেজীৰে ইনজেকশ্যন দিব পৰা যায়। ইয়াৰ উপৰিও আমি যেনেকৈ ডাঙৰ মানুহে আমি যেনেকৈ মাংসপেশীত বেজি লওঁ, ঠিক তেনেকৈ শিশুৰ গাটো বেজি দিব পৰা যায়। এইটো হ'ল মিনিমেল ইনভেচিভ বুলি কয়, অতি কম ধৰণে ক্ষতি হোৱাকৈ বা বিশেষকৈ কষ্ট নিদিয়াকৈ এইটো কৰা হয়। কিন্তু আৰু এবিধ আছে, সেইটো হ'ল ফিটোস্কোপি বা অন্য ধৰণৰ যন্ত্ৰ লৈ, যিটোত তাৰমানে কাটিব পৰা সুবিধা থাকে আছে, চাব পৰা সুবিধা আছে। এতিয়া প্ৰস্ৰাৱৰ তন্ত্ৰৰ যদি প্ৰস্ৰাৱ নলী যদি বন্ধ আছে, চিকিৎসা যদি গৰ্ভ অৱস্থাত কৰা নহয়, কিডনীকেইটা বিকল হৈ যাবগৈ, কিডনী মানে বৃক্ককেইটা গৈ বিকল হৈ যাব, আৰু জন্মৰ পিছত তাক চিকিৎসা কৰা বৰ কঠিন। কিন্তু গৰ্ভ অৱস্থাতেই যদি সেই যিটো বাধা যদি আঁতৰাই দিয়া যায়, তেতিয়াহ'লে শিশুটোৱে নিশ্চয়কৈ দুয়োটা বৃক্ক সুন্দৰ হৈ গঠন হ'ব,
1: সুস্থভাৱে
0: জন্ম ল'ব পাৰিব। ঠিক তেনেকৈ উশাহৰ নলী, যদিও কেঁচুৱাই মাতৃগৰ্ভত উশাহ নলয়, নলীডালৰ যদি বন্ধ থাকে, হাওঁফাওঁ ভালকৈ গঠন নহয়। এনেকৈ এইবিলাকৰ চিকিৎসা যন্ত্ৰৰে শিশুৰ শৰীৰৰ ভিতৰলৈকে যন্ত্ৰ সোমায়, আমাৰ যেনেকৈ ডাঙৰ মানুহে পেটৰ ভিতৰ চাব পাৰি, এণ্ডস্কোপি কৰিব পাৰি, শিশুৰো এণ্ডস্কোপি কৰি, গৰ্ভস্থ সন্তানৰ এণ্ডস্কোপি কৰি সেই ৰোগবিলাক কিছু পৰিমাণে চিকিৎসা কৰিব পাৰি। ইয়াক কয় ফিটেণ্ডস্কোপ। আৰু ইয়াৰ বাহিৰেও ধৰক আৰু কিছুমান আছে, অপেন ফিটেল চাৰ্জাৰী, যেনেকৈ মাকক চিজাৰিয়ান চেকচন কৰা হয়,
1: মানে সেইটো ডেলিভাৰী নহয়,
0: ডেলিভাৰী
1: এটা অপাৰেশ্যন কৰা হয় তাৰ
0: হয়, একেধৰণে
1: একেধৰণে
0: খুব সোনকালে, ধৰক 20 সপ্তাহত 22 সপ্তাহ মানে মই কৈছোঁ শিশুৰ বয়স, আমি 40 সপ্তাহত আমি গঠন হোৱা বুলি 36 সপ্তাহৰ পিছত শিশু সম্পূৰ্ণ পূৰত হয় বুলি কওঁ, আৰু 40 সপ্তাহমানত জন্ম হয়। কিন্তু 20 সপ্তাহত 18 সপ্তাহত অতি সৰু হৈ থাকে, সেই অৱস্থাতেই আমি জৰায়ু, ধৰক যেনেকৈ চিজাৰিয়ান চেকচন, মাকৰ পেট কাটিলে, জৰায়ু কাটিলে, কাটি শিশুটোৰ সেই অংশটো, দোষী অংশ উলিয়াই সেইমতে চিকিৎসা কৰি আকৌ পেটৰ ভিতৰলৈ সুমুৱাই দি জৰায়ুটো ডাক্তৰে চিলাই কৰি আকৌ মাকৰ গৰ্ভ চিলাই কৰি থৈ দিলে, কেঁচুৱাটোক বাঢ়িবলৈ দিয়া হ'ল। তাৰপিছত এটা সময়ত যেতিয়া সময় হ'ল, তেতিয়া সাধাৰণতে নৰ্মেল ডেলিভাৰী দিয়া হ'বলৈ দিয়া নহয়, কিন্তু চিজাৰিয়ান চেকচন কৰা হয় আৰু শিশুটোক বহু পৰিমাণে সুস্থ শিশু এটাক পৃথিৱীৰ মুখ দেখুওৱা হয়। এইকেইটা হ'ল অপেন চাৰ্জাৰী। তাৰ বাহিৰেও কিছুমান আছে, ধৰক নাভিডাল, নাভিৰজ্জুডাল লাগি থাকে ডেলিভাৰী সময়ত, সেই সময়ত সেইডাল বান্ধি দিয়াৰ পিছতহে কেঁচুৱা এখোৱা লয়, নবন্ধাকৈ সেই সময়তে কেঁচুৱাটো ওলাল, কিন্তু কেঁচুৱাটোৰ মুখৰ ধৰক ক'ৰবাত বন্ধ আছে, নাকত বন্ধ আছে, ডিঙিত বন্ধ আছে, সেইখিনি লগে ডাক্তৰে লগে লগে লাগি থাকোঁতে, মাকৰ গৰ্ভৰ ভিতৰত লাগিয়েই আছে, সেই অৱস্থাত অস্ত্ৰোপচাৰ কৰি তাৰপিছত নাভিৰজ্জুডাল কাটি তেতিয়া কেঁচুৱাই উশাহ লয়। এনেধৰণৰ কিছুমান পদ্ধতি আছে আৰু যিবিলাক খুব কঠিন নহয়।
1: কিন্তু শুনোতে এনেকুৱা লাগিছে যে ডাক্তৰ গোস্বামী, আমাৰ বিজ্ঞান বহুত আগবাঢ়ি গৈছে আৰু ইমান সুন্দৰকৈ আপুনি কথাখিনি কৈছে, কাহিনী শুনাৰ নিচিনাকৈ আপুনি কৈছে যে আকৌ অস্ত্ৰোপচাৰ কৰি আকৌ মাকৰ এই গৰ্ভত সোমোৱাই দিয়া হয় সন্তানটি। তাত মোৰ মনলৈ প্ৰশ্ন হৈছে, তেনেকুৱা কৰোঁতে মাকৰ কিবা ক্ষতি বা সেই সন্তানটোৰ ক্ষতিৰ কথাটো নিশ্চয় চালি জাৰি চোৱা হয়, কিবা তেনেকুৱা আছে নেকি বাৰু ক্ষতি হোৱাৰ সম্ভাৱনা?
0: হয়, আগতে মই ক'লোৱেই

0: চোৰ ধৰক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। এনেই বেজিৰে কৰিলে যিমান সম্ভাৱনা, কাটি লৈ কৰিলে অলপ সম্ভাৱনা বেছি থাকে, কিন্তু এই সম্ভাৱনাবোৰ যিখিনি লাভ হ'ব তাতকৈ বহু পৰিমাণে কম
1: কম হয়।
0: আৰু মাকৰ কথা ক'লোৱেই, মাকেতো চবেই সহন কৰে,
1: আমি সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত থাকে মাক। হয় নিশ্চয়কৈ। আৰু আৱশ্যকীয় ক্ষেত্ৰত যদি এই ব্যৱস্থাবোৰ ব্যৱহাৰ কৰা হয় তেনে আপুনি কৈছে অনেক উপকাৰ পোৱা যায়, তাৰ ক্ষতিৰ পৰিমাণ কম। গতিকে বৰ্তমান এই ব্যৱস্থাবোৰে আমি আচৰিত যেন লাগিলেও কিন্তু এইবিলাক চলি আছে, আপোনালোকে দেখি আছে, কৰি আছে, বহুখিনি আগবাঢ়ি গৈছে,
0: আমি বহুতখিনি কৰি আছোঁ।
1: হয়,
0: ফিটোস্কোপ বোলা অতি সূক্ষ্ম যন্ত্ৰটো নাই কাৰণে সেইখিনি কৰিব পৰা নাই গৰ্ভতে সন্তানৰ এইখিনি, কিন্তু বাকীখিনি আমি ধৰক দৰৱ পাতি দিয়া বা লেজাৰেৰে চিকিৎসা কিছুমান আমাৰ কৰা হৈছে, আৰু ভাৰতৰ অন্যান্য ঠাইতো হৈ ইতিমধ্যে যথেষ্টখিনি হৈছেগৈ।
1: এই ব্যৱস্থা প্ৰায় সকলোখিনি হস্পিটেলত হৈছে, ডাঙৰ যিখিনি চৰকাৰী হস্পিটেল আছে ধৰক,
0: সকলো নহ'লেও ভাৰতৰ ভিতৰত 4-5টা কেন্দ্ৰত ধৰক এনে ভাল ধৰণে আটাইখিনি অপাৰেশ্যন হয়, অস্ত্ৰোপচাৰ হয়। আমাৰ অসমতো কিছু পৰিমাণে আৰম্ভ হৈছে আৰু আমি পৰিকল্পনা কৰি আছোঁ, কৰিম আমি ভৱিষ্যতে।
1: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কথা যদি কওঁ, এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল এনেধৰণৰ অস্ত্ৰোপচাৰ হৈছেনে বাৰু?
0: হয়, ফিটেল চাৰ্জে আমাৰ গাইনকলজি ডিপাৰ্টমেণ্ট আৰু আমাৰ ডিপাৰ্টমেণ্টে মিলি আমি দুই এটা কৰিছোঁ, দৰৱ দিয়া বা অন্য ধৰণৰ কিছুমান ইনজেকশ্যন দিয়া ধৰণৰ কৰা হৈছে গৰ্ভস্থ সন্তানৰ। কিন্তু অপেন ফিটেল চাৰ্জাৰীৰ কাৰণে এটা পৰিৱেশ লাগিব, কিছুমান যন্ত্ৰপাতি লাগিব, সেইবিলাকৰ ব্যৱস্থা আমি কৰি আছোঁ, অদূৰ ভৱিষ্যতে হয়তো নিশ্চয়কৈ হ'বগৈ।
1: হয়, এতিয়া অদূৰ ভৱিষ্যতৰ কথা কৈছে যেতিয়া আপুনি, ভৱিষ্যতে আৰু কিবা উন্নতি হোৱাৰ কথাটো আছে? নিশ্চয় উন্নতি হৈয়ে থাকে, আৰু কিমান দূৰলৈ আগবাঢ়িব এই ব্যৱস্থা?
0: আমাক বিজ্ঞানে ইমানখিনি দিছে যে ভৱিষ্যতে আমি জিন চেম্পলিং বুলি কয়, জিন এডিটিং বুলি কয়, শিশু এটাৰ যদি জিনৰ কিবা দোষ আছে তাতেই হয়তো সংশোধন কৰিব পৰা যাব। তাৰপিছত আমি এতিয়া কষ্ট কৰি কৰি যন্ত্ৰ সোমোৱাইছোঁ, কিন্তু ৰবটিক চাৰ্জাৰীয়ে ৰবটে হয়তো আমি প্ৰগ্ৰেমিং কৰি দিলেই নিজে নিজেই গৰ্ভস্থ শিশুটোক ঠিক এক লৰচৰ নকৰাকৈ ৰাখিব, এণ্ডস্কোপি কৰিব, কৰি আমাক ফলাফলখিনি দিবগৈ। আৰু এই ক্ষেত্ৰত এটা কথা কওঁ, আপোনালোকে জানে আজিকালি IVF বুলি এটা পদ্ধতি ওলাইছে য'ত শিশু জন্ম দিয়া হয়, যিবিলাক মাতৃয়ে পিতৃ মাতৃৰ সন্তান জন্ম সাধাৰণ পদ্ধতিত নহয়, কৃত্ৰিম পদ্ধতিৰে সন্তান জন্ম দিয়াৰ ব্যৱস্থা আছে। এই জন্ম দিওঁতে যিটো ভ্ৰূণ মাতৃগৰ্ভত স্থাপন কৰা হয় সেই ভ্ৰূণ পৰীক্ষা কৰাৰ সুবিধা ভৱিষ্যতে হ'বগৈ, তাৰো জিন চোৱা হ'ব। ধৰি লওক এগৰাকী মাতৃ গৰ্ভধাৰণ কৰা নাই কাৰণ তেওঁৰ বাৰে বাৰে সন্তানকেইটাৰ কিবা জন্মগত বা জেনেটিক দোষ আহে থকাৰ কাৰণে নহয়গৈ, তেতিয়াহ'লে কি হ'ব, আমি সেই যিটো ভ্ৰূণ সংস্থাপন কৰা IVFত ভ্ৰূণটো য'ত সোমোৱাব মাতৃগৰ্ভত তাৰ আগতেই পৰীক্ষা কৰি জিন চোৱা হ'ব আৰু এটা সুস্থ ভ্ৰূণে মাতৃগৰ্ভত স্থাপন কৰা হ'ব,
1: ভ্ৰূণৰ পৰীক্ষা কৰা হ'ব,
0: ভ্ৰূণটোৱেই পৰীক্ষা কৰা হ'ব, বাহিৰত মাইক্ৰস্কোপত পৰীক্ষা কৰা হ'ব, তাৰপিছত ভ্ৰূণটো মাতৃগৰ্ভত স্থাপন কৰা হ'ব। এইখিনিৰ বাহিৰেও আমি জানো যে ষ্টেম চেলৰ এটা ক্ষমতা থাকে, যিকোনো কোষ এই ষ্টেম চেলে সৃষ্টি কৰিব পাৰে, ঠিক তেনেকৈ ষ্টেম চেলৰ ব্যৱহাৰে ৰোগ চিকিৎসাটো এক গুৰুত্বপূৰ্ণ ভূমিকা ভৱিষ্যতে ল'ব বুলি মই ভাবোঁ। কাৰণ ধৰক মগজুৰ কিবা এটা দোষ থাকিলে ষ্টেম চেল সোমোৱাই দিলে, হাওঁফাওঁৰ দোষ থাকিলে ষ্টেম চেল সোমোৱাই দিলে হাওঁফাওঁ গঠন হৈ গ'ল, কিডনিৰ যথেষ্টখিনি বা বৃক্কৰ যথেষ্টখিনি বেয়া আছে তাতো ষ্টেম চেল সোমোৱাই দিলে ভাল হৈ গ'ল, এনেধৰণৰ কিছুমান চিকিৎসা ভৱিষ্যতে ষ্টেম চেলেও আমাক যথেষ্টখিনি সহায় কৰিব। এনেকুৱা ধৰণৰ ভৱিষ্যত আহি আছে, বিজ্ঞান ইমান প্ৰসাৰ হৈছেগৈ, ভৱিষ্যতে আৰু কিবা হ'ব হয়তো আমাৰ কল্পনাৰো বাহিৰত।
1: আপুনি যিহেতু এগৰাকী চিকিৎসকৰ লগে লগে একেলগে লিখকো, আপুনি বিজ্ঞান লিখা মেলা কৰে, আপোনাৰ পুথিও ইতিমধ্যে ওলাইছে আৰু নিয়মীয়াভাৱে লিখা মেলা কৰে, এতিয়া জিনৰ এটা বস্তু সদায় আমাৰ মনলৈ থাকে, জিনৰ জন্ম হোৱাৰ পাছত জিনৰ কিবা চিকিৎসা ওলোৱাৰ বা তেনেকুৱা গৱেষণা কেনেদৰে চলিছে পৃথিৱীৰ বিভিন্ন অংগ, জিনক লৈ যিখিনি বেমাৰ, ধৰক সন্তান জন্ম হৈ গ'ল, গৰ্ভ থাকোঁতে বাৰু চিকিৎসা কৰিব পৰা নগ'ল, এতিয়া কিমান দূৰ আগবাঢ়িছে বা ভৱিষ্যতে কেনে হোৱাৰ সম্ভাৱনা আছে?
0: মই প্ৰথমতে যেতিয়া জিনৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ ভাবিছিলোঁ জিনটোতো মানুহৰ শৰীৰৰ প্ৰতিটো কোষতে সোমাই গ'ল, এটাকে এই এক লাখ জায়গা কেন জিনে জিনবিল সংশোধন করব প্রধানত জিনের

0: ইচ্ছা হয় ধৰক গৰ্ভস্থ হোৱাৰ আগতেই পিতৃৰ শুক্ৰকোষ আৰু মাতৃৰ অণ্ডকোষৰ জিনখিনি সংশোধন কৰি সেইমতে সন্তান এটা জন্ম দিয়া, এইটো হ'ল জিন থেৰাপি। কিন্তু আজিকালি ভাইৰাছ বা অন্য কিছুমান নেনো পাৰ্টিকুলত দৰৱজাতীয় বস্তু সুমুৱাই দিয়া হয়। এতিয়া সেই দৰৱে গৈ প্ৰতিটো শৰীৰৰ প্ৰতিটো কোষত সোমাই গৈ আৰু সোমাই গৈ যিখিনি দোষী জিন, জিন মানে এটা অংশ, এটা কোষৰ ক্ৰমজুমৰ দীঘলীয়া জেনমৰ এটা অংশ দোষী, সেই দোষী অংশটো গুচুৱাই দিলে, নহ'লে বা সেইখিনি সম্পূৰ্ণ ধ্বংস কৰি দিলে, ফলত এটা সুস্থ মানুহ আমি পামগৈ। ইতিমধ্যে মোৰ শৰীৰতো কিবা জিনৰ দোষ আছে, যদি ধৰক জিনৰ কাৰণে মোৰ অনবৰত এলাৰ্জি হৈ থাকে, এতিয়া কোনোবা ভাইৰাছ চৰ্দি যেনেকৈ লাগে গোটেই ভাইৰাছৰ লগতে যদি এটা নিৰ্দেশ দি দিয়ে, সেই ভাইৰাছে গোটেই শৰীৰৰ গোটেইবোৰ কোষত সোমালগৈ, সোমাই মোৰ সেই জিনটো সংশোধন কৰিলে অহা বছৰৰ পৰা বা পিছৰবাৰৰ পৰা মোৰ আৰু সেই বেমাৰটো নহয়গৈ। এনেকুৱা ধৰণৰ কিছুমান গৱেষণা বিজ্ঞানে কৰি আছে, চিকিৎসা বিজ্ঞানে, তাৰ ফল আমি নিশ্চয়কৈ পাম।
1: হয়, নিশ্চয় সুন্দৰকৈ সকলো কথা আপুনি বিৱৰি কৈছে, যদিও এটা অতি বৰ সহজ বিষয় নহয় এটা, কিন্তু আপুনি ইমান সুন্দৰকৈ কৈছে আমাৰ শ্ৰোতাই নিশ্চয় বুজি পাইছে কথাটো, আৰু অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ বিষয় যে গৰ্ভস্থ অৱস্থাতে সন্তানৰ ৰোগ নিৰ্ধাৰণ আৰু চিকিৎসা, এই বিষয়ে ডক্টৰ গোস্বামী কিবা ক'বলৈ থাকি গ'ল নেকি? আমাৰ সময় প্ৰায় নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিছে আজি অনুষ্ঠানৰ।
0: মানুহে ভাবে যে গৰ্ভাৱস্থা এটা প্ৰাকৃতিক ব্যৱস্থা, এতেকে তাতে কোনো ডাক্তৰক পৰামৰ্শ নল'লেও এটা সন্তান জন্ম হ'বই, কিন্তু সেইটো কথা নহয়। এখন সুস্থ সমাজৰ বাবে, এখন সুস্থ এটা সুস্থ পৰিয়ালৰ বাবে এটা সুস্থ শিশু জন্মটো অতি আৱশ্যক। গতিকে আমি যিখিনি আলোচনা কৰিলোঁ, স্ক্ৰিনিংখিনি কৰাব লাগে, তাৰ আগতেই ফলিক এচিড আইৰণৰ টেবলেট ল'ব লাগে আৰু আৱশ্যক বোধে চিকিৎসা কৰাব লাগে, তেতিয়াহ'লে যিটো ইনফেণ্ট মৰ্টেলিটি অৰ্থাৎ শিশুৰ যিটো নৱজাতকৰ যিখিনি মৃত্যুৰ হাৰ, সেয়া নিশ্চয়কৈ কমিব। আমাৰ অসমত কিন্তু গোটেই ভাৰতৰ তুলনাত এতিয়াও নৱজাতকৰ মৃত্যুৰ হাৰ ভয় লগা ধৰণে ওপৰত আছে। এতেকে মই ভাবোঁ এই যদি আমি মানুহবোৰে আটাইখিনি মানুহ সচেতন হয়, ঘৰখনৰ উপৰি সমাজৰ উপৰিও চৰকাৰৰো বহুতখিনি সুবিধা হ'ব। গতিকে আহক, আপোনালোকে যেতিয়াই গম পায় যে এটা সন্তানে গৰ্ভত স্থিতি লৈছে, ওচৰৰ ডাক্তৰ বা নাৰ্ছৰ ওচৰত আপোনালোকে আহি দেখুৱাওক আৰু তেওঁলোকৰ উপদেশ মানি চলক।
1: হয়, অশেষ ধন্যবাদ ডাক্টৰ জয়ন্ত কুমাৰ গোস্বামী আজি আমাৰ এই অনুষ্ঠানৰ বাবে আহিলে আৰু আমাক ইমান প্ৰশ্নৰ উত্তৰ দিলে। অশেষ ধন্যবাদ আপোনাক আজি এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে। আদৰ শ্ৰোতা, পৰিয়াল কল্যাণৰ আজিৰ যি বিষয় আছিল গৰ্ভস্থ অৱস্থাতে সন্তানৰ ৰোগ নিৰ্ধাৰণ আৰু চিকিৎসা, আজি আমি ইমানতে সামৰিছোঁ। আমি অহা সপ্তাহত আন এটি বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হ'মহি। নমস্কাৰ।
0: নমস্কাৰ
2: শ্ৰোতাসকলে, ইমান পৰে পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল

কুলবৰুৱা আৰু সহশিল্পী কণ্ঠৰ গীতটিৰ পাছতেই শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লৈছোঁ অনিমা চৌধুৰী কণ্ঠৰ এটি গীত।

শ্রোতাসকলে চিত্রগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পূজা ছবিৰ দুটি গীত, পুনতে এয়া শান্তাউজীৰ আৰু আলোক শইকীয়া।

শ্ৰোতাসকলে চিত্ৰগীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। পুনাকণ ছবিৰ আন এটি গীতত এইবাৰে পুলক বেনাৰ্জী।

চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আকাশবাণী গুৱাহাটী, এয়া মহাবাহু খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হয়। পুৱাৰ ভাগত ভাগৱত শোভাযাত্ৰা সম্পন্ন হোৱাৰ পাছতে সত্ৰাধিকাৰ পীতাম্বৰ ভকতে ভাগৱত পাঠ কৰে। বিয়লি মহিলাৰ থিয়নাম আৰু সন্ধিয়া বন্তি প্ৰজ্বলনেৰে আজিৰ কাৰ্যসূচীৰ সামৰণি পৰে। বজালীৰ পুথিমাৰী আৰু বামাখাটাতো শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হয়। পূব হস্তিনাপুৰ জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু পুথিমাৰী খাথাৰতাৰী গয়া ৰাইজৰ সহযোগত খাথাৰতালী নামঘৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ আয়োজন কৰা হয়। বামাখাটা কীৰ্তন ঘৰৰ প্ৰাংগণতো দুইদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হয়। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনা সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ সূত্ৰপাত হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কালি নিশা অচিনাক্ত ব্যক্তিয়ে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাস্থলীত অগ্নিসংযোগ কৰাৰ পাছত আজি বৰমাত কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মীসকলে সংঘৰ্ষত লিপ্ত হয়। সভালৈ যোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেশ বাঘেল, সাংসদ ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীক একাংশ লোকে কলা পতাকা প্ৰদৰ্শন কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰে। ঘটনা সন্দৰ্ভত আজি সন্ধিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ বহুসংখ্যক কংগ্ৰেছ নেতা কৰ্মীয়ে নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে লিখিত অভিযোগ দাখিল কৰে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ 96 বছৰীয়া মুক্তিযুঁজাৰু তথা অৱসৰপ্ৰাপ্ত শিক্ষক ফণীধৰ গগৈৰ বাসগৃহত আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত হয়। ৰাজ্যপালগৰাকীয়ে তেওঁক ৰাজ্যপাল অসম জ্যেষ্ঠ নাগৰিক সন্মান প্ৰদান কৰে। দেশৰ স্বাধীনতা

0: সংগ্ৰামত আগবঢ়োৱা অৱদান আৰু শিক্ষকতাৰে সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে ৰাজ্যপালগৰাকীয়ে শ্ৰী গগৈক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই কয় যে 96 বছৰীয়া জীৱন যাত্ৰাত ফণীধৰ গগৈৰ অভিজ্ঞতা, ত্যাগ, সংস্কাৰ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতা অমূল্য সম্পদ। জ্যেষ্ঠ নাগৰিকসকল পথ প্ৰদৰ্শক আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস বুলিও ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। ওদালগুৰি জিলাৰ টংলাৰ শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত অধিগমৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অধিগম গুৰু সন্মান 2026 শীৰ্ষক এটা অনুষ্ঠান আজি আয়োজন কৰা হয়। বিটিচিৰ 36 নম্বৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিহত তথা টংলা পৌৰসভাৰ পৌৰপতি অৰ্জুন দৈমাৰীয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। এই অনুষ্ঠানতে মৌগাঁও মিলন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক শম্ভুৰাম ৰাভাক নিষ্ঠাবান শিক্ষক সন্মান, টংলা ইংলিছ মিডিয়াম হাইস্কুলৰ শিক্ষক তপন ভট্টাচাৰ্যক প্ৰেৰণাদায়ী শিক্ষক সন্মান, অসম জাতীয় বিদ্যালয় টংলাৰ শিক্ষক জ্যোতিষ চন্দ্ৰ চৌধুৰীক সমাজমুখী শিক্ষাবিদ সন্মান প্ৰদান কৰা হয়। লগতে গৰুৱাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ভাগ্যদেৱী আৰু নাচন হালেৰ নৈপৰীয়া হাইস্কুলৰ প্ৰধান শিক্ষক অতুল শইকীয়াক শিক্ষা ক্ষেত্ৰলৈ জীৱনজোৰা অৱদান সন্মান প্ৰদান কৰা হয়। বিশ্বনাথ জিলা আয়ুক্ত কৰবী শইকীয়াকৰণে আজি আৰক্ষী অধীক্ষক আছিফ আহমেদৰ সৈতে বিশ্বনাথ জিলা কাৰাগাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্তগৰাকীয়ে কাৰাগাৰৰ বিষয়া আৰু কয়দীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কাৰাগাৰৰ আন্তঃগাঁথনি, নিৰাপত্তা ব্যৱস্থা আৰু অন্যান্য সা সুবিধাৰো বুজ লয়। লগতে কাৰাগাৰৰ সুৰক্ষা, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সামগ্ৰিক উন্নয়ন অধিক ত্বৰান্বিত কৰাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে। নিচামুক্ত ভাৰত সংকল্পৰ অধীনত নিচামুক্ত অসমৰ দিশে শক্তিশালী পদক্ষেপৰ সৈতে সংগতি ৰাখি আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এলানি সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে ডিব্ৰুগড় জিলা পুথিভঁৰালৰ পৰা চৌকিডিঙি খেলপথাৰলৈ পদযাত্ৰা কৰা হয়। এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তেৰছ গোৱালা, বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকে। গোৱালপাৰা জিলাৰ গাড়ীৰপাৰ গাঁৱৰ গাৰুকাটা বিলত আজি বিয়লি মাছ ধৰিবলৈ গৈ 3টা শিশুৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা মতে পৰিয়ালৰ জ্যেষ্ঠসকলে মাছ ধৰি থকাৰ সময়ত 4টা শিশুৱে খেলি থকা অৱস্থাতেই 3টা শিশু দ খাৱৈত পৰে। 3টা শিশুক স্থানীয় ৰাইজে উদ্ধাৰ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্ত অৰুটি পাটকিজুলি মাইনাও ক্লাব ষ্টেডিয়ামত আজিৰে পৰা 33 সংখ্যক বড়োলেণ্ড শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে আজি প্ৰথমখন খেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আজিৰ খেলত তামোলপুৰ এফ চিয়ে বাক্সা একাদং ডুমনি এফ চিক 2-1 ব্যৱধানত পৰাস্ত কৰে। অহা 11 অক্টোবৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানত এয়া আগবঢ়াইছো দুদুলহঁতৰ বাবে। ৰচনা প্ৰভাস কুমাৰ ভট্টাচাৰ্য, প্ৰযোজনা অসীম কুমাৰ কাজী। দুদুলহঁতৰ বাবে

0: বাবলু, দুয়ারখন খুলি নিদিয়া কিয়? দেউতারা আহিল হব পায়।
1: নোৱাৰো মই, পঢ়ি আছো। তুমি খুলি দিয়াচোন যোৱা।
0: দিয়া না ফোনটো, মই এৰিব নোৱাৰা কিবা এটা কৰি আছো কাৰণেহে।
1: মই কিবা এটা কৰিব বহিলেহে।
0: বাবলু
1: দিছো ৰবা।
2: এই কথাটোৱে মই বৰ বেয়া পাওঁ বুইছা। কি কৰি আছিলানো?
1: পঢ়ি আছিলো দেউতা।
2: কাণত ৰেডিঅ' লগাই কি পঢ়িছা তুমিহে জানা। মাৰা ক'ত?
1: পাকঘৰত নেকি?
2: বাৰু বাৰু তুমি পঢ়া। অনু, হেৰা অনু, কি কৰিনো থাকাহে পাকঘৰখনত? অনু, অনুজা, ক'ত যে সোমাই থাকা নহয়, গৰুবাৰ পৰা আহি সদায় বিচাৰি মৰিব লাগে।
0: পাঁচ বছৰে যুঁজি যুঁজি ধাৰে ঋণে সৰ্বশান্ত হৈ যিটোহে ৰাজাত্তালিকা বনাইছা, বিচাৰি নমৰিলে হ'বনে?
2: সেয়া সেয়া আৰম্ভ কৰিলেই নহয় বেকা বেকা কথা। বজাৰ সমাৰ কৰি মানুহটো যে আহি থিয় দিছোঁ, ক'ত একাপ চাহ বা কফি খুৱাই দুখ পঠিয়াবা? আৰম্ভ কৰিছা ঘৰ বন্ধা কথাৰে আক্ৰমণ।

0: বাৰু বাৰু, ঘাইল হ'লা যদি মূঢ়াটো টান মাৰি বহা তাতে। চাহ নহয় কফিয়ে খাবা, মোৰো একাপ খাবলৈ মন গৈ আছে।
1: বাহ, বৰ ভাল কথা। লক্ষী গৃহিণীৰ কথা বতৰা হ'ব লাগে এনেকুৱা। স্বামীৰ দুখত দুখী, সুখত সুখী, নে কি কোৱা?
0: নহয় পাৰিছো মই লক্ষী গৃহিণী।
1: লক্ষী নহ'লা নাই, কিন্তু গৃহিণী যে হয় সেইটোতো অস্বীকাৰ কৰিব নোৱাৰা।
2: বাবলু, কফি খাবা নেকি?
3: নেখাওঁ, পঢ়ি আছো।
1: অঁ, পঢ়া পঢ়া, মন দি পঢ়া, বিলাতলৈ পঠিয়াম।
0: এই হোৱাই নোহোৱাই চিঞৰ বাখৰখন কৰি থাকা কেলেহে? ওচৰ চুবুৰীয়াই কি ভাবিব বাৰু?
1: এৰা, এই বয়সত যে দাম্পত্য কলহত লিপ্ত নহওঁ তাক জানে দিয়া ওচৰ চুবুৰীয়াই। খাই বৈ আৰু কাম নাই ওচৰ চুবুৰীয়াৰ আমাৰ কথাত মন দি থাকিবলৈ।
0: হ'ল হ'ল, ওচৰ চুবুৰীয়াৰ কথা বাদ দিয়া এতিয়া।
1: তুমি বৰ শাসন কৰি থাকাহে মোক আজিকালি। চাওঁ এই পাচলিৰ বাকে।

0: তার প্ৰমাণটো তুমি নিজেই পাই আহিছা।
1: ব্যৱহাৰ আৰু কি হ'ব, নিজেই ওলাই আহি মাত সাৰি দিয়াৰ ভদ্ৰতাকণো নেদেখুৱালে, এবাৰলৈ বহিবলৈও নক'লে।
0: এই হয়েই দিয়া তেনেকুৱা, কাকতি মোতকৈ দুবছৰৰ জুনিয়ৰ, একেই অধ্যাপক, আসান টাইপৰ এই চাৰি কোঠালীৰ ঘৰটো বান্ধোতেই মোৰ লাও লোৱা অৱস্থা। অথচ কাকতিৰ বিল্ডিংটোৰ দুই মহলা কাহানী বাই সম্পূৰ্ণ হৈছে, ওপৰ মহলাত নিজে থাকি গ্ৰাউণ্ড ফ্ল'ৰটো ভাড়ালৈ দিছে। ক'ত পালে ইমান টকা? বেছিভাগে টিউচন কৰা টকা নহয় জানো? কৰিছ কৰ, আৰু কৰ, কিন্তু সেইবুলি মনুষ্যত্বখিনিও পাহৰি যাওঁনে?
1: মই এইটো কম নহওঁ, দি আহিছোঁ নহয় মজা পালি, ছাত্ৰৰ আগতেই কৈ থৈ আহিছোঁ। আপুনি মিছলীয়া, আপোনাৰ মুখৰ কথাষাৰৰ কোনো মূল্য নাই। আপুনি খবৰ ল'বলৈ কৈছিল বাবেহে আহিছিলোঁ, সেইবুলি যেতিয়াই ক'লোঁ নহয় তলৰ মূৰ ওপৰ কৰিব নোৱাৰা হ'ল নহয়।
0: আৰু তেনে এজন মানুহৰ ওচৰলৈকে ৰিকুৱেষ্ট এটা লৈ গৈ মই মোৰ আত্মসন্মান বিসৰ্জন দিবলৈ কোৱা নে?
1: ইমান অভদ্ৰ বুলি জানিছিলোঁ জানো আগতে? মুঠতে দুদুলৰ কপালখনেই বেয়া বুজিছা, নহ'লেনো ন নম্বৰৰ কাৰণে HSLCত ষ্টাৰ পাবনে লাগেনে?
0: সেইবিলাক অকল ল'ৰা ছোৱালীৰ কপাল নহয় বুজিছা, মাক বাপেকৰো ভাগ্য থাকিব লাগে। মোৰ কথা বাৰু বাদেই দিলোঁ, তুমিনো কম কষ্ট কৰিছিলা নে তাৰ লগত, কত ৰাতি তাৰ লগত পৰ দিলা। পৰীক্ষাৰ্থী যেনিবা দুদুল নহয় তুমিহে, পৰীক্ষাৰ দুদিন আগতে তোমাৰ বাবে ডাক্তৰী মাতিবলগীয়া হৈছিল।
1: তোমাৰ বাৰু দুদুলৰ ওপৰত খং এতিয়াও উঠি আছে নেকি?
0: খং কিহৰ বাবে? কিহৰ বাবে, তাৰ ৰিজাল্টৰ বাবে নে তাৰ প্ৰতি মই ইণ্টাৰেষ্টেড নহওঁ বুলি সি যে ভাবে তাৰ বাবে?
1: দুয়োটাৰ বাবে।
0: চোৱা অনুজা, বৰ্তমানৰ যিটো পৰীক্ষা পদ্ধতি তাত কেণ্ডিডেটৰ ভাগ্যক ধিওৱাৰ বাহিৰে আন কোনো উপায় নাই। টেলেণ্টেড ল'ৰা ছোৱালীৰ অভাৱ হৈছে বুলি মই নাভাবোঁ, বৰং আজিকালি ল'ৰা ছোৱালীৰ IQ আমাতকৈ বহুত বেছি।

0: অঁ
1: একদম সৰু ল'ৰাৰ গীত। ইমান সৰু আছেনে আকৌ? ক্লাছ নাইন পাইছা যে, খবৰ আছেনে নাই?
0: মাৰা গুলি তোমাৰ নাইনত।
1: মই কিন্তু তোমাক একদম বেয়া পাইছোঁ দেই। ক্লাছ নাইনত পঢ়া ল'ৰা একদম ফাইন হ'ব লাগে। ডাঙৰে কোৱা কথা আখৰে আখৰে শুনিব লাগে।
0: অ' ভিনদেউয়ে কালি লগ ধৰোঁতে তোমালোকৰ তালৈ নোযোৱাৰ কথা কৈছা?
1: তেওঁ বেয়া পাইছে তোমাক। মোৰতো তোমাক মাতিবৰে ইচ্ছা যোৱা নাই একদম।
0: যোৱা এনেই কৈছা?
1: এনেকুৱা নাই ভাই, কালিমাইৰ শপত।
0: হয় নেকি? পিছে যাওঁ কেনেকৈ, পঢ়িব নালাগে নেকি?
1: পঢ়িবতো লাগিবই। পঢ়ি শুনি ভিনদেউৰাৰ দৰে ইঞ্জিনিয়াৰ হ'ব লাগিব। সেই বুলি আৰু মোৰ তালৈ যোৱাও বাদ দিবানে? ইমান সোনকালে মোক পাহৰি গ'লানে তোমালোকে?
0: যাম যাম, নাযাম কিয়? পিছে মায়ে কয় মিতিৰ ঘৰলৈ বোলে ঘনাই যোৱাটো ঠিক নহয়।
1: হয় তেনেকৈ কয়নে মাই? ৰ'বা, দিম আজি মাক মজাটো।
2: সেইটোৱেই মানুহজনৰ অভ্যাস, তুমি নুবুজা কিয়?
1: মা, ইয়াৰ বাবে তুমি আজি কি স্পেচিয়েল বনাইছিলা বাৰু?
2: এইজনী আৰু খোৱাৰহে চিন্তা। মাৰৰ ঘৰলৈ আহিছ, লঘোনে নপঠিয়াই দিয়া তোক।
1: লঘোনে পঠালে ভাল পাৱ হ'বলা।
2: শাহুৱেৰা একো খাবলৈ নিদিয়ে নেকি তোক? আজি প্ৰদীপ দাক সুধিম ৰ কথাটো।
1: চোৱা মা, মই তাক মতাই নাই, সিহে আগতে লাগি লৈছে।
2: কথাই প্ৰতি চোৱা মা কৰা অভ্যাসটো যোৱাই নাই। ইপিনে তাই বোলে বিয়াও হৈ গ'ল। এতিয়া আকৌ শাহুৱেৰক চাওক মা কৈ থাক বোধ হয়।
1: ইমানকৈ যে বকবকাইছ, টেষ্টৰ কাৰণে পঢ়া শুনাবিলাক পাহৰি নাযাবি নেকি?
2: ঐ, তোৰ দৰে গেধা মগজ নহয় মোৰ, বুজিছ? চৌবিছ ঘণ্টাই পঢ়ি পঢ়ি ভাতৰ দৰে মুখস্থ কৰি ছেকেণ্ডতকৈ ওপৰলৈ উঠাব পাৰিছিলি জানো?
1: চোৱা মা, ই একদম যুঁজাৰু হৈ গৈছে।
0: দুলদা একদম
1: বাবলু, তুমিও এনেদৰে জোকাই থাকিলে মই হ'লে আৰু ইয়ালৈ একদম নাহো দে মা।
3: আহ ৰ'বাচোন, কথাই কথাই কাজিয়া কৰা অভ্যাসটো তোমালোকৰ এতিয়াও নগ'ল।
4: দুদুল
5: দেউতা,
4: তোমাৰ ওলোৱা হোৱা নাই এতিয়াও?
5: এই হ'লেই দেউতা।
4: বাৰু বাৰু, মই ওলাওঁ তেনেহ'লে। হেৰা,

0: বাবলু তুমিয়ে যোৱাচোন, দেউতাৰ চাহকাপ ধুনীয়াকৈ বনাই আনাগৈ।
1: অঁ হ'ব মা, মমি বা তোমাৰ কাৰণে বনাম নেকি?
2: আগতে জুকাই লৈ এতিয়া চাহ খুৱাই তেল মাৰিব নালাগে।
1: অঁ পিছত কিন্তু নপস্তাবা।
0: চিলিণ্ডাৰ এটা আজি দিয়াৰ কথা আছিল, তুমি নহ'লে তাৰ পৰাই নাহাগৈ কিয়?
3: আহ তোমাৰ যে কথা আৰু, মই দুদুলৰ লগত যাব নালাগিব নেকি?
4: তুমিনো মিছামিচি কিয় যাব লাগে দেউতা, মৃদুল থাকিবই নহয় মোৰ লগত, প্ৰদীপদাই আমাক নমাই থৈ অফিচলৈ যাব।
3: হয় নেকি? মই নগ'লে তুমি আকৌ একো ফিল নকৰাতো?
4: নাই দেউতা, মই একো ফিল নকৰোঁ।
3: অ প্ৰদীপে মৃদুলক আনিবলৈ গৈছিল হ'ব পাৰে।
2: অঁ দেউতা।
5: মামা।
3: অ আহা আহা মৃদুল, পিছে তোমাৰ ক্লাছৰ কি হ'ব আজি?
5: হৈ যাব, দুদুলক থৈ মই ক্লাছ কৰিম, ক্লাছ শেষ হ'লে দুই একেলগে উভতিম।
3: দিগদাৰি নহয়তো একো?
4: নাই দেউতা, একো দিগদাৰি নহয়।
6: আপুনি যোৱাৰ কথা নাছিল জানো দেউতা?
0: দেউতাৰে নগ'লেও হ'ব হেনো,
3: এওঁলোকৰ কথা বতৰাবিলাক বুজাই টান হৈছেহে আজিকালি।
2: তোমালোকে চাহ খাবা নেকি বাৰু?
0: তুমি যিটো সুৰত সুধিছা, কাৰোবাৰ ইচ্ছা আছিল যদিও সেয়া নোহোৱাহে হ'ব।
2: আটাইবিলাকে মোৰহে দুখটো দেখি থাকে।
5: দুখ নকৰিবা মমি, তুমিতো জানাই মই এনেই কম চাহ খাওঁ, তাতে ভাতকেইটা খায়েই আহিছোঁ।
6: মোৰ ইচ্ছা এটা আছিল যদিও এতিয়া আৰু বনাব নালাগে।
3: অঁ ঠিকেই কৈছা, ঠিকেই কৈছা, সোনকালে যোৱাই ভাল। দুদুল
4: দেউতা
3: হ'লনে?
4: হ'ল দেউতা।
6: নালাগে দেউতা, পলম হ'ব, আপুনিয়ে খাই লওক।
3: বাৰু দুদুল, কাগজ কলমবিলাক ঠিকে থাকে লৈছানে?
4: লৈছোঁ দেউতা।
6: বাবলু দুদুল তো মৃদুলৰে লগ হ'ল, তুমি পিছে মোৰ লাইনলৈ আহিব লাগিব দেই।
1: হ'ব হ'ব,
6: আহিব লাগিব,
1: মই সদায় আপোনাৰ লগ।
5: আমি যোৱাই ভাল হ'ব দুদুল।
4: মই ৰেডি, ব'লা আকৌ
5: আহোঁ মামি।
0: আহাগৈ বাৰু দুদুলক, আজিৰ দিনটোৰ বাবে তোমাকে গতালো।
3: আজিৰ দিনটোৰ বাবে কিয় কৈছা? মেডিকেলত ছিটটো পালে দুদুলটো মৃদুলৰেই লগ হ'ব নে কি কোৱা মৃদুল?
5: নিশ্চয় মামা, এতিয়া আমি আহোঁ।
3: আহাগৈ বাৰু
4: দেউতা, মা আহোঁ।
3: আহাগৈ।

0: বাবলু, এই বাবলু, শুলি নেকি?
1: নাই, টোপনি যোৱা নাই।
0: তই এতিয়াৰে পৰা সাজু হ'বৰ হ'ল। ভাল ৰিজাল্ট কৰিব নোৱাৰিলে কাম নাই। আনকি মজলীয়া ধৰণৰ কলেজ এখনত ছিট এটা পাবলৈও ফাৰ্ষ্ট ডিভিজন পাব লাগিব।
1: মইতো ভাবি গুণি একো উৰিয়ে নাপাওঁ দুলদা, কি যে হ'ব মোৰ। ইংলিছ মিডিয়ামত পঢ়িছিলি বাবে তই ফাৰ্ষ্ট ডিভিজন লগত তিনিটা লেটাৰ পাইছিলি।
0: মোতকৈ ভাল হ'ব লাগিব তোৰ ৰিজাল্ট। দেখা নাই কি অৱস্থা হৈছে মোৰ? যিখন কলেজতে পঢ়াৰ হেঁপাহ জনা হোৱাৰ দিনৰে পৰা মনত পুহি ৰাখিছিলোঁ, তাত ডে শ্বিফ্টত এডমিশ্যনেই নেপালোঁ। মেডিকেলত কি হয় তাৰোতো একো ঠিক নাই। তহঁতৰ সময়লৈ আৰু কম্পিটিশ্যন টাফ হ'ব।
1: ভাবিলে মোৰ মূৰে ঘূৰে। বাপৰে,
0: মূৰ ঘূৰালে নহ'ব বুদ্ধু। যুঁজিব লাগিব, পঢ়িব লাগিব। মোৰ নোটছবিলাক এতিয়াৰ পৰা ষ্টাডি কৰিবলৈ ধৰ। প্ৰবি ছাৰৰ লগত ক্লজ টাচ ৰাখিবি। আৰু শুন, এতিয়াৰে পৰা তবলাৰ ক্লাছ একেবাৰে বাদ দে।
1: চব বাদ দিলেও মোৰ যি কেপাচিটি, সেইমতেহে ৰিজাল্ট হ'ব।
0: কোনে বুজিব, কোনে শুনিব তোৰ কথা? যি এখন দৌৰত আমি ভাগ ল'বলগীয়া হৈছে, তাত কেৱল দৌৰিবই লাগিব। সোঁৱে বাওঁৱে, সন্মুখ হ'লে, পিছলে, কোনোফালে নেচাই কেৱল দৌৰ আৰু দৌৰ। ভাগৰ, ক্লান্তি, দুখ, বেজাৰত কেনেবাকৈ যদি দৌৰ থামিব লাগিল, তেনেহ'লে লগে লগেই তই বাতিল। কোনো দয়া নাই, কোনো মায়া নাই। একে ঢকাই তোক পেলাই দিয়া হ'ব বাতিলৰ ডাষ্টবিনত।
2: নাই
1: মা, এই দুলদাই পঢ়াৰ কথা কৈছে।
2: খোৱা খোৱা, তোমালোকে কথা পাতি থাকিলে মোৰ খোৱা নহ'ব আৰু। সিপিনে ৰাতিপুৱাই উঠিব লাগিব।
1: অঁ মা,

0: মই তোমাৰ তালৈ যাম নেকি?
1: কিয় কিয়? মই কি জগৰ লগালো?
0: তোৰ কথাবোৰ শুনি মোৰ কিবা ভয় লাগিছে অ। অ মা, যাম নেকি?
2: আহিব খুজিছা আহা।
1: ঐ, গলে কিন্তু তই মোৰ লগত আৰু কোনো দিনে কব নোৱাৰিবি।
0: মা চোৱা,
2: তাক আহিব দিয়াচোন দুদুন, জুলুম নকৰিবা, মনে মনে শুই থাকা।
0: একো ভয় নাই দুলদা, আমি ওচৰতে আছো, মাত্ৰ দুৱাৰখনৰ ইফাল ইফাল, নাইট লেম্পটো জ্বলাই ল'লে হ'ল।
1: হৈছে হৈছে বুঢ়া, মোক নিচুকাব নালাগে, শুই থাক।

0: দেৱন
1: ছাৰ
0: আহা দেৱন, এই তোমাক যে এনেকৈ লগ পাই যাম ভবাই নাছিলো। এই দুদিনমানৰ পৰা তোমাৰ কথা বৰকৈ মনত পৰি আছিল বুজা,
1: আৰু মই এয়া আহি ওলালো।
0: টেলিপেথি বুজা, টেলিপেথি।
1: হয় ঠিকেই ছাৰ,
0: ৰবা মই গেটখন বন্ধ কৰোঁ।
1: নালাগে ছাৰ, মই কৰিলোঁ। মই পিছে ছাৰ আজি আপোনাৰ ইয়ালৈ আহোঁ বুলিয়েই ওলাই আহিছোঁ।
0: জানো জানো, এনে এটা সুখবৰ তুমি নিজে দিব নহাকৈ থাকিবা কেনেকৈ? হেৰা শুনিছানে অনুজা, হেৰা অনুজা, অনু
2: বহুদিনৰ মূৰত হলেও আহিলা যে এপাক।
1: নাই নাই বাইদেউ, সুজাতাই মই কেইদিন প্ৰগ্ৰেম কৰিলো আহোঁ আহোঁ বুলি, পিছে কটা সময় নহয়গৈ দেখোন।
2: এৰা দিয়া, আমাৰো সেই একেই অৱস্থা বুজিছা, আজিয়ে লৈ আহিব পাৰিলাহেঁতেন সুজাতাক।
1: অঁ, এই অকণমানিটোৱে ৰাতিৰ পৰা অলপ কাহি আছিল দেখি নাহিল। বাইদেউ এইটো লওকচোন,
2: মিঠাই যাব পাৰে।
1: মিঠাই হ'লেও ছাৰে খাব পৰা মিঠাই, দুদুল বাবলুহঁত কাকো দেখা নাই যে।
2: দুপৰীয়া ভাত খায়ে গৈছে বাইদেউকৰ তালৈ, আহি পাব চাগে অলপ পিছত।
0: বাৰাণ্ডাৰ পৰাই দিৱনক বিদায় দিব খুজিছে নেকি?
1: বিদায় দিলেও নাযাওঁ ছাৰ, আজি অলপ বহিম বুলি আহিছো।
2: এৰা হয়েতো, বাৰু বাৰু আহাচোন। তোমালোক বাৰু বহা, মোৰ ভিতৰত অলপ কাম আছে, সেইখিনি শেষ কৰি আহি বহিমহি দেই।
1: হ'ব বাইদেউ, হ'ব
0: বহা দিৱন,
1: হ'ব ছাৰ
0: ইয়াতে বহা। তাৰপিছত তেনেহ'লে তুমি জইন কৰিলা?
1: হয় ছাৰ।
0: বৰ ভাল লাগিল বুজিছা তোমাৰ খবৰটো পাই। আচলতে তোমাৰ যি ব্ৰিলিয়ান্ট ৰিজাল্ট, তাত তোমাৰ এনেধৰণৰ উন্নতিত আচৰিত হ'বলগীয়া একোৱেই নাই। মই আমাৰ ইহঁতক তোমাৰ কথা প্ৰায়ে কওঁ বুজিছা। এই বাইদেউৰ আকৌ ভাল স্কুলিং, ভাল কোচিং, ভাল জবৰ প্ৰতি কিছুমান আইডিয়াজ আছে নহয়, সেইবিলাককে জাপি দি বহি আছে ল'ৰা ছোৱালীৰ ওপৰত।
1: ইয়াত বাইদেউৰ কিবা দুখ হৈছে বুলি মই নাভাবোঁ ছাৰ। চৌধুৰীয়া যি প্ৰতিযোগিতা, ইজনে সিজনক চেৰ পেলোৱা যি ৰেট ৰেচ, তাত মূৰ ঠিক ৰখা সহজ নহয়।
0: তথাপিও বংশগতি বুলি এটা কথা নাই জানো, তাতে উচ্চাকাংক্ষা আৰু দুৰাকাংক্ষাৰ মাজৰ সীমাৰেখাটো বৰ অস্পষ্ট নহয়। তাকে মই বাইদেউৰে কওঁ, পিছে কোনে শুনে কাৰ কথা, গতিকে মই এক প্ৰকাৰ নিৰুপায় হৈছোঁ বুজা।
1: আপুনি অলপ বেছি চিন্তা কৰা যেন পাওঁ ছাৰ, দুদুল বাবলুক লৈ হতাশ হ'বলগীয়া বিশেষ কিবা আছে বুলি মই নাভাবোঁ, কাৰণ সিহঁতৰ ৰিচিপ্টিভিটি মই জনাত এভাৰেজ ষ্টুডেণ্টতকৈ ভালেখিনি ওপৰত।
0: হয়, কিন্তু প্ৰপাৰ গাইডেঞ্চৰ অভাৱত সিহঁতৰ জানো বিকাশ বিঘ্নিত নহ'ব।
1: আপুনি থাকোঁতে, বাইদেউ থাকোঁতে গাইডেঞ্চৰ অভাৱ হ'ব বুলি জানো কেনেকৈ ভাবোঁ ছাৰ?
0: চাহ আনি ছাৰ দিয়া থোৱা।
1: ছাৰ ৰেডি হৈ আছিল নেকি বাইদেউ?
2: তেনে বুলিয়েই ধৰা।
1: অ' লগত ইমানবিলাক দিছে যে,
2: ক'তনো ইমানবিলাকহে, তুমি অনা মিঠাইটোৰ লগত ঘৰত থকা দুপদহে যোগ হৈছে, ডেকা ল'ৰা এটাই এইখিনিও খাব নোৱাৰি মানে।
0: হেৰা, আজি কিন্তু মই দিৱনে অনা মিঠাই খাম, তুমি কিন্তু বাধা নিদিবা। মিঠাইতকৈ মিঠা খবৰ এটা লৈ আহিছে তেওঁ, মিঠা খবৰ মানে অমৃত বুলিও ক'ব পাৰা।
2: কি খবৰনো?
0: খবৰ মানে একেবাৰে হিয়া জোৰ পৰি যোৱা খবৰ বুজা, দিৱন বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'ল।
2: কোনে পঠিয়াবহে? বাহ, সঁচাই দেই, দুদুল বাবলুই তোমাক এনেইনো জিনিয়াছ বুলি কয়নে?
0: হেৰা, তুমি যে দুদুলক মেডিকেলত ভৰ্তি কৰিবলৈ ইমান মূৰ ঘমাইছা, দিৱনলৈ নোচোৱা কিয়? হি ইজ পাৰফেক্টলি এ ছেল্ফ মেড মেন, এইচ এছ এল চিত ষ্টেণ্ড, এইচ এছ এছ এল চিত ষ্টেণ্ড, ডিগ্ৰী।

0: বেস্ট গ্ৰেজুৱেট এম এড ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট স্থানীয় কলেজ এখনত 5 বছৰ অধ্যাপনা কৰাৰ পিছত এতিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এয়া আৰম্ভণিহে আৰু বহু দূৰ আগুৱাব দিবনে
1: আশীৰ্বাদ কৰিব ছাৰ
0: শুনিছা অনুজা এখন ভিতৰ গাঁৱত জন্ম এই জীৱনৰ আধুনিক যিবিলাক সা সুবিধা এজন ল'ৰাৰ সৰ্বাংগীন বিকাশৰ বাবে আমি প্ৰয়োজনীয় বুলি ভাবোঁ তাৰ কোনোটোৱে পোৱা নাছিল দিবনে অথচ তাৰ মাজেৰেই একমাত্ৰ নিজৰ অধ্যৱসায় আৰু ঐকান্তিকতাৰে দিবন আজি জীৱনৰ যিটো প্ৰান্তত উপনীত হৈছে সেয়া সকলোৰে আদৰ্শ হোৱা উচিত আচল কথা কি জানা দিবন জীৱনত যি ডাঙৰ হ'ব মহৎ হ'ব তাক পৰিৱেশ অনুসংগ চৌদিশৰ বিৰূপতা এই একোৱেই হয়তো বাধা দি ৰাখিব নোৱাৰে
1: মোৰ বিষয়ে আপুনি বহুত বঢ়াই কৈছে ছাৰ মোৰ প্ৰতি থকা আপোনাৰ বিশেষ মৰমে হয়তো তাৰ কাৰণ
0: নাই নাই নাই মুঠেই বঢ়াই কোৱা নাই নেভাৰ বৰং তোমাৰ বিষয়ে আচলতে মই যিমানখিনি ক'ব লাগে সিমানখিনি ক'বহে পৰা নাই
2: হৈছে আৰু বেছি ক'বও নালাগে তুমি যিদৰে দিবনৰ বায়'ডাটা গাবলৈ ধৰিছা কোনোবাই শুনিলে ভাবিব যে দিবনক তুমি মোৰ লগত প্ৰথম পৰিচয় কৰাই দিবলৈহে ওলাইছা
1: ঠিকেই বাইদেউ ঠিকেই
0: হ'ব পাৰে তোমাৰ খবৰটোত মই অলপ বেছি আৱেগিক হৈ পৰাই তাৰ কাৰণ হ'ব পাৰে
2: শুনা দিবন এটা এক্সেপশ্যন
1: বাইদেউ আপুনিও কিন্তু ছাৰৰ সুৰতে কথা ক'বলৈ আৰম্ভ কৰিছে
2: আচল কথা হ'ল মই বিচাৰিছোঁ আমাৰ ল'ৰা দুটা আমাতকৈ অলপ হ'লেও ওপৰলৈ উঠক সিহঁত জীয়াই থাকিব লাগিব প্ৰতিযোগিতাৰ মাজত
0: কিন্তু কিহৰ বাবে এই প্ৰতিযোগিতা ভাল চাকৰি ভাল আয় ভাল ষ্টেটাছ নে অইন কিবা শিক্ষা নতুবা মনুষ্যত্বৰ বিকাশ আৰু উন্নয়নৰ লগত তাৰ কিবা সম্পৰ্ক আছেনে কেৱল এইখিনি পোৱাৰ বাবেই এটি শিশু এই পৃথিৱীলৈ আহেনে
1: অতি মৌলিক আৰু মূল্যৱান প্ৰশ্ন এটা আপুনি উত্থাপন কৰিছে ছাৰ মোৰ হাতত ইয়াৰ সদুত্তৰ এই মুহূৰ্তত নাই কিন্তু প্ৰতিজন সচেতন পিতৃ মাতৃয়ে এই প্ৰশ্নটো সমাধান বিচৰাৰ ওপৰতে নিৰ্ভৰ কৰিছে আমাৰ উত্তৰ প্ৰজন্মৰ ভৱিষ্যত
0: মই তোমাৰ দুৰ্ভাৱনা গীতিকিং কৰিব খোজা নাই অনুজা ল'ৰা সন্তান দুটাক লৈ তুমি যি উৎসাহ পোষণ কৰিছা সেয়াও হয়তো বৰ বেছি অপ্ৰাসংগিক নহয় দিবনৰ উদাহৰণেৰে মই মাথো ইয়াকে ক'ব বিচাৰিছোঁ যে আচলতে স্কুল কলেজ বা কোচিং এইবিলাক একোৱেই নহয় আচল কথা হ'ল ইণ্ডিভিজুৱেল ইণ্ডিভিজুৱেল যদি সেয়াই নহয় তেনেহ'লে ভাল ভাল স্কুল কলেজত পঢ়া সকলো ল'ৰা ছোৱালীয়ে ভাল ভাল ৰিজাল্ট কৰিবই লাগিছিল ঘোকত গাঁৱত কোনেও নাম নুশুনা স্কুল কলেজত পঢ়ি দিবনহঁত অখ্যাত হৈয়ে থাকিব লাগিছিল কিন্তু বাস্তৱত জানো সেয়া ঘটিছে
2: দিবনৰ উদাহৰণটোক সাক্ষী কৰি সন্তানক লালন পালন কৰাতেই জানো কৰ্তব্যশীল
1: কথা ঠিক সেইটো নহয় বাইদেউ আপোনাৰ সন্তানৰ ভৱিষ্যতৰ কথা আপুনি নেভাবিলে ভাবিব কোনে আচলতে ল'ৰা ছোৱালীৰ নিজৰ মাজতে কিবা এটা হোৱাৰ কিবা এটা কৰি দেখুওৱাৰ তাগিদাটো প্ৰবল হৈ থাকিব লাগিব তাৰ লগতে থাকিব লাগিব মাক দেউতাকৰ উপযুক্ত শাসন আৰু যত্ন মই ঠিকেই কৈছোনে ছাৰ
0: একজেক্টলি চ' ল'ৰা ছোৱালীৰ ৰিচেপ্টিভিটিয়েই হ'ল আচল কথা যদি সেয়াই নাথাকিল তেনেহ'লে সেই সন্তানৰ ভৱিষ্যত অন্ধকাৰ আৰু সেই অন্ধকাৰ আদৰি ল'বলৈ আমি পিতৃ মাতৃসকলো সাজু হৈ থকাৰ বাহিৰে অন্য উপায় নাই
2: ইমানখিনি মনৰ দৃঢ়তা মোৰ দৰে সাধাৰণ মাক এজনীৰ মাজত আশা কৰা কেনেকৈ
0: সেইবাবেইতো তোমাৰ ইমান কষ্ট
2: হ'ব হ'ব দুদুলটোৱে মেডিকেলত ছিটটো পালেই মই সকলো দুখ কষ্ট পাহৰি যাব পাৰিম
0: তুমি আকৌ উভতি গ'লা দুদুলৰ কথালৈহে
2: তাতকৈ বেছি চিন্তা কৰাৰ শক্তি বা সামৰ্থ্য কোনোটোৱেই যে মোৰ নাই
1: আপুনি মিছাই ইমান চিন্তা কৰিছে বাইদেউ চব ঠিক হৈ যাব ইমান ভাবিবলগীয়া একোৱেই হোৱা নাই
2: পিছে দিবন তোমাৰ ইমান ডাঙৰ খবৰটোৰ বাবে অকল মিঠাই খোৱালে হ'ব বুলি ভাবিছা নেকি
1: নাই ভবা বাইদেউ সুজাতাই কৈ পঠাইছে আপোনালোক কেতিয়াকৈ আমাৰ তালৈ যাব পাৰিব তাক জানি যাবলৈ অহা দেওবাৰলৈ হওক তেনেহ'লে
0: নালাগে তেওঁ এনেহে ধেমালি কৰিছে
2: তোমাৰ যে কথা মই আগধৰি কথাটো উলিয়ালো দেখিহে দিবনে সুজাতাৰ নামটো সাঙুৰি দিছে
1: তেনেকৈ ভাবিলে কিন্তু মই বৰ দুখ পাম বাইদেউ
2: হয় নেকি তেনেহ'লে নাভাবো দিয়া
1: এতিয়া কওক দেওবাৰলৈ যাব নে নাযায়
2: সঁচাই যাব লাগিব
1: অ' কথাটো আগতে আপুনি উলিয়াই এতিয়া মূৰ পলুকা মাৰিলে নহ'ব
2: নহয় আকলোৱাটো নেদেখুৱাবাচোন মই মনত পেলাই দিয়াতহে লাজত পৰি নিমন্ত্ৰণটো কৰিছা কথাটো মই সুজাতাক নকম বুলি ভাবিছা নেকি ৰ'বা
1: সুজাতাক জি কবই কব।

0: পাৰোঁ, মই মেনেজ কৰি ল'ব পাৰিম। দুদুল বাবলুকো নিব, চে আজি সিহঁতক লগ নাপাই ভালেই নালাগিল নহয়।
1: আহি পাব লাগিছিল ইমান পৰে, তুমি উভতি যোৱা শুনিলে দুইটাই ইচি চেচাছ লগাব বিচাৰ।
0: মই পিছে আজি আৰু বহিব নোৱাৰিম বাইদেউ, আহোঁ ছাৰ।
2: যোৱা গৈ বাৰু, বৰ ভাল লাগিল দেই তোমাক পাই।
0: দেওবাৰে মই কিন্তু বাট চাই থাকিম, দুদুল বাবলুক লৈ যাব।
2: হ'ব হ'ব যোৱা, ইমান জোৰ কৰিছা যেতিয়া।
0: জোৰ যাৰ ওপৰত খাটে তাতহে প্ৰয়োগ কৰিব পাৰি, নে কি কয় বাইদেউ?
2: দিয়া
0: বাইদেউ,
2: যোৱা যোৱা।

0: অনুজা চাওঁ উঠা। এই ফুট গধূলিতে লাইট বন্ধ কৰি এনেদৰে শুই থাকেনে? তুমি দুখ পাইছা জানো, মই দুখ ময়ো কম পোৱা নাই অনুজা। সন্তানহঁতক উৎসাহ উদ্দীপনাৰে পৰীক্ষাগৃহলৈ আগবঢ়াই পঠোৱাৰ সময়তেই আমি সাজু হৈ থাকিব লাগে পৰীক্ষাৰ ভাল বেয়া দুয়োটা ফলাফলৰ বাবে। তাকে লৈ ইমান ভাঙি পৰাৰ কি যুক্তি আছে? তুমি এনেদৰে থাকিলে দুদুলে আৰু বেছি দুখ নাপাবনে?
1: আন এখন যুঁজত দুদুল দ্বিতীয়বাৰৰ বাবে পৰাস্ত হ'ল। এনেকৈ এখনৰ পিছত আন এখন যুঁজত সি যদি হাৰিয়ে থাকিব লাগে তাৰ মানসিকতা কি হ'ব?
0: অহ, সি ভাঙি নপৰিবৰ বাবে আমি দেখাত হ'লেও ডাঠ হৈ থাকিব লাগিব। তাৰ জীৱন আৰম্ভ হৈছেহে মাত্ৰ। এনে কত যুদ্ধ আৰু সি যুঁজিব লাগিব, তাক বুজাব লাগিব। সংকটৰ এই ক্ষণবিলাকত আমি তাৰ ওচৰত থিয় হ'ব লাগিব, তাক থিয় হৈ থকাৰ সাহস যোগাব লাগিব।
1: মই আৰু নোৱাৰো, তুমি আৰু মোক একো নক'বা, তাৰ মুখলৈ চোৱাৰ সাহস নোহোৱা হৈছে মোৰ।
0: অকল অকল তুতুলেইতো নহয়, আৰু বহুতেই অকৃতকাৰ্য হৈছে মেডিকেলৰ বাছনি পৰীক্ষাত।
1: আৰু বহুতে কৃতকাৰ্যও হৈছে, সেই কৃতকাৰ্যসকলৰ মাজত দুদুলৰ নামটো নাথাকিল কিয়?
0: অনুজা, সামৰ্থ্যৰ বাহিৰত বহু কথাই থাকে, তাকে লৈ অনুতাপ কৰি থকাটো শক্তিৰ অপচয় মাথোন। চেষ্টা আৰু সাধনাৰ পিছতো যি কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে তাক অজেয় বুলি সহজে ল'ব পাৰিলে শান্তি পাব পাৰি।
1: কিন্তু শান্তি যে একোতেই পাব পৰা নাই মনটোক, মই একো কথাৰে বুজনি দিব পৰা নাই।
0: হ'ব দিয়া আৰু, এই বয়সতে বেচাৰা দুদুলটোৱে কিমান আৰু দৌৰিব? 3 বছৰ 9 মাহ 18 দিনৰ পৰাই আৰম্ভ হৈছিল তাৰ এই দৌৰ। হাতত এডমিট কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেটখন লৈ ইণ্টাৰভিউ বোৰ্ডৰ পৰা ওলাই অহা দুদুলৰ থুপুক থাপাক খোজকেইটালৈ চাই তোমাৰ লগতে ময়ো হাঁহিছিলোঁ, যদিও সেইদিনাই কিন্তু মোৰ বুকুত পৰিছিল বজ্ৰখেল। কত হেঁপাহ কত আদৰেৰে পৃথিৱীলৈ আদৰি অনা এই দুদুলটোৱে জীৱনৰ প্ৰতিযোগিতাত হেৰুৱাই পেলাব লাগিব তাৰ শৈশৱ, কৈশোৰ, যৌৱন, বানপ্ৰস্থ, আনকি জৰাও।

0: আমি সুমুৱাই দিয়া উচ্ছাস উচ্ছাভিলাষৰ মদিৰা তেজত লৈ সি দৌৰিব লাগিব দিক বিদিক পাহৰি।
1: তুতুলক লৈ সপোন দেখাটো যেন মোৰ ভুল হৈছিল, কোৱা।
0: সপোন দেখাটো ভুল বা দুখ নহয়, কিন্তু সপোন যে সপোনেই, দিঠকৰ লগত যে তাৰ সম্পৰ্ক নাথাকিব পাৰে সেইটো পাহৰি যোৱাটোহে ভুল।
1: এনে কি নেদেখিবলগীয়া সপোনটো দেখিছিলোঁ মই, ল'ৰা ডাক্তৰ হ'ব, চৌদিশে তাৰ নাম যশ বিয়পি পৰিব, তাকেইটো বিচাৰিছিলোঁ মই, তুমি জানো বিচৰা নাছিলা।
0: অহ, আজিৰ কোন মাক বাপেকেনো নিজৰ সন্তানক লৈ এনে সপোন নেদেখে, কিন্তু তাৰে কিমানৰে বা সপোন দিঠক হৈ ফলিয়ায়, তাতে ইমান হতাশ হৈ পৰিলেতো নচলিব। মই মন স্থিৰ কৰিছোঁ অনুজা, এইবাৰ আমি দৌৰিম, তাৰ সৈতে দৌৰি দৌৰি দুদুলক আমি বুজাই দিম যে এই নৃশংস দৌৰখনত সি অকলশৰীয়া নহয়।
1: নোৱাৰো, মই আৰু একো কৰিব নোৱাৰো, মোক ৰেহাই দিয়া, দয়া কৰা মোক।
0: নোৱাৰিলে নহ'ব, পাৰিবই লাগিব। চোৱা, ল'ৰাহালক প্ৰকৃতাৰ্থত শিক্ষিত কৰি তুলিব পৰাটোহে আচল কথা। জীৱিকাৰ লগত শিক্ষাৰ যেনেকৈ বিৰোধিতা নাই, তেনেকৈ সম্পৰ্কও বিশেষ নাই, কিয়নো যিকোনো কাম কৰিয়ে মানুহে জীৱিকা নিৰ্বাহ কৰিব পাৰে।
1: পৰাজিত মানুহে এনেবিলাক কথাৰ মাজতেই সান্তনা বিচাৰি লয়।
0: আমিও তাকেই কৰিব লাগিব। পৰাজয় হোৱাৰ পিছত জয়ৰ কাৰণে হামৰাওকাৰী মৰিলে দুখৰ বোজা বাঢ়িবহে নকমে। দুদুলৰ জীৱনৰ প্ৰাথমিক দুটা ডাঙৰ পৰীক্ষাৰ ফলাফলে দ্বৰ্থহীনভাৱে প্ৰমাণ কৰি দেখুৱালে যে তাক লৈ ৰচা সপোনটো আমি বদলাবৰ হ'ল।
1: তাৰ অতদিনৰ আশা কল্পনা সকলো চুৰমাৰ হৈ গ'ল।
0: এনেবিলাক কথাৰে তুমি তাক আৰু দুৰ্বল নকৰিবা। কি হৈছে, একোৱেইটো হোৱা নাই, সকলোৱে মেডিকেল কলেজত পঢ়িহে ডাঙৰ মানুহ হৈছেনে?
1: কিন্তু তাৰ এপটিটিউড, তাৰ এম্বিশ্যন, এইবিলাকৰ কি হ'ব?
0: থাকিব, থাকক সেইবিলাক, মাথোন সেইবিলাকৰ গতিপথ অলপ সালসলনি কৰি দিলেই হ'ল। এভাৰেজ ষ্টুডেণ্টতকৈ তাৰ মেৰিট যথেষ্ট ওপৰত, আমাৰ বাবে এই জানো কম প্ৰাপ্তি। সেই মেৰিট বেলেগ এটা দিশত প্ৰয়োগ কৰিলে দেখিবা দুদুলে চাইন নকৰাকৈ নেথাকে। এইখিনি ভেট তুমি তাৰ ওপৰত নিশ্চিন্ত মনে ৰাখিব পাৰা।
1: মই আৰু একো ভাবিব নোৱাৰা হৈছোঁ, তুমি যি ভাল দেখা তাকেই কৰা।
0: তেনেকৈ ক'লে কেনেকৈ হ'ব, তোমাৰ আৰু মোৰ দুয়োৰে দায়িত্ব এতিয়া বাঢ়িলে, এনে অৱস্থাত তুমি ভাৰমুক্ত হ'ব খুজিলে নহ'ব নহয়। এটা কাম কৰিম অনুজা,
1: কি
0: জীৱনত সি কি হোৱা উচিত আমি তাক নকওঁ, আমি মাত্ৰ যত্ন কৰিম যেন সি তেজমঙহৰ বিবেক সমৃদ্ধ মানুহ হয়, তাৰ পিছত নিজৰ জ্ঞান বুদ্ধিৰে যিহৰ বাবে সি উপযুক্ত হৈ উঠে তাকেই হওক। এতিয়াৰ পৰা মন প্ৰাণ যত্নেৰে মাথোন ইয়াকে কামনা কৰা যেন দুদুল মানুহ হয়, আৰু আমাৰ দায়িত্ব তাতেই সীমাবদ্ধ থাকক অনুজা, তাতেই সীমাবদ্ধ থাকক।
1: চাওঁ তোমাৰ হাতখন অকণমান মোৰ কপালত থবানে।
0: এয়া থৈছো অনুজা,
1: এৰা
0: থৈছো,
1: এতিয়াহে অকণমান সকাহ পাইছো।

0: চিহ, নাপায় নহয় কান্দিব। পরীক্ষাত পাস ফেল এইবিলাক শিক্ষারে এক একোটা অঙ্গ, তাকে লৈ ইমান সিরিয়াস হওয়ার কোনো কারণ নাই। এটা পরীক্ষার কৃতকার্য হব নোৱাৰিলে বুলি তুমি কিয় ভাবিছা যে তোমার কারণে সকলো পথ বন্ধ হৈ গল?
1: কিয় ইমান ভোটাবুদ্ধি হলো দেউতা?
0: কোনে কৈছে, কোনে কৈছে তোমাক ভোটাবুদ্ধিৰ বুলি? ভোটা বুদ্ধিৰ ল'ৰাই জানো HSLC-ত ফাৰ্ষ্ট ডিভিজন পায়, তিনিটাকৈ লেটাৰ পায়।
1: যদি নহয় তেনেহ'লে এইবিলাক কি হ'ল?
0: সকলো কাম সকলোৰে বাবে নহয়। তোমাৰ অকৃতকাৰ্যতা সেই সত্যৰে সংকেতধ্বনি বুলি ধৰিবা, অইন একো নহয়। শুনা, মই জীৱনৰ কোনোটো চূড়ান্ত পৰীক্ষাতে প্ৰথম বিভাগ বা প্ৰথম শ্ৰেণী পোৱা নাছিলোঁ। ডিগ্ৰী, অনাৰ্ছ আৰু MA-ত পজিশ্যন ভাল হোৱাৰ বাবেহে অধ্যাপকৰ চাকৰিটো পাইছিলোঁ। সেই হিচাপে তোমাৰ হতাশ হ'বলগীয়া একোৱেই নাই।
1: কিন্তু তোমাৰ দিন আৰু আমাৰ দিন যেন একে।
0: নহয় নহয়, আমাৰ দিনতকৈ তোমালোকৰ দিন বহুত বেলেগ। সম্ভাৱনাৰ বহুত ন ন দুৱাৰ তোমালোকৰ দিনত মুকলি হৈছে আৰু হৈ থাকিব। যিবিলাক কথা আমাৰ দিনত কল্পনাও কৰিব পৰা নগৈছিল, সেইবিলাক এতিয়া সহজ সৰল সত্যত পৰিণত হৈছে, নহয় জানো? সেই হিচাপে আমাৰ দিনতকৈ তোমালোকৰ দিনত সুযোগ সুবিধাৰ ক্ষেত্ৰও যথেষ্ট প্ৰসাৰিত হৈছে।
1: কিন্তু মই যে একো পথ দেখা নাই দেউতা, যিপিনে চাওঁ সেইপিনেই মাথো অন্ধকাৰ।
0: এয়া তোমাৰ মনৰ ভ্ৰম। পৃথিৱীখন বৰ বহল দুদুল, বৰ পোহৰময়। আকাশখন বৰ উদাৰ, বৰ নীলিম। এটা ঠেক পৰিসৰৰ পৰা আমি জীৱনটোক নিৰীক্ষণ কৰোঁ বাবেই মাজে মাজে তেনেকুৱা লাগে।
1: মোৰ বৰ ভয় লাগে দেউতা, সকলোৱে দেখোন মোৰ ফালে চাই হঁহা যেন লাগে।
0: একো নহয়, একো নহয় দুদুল, তুমি ইমান দুৰ্বল হৈ পৰাৰ কোনো কাৰণ নাই। আজিৰে পৰা তোমাৰ জীৱনত তুমি কোনো ক্ষেত্ৰতে অকলশৰীয়া নহয়
1: দেউতা।
0: তোমাৰ লগত থাকিম মই
1: দেউতা,
0: মই তোমাৰ লগত মই থাকিম। অধ্যাপক বিনয় বৰুৱা
1: দেউতা।
0: এৰা দুদুল, তোমাৰ লগত মই থাকিম
1: দেউতা।

0: দুদুলহঁতৰ বাবে নাটখনি শুনিলে। ৰচনা আছিল প্ৰভাস কুমাৰ ভট্টাচাৰ্যৰ, বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অধ্যাপক বিনয় হৰি ডেকা, দুদুল ধৰ্মেন্দ্ৰ নাথ, বাবলু মানস শৰ্মা, মৃদুল হিৰণ্য কুমাৰ ভূঞা, প্ৰদীপ নিৰঞ্জন বৰুৱা, দীবন দিলীপ ফুকন, মমি ইন্দ্ৰাণী দাস আৰু অনুজাৰ চৰিত্ৰত আছিল ৰুণু দেৱী। নীলু চক্ৰৱৰ্তীৰ তত্বাৱধানত নাটখনি প্ৰযোজনা কৰিলে অসীম কুমাৰ কাজীয়ে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শ্ৰোতাসকলক সোধাবলৈ লৈছোঁ জগজিৎ সিঙৰ কণ্ঠত কেইটিমান গজল।

ইমান পৰে শ্ৰোতাসকলে গজল শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা শিল্পী আছিল জগজিত সিং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হ'ল মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলো হাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইৰ মোবাইল এপতো শুনিব পাৰে। প্ৰিয় শ্ৰোতা, ঘড়ীয়ে সংকেত দিছে নিশা 10:30 বজাৰ। ইয়াৰ লগে লগে সামৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।